নমস্কাৰ, সুপ্ৰভাত। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আজি দেওবাৰ, 1433 ভাস্কৰাব্দৰ জেঠ মাহৰ ন দিন, 1948 শতাব্দৰ 3 জেঠ, 2026 খ্ৰীষ্টাব্দৰ মে মাহৰ 24 তাৰিখ। এতিয়া সময় পুৱা 5:33 আৰু 38 ছেকেণ্ড গৈছে। সমূহ শ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই মুকলি কৰা হৈছে আমাৰ আজিৰ প্ৰচাৰণ। অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টছ, FM বেণ্ডৰ 101.6 মেগাহাৰ্টছ, লগতে নিউজ অন AIR মোবাইল এপত।

এয়া আকাশবাণী গুৱাহাটীৰ মহামাহ। আমাৰ এতিয়াৰ বিভিন্ন দায়িত্বত আছে দুয়োজনত দেৱাশিষ ৰাজকুমাৰ আৰু সংগীতা দাস, নিয়ন্ত্ৰণ কক্ষত আতিকুৰ ৰহমান, পপী চন্দা, নিখিল শৰ্মা, ট্ৰান্সমিটাৰত তিলক চন্দ্ৰ দাস, আছিফ আহমেদ, এফ এম ট্ৰান্সমিটাৰত সিদ্ধেশ্বৰ বড়ো, ডিউটি ৰুমৰ সহায়কাৰী ৰমেন চন্দ্ৰ বৰুৱা আৰু ষ্টুডিঅ'ত মই দুৰ্লভ কাঠাৰ। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু বন্দনা।

বন্দনা শুনিলে। আজি অনুষ্ঠানত শ্ৰোতাসকলে ক্ৰমে মানৱী গোস্বামীৰ কণ্ঠৰ মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ বিৰচিত বৰগীত, দিলীপ বৰুৱা আৰু সংগীতবৃন্দৰ কণ্ঠৰ টুকাৰী গীত, গজেন ডেকা আৰু লগৰীয়াসকলৰ কণ্ঠৰ চিয়া গীত, বীণাপাণী দাসৰ কণ্ঠৰ লোকগীত আৰু শেষত ৰূপাঞ্জলি মহন্তৰ কণ্ঠৰ ভজন শুনিলে।

0: ৰাজনীতিৰ পৰা আঁতৰাই ৰাখিবৰ চেষ্টা কৰা হৈছিল। আনকি সাহিত্য আলোচনীও কোনো ৰাজনৈতিক আলোচনাক ঠাই দিয়া নহ'ব বুলি নিয়মাৱলীত ঘোষণা কৰিছিল। তত্ৰাস আমাৰ বহু সাহিত্যিকেই ৰাজনৈতিক সমস্যাৰ জগতখনৰ পৰা আঁতৰি থাকিব পৰা নাছিল আৰু আঁতৰি থাকিব খোজাও নাছিল। স্বাধীনতা সংগ্ৰামত উদগনি যোগোৱাত আমাৰ সাহিত্যিকসকলে অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছিল। সাহিত্যিকসকল জাতীয় বিবেকৰ প্ৰবক্তা, জাতীয় চিন্তা আদৰ্শৰ প্ৰতিভু, জনতাৰ সমগ্ৰ চেতনাৰ বাৰ্তাবাহক আৰু সূত্ৰধাৰ। তেওঁলোকৰ সাহিত্যিক চেতনা সমাজৰ প্ৰতিটো ৰাজনৈতিক, অৰ্থনৈতিক, সামাজিক, সাংস্কৃতিক সমস্যাৰ লগত ওতঃপ্ৰোতভাৱে জড়িত। সমাজৰ বিৱৰ্তন আৰু ৰূপান্তৰৰ ক্ষেত্ৰত তেওঁলোকো একে সংগ্ৰামৰ অংশীদাৰ। তেওঁলোকে সমাজৰ পৰা নিজক আছুতীয়াকৈ ৰাখিব খুজিলে সমাজেও তেওঁলোকক আছুতীয়াকৈ এৰি যাব। জনতাৰ আশা আকাংক্ষাৰ সহযোগী হিচাপে শিল্পী সাহিত্যিকে নিজৰ সৃষ্টিৰ ৰূপ দিব নোৱাৰিলে তেওঁলোকৰ সৃষ্টিয়ে পূৰ্ণতা লাভ কৰিব নোৱাৰে। সাহিত্যিক সংবাদদাতা নহয়, স্ৰষ্টা। সমাজত তেওঁৰ ভূমিকা স্ৰষ্টাৰূপে, কাৰিকৰৰূপে। তেওঁৰ সৃষ্টিৰ আহিলা সমাজ জীৱনৰ বৈচিত্ৰ্যপূৰ্ণ আশা অশ্ৰু, সংগ্ৰাম সংঘাত, হীনতা মহত্তৰ নানাবৰণীয়া সত্য। স্ৰষ্টাৰ দায়িত্ব নিয়াৰিকৈ পালন কৰিবৰ কাৰণে জনতাৰ সংগ্ৰামৰ, জনতাৰ জীৱনৰ মাজৰ পৰা সাহিত্যিকে সৃষ্টিৰ সমল গোটাব পাৰিব লাগিব। জীৱন সংগ্ৰামত লিপ্ত জনতাৰ জগতখনেই সাহিত্যিকৰ জগতখন। মানুহৰ পৃথিৱীখনেই সাহিত্যিকৰ সৃষ্টিৰ জগত। কোনো কাৰণত জীৱনৰ কোনোবা এটা দিশ সাহিত্যৰ মজিয়ালৈ ননাকৈ থাকি সাহিত্যিকে জীৱনৰ পূৰ্ণাংগ চিত্ৰ দাঙি ধৰিব নোৱাৰে। সাহিত্যিকৰ জগতখন চিন্তা, কল্পনা আৰু অনুভূতিৰ জগত। তেওঁলোকৰ হৃদয় সংবাদী সৃষ্টিৰে তেওঁলোকে জগতৰ মংগলকামী সংগ্ৰামত প্ৰেৰণাৰ ইন্ধন যোগাব পাৰে। সাহিত্যিকৰ সৃষ্টিয়ে জনসাধাৰণক উদ্বুদ্ধ কৰিব পাৰে, সংগ্ৰামত অংশগ্ৰহণ কৰিবলৈ উদগনি যোগাব পাৰে, অসত্য অশুভৰ স্বৰূপ উদঙাই দেখুৱাই সত্য আৰু কল্যাণৰ প্ৰতি আগ্ৰহ আৰু প্ৰত্যয় জন্মাব পাৰে। জীৱনৰ প্ৰতিকূল শক্তিবোৰৰ বিৰুদ্ধে কঠোৰতম মানসিক প্ৰতিবাদ গঢ়ি তুলিব পাৰে। অৱহেলিত আৰু নিৰ্যাতিত মানুহৰ প্ৰতিষ্ঠাৰ কাৰণে তেওঁলোকৰ শক্তিৰ বিষয়ে তেওঁলোকক সজাগ কৰি দিব পাৰে।
1: আজিৰ মুকুতামালাৰ কথাখিনি ছৈয়দ আব্দুল মালিকৰ ৰচনাৰ পৰা লোৱা হ'ল।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়াইছো সমূহীয়া গীতৰ পাঠদান অনুষ্ঠান।
1: মইনাহঁত, সমূহীয়া গীতৰ পাঠদান অনুষ্ঠানত আজি তোমালোকক এটি বাংলা গীত শিকাবলৈ লোৱা হৈছে। গীতৰ ৰচনা তথা সংগীত ডি এল ৰয়ৰ। তোমালোকে প্ৰথমতে গীতটি লিখি লোৱাচোন।
2: ধন ধান্য।

আজিৰ সমূহীয়া গীতৰ পাঠদান অনুষ্ঠানত এটি বাংলা ভাষাৰ গীতৰ পাঠদান আগবঢ়োৱা হ'ল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু তাহানিৰ গীত। আজিৰ অনুষ্ঠানত শ্ৰোতাসকলক প্ৰথমে শুনাবলৈ লৈছোঁ সবিতা চৌধুৰীৰ কণ্ঠৰীতি গীত, গীতিকাৰ ফণী তালুকদাৰ।

তাহা নির্গীত অনুষ্ঠানত সেয়া আছিল খগেন মহন্ত। অনুষ্ঠানের শেষত শুনবল লৈছো হীরেণ গোহাঁইৰ গীতৰ কথাৰে কবিতা ফুকনৰ কণ্ঠৰ এটি গীত।

আজি সন্ধিয়া 6:10 কৃষি জগত অনুষ্ঠানত অসমত মাটিৰ স্বাস্থ্য ব্যৱস্থাপনা আৰু বহনক্ষম কৃষিৰ গুৰুত্ব এই বিষয়ে এতিয়া আলোচনাত ভাগ ল'ব অপৰ্ণা দাস, মধুমিতা কলিতা আৰু কমল দাসে। অনুষ্ঠানটিৰ প্ৰযোজনা উৎপল বৰাৰ। বিয়লি 5:25 চাহ গছৰ মাজে মাজে অনুষ্ঠানত এখনি আলেখ্য চাহ জনগোষ্ঠীৰ জনজীৱনত গ্ৰাম পূজা। ৰচনা আৰু প্ৰযোজনা নিপা গোৱালাৰ।

পুৱা 6:55 জ্ঞান বিজ্ঞান যুগুতাই আগবঢ়াব প্ৰবাল কুমাৰ শৰ্মাই। আজি পুৱা অনুষ্ঠানটিৰ প্ৰচাৰৰ সময় পুৱা 7:15। প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ। পুৱা 7:30 নিদান অনুষ্ঠানত মধুমেহ ৰোগ আৰু ইয়াৰ চিকিৎসা, এই সম্পৰ্কে ডাক্তৰ মিৰাজুদ্দিন আহমেদৰ সৈতে হোৱা সাক্ষাৎকাৰ। সাক্ষাৎগ্ৰহণ অশোক ভট্টাচাৰ্যৰ। পুৱা 8:30 গীতিমালিকাত মাধুৰী ভৰালী, জ্যোতিপ্ৰকাশ দাস, দীপালী বৰদলৈ, তৰুণ দাস আৰু কল্পনা দত্ত পণ্ডিতৰ কণ্ঠগীত শুনিবলৈ পাব। 9:15 অকণিৰ মেল। পুৱা 9:45 একক হিন্দী ছবিৰ গীতৰ অনুষ্ঠান। পুৱা 10:00 সাধক সুন্দৰ অনুষ্ঠানত কণ্ঠশিল্পী দীতিমণি বড়োৰ সৈতে হোৱা সাক্ষাৎকাৰৰ দ্বিতীয় খণ্ড। সাক্ষাৎগ্ৰহণ আৰু প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। দিনৰ 11:02 নাটখালা অনুষ্ঠানত মহেন্দ্ৰ বৰঠাকুৰ ৰচিত নাট মাজনিশাৰ চিঞৰ। নাটখনিৰ প্ৰযোজনা নীলু চক্ৰৱৰ্তীৰ। দিনৰ 12:15 শ্ৰোতাৰ অনুৰোধৰ গীতৰ অনুষ্ঠান কল্পতৰু। 12:30 আদ্ৰ বুলনি অনুষ্ঠানত ডক্টৰ দীপালী দত্ত ৰচিত নাট তগৰৱালা। অনাতাৰ অভিযোজনা নৰেণ পাটগিৰিৰ, প্ৰযোজনা নয়ন প্ৰসাদৰ। দিনৰ 1:10 সপোনজ্যোতি ঠাকুৰ ৰচিত নাট ভগ্নাংশ। নাটখনিৰ প্ৰযোজনা নয়ন প্ৰসাদৰ। দিনৰ 1:50 আৰু বিয়লি 5:55 বৃন্দগান। 8:30 পাশ্চাত্য সংগীত অনুষ্ঠান। 3:15 নেপালী অনুষ্ঠান। 3:45 কাৰ্বি অনুষ্ঠান। 4:30 বড়ো অনুষ্ঠান। সন্ধিয়া 6:40 ৰুমি বসুমতাৰীৰ কণ্ঠ বৰগীত। 7:00 তফজ্জুল আলীৰ কথিকা সংগীতৰ ঔষধি গুণ। 7:20 প্ৰতিভা দাস আৰু সংগীসকলে পৰিৱেশন কৰা নাম। 7:35 পূবালীৰ সুৰত আইমা ৰাভা আৰু সংগীবৃন্দৰ কণ্ঠ ৰাভা গীত। 7:45 সংবাদ চলন্তিকা। নিশা 8:02 এই মহৰ গীতৰ শিল্পী মিতালী চৌধুৰী। সুৰ সংৰচনা জ্যোতিপ্ৰকাশ দাসৰ। 8:10 গজলৰ অনুষ্ঠান। নিশা 8:30 আধুনিক গীতৰ অনুষ্ঠান। 9:00 চিত্ৰগীত আৰু 9:30 ফোন ইন কল্পতৰু। অনুষ্ঠান পৰিস্থিতি ইমানেই।

পুৱা 4:30 বজাত চেমনিয়াৰ চৰা এই অনুষ্ঠানত শুনিবলৈ পাব সুমন্ত চলিহাৰ কথিকা অসমীয়া ভাষাৰ শুদ্ধ ব্যৱহাৰ।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাক চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে। প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট আকাশবাণী.gov.in ত নতুন ভাৰত

কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9 বজাত FM এণ্ডৰ 100.8।

বিদ্যার্থীর অনুষ্ঠান প্রাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভিত্তিত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা একমাত্ৰ অনুষ্ঠান প্ৰচাৰৰ সময় প্ৰতি সোম বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45 মিনিটত

0: জ্ঞান বিজ্ঞান যুগুতাই আগবঢ়াইছে প্রবাল কুমার শর্মায়।
1: অসমত গণিত চৰ্চাৰ ইতিহাস শূন্যৰ আৱিষ্কাৰ আৰু দশমিক স্থানীয় মান পদ্ধতিৰ সহায়ত সংখ্যা লিখন পদ্ধতি অখ্যাত ভাৰতীয় গণিতজ্ঞৰ সুবিখ্যাত কীৰ্তি। স্থানীয় মানৰ সহায়ত সংখ্যা লিখা এই পদ্ধতি আজি বিশ্বৰ সৰ্বত্ৰ প্ৰচলিত। এই পদ্ধতি ইমান সহজ সৰল আৰু ইয়াৰ লগত সৰুৰে পৰা আমি ইমানেই অভ্যস্ত যে ইয়াৰ আৱিষ্কাৰৰ বাবে যি বিপুল শ্ৰম আৰু সাধনাৰ প্ৰয়োজন হৈছিল তাক আমি শতকাই ভাবিবলৈ টান পাওঁ। নাপোলেঅঁৰ সমসাময়িক ফ্ৰান্সৰ গণিতজ্ঞ দাৰ্শনিক পিয়েৰ ছাইমন দ্য লাপ্লাছে এই সংখ্যা লিখন পদ্ধতিৰ বিষয়ে সোণসেৰীয়া মন্তব্য কৰিছে। তেওঁ কৈছে, আমি এই কৃতিত্বক তেতিয়া বেছিকৈ প্ৰশংসা কৰোঁ যেতিয়া আমাৰ মনত পৰে যে

0: আর্কিমিডিছ আৰু এপলোনিয়াছৰ দৰে প্ৰতিভাধৰ ব্যক্তিৰো ই হাত হাৰি গ'ল। এয়া লাপ্লাছৰ বক্তব্য। শুল্ব সূত্ৰসমূহত জ্যামিতিৰ চৰ্চা হৈছিল। শুল্ব শব্দৰ অভিধানিক অৰ্থ হৈছে জৰী। জৰীৰ সহায়ত জ্যামিতীয় চিত্ৰসমূহ অংকন কৰা হৈছিল। বোধায়ন, কাত্যায়ন, আপস্তম্ব, মানৱ আদি প্ৰখ্যাত শুল্ব সূত্ৰাকাৰ। এওঁলোক আটাইয়ে খ্ৰীষ্টজন্মৰ বহু আগৰ। পাইথাগোৰাছৰ উপপাদ্য নামে জ্যামিতিৰ পাঠ্যপুথিত এটা উপপাদ্য আছে। পিছে পাইথাগোৰাছৰ বহু আগেয়ে শুল্ব সূত্ৰাকাৰসকলে সেই সময়তো এই উপপাদ্য হৃদয়ংগম কৰিছিল। সেয়েহে ভাৰতীয় গণিতৰ ইতিহাস সম্পৰ্কে বহুল চৰ্চা কৰা ডক্টৰ বিভূতিভূষণ দত্তই এই উপপাদ্যটোক সমকোণী ত্ৰিভুজৰ অতিভুজৰ বৰ্গ সম্পৰ্কীয় উপপাদ্য বুলিহে কোৱাটো যুগুত বুলি মন্তব্য কৰিছে। বাকচালিকাত আৱিষ্কৃত হোৱা গণিত বিষয়ক পাণ্ডুলিপিয়ে, যিখন পাণ্ডুলিপি বাকচালী পাণ্ডুলিপি বুলি জনা যায়, এই পাণ্ডুলিপিয়ে অতীজৰ ভাৰতত হোৱা উচ্চস্তৰৰ গাণিতিক চিন্তাৰ পৰিচয় দিয়ে। পুৰণি গণিত সম্পৰ্কীয় বহুকেইখন পুথিৰ কথা বুৰঞ্জীৰ পাতত উল্লেখ আছে। তেনে এখন হ'ল জ্যোতিষ চূড়ামণি। জ্যোতিষ চূড়ামণি জনৈক চূড়ামণিৰ ৰচনা। ই পাটিগণিত আৰু মাটিকালি সম্পৰ্কীয় পুথি। এইখনৰ ৰচনাকাল জনা নাযায়। অৱশ্যে ইয়াত বকুল কায়স্থৰ উল্লেখ আছে। সেয়ে ইয়াৰ ৰচনাকাল 1356ৰ পাছত বুলি অনুমান কৰিব পাৰি। কবিৰত্ন দ্বিজৰ লীলাৱতী কথা পাটিগণিত সম্পৰ্কীয় পুথি। এইখনৰো ৰচনাকাল জনা নাযায়। লীলাৱতী সম্পৰ্কে বহু কাহিনী জড়িত আছে। ভাস্কৰাচাৰ্যৰ জীৱনৰ কীৰ্তিস্তম্ভ হ'ল সিদ্ধান্ত শিৰোমণি। ই 4টা খণ্ডত বিভক্ত। লীলাৱতী, বীজগণিত, গোলাধ্যায় আৰু গ্ৰহগণিত। লীলাৱতীত মূলতঃ পাটিগণিতৰ বিষয়ে আলোচনা কৰা হৈছে আৰু ইয়ে প্ৰভূত জনপ্ৰিয়তা অৰ্জন কৰে। মোগল সম্ৰাট আকবৰৰ নিৰ্দেশক্ৰমে ফৌজীয়ে লীলাৱতী পাৰ্চীলৈ অনুবাদ কৰে 1587 খ্ৰীষ্টাব্দত। ইয়াতেই লীলাৱতীৰ আঁৰৰ বহু চৰ্চিত কাহিনী এটা আছে। কথিত আছে যে লীলাৱতী হ'ল ভাস্কৰাচাৰ্যৰ জীয়ৰী। লীলাৱতীয়ে অকালতে বৈধব্য ব্ৰত গ্ৰহণ কৰিবলগীয়া হোৱাত শোকাবিষ্ট পিতৃয়ে মনৰ বেজাৰ সহিব নোৱাৰি জীয়েকৰ নাম চিৰস্মৰণীয় কৰি ৰাখিবলৈ সিদ্ধান্ত শিৰোমণিৰ পাটিগণিত অধ্যায়টোৰ নামকৰণ কৰিলে লীলাৱতী বুলি। লীলাৱতী লীলাৱতী ৰচনা বুলিয়ে কোনো কোনোৱে ক'বলৈ বিচাৰে। হাৰুণ চন্দ্ৰ বেনাৰ্জীৰ টীকা সম্বলিত কলব্ৰুকৰ লীলাৱতীৰ ইংৰাজী অনুবাদত লীলাৱতীক ভাস্কৰাচাৰ্যৰ বিৰচিত হিন্দু গণিতৰ প্ৰামাণ্য গ্ৰন্থ বুলি স্পষ্টকৈ কোৱা হৈছে। লীলাৱতীৰ সৈতে কোচ ৰজা দুৰ্গাচৰণ বৰকাইঠৰ নামটো সাঙুৰ খাই আছে। উল্লেখযোগ্য যে কোচ ৰজা দুৰ্গাচৰণ বৰকাইঠে আহোম ৰজা চুখাম্ফা খুৰাৰ ৰজালৈ পঠোৱা পত্ৰৰ আন্ধাৰত পাঠ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল আৰু যাৰ বাবে তেওঁক মানিকচন্দ্ৰ উপাধি দিয়া হৈছিল। সেই দুৰ্গাচৰণে বংগৰ পৰা লীলাৱতী অসমলৈ আনিছিল। ভাস্বতী এখন জ্যোতিৰ্বিজ্ঞান সম্পৰ্কীয় সংস্কৃত পুথিৰ অনুবাদ। তাহানিতে আমেৰিকান বেপ্টিষ্ট মিছনাৰী নাথান ব্ৰাউনে বকুল কায়স্থৰ পুথিখন দুভাগত ভাগ কৰি প্ৰকাশ কৰিছিল। 1925 চনত অন্যান্য পুথিৰ লগতে কিতাপত মঞ্জুৰীৰ ইংৰাজী অনুবাদ উলিওৱাৰ কথা ভবা হৈছিল আৰু গুণগোবিন্দ দত্ত MA আৰু BL দেৱক এই দায়িত্ব দিয়া হৈছিল। মঠ কৰোঁ এই আঁচনি বাস্তৱত ৰূপায়িত নহয়। 20 শতিকাৰ শেষভাগত গণিত বিজ্ঞানৰ যি বিস্ফোৰণ হৈছে তাৰ পটভূমিত এই পুথিসমূহৰ গাণিতিক মূল্য বিশেষ নাই বুলিয়েই ধাৰণা হয়। কিন্তু ইয়াৰ ঐতিহাসিক মূল্য কোনো গুণে কম নহয়। সেয়েহে এই পুথিসমূহৰ টীকা টিপ্পনী ব্যাখ্যাসহ আধুনিক ৰীতিৰে সম্পাদনা কৰি ইয়াৰ মুদ্ৰিত ৰূপ উলিয়ালে গণিতৰ ইতিহাসৰ বহু কথা জানিব পৰা যাব।
1: জ্ঞান বিজ্ঞান শুনিলে যুগুতাই আগবঢ়ালে প্ৰবাল কুমাৰ শৰ্মাই।
2: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি। আগবঢ়াইছে উৎপল বৰাই।
3: অসম চৰকাৰৰ লোকনিৰ্মাণ বিভাগত খালি হোৱা 53টা জুনিয়ৰ ইঞ্জিনিয়াৰ ইলেক্ট্ৰিকেল পদৰ বাবে অসম লোকসেৱা আয়োগে আবেদন বিচাৰিছে। পদসমূহৰ দৰমহাৰ নিৰিখ মাহে 14,000 টকাৰ পৰা 70,000 টকালৈ, লগত 8,700 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব।

0: পাঠ্যার্থী ইলেকট্ৰিকেল ইঞ্জিনিয়াৰিং শাখাত তিনি বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্ল'মা থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট pwdroads.assam.gov.in। আবেদনৰ শেষ তাৰিখ 10 জুন। ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ডে 11,127 এছিষ্টেণ্ট লোক পাইলট পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ আৰম্ভণিতে মাহে 19,900 টকা, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ লগতে ফিটাৰ, ইলেক্ট্ৰিচিয়ান, ইনষ্ট্ৰুমেণ্ট মেকানিক, মিলৰাইট, মেইণ্টেনেঞ্চ মেকানিক, মেকানিক ৰেডিঅ' এণ্ড টিভি, ইলেক্ট্ৰনিক্স মেকানিক, মেকানিক মটৰ ভেহিকল, ৱায়াৰমেন, ট্ৰেক্টৰ মেকানিক, আৰ্মেচাৰ এণ্ড কইল ৱাইণ্ডাৰ, মেকানিক ডিজেল, হিট ইঞ্জিন, টাৰ্ণাৰ, মেচিনিষ্ট, ৰেফ্ৰিজাৰেশ্যন এণ্ড এয়াৰ কণ্ডিশ্যনিং মেকানিক, ইয়াৰ যিকোনো ট্ৰেডত ITI-ৰ চাৰ্টিফিকেট থকা হ'ব লাগিব, নাইবা মেকানিকেল, ইলেক্ট্ৰিকেল, ইলেক্ট্ৰনিক্ছ বা অট'মোবিল ইঞ্জিনিয়াৰিং ইয়াৰ যিকোনো শাখাত ডিপ্ল'মা থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 14 জুন। ইণ্ডিয়ান এয়াৰফৰ্চে ফ্লাইং ব্ৰাঞ্চ, গ্ৰাউণ্ড ডিউটি টেকনিকেল ব্ৰাঞ্চ আৰু গ্ৰাউণ্ড ডিউটি নন টেকনিকেল ব্ৰাঞ্চত খালী হোৱা পদ পূৰাবৰ বাবে FCAT 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। পদৰ সবিশেষ, প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা আৰু বয়স আদি বিতং তথ্য তথা আবেদনৰ বাবে ৱেবছাইট indianairforce.nic.in। আবেদনৰ শেষ তাৰিখ 19 জুন। কৰ্মচাৰী চয়ন আয়োগে ভাৰত চৰকাৰৰ বিভিন্ন বিভাগত খালী হোৱা 12,256টা গ্ৰুপ বি আৰু গ্ৰুপ চি পদ পূৰাবৰ বাবে কম্বাইণ্ড গ্ৰেজুৱেট লেভেল এক্সামিনেশ্যন 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। জুনিয়ৰ ষ্টেটিষ্টিকেল অফিচাৰ পদৰ বাবে প্ৰাৰ্থী মেথমেটিক্স বিষয়ত উচ্চতৰ মাধ্যমিক পৰ্যায়ত কমেও 60% নম্বৰ পাই উত্তীৰ্ণ হোৱাৰ উপৰিও স্নাতক হ'ব লাগিব, নাইবা ষ্টেটিষ্টিক্স বিষয়লৈ স্নাতক হ'ব লাগিব। ষ্টেটিষ্টিকেল ইনভেষ্টিগেটৰ গ্ৰেড 2 এই পদৰ ক্ষেত্ৰত প্ৰাৰ্থী ষ্টেটিষ্টিক্স, মেথমেটিক্স, ইকনমিক্স, ডেম'গ্ৰাফি, পপুলেশ্যন ষ্টাডিজ, অপাৰেশ্যনছ ৰিচাৰ্চ, ইনফৰ্মেশ্যন টেকন'লজি, কম্পিউটাৰ চায়েন্স, কম্পিউটাৰ ইঞ্জিনিয়াৰিং, কম্পিউটাৰ টেকন'লজি, কম্পিউটাৰ এপ্লিকেশ্যনছ, ডেটা চায়েন্স বা আৰ্টিফিচিয়েল ইণ্টেলিজেন্স, ইয়াৰে যিকোনো বিষয়লৈ স্নাতক হ'ব লাগিব। আনবোৰ পদৰ ক্ষেত্ৰত প্ৰাৰ্থী স্নাতক হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট ssc.nic.in। আবেদনৰ শেষ তাৰিখ 22 জুন। নিয়োগ বাতৰি ইমানে।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু, ক্ষণেক পাছতেই বাতৰি শুনিবলৈ পাব।
2: এয়া আকাশবাণী। বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। এতিয়াৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰ আজি নতুন দিল্লীৰ হায়দৰাবাদ ভৱনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিদেশ মন্ত্ৰী মাৰ্কো ৰুবিঅ'ৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হ'ব। কেন্দ্ৰীয় চৰকাৰে বিকশিত ভাৰত জি ৰামজি অধিনিয়ম 2025ৰ অধীনত খচৰা নিয়মাৱলী প্ৰকাশ কৰিছে। বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে তিনিদিনীয়া ভ্ৰমণসূচীৰে কাইলৈ কানাডালৈ যাব। ইজৰাইলৰ সৈতে আলোচনাৰ পাছত ইৰাণ চুক্তি সন্দৰ্ভত প্ৰায় সহমত গঢ়ি উঠিছে বুলি আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে প্ৰকাশ কৰিছে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা পাঞ্জাব কিংছে লক্ষ্ণৌ ছুপাৰ জায়েণ্টক 7 উইকেটত পৰাস্ত কৰে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰ আজি নতুন দিল্লীৰ হায়দৰাবাদ ভৱনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিদেশ মন্ত্ৰী মাৰ্কো ৰুবিঅ'ৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হ'ব। বৈঠকত বিদেশ মন্ত্রীদ্বয়ে আঞ্চলিক আৰু গোলকীয়

শান্তি সুস্থিৰতাৰ সৈতে জড়িত বিভিন্ন বিষয়ক লৈ আলোচনা কৰিব। শ্ৰীৰবিঅই কোৱাড ৰাষ্ট্ৰগোষ্ঠীৰ বিদেশ মন্ত্ৰীসকলৰ বৈঠকত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে চাৰিদিনীয়া ভাৰত ভ্ৰমণসূচীৰে কালি নতুন দিল্লীত উপস্থিত হয়। ইয়াৰ পাছতে বিদেশ মন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে আৰু প্ৰতিৰক্ষা, কৌশলগত প্ৰযুক্তি, বাণিজ্য আৰু বিনিয়োগ, শক্তি সুৰক্ষা, যোগাযোগ, শিক্ষা আৰু জনসম্পৰ্ককে ধৰি বিভিন্ন খণ্ডত দুয়ো দেশৰ মাজৰ দ্বিপাক্ষিক সহযোগিতাৰ নিৰন্তৰ অগ্ৰগতিৰ বিষয়ে অৱগত কৰে। শ্ৰীমোদীয়ে কয় যে ভাৰত আৰু আমেৰিকাই বিশ্বৰ হিতৰ বাবে ঘনিষ্ঠভাৱে কাম কৰি যাব। শান্তি প্ৰচেষ্টাৰ প্ৰতি ভাৰতৰ সমৰ্থনৰ বিষয়ে উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে আলোচনা আৰু কূটনীতিৰ মাধ্যমেৰে সংঘৰ্ষৰ শান্তিপূৰ্ণ সমাধানৰ বাবে আহান জনায়। বৈঠকত বিদেশ মন্ত্ৰী ৰুবিঅই পশ্চিম এছিয়াৰ পৰিস্থিতিকে ধৰি বিভিন্ন আঞ্চলিক আৰু গোলকীয় বিষয় সন্দৰ্ভত আমেৰিকাৰ দৃষ্টিভংগীৰ বিষয়ে অৱগত কৰে। তেওঁ ভাৰতক আমেৰিকা যুক্তৰাষ্ট্ৰৰ গুৰুত্বপূৰ্ণ সহযোগী বুলি অভিহিত কৰে। আমাৰ সংবাদদাতাই জনোৱা মতে কোৱাড ৰাষ্ট্ৰগোষ্ঠীৰ বিদেশ মন্ত্ৰীসকলৰ বৈঠক 26 মে'ত অনুষ্ঠিত হ'ব। বৈঠকত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰ, অষ্ট্ৰেলিয়াৰ বিদেশ মন্ত্ৰী পেনি ৱং, জাপানৰ বিদেশ মন্ত্ৰী টশিমিটছু মটেগি আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিদেশ মন্ত্ৰী মাৰ্কো ৰুবিঅই ভাগ ল'ব। কোৱাড ৰাষ্ট্ৰগোষ্ঠীৰ মুক্ত আৰু স্বতন্ত্ৰ ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চল দৃষ্টিভংগী অনুযায়ী তেওঁলোকে অগ্ৰাধিকাৰ প্ৰাপ্ত বিভিন্ন খণ্ডত কোৱাড সহযোগিতা আগবঢ়াই নিয়া সন্দৰ্ভত মত বিনিময় কৰিব। ৰাষ্ট্ৰগোষ্ঠীটোৰ বিভিন্ন উদ্যমৰ পৰ্যালোচনা কৰিব আৰু ভাৰত প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ শেহতীয়া ঘটনাক্ৰম তথা পাৰস্পৰিক স্বাৰ্থজড়িত অন্য আন্তঃৰাষ্ট্ৰীয় বিষয় লৈ আলোচনা কৰিব। চৰকাৰে বিকশিত ভাৰত জি ৰামজী অধিনিয়ম 2025ৰ অধীনত খচৰা নিয়মাৱলী প্ৰকাশ কৰিছে। গ্ৰামোন্নয়ন মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে যিকোনো ব্যক্তি, পক্ষ, সংস্থা বা প্ৰতিষ্ঠানে খচৰা নিয়মাৱলী সন্দৰ্ভত 21 জুন পৰ্যন্ত আপত্তি দাখিল কৰিব পাৰিব বা দিহা পৰামৰ্শ আগবঢ়াব পাৰিব। বাণিজ্য আৰু উদ্যোগ মন্ত্ৰী পীয়ুষ গোৱেলে ভাৰতীয় ব্যৱসায়ীসকলৰ এটা প্ৰতিনিধি দলৰ সৈতে তিনিদিনীয়া ভ্ৰমণসূচীৰে কাইলৈ কানাডালৈ যাব। বাণিজ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে এই ভ্ৰমণকালত শ্ৰীগোৱেলে বাণিজ্য, বিনিয়োগ আৰু ভাৰত কানাডা সৰ্বাত্মক অৰ্থনৈতিক সহযোগিতা চুক্তি আলোচনা আগুৱাই নিয়াৰ উদ্দেশ্যে অটোৱা আৰু টৰণ্টোত দ্বিপাক্ষিক আলোচনাত মিলিত হ'ব। উল্লেখযোগ্য যে যোৱা মাৰ্চত কানাডাৰ প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নিৰ ভাৰত ভ্ৰমণৰ সময়ত এই চুক্তিৰ কাৰ্যপৰিসৰ চৰ্তাৱলী স্বাক্ষৰিত হৈছিল। এই সন্দৰ্ভত মাৰ্চত ভাৰ্চুৱেল ব্যৱস্থাৰে প্ৰথমলানি আৰু 8 মে'ত দ্বিতীয়লানি আলোচনা অনুষ্ঠিত হৈছিল। এইবাৰৰ ভ্ৰমণকালত অটোৱাত এই সন্দৰ্ভত আৰু এলানি আলোচনা অনুষ্ঠিত হ'ব। দুয়োপক্ষই শীঘ্ৰে সন্তুলিত আৰু পৰস্পৰৰ বাবে লাভজনক সৰ্বাত্মক অৰ্থনৈতিক সহযোগিতা চুক্তি সম্পাদন কৰাৰ বাবে কাম কৰি আছে। দুয়ো দেশে লগতে 2030 চনৰ ভিতৰত দ্বিপাক্ষিক বাণিজ্যৰ পৰিমাণ 7,000 কোটি কানাডিয়ান ডলাৰলৈ বৃদ্ধি কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে। ইজৰাইলৰ সৈতে আলোচনাৰ পাছত ইৰাণ চুক্তি সন্দৰ্ভত প্ৰায় সহমত গঢ়ি উঠিছে বুলি আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে প্ৰকাশ কৰিছে। তেওঁ কয় যে ইৰাণৰ সৈতে হ'বলগীয়া চুক্তিত হৰ্মুজ প্ৰণালী পুনৰ মুকলি কৰাৰ বিষয়টো অন্তৰ্ভুক্ত কৰা হৈছে। শ্ৰীট্ৰাম্পে কয় যে চুক্তিৰ চূড়ান্ত দিশ আৰু সবিশেষ সম্পৰ্কে আলোচনা চলি আছে আৰু এই সন্দৰ্ভত শীঘ্ৰে ঘোষণা কৰা হ'ব। তেওঁ অৱশ্যে ঘোষণাৰ নিৰ্দিষ্ট সময় সন্দৰ্ভত কোনো মন্তব্য কৰাৰ পৰা বিৰত থাকে। ৰাষ্ট্ৰপতি ট্ৰাম্পে কয় যে তেওঁ ইজৰাইলৰ উপৰি ছৌদি আৰব, সংযুক্ত আৰব আমিৰি ৰাষ্ট্ৰ, UAE, কাটাৰ, পাকিস্তান, তুৰস্ক, ইজিপ্ত, জৰ্ডান আৰু বাহৰেইনৰ সৈতে চুক্তিৰ বিষয়ে আলোচনা কৰিছে। ইৰাণৰ বিদেশ মন্ত্ৰালয়ৰ মুখপাত্ৰ ইছমাইল বাকাই ইয়াৰ পূৰ্বে আমেৰিকাই স্ববিৰোধী বিবৃতি দিয়া বুলি অভিযোগ উত্থাপন কৰে। ইৰাণত 8 এপ্ৰিলত যুদ্ধবিৰতিৰ বাবে সহমত গঢ়ি উঠিছিল আৰু তেতিয়াৰে পৰা আমেৰিকা আৰু ইৰাণৰ মাজত দীৰ্ঘকালীন শান্তি চুক্তিৰ বাবে আলোচনা চলি আছে। আমেৰিকাই ইৰাণৰ বন্দৰসমূহ আবদ্ধ কৰি ৰখাৰ বাবে ইৰাণে হৰ্মুজ প্ৰণালী বন্ধ কৰি দিছে। কেন্দ্ৰীয় বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী জিতেন্দ্ৰ সিঙে মাউণ্ট এভাৰেষ্ট সফলতাৰে আৰোহণ কৰা ভাৰত তিব্বতীয় সীমান্ত আৰক্ষীৰ প্ৰথমটো মহিলা অভিযানকাৰী দলক অভিনন্দন জ্ঞাপন কৰিছে। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত শ্ৰীসিঙে কালি কয় যে ভাৰতৰ কন্যাসকলে বিশ্ব

0: দৰবাৰত ভাৰতৰ নাৰী শক্তিক পুনৰুজ্জীৱিত কৰিছে। ভাৰত তিব্বতীয় সীমান্ত আৰক্ষীৰ এই দলটোৰ অংশ হিচাপে লখিমপুৰৰ ৰূপামণি গড়ে বিশ্বৰ সৰ্বোচ্চ শৃংগ মাউণ্ট এভাৰেষ্ট আৰোহণ কৰি ৰাজ্যৰ লগতে দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে। এভাৰেষ্ট জয়ৰ এই অভিযানটোৰ উদ্যোক্তাসকলে জনোৱা মতে অসমৰ ভনীতা টিমুংপিৰ নেতৃত্বত যোৱা ভাৰত তিব্বতীয় সীমান্ত আৰক্ষী বাহিনীৰ দলটোৱে বৃহস্পতিবাৰৰ পুৱা 8 বজাৰ পৰা এভাৰেষ্ট শিখৰলৈ অভিযান আৰম্ভ কৰিছিল। দলটোত অনুপ কুমাৰ, পদ্ম টুণ্ডুত, কপিল দেৱ, ষ্টেনজিন কাৰ্লকে ধৰি কেইবাজনো ভাৰতীয় পৰ্বতাৰোহী সদস্য আছিল। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এভাৰেষ্ট শৃংগত আৰোহণ কৰা প্ৰথমগৰাকী মহিলা পৰ্বতাৰোহী হোৱাৰ কৃতিত্ব অৰ্জন কৰা ৰূপামণি গড়লৈ আৰু দলটোক নেতৃত্ব দিয়া ভনীতা টিমুংপিলৈ অভিনন্দন জ্ঞাপন কৰিছে। দুয়োগৰাকীৰ এই সাফল্যই অসমৰ নতুন প্ৰজন্মৰ বাবে প্ৰেৰণা হৈ ৰব বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অসম, মেঘালয়, ছিকিম আৰু পশ্চিমবংগৰ হিমালয়ৰ পাদদেশৰ অঞ্চলবিশেষে আজি ধাৰাষাৰ বৰষুণ হ'ব পাৰে বুলি আগলি বতৰা দিছে। বিভাগটোৱে লগতে দিল্লী, হাৰিয়ানা, চণ্ডীগড়, পূব উত্তৰ প্ৰদেশ, পূব মধ্যপ্ৰদেশ আৰু বিদৰ্ভ অঞ্চলত আজি গ্ৰীষ্ম প্ৰবাহৰ প্ৰকোপ অব্যাহত থাকিব পাৰে বুলি আশংকা প্ৰকাশ কৰিছে। বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰা মতে উত্তৰ পশ্চিম, মধ্য আৰু পূব ভাৰতৰ ঠাই বিশেষে পৰৱৰ্তী 6-7 দিনলৈ গ্ৰীষ্ম প্ৰবাহৰ প্ৰকোপ অব্যাহত থাকিব পাৰে। উত্তৰ পূৰ্বাঞ্চল আৰু পূব ভাৰতৰ 12খন ৰাজ্যৰ ভিতৰত নিচাযুক্ত সামগ্ৰীৰ বেহা উৎখাত কৰা আৰু নিচাযুক্ত সামগ্ৰী জব্দ কৰাৰ ক্ষেত্ৰত অসম শীৰ্ষস্থানত আছে। উত্তৰ পূৰ্বাঞ্চল আৰু পূব ভাৰতৰ নাৰ্কটিক ড্ৰাগছ এণ্ড চাইক'ট্ৰফিক ছাবষ্টেঞ্চেছ এক্ট NDPSৰ অধীনত অসমত সৰ্বাধিক গোচৰ ৰুজু হৈছে আৰু ইয়াৰ ফলত ৰাজ্যখনত সৰ্বাধিক নিচাযুক্ত সামগ্ৰী জব্দ কৰাৰ লগতে সৰবৰাহকাৰী গ্ৰেপ্তাৰ হৈছে। আনহাতে হেৰইন জব্দৰ ক্ষেত্ৰত মণিপুৰ শীৰ্ষত আছে। নিচাযুক্ত সামগ্ৰী নিয়ন্ত্ৰণ ব্যুৰো NCBৰ পৰিসংখ্যাৰ পৰা লোৱা তথ্যত দেশৰ পূব প্ৰান্তত বিদেশৰ পৰা অহা নিচাযুক্ত সামগ্ৰী সৰবৰাহ উৎখাত কৰা আৰু জব্দ কৰা বিষয়ত প্ৰতিবেদন প্ৰকাশ পাইছে। এই প্ৰতিবেদনৰ তথ্যমতে অসমত যোৱা 5 বছৰত 12,500টা NDPS গোচৰ পঞ্জীয়ন হৈছে আৰু 20,398জন মাদকদ্ৰব্য সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰা হৈছে। ওড়িশাত 12,405টা গোচৰ আৰু 17,016গৰাকী অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে। নিচাযুক্ত সামগ্ৰী সৰবৰাহ ৰোধৰ ক্ষেত্ৰত তালিকাৰ শীৰ্ষত অসম আছে। আনহাতে যোৱা 5 বছৰত মণিপুৰত 1,750 কিলোগ্ৰাম হেৰইন জব্দ কৰা হয়। 2047চনৰ ভিতৰত দেশক মাদকদ্ৰব্যৰ আতংকৰ পৰা মুক্ত কৰাৰ লক্ষ্যৰে কেন্দ্ৰীয় চৰকাৰে মাদকদ্ৰব্যৰ বিৰুদ্ধে ব্যৱস্থা লোৱাৰ ঘোষণা কৰাৰ পাছতে এই খবৰ প্ৰকাশ পাইছে। উল্লেখযোগ্য যে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰৰ এই সংকল্পৰ বিষয়ে ঘোষণা কৰিছিল। IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা লক্ষ্ণৌত অনুষ্ঠিত এখন খেলত পাঞ্জাব কিংছে লক্ষ্ণৌ ছুপাৰ জায়েণ্টছক 7 উইকেটত পৰাস্ত কৰে। প্ৰতিযোগিতাত আজি 2খন খেল অনুষ্ঠিত হ'ব। মুম্বাইৰ ৱাংখেৰে ষ্টেডিয়ামত বিয়লি 3:30 বজাত হ'বলগীয়া 1খন খেলত ৰাজস্থান ৰয়েলছ মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। কলকাতাৰ ইডেন গাৰ্ডেনছত সন্ধিয়া 7:30 বজাত হ'বলগীয়া 2খন খেলত দিল্লী কেপিটেলছ কলকাতা নাইট ৰাইডাৰ্ছৰ সন্মুখীন হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰ আজি নতুন দিল্লীৰ হায়দৰাবাদ ভৱনত আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিদেশ মন্ত্ৰী মাৰ্কো ৰুবিঅ'ৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হ'ব। কেন্দ্ৰীয় চৰকাৰে বিকশিত ভাৰত জি ৰামজি অধিনিয়ম 2025ৰ অধীনত খচৰা নিয়মাৱলী প্ৰকাশ কৰিছে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত যোৱা নিশা পাঞ্জাব কিংছে লক্ষ্ণৌ ছুপাৰ জায়েণ্টছক 7 উইকেটত পৰাস্ত কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানে। পৰৱৰ্তী বাতৰি 7:55 বজাত শুনিবলৈ পাব।
1: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰু বিবিধ ভাৰতী গুৱাহাটী আজি পুৱা আগবঢ়াইছে সুদীপ্ত শৰ্মা ভৰালীয়ে, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ।

নমস্কাৰ, সুপ্ৰভাত। সুদীপ্ত শৰ্মা ভৰালী আৰম্ভ কৰিছো আজি পুৱা। আজি দেওবাৰ, 1433 ভাস্কৰাব্দৰ জেঠ মাহৰ আজি ন দিন, 2026 খ্ৰীষ্টাব্দৰ আজি 24 মে'। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি শুক্লপক্ষৰ অষ্টমী তিথি। আজি সূৰ্যোদয় হৈছিল পুৱা 4:36:18 আৰু আজি সূৰ্যাস্ত সময় বিয়লি 6:01:39।

0: আনৰ ওচৰত জ্ঞানী হোৱাটো অতি সহজ, কিন্তু নিজৰ ক্ষেত্ৰত জ্ঞানী হোৱাটোহে আচল কথা, কথাষাৰ কৈছিল লা ৰোচেফো কালডে। সমগ্ৰ বিশ্বৰ লগতে ভাৰতৰ অসমতো কমনৱেলথ দিৱস উদযাপন কৰা হয়। এই দিৱসে বিশ্বৰ প্ৰায় 270 কোটি লোকক একগোট কৰি শান্তি, সহযোগিতা, বৈচিত্ৰ আৰু গণতন্ত্ৰৰ বাৰ্তা প্ৰচাৰ কৰে। পূৰ্বতে এই দিৱস এম্পায়াৰ ডে হিচাপে উদযাপন কৰা হৈছিল। ব্ৰিটিছ সাম্ৰাজ্যৰ অধীনত থকা দেশসমূহে স্বাধীনতা লাভ কৰাৰ পিছত ইয়াৰ নাম সলনি কৰি কমনৱেলথ দিৱস কৰা হয়। বিশ্বৰ বহু দেশ যেনে যুক্তৰাজ্য, অষ্ট্ৰেলিয়া আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এই দিৱস মাৰ্চ মাহৰ দ্বিতীয় সোমবাৰে উদযাপন কৰা হয়। ভাৰতকে ধৰি কেইখনমান দেশে প্ৰতিবছৰে 24 মে তাৰিখে এই দিৱসটি উদযাপন কৰে। ব্ৰিটেইনৰ ৰাণী ভিক্টৰিয়াৰ জন্মতিথি 24 মে 1819 অনুসৰণ কৰি এই তাৰিখটো নিৰ্ধাৰণ কৰা হৈছিল। কুমাৰ কিশোৰৰ প্ৰকৃত নাম আছিল কিশোৰী মোহন শৰ্মা। কুমাৰ কিশোৰ আছিল সাহিত্যিক ছদ্মনাম। কটন কলেজৰ পৰা স্নাতক ডিগ্ৰী লৈ পঞ্চায়ত বিভাগত কাম কৰিছিল পৰৱৰ্তী সময়ত। নলবাৰী জিলাত কিশোৰী মোহন শৰ্মাৰ জন্ম হৈছিল। আৰ্থিক অনাটনৰ মাজেৰে তেখেতৰ শৈশৱ কৈশোৰকাল পাৰ কৰিবলগীয়া হৈছিল। মহাত্মা গান্ধীৰ মৃত্যুক বিষয়বস্তু কৰি নিশাটোৰ ভিতৰতে লিখা তেজৰ চেকা নামৰ পুস্তিকা এখন ছপাই ৰেলৱে প্লেটফৰ্মত 4 অনাত যাত্ৰীক বিক্ৰী কৰি সেই ধনেৰে তেখেতে মেট্ৰিক পৰীক্ষাৰ পপত্ৰ পূৰণ কৰিছিল। নলবাৰীৰ গৰ্ডন হাইস্কুলৰ পৰা তেখেতে অসমীয়াত লেটাৰ মাৰ্কছসহ মেট্ৰিক পৰীক্ষা পাছ কৰিছিল। গ্ৰামোন্নয়ন বিভাগৰ চাকৰি কৰি পৰৱৰ্তী সময়ত অধীক্ষক হয়। এগৰাকী উপন্যাসিকলৈ কেন্দ্ৰীয় চৰকাৰৰ পৰিয়াল পৰিকল্পনা বিভাগৰ দ্বাৰা সুন্দলীৰ হাঁহি শ্ৰেষ্ঠ গল্প হিচাপে পুৰস্কৃত কৰা হয়। কেন্দ্ৰীয় চৰকাৰৰ শিক্ষা বিভাগৰ দ্বাৰা নশিকাৰৰ বাবে শিলজুৰিৰ সাকু শ্ৰেষ্ঠ গ্ৰন্থ হিচাপে পুৰস্কাৰ আগবঢ়াইছিল 1977 চনত। কুমাৰ কিশোৰৰ ৰচিত উপন্যাসসমূহ হৈছে স্মৃতিৰ দান, জয় হিন্দ, বেথুতাৰ চকুলো, সমাধিৰ চিতা, তেজৰ চেকা, মঞ্চকলা, বিশল্যকৰণী, ৰঙা সেন্দুৰৰ বগা ফোঁট ইত্যাদি। কিশোৰী মোহন শৰ্মাৰ মৃত্যু হৈছিল 1985 চনৰ 24 মে'ত। ব্ৰজেন বৰুৱা পৰিচালিত ডক্টৰ বেজবৰুৱা চলচ্চিত্ৰৰ সহকাৰী পৰিচালক হিচাপে অসমীয়া চিনেমা জগতত ভৰি দিছিল দাৰা আহমেদে। ইয়াৰ পাছত 20খন চলচ্চিত্ৰত সহকাৰী পৰিচালক হিচাপে কাম কৰে। ইয়াৰ পাছতে ৰিক্সাৱালা, জখেনী, উৰ্বশী, ধ্ৰুৱতৰা, পূজা নামেৰে কেইবাখনো চলচ্চিত্ৰ স্বতন্ত্ৰভাৱে নিৰ্মাণ কৰিছিল। দেৱী চলচ্চিত্ৰখন শম্ভু গুপ্তাৰ সৈতে যুটীয়াভাৱে নিৰ্মাণ কৰিছিল। দাৰা আহমেদ যুটি চিত্ৰবন পৰিচালনা সমিতিৰ সদস্য হোৱাৰ উপৰিও ৰাজ্যিক চলচ্চিত্ৰ প্ৰতিযোগিতাৰ জুৰিৰ সদস্য আছিল। অসম শিল্পী দিৱস সমিতিয়ে দেৱী চলচ্চিত্ৰলৈ শ্ৰেষ্ঠ কাহিনী, শ্ৰেষ্ঠ পৰিচালক, শ্ৰেষ্ঠ অভিনেতা আৰু শ্ৰেষ্ঠ সংগীত পৰিচালকৰ বঁটা আগবঢ়াইছিল। 2019 চনত ভৱেন বৰুৱা বঁটা আগবঢ়োৱা হৈছিল। তেখেতে গুৱাহাটী, ডিব্ৰুগড় আৰু শিলচৰ দূৰদৰ্শন কেন্দ্ৰৰ বাবে 13খন তথ্যচিত্ৰ পৰিচালনা কৰিছিল। দাৰা আহমেদ প্ৰচাৰ ভাৰতীৰ গুৱাহাটী, ডিব্ৰুগড়, শিলচৰ আৰু PPCNEৰ অনুমোদিত প্ৰযোজক আৰু পৰিচালক আছিল। দাৰা আহমেদৰ মৃত্যু হৈছিল 2021 চনৰ 24 মে'ত। বব ডিলনৰ জন্মগত নাম আছিল ৰবাৰ্ট এলেন জিমাৰমেন। বব ডিলন আমেৰিকান গায়ক, গীতিকাৰ, লেখক, সুৰকাৰ, কবি, যিয়ে 5 দশক ধৰি সংগীতৰ জনপ্ৰিয় ধাৰাৰ অন্যতম প্ৰধান ব্যক্তি হিচাপে সুপৰিচিত আছিল। ডিলনৰ প্ৰথম ফালৰ গানৰ কথা আছিল মূলতঃ ৰাজনীতি, সমাজ দৰ্শন আৰু সাহিত্যিক প্ৰভাৱ সম্বলিত। বব ডিলনে নিজস্ব সংগীত ধাৰাৰ প্ৰসাৰৰ লগতে আমেৰিকাৰ বিভিন্ন ঐতিহ্যবাহী সংগীতৰ প্ৰতিও আকৰ্ষণ অনুভৱ কৰিছিল। বব ডিলনে সাধাৰণতে গীটাৰ, কীবৰ্ড আৰু হাৰমনিয়াম বজাই গীত পৰিৱেশন কৰিছিল। 1980 দশকৰ পৰা কিছু সংগীতজ্ঞক লগত লৈ নিয়মিতভাৱে বিভিন্ন ঠাইত সংগীতৰ বাবে ভ্ৰমণ কৰে আৰু তেওঁৰ ভাষাত ইয়াক কৈছিল নেভাৰ এণ্ডিং টুৰ। বব ডিলনে বিশ্বৰ বিখ্যাত বিখ্যাত শিল্পীৰ লগত একেলগে কাম কৰিছে। বব ডিলন যদিও গায়ক হিচাপে বেছি পৰিচিত, তথাপিতো গীতিকাৰ হিচাপেহে তেওঁৰ অৱদানক বেছিকৈ স্বীকৃতি দিয়া হয়। বব ডিলনে গ্ৰেমী এৱাৰ্ড, গল্ডেন গ্ল'ব আৰু একাডেমি পুৰস্কাৰো লাভ কৰিছে। বব ডিলনক কেইবাবাৰো নবেল সাহিত্য পুৰস্কাৰৰ বাবে মনোনীত কৰা হৈছিল। অৱশেষত আমেৰিকান গীত পৰম্পৰাত এক নতুন কাব্যিক ধাৰা সৃষ্টি কৰাৰ বাবে 2016 চনত সাহিত্যৰ নবেল বঁটা প্ৰদান কৰা হৈছিল। আমাৰ সৈতে এয়া বিশিষ্ট সংগীত শিল্পী, সংগীতজ্ঞ, আকাশবাণী গুৱাহাটীৰ অৱসৰপ্ৰাপ্ত সহকাৰী সঞ্চালক জ্যোতিপ্ৰকাশ দাস।
1: বব ডিলন বিশ্ব নবেল বঁটা বিজয়ী, এইটো লিটাৰেচাৰ, মই লিটাৰেচাৰ বুলি নকওঁ, মিউজিক লিটাৰেচাৰ বুলি ক'ম। তেওঁ গানত এই ফেমাচৰী এৱাৰ্ডটো পাইছে। আজি বা 85 বছৰ আগত তেওঁৰ জন্ম হৈছিলে, 24 মে' 1941। সেই 41 দশকটো, মানে 40ৰ দশকটো, মানে বহুত ফেমাছ ফেমাছ ছিংগাৰ জন্ম হৈছে। তাৰ পাছত বব ডিলন এজন, তেওঁৰ গানবিলাকৰ ছাবজেক্ট মেটাৰ হ'ল এজন মানুহৰ যিটো ভিতৰ, হৃদয়ৰ ভিতৰৰ যিবিলাক কথা ক'ব খোজে সেইবিলাক তেওঁ লিখে। মোৰ ভাগ্য যে মই শ্বিলঙত 2007 চনত গৈছিলো গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ড, মানে

এনচেম্বল অফ গীটাৰ, যিমান বেছি গীটাৰ গোট খাব পাৰে সেইটো এটা কম্পিটিশ্যন হয় গিনিজ বুকৰ। তাত আমি শ্বিলং গুৱাহাটীৰ পৰা গৈছো, 20 জনমান মানুহ গৈছিলো, ছাৰ গুৱাহাটী আছিল, তাত মই আছিলো, মোৰ ল'ৰা আছিলে। তাত গৈ ৰেকৰ্ডটো ব্ৰেক কৰিলো, আগৰ ৰেকৰ্ডটো আছিলে 2021 যিজন গীটাৰিষ্ট একেলগে বজাইছে, আৰু এইটো শ্বিলঙৰ ৰেকৰ্ডটো আমি কৰিছিলো 2031খন গীটাৰে বজাইছো। আৰু গানটো আছিলে নকিং অন হেভেন ষ্ট, সেইটো মোৰ মানে কি মোৰ আই এম ভেৰি প্ৰাউড টু বি এ পাৰ্ট অফ দ্য বব জনৰ আজি জন্মদিনৰ পাৰ্টত মই যে ক'ব পাৰিছো তেওঁৰ গান এটা বজাইছে, লু মই সেইটো বজাইছো, শ্বিলঙৰ ল'ৰা কেইটামানে বজাইছে, তিনি কৰ্ডবিলাক বজাই আছে, প্ৰথমে কৰ্ডবিলাক বজাই আছে, তিনিটা কৰ্ড বজাই আছে প্ৰায় 1 ঘণ্টা ৰিহাৰ্চেল কৰিছে অকল কৰ্ডত। তাৰপিছত কৰ্ডবিলাক বজাই গোটেইখিনিয়ে গানটো গাইছে, ৰুডি ৱালাঙে বজাইছিল গানটো গাইছে, আমি গীটাৰৰ কৰ্ডবিলাক বজাইছো। যেতিয়া 2031খন গীটাৰ যেতিয়া চাউণ্ড কৰিছে, চাউণ্ড কিন্তু হোৱা নাই বুজিছানে, চবে একে টিউন কৰি বজাইছে, নাই ওৱান চাউণ্ড ওৱান চাউণ্ডৰ গীটাৰ বজাইছে। তাৰপিছত এইটো হ'ল, আৰু মই তেতিয়া কৈছিলো নকিঙন হেভেন শ্ব, মোক বাইট এটা লৈছিলো, যেতিয়া মই কৈছো মই নিজৰ কথা কোৱা নাই দেই, মই মানে কথাবিলাক এটা গানৰ কেনেকুৱা হয় বাবজনৰ কথা কৈছো, আজি দুই এণ্ড ভেৰি নিয়েৰ টু হেভেন, নকিং অন হেভেন শ্ব আছে, নিয়েৰ টু হেভেন কিয় বিকজ শ্বিলং ইজ ভেৰি নিয়েৰ টু দ্য স্কাই, আকাশৰ ওচৰত শ্বিলংখন, গতিকে তেনেকে কথা ক'লো। আৰু নকিং অন হেভেন শ্ব তেওঁ চাৰিটা গান মানে মোৰ খুব ভাল লাগে, নকিং অন হেভেন শ্ব, গ্ৰ'য়িং ইন দ্য উইণ্ড, আৰু হে মিষ্টাৰ টেম্বোৰিন মেন, আৰু এটা আছে ফৰেভাৰ ইয়ং বুলি গান এটা লিখিছে তেওঁ, মানে এইটো বাৰ্থডে উইছ কৰিবৰ কাৰণে বঢ়িয়া। আৰু লাষ্ট লাইন মই ক'ব খুজিছো বব ডিলানৰ বিষয়ে, তেওঁ নিজেই এজন মানে চেলিব্ৰেশ্যন, চেলিব্ৰিটি নহয় দেই, চেলিব্ৰিটি বস্তুটো লাইট হয়, এতিয়া মই ক'ম এজন মানুহ চেলিব্ৰেশ্যন বুলি তেওঁ চেলিব্ৰেট কৰিব পাৰোঁ, ডাঙৰ কথা। বব ডিলান ষ্টিল এলাইভ, থাকা ভালকে, প্লিজ কণ্টিনিউ লিভিং টু বি এ পাৰ্ট অফ দ্য ৱৰ্ল্ড, টু বি এ পাৰ্ট অফ মিউজিক, টু বি এ পাৰ্ট অফ গুড মিউজিক, টু বি পাৰ্ট অফ হিউমেন বিং। থেংক ইউ, ধন্যবাদ, আজি পালে মই পুনৰ ধন্যবাদ জনালোঁ।

কবি, সাহিত্যিক, সমালোচক আৰু শিক্ষাবিদ আছিল কবিন ফুকন। এই অনুৰাগী এই উদাস নামৰ কাব্যগ্ৰন্থৰ বাবে কবিন ফুকনলৈ মৰণোত্তৰভাৱে আগবঢ়োৱা হৈছিল 2011 চনৰ সাহিত্য একাডেমী বঁটা। 1946 চনত যোৰহাটত কবিন ফুকনে জন্ম লাভ কৰিছিল। যোৰহাটতে প্ৰাথমিক শিক্ষা লাভ কৰাৰ পাছত শ্বিলঙৰ ছেইণ্ট এডভান্স কলেজৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে। 1967 চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। জগন্নাথ বৰুৱা মহাবিদ্যালয়ত কিছুদিন শিক্ষকতা কৰি 1968 চনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগত যোগদান কৰে। পৰৱৰ্তী সময়ত লিড বিশ্ববিদ্যালয়ৰ পৰা টি এছ এলিয়েটৰ সম্পৰ্কে গৱেষণা কৰি PhD ডিগ্ৰী লাভ কৰে। 1986 চনত ডিব্ৰুগড় বিশ্ববিদ্যালয়ত অধ্যাপকৰ আসন লাভ কৰে আৰু সেই পদৰ পৰাই 2006 চনত অৱসৰ গ্ৰহণ কৰে। কবিন ফুকনৰ প্ৰথমখন কবিতা সংকলন আছিল এনেকৈয়ে দিন এনেকৈয়ে ৰাতি। এই সংকলনখন 1991 চনত প্ৰকাশ পাইছিল। ক্ৰান্তিকাল সাহিত্য সন্মান আগবঢ়োৱা হৈছিল 2011 চনত। কবিন ফুকনৰ মৃত্যু হৈছিল 2011 চনৰ 24 মে'ত। সংগীতজ্ঞ, সংগীত স্ৰষ্টা, কবি যিয়ে বাংলা কাব্যগ্ৰন্থত অগ্ৰগামী ভূমিকা লৈছিল তেখেত হৈছে কাজী নজৰুল ইছলাম। পশ্চিমবংগ আৰু বাংলাদেশত কাজী নজৰুল ইছলামৰ কবিতা আৰু গান সমানেই সমাদৃত। তেখেতৰ কবিতাত থকা বিদ্ৰোহী দৃষ্টিভংগীৰ কাৰণে তেখেতক বিদ্ৰোহী কবি হিচাপে আখ্যা দিয়া হয়। তেখেতৰ কবিতাৰ মূল বিষয়বস্তু আছিল মানুহৰ ওপৰত মানুহৰ অত্যাচাৰ আৰু সামাজিক অনাচাৰ শোষণৰ বিৰুদ্ধে প্ৰকাশ্যে কৰা প্ৰতিবাদ। কাজী নজৰুল ইছলামৰ জন্ম হৈছিল 1899 চনৰ 24 মে'ত। তৃপ্তি মিত্ৰ আছিল এগৰাকী জনপ্ৰিয় অভিনেত্ৰী আৰু পৰিচালক শম্ভু মিত্ৰৰ পৰিবাৰ। তেখেতৰ সৈতে 1948 চনত অগ্ৰণী নাট্যগোষ্ঠী বহুৰূপী প্ৰতিষ্ঠা কৰিছিল। তৃপ্তি মিত্ৰলৈ 1962 চনত নাট্য অভিনয়ৰ অনুশীলন শিল্পীক দিয়া সৰ্বোচ্চ ভাৰতীয় স্বীকৃতি সংগীত নাটক একাডেমী বঁটা আৰু 1971 চনত কলাৰ ক্ষেত্ৰত আগবঢ়োৱা স্বীকৃতি হিচাপে পদ্মশ্ৰী সন্মান আগবঢ়োৱা হয়। 1999 চনত মধ্যপ্ৰদেশ চৰকাৰে কালিদাস সন্মান আগবঢ়াইছিল। কিশোৰী কালৰ পৰাই থিয়েটাৰত অভিনয় কৰিছিল। 1943 চনত সম্পৰ্কীয় ভায়েক বিজন ভট্টাচাৰ্যৰ নাটক আগুনত প্ৰথম অভিনয় আৰম্ভ কৰে। তৃপ্তি মিত্ৰৰ মৃত্যু হৈছিল 1999 চনৰ 24 মে'ত। জিলাৰ ঐতিহ্যত আজি ক'বলৈ লৈছো মাজুলীৰ বেঙেনাৱতী সত্ৰ সম্পৰ্কে। বেঙেনাৱতী সত্ৰখন 1653 খ্ৰীষ্টত মুৰাৰীদেৱে প্ৰতিষ্ঠা কৰিছিল। গোলাঘাট, যোৰহাট, শিৱসাগৰকে আদি কৰি বিভিন্ন ঠাইত বেঙেনাৱতী সত্ৰৰ শিষ্যসমূহ থকা পৰিলক্ষিত হয়। বৰ্তমান সময়ত সমগ্ৰ বেঙেনাৱতী সত্ৰত প্ৰায় 4 লাখ শিষ্য আছে বুলি জানিব পৰা গৈছে। নদীদ্বীপ মাজুলীৰ মধ্যভাগত অৱস্থিত হৈছে ইতিহাস প্ৰসিদ্ধ সত্ৰ বেঙেনাৱতী সত্ৰ। বেঙেনাৱতী সত্ৰৰ প্ৰতিষ্ঠাতা মুৰাৰীদেৱ আছিল শ্ৰীমন্ত শংকৰদেৱৰ বৈমাতৃৰ আজি পৰিণতিৰ এটি পৰিয়ালৰ বংশধৰ। বানপানী আৰু গৰাখহনীয়াৰ বাবে সত্ৰখনি প্ৰতিষ্ঠাকালৰে পৰা কেইবাবাৰো স্থানান্তৰ কৰা হৈছে। বেঙেনাৱতী সত্ৰৰ

0: ধুই নিদিব। অনলাইন ব্যাংকিং কেৱল নিজৰ কম্পিউটাৰ, মোবাইল বা সিকিউৰ নেটৱৰ্কৰ পৰাহে কৰিব। হে, এয়া খোৱাৰ চেম্পিয়নশ্বিপ আছিল নেকি? RBI কয় জানি লওক, সতৰ্ক হওক। ইণ্টাৰনেট বেংকিং পাছৱৰ্ড আনৰ লগত শ্বেয়াৰ নকৰিব। অনলাইন বেংকিং কেৱল নিজৰ কম্পিউটাৰ, মোবাইল বা চিকিউৰ নেটৱৰ্কৰ পৰাহে কৰিব।
1: বাই গাৰ্লছ, কোন ফালে গৈছা?
0: শুনা নাই?
1: নো শ্বেয়াৰিং।
0: RBI কয় জানি লওক, সতৰ্ক হওক।
2: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
3: চিন্তা কিয় কৰিম? মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
2: কোন ঠাই?
3: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
2: তাত হেৰো কি কি সুবিধা পোৱা যায়?
3: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
4: তেন্তে মই এবাৰ যাব লাগিব।
3: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
5: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী। আকাশবাণীত বিজ্ঞাপন দিয়ক, অগণিত শ্ৰোতাৰ কাষ চাপক।
6: Our voice gets you heard everywhere.
5: বিজ্ঞাপন জনসাধাৰণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
6: 6900453528।
5: আকাশবাণী গুৱাহাটী, সৰ্বক্ষণ সৰ্বত্ৰ আপোনাৰ সৈতে। প্ৰতিখন ঘৰৰে বাণী আকাশবাণী, সকলোৰে হৃদয়ৰ বাণী আকাশবাণী। আমি আগবাঢ়িছো আপোনালোকৰ সৈতে অন্তৰংগ সম্পৰ্ক গঢ়িবলৈ। মাত্ৰ এটা ক্লিকতে আমাৰ কেন্দ্ৰবোৰৰ অনুষ্ঠান লাইভ, মন কী বাত, সংগীত, নাটক, খেল আৰু প্ৰতিটো পলৰ নিৰ্ভৰযোগ্য বাতৰিৰ সৈতে আমাৰ ৱেবছাইট আকাশবাণী .gov.in ত। নতুন ভাৰত

জোৱান হিচাপে কৰ্মজীৱন আৰম্ভ কৰিছিল। মটক ৰেডিঅ'ৰ প্ৰতিষ্ঠাতা স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ স্মৃতি দিৱস উপলক্ষে আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই শ্ৰদ্ধা নিবেদন কৰিছে। এটা বাৰ্তাত মুখ্যমন্ত্ৰী ড০ শৰ্মাই মটক জনগোষ্ঠীৰ অন্যতম শ্ৰেষ্ঠ ৰজা স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ স্বদেশপ্ৰেম, অসাধাৰণ বীৰত্ব আৰু দূৰদৰ্শী নেতৃত্বৰ আদৰ্শৰে তৰুণ প্ৰজন্ম আগবাঢ়ি যাব বুলি আশা প্ৰকাশ কৰে। অসমৰ ভূমিপুত্ৰসকলৰ মাজৰ অন্যতম খিলঞ্জীয়া জনগোষ্ঠী মটকসকলৰ শ্ৰেষ্ঠ ৰজা স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ সোঁৱৰণত ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত তিনিচুকীয়া জিলা প্ৰশাসনে 224 সংখ্যক স্বৰ্গদেউ সৰ্বানন্দ সিংহ দিৱসৰ আয়োজন কৰিছে। জিলাখনৰ পানীতোলা বালিজান যুৱ সংঘৰ খেলপথাৰত হ'বলগীয়া এই অনুষ্ঠানত কেন্দ্ৰীয় বন্দৰ জাহাজ চলাচল আৰু জলপথ বিভাগৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। একেটা অনুষ্ঠানতে কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা আৰু বস্ত্ৰশিল্প বিভাগৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা উপস্থিত থকাৰ কথা। অনুষ্ঠানত অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱাকে ধৰি ভালেসংখ্যক গণ্যমান্য ব্যক্তি উপস্থিত থাকিব। উল্লেখযোগ্য যে জিলা প্ৰশাসনে সদৌ অসম মটক সন্মিলন, সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনকে ধৰি কেইবাটাও সংগঠনৰ সহযোগত এই দিৱসৰ আয়োজন কৰিছে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অসম, মেঘালয়, ছিকিম আৰু পশ্চিমবংগৰ হিমালয়ৰ পাদদেশৰ অঞ্চল বিশেষে আজি ধাৰাষাৰ বৰষুণ হ'ব পাৰে বুলি আগলি বতৰা দিছে। বিভাগটোৱে লগতে দিল্লী, হাৰিয়ানা, চণ্ডীগড়, পূব উত্তৰ প্ৰদেশ, পূব মধ্যপ্ৰদেশ আৰু বিদৰ্ভ অঞ্চলত আজি গ্ৰীষ্ম প্ৰবাহৰ প্ৰকোপ অব্যাহত থাকিব পাৰে বুলি আশংকা প্ৰকাশ কৰিছে। বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰা মতে উত্তৰ পশ্চিম, মধ্য আৰু পূব ভাৰতৰ ঠাই বিশেষে পৰৱৰ্তী 6-7 দিনলৈ গ্ৰীষ্ম প্ৰবাহৰ প্ৰকোপ অব্যাহত থাকিব পাৰে। 2024-25 বৰ্ষৰ সাংসদ এলেকা উন্নয়ন পুঁজিৰে কাৰ্বি আংলং জিলাৰ পৰিষদীয় নমাটি সমষ্টিৰ অন্তৰ্গত ডেন তৰণ গাঁৱত নিৰ্মাণ কৰা এখন দলং কালি যাতায়াতৰ বাবে মুকলি কৰা হয়। সাংসদ এলেকা উন্নয়ন পুঁজিৰ 25 লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা দলংখন ডিফুৰ সাংসদ অমৰ সিং টিছুৱে মুকলি কৰে। দলং মুকলি অনুষ্ঠানত অংশ লৈ সাংসদগৰাকীয়ে কয় যে মহামায়া আৰু নমাটি পৰিষদীয় সমষ্টিৰ জনসাধাৰণৰ যাতায়াতত এই দলংখন যথেষ্ট সহায়ক হ'ব। তেওঁ সাংসদ উন্নয়ন পুঁজিৰ টকাৰে পাহাৰীয়া জিলাখনত আন্তঃগাঁথনি উন্নয়নত ব্যয় কৰা হৈছে বুলি প্ৰকাশ কৰে। আমাৰ এতিয়াৰ বাতৰি মানে পৰৱৰ্তী বাতৰি পুৱা 9 বজাত শুনিবলৈ পাব।

মাধুৰী ভৰালীৰ কণ্ঠত সুধীৰ দাস ৰচিত আৰু প্ৰযোজিত গীতটি শুনিলে। এইবাৰ এয়া জ্যোতিপ্ৰকাশ দাস, গীতৰ কথা নিৰ্মল প্ৰভা বৰদলৈৰ, প্ৰযোজনা শিল্পীৰ নিজৰ।

0: জ্যোতিপ্ৰকাশ দাসৰ কণ্ঠগীতটি শুনিলে। গীতৰ কথা আছিল নিৰ্মল প্ৰভা বৰদলৈৰ।
1: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
2: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
1: কোন ঠাই অ?
2: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত হেৰো কি কি সুবিধা পোৱা যায়?
2: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
3: তেন্তে মই এবাৰ যাব লাগিব।
2: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
4: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
5: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেলথ প্ৰিভেণ্টিভ হেলথ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
6: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
4: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
0: গীতিমালিকা অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো দীপালী বৰদলৈৰ কণ্ঠৰীতি গীত, সূৰ্য কুমাৰ ৰাজা ৰচিত গীতটিৰ প্ৰযোজনা উৎপল শৰ্মাৰ।

সূৰ্যকুমাৰ ৰাজা ৰচনা আৰু উৎপল শৰ্মাৰ প্ৰযোজনাত দীপালী বৰদলৈৰ কণ্ঠৰ গীতটি শুনিলে। শ্ৰোতাসকলে গীতিমালিকা অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। এইবাৰ শুনাবলৈ লৈছোঁ তৰুণ দাসৰ কণ্ঠৰ এটি গীত, গীতিকাৰ মানিক দাস, প্ৰযোজনা শিল্পীৰ নিজৰ।

0: কৰা
1: কাইলৈ যদি মই ফটোকে লৈ লোৱা তুমি গুণ
2: আৰবিআই কয়
1: বৃত্তীয় বুদ্ধিমত্তা সমৃদ্ধ মহিলা
3: আজিৰ গীতিমালিকা অনুষ্ঠানৰ শেষত শুনাবলৈ লৈছো কল্পনা দত্ত পণ্ডিতৰ কণ্ঠত কেশৱ দত্ত ৰচিত আৰু অসীম হাজৰিকা প্ৰযোজিত এটি গীত।

কেশৱ দত্ত ৰচিত আৰু অসীম হাজৰিকা প্ৰযোজিত কল্পনা দত্ত পণ্ডিতৰ কণ্ঠৰ গীতটি শুনিলে, আৰু এই গীতটিৰে সামৰা হ'ল গীতিমালিকা অনুষ্ঠানটি।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাষ চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।

আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণক সাক্ষাৎ, ৰাজ্যৰ বিকাশ আৰু উন্নয়নৰ ৰূপৰেখা সন্দৰ্ভত আলোচনা, ষোড়শ অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ কাৰ্যসূচী এদিনলৈ বৃদ্ধি, বায়ুসেনা বাহিনীৰ ইম্ফলত আবদ্ধ অসমৰ 132গৰাকী NCC কেডেটক উদ্ধাৰ, অসমত উপলব্ধ সহজে দাহ্য কয়লাক ভৱিষ্যতৰ বিকল্প ইন্ধন হিচাপে ব্যৱহাৰৰ সিদ্ধান্ত কেন্দ্ৰীয় চৰকাৰৰ, আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ বিৰুদ্ধে পাঞ্জাব কিংছৰ 7 উইকেটত জয়লাভ। নমস্কাৰ, পুৱাৰ আঞ্চলিক বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি নতুন দিল্লীত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণক সাক্ষাৎ কৰি ৰাজ্যৰ বিকাশ আৰু উন্নয়নৰ ৰূপৰেখা সন্দৰ্ভত বিতংকৈ আলোচনা কৰে। বিত্তমন্ত্ৰীগৰাকীৰ চৰকাৰী বাসগৃহত অনুষ্ঠিত এই বৈঠকত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই বিগত 5 বছৰত অসমলৈ আগবঢ়োৱা নিৰৱচ্ছিন্ন সহযোগিতাৰ বাবে শ্ৰীমতী সীতাৰমণক ধন্যবাদ জ্ঞাপন কৰে। চৰকাৰী বিবৃতিত প্ৰকাশ পোৱা মতে আলোচনাকালত ৰাজ্যৰ অৰ্থনৈতিক বিকাশ, আন্তঃগাঁথনি সম্প্ৰসাৰণ আৰু বিনিয়োগ সম্পৰ্কীয় বিভিন্ন দিশৰ বিষয়ে ডঃ শৰ্মাই বিত্তমন্ত্ৰীগৰাকীক অৱগত কৰে। তেওঁ কয় যে অসমৰ অৰ্থনীতি শক্তিশালী কৰাৰ বাবে তথা যোগাযোগ ব্যৱস্থা উন্নতি সাধনৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে বৃহৎ পৰিসৰৰ আন্তঃগাঁথনি প্ৰকল্প, ঔদ্যোগিক বিনিয়োগ আৰু কল্যাণমূলক আঁচনি ৰূপায়ণ কৰি আহিছে। বৈঠকত ৰাজ্যৰ মুখ্য সচিব ডঃ ৰবি কুটা আৰু মুখ্যমন্ত্ৰীৰ অতিৰিক্ত মুখ্য সচিব ডঃ কে দ্বিবেদী উপস্থিত থাকে। ডঃ শৰ্মাই আজি পুৱা দিল্লীত নিৰ্মীয়মান অসম ভৱনৰ নিৰ্মাণ কাৰ্য পৰিদৰ্শন কৰিব। তাৰ পাছত দিল্লীৰ আছাম হাউচৰ পৰা ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে চৰকাৰী কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। ষোড়শ অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ কাৰ্যসূচী এদিনলৈ বৃদ্ধি কৰা হৈছে। পূৰ্বৰ নিৰ্ধাৰিত সূচী অনুসৰি বিধানসভাৰ অধিৱেশন 21ৰ পৰা 26 মেলৈ অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও এতিয়া 27 মেত অন্ত পৰিব। বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসৰ অধ্যক্ষতাত অনুষ্ঠিত কাৰ্য উপদেষ্টা সমিতিৰ বৈঠকত শাসক বিৰোধী উভয় পক্ষৰ বিধায়কৰ উপস্থিতিত সদনৰ কাম কাজ এদিনলৈ বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। সদনত কাইলৈ ৰাজ্যপালৰ ভাষণৰ প্ৰতি ধন্যবাদসূচক প্ৰস্তাৱ সন্দৰ্ভত আলোচনা হ'ব আৰু মুখ্যমন্ত্ৰীয়ে ইয়াৰ উত্তৰ দিব। চৰকাৰে 26 মেত উমৈহতীয়া দেৱানী বিধি সম্পৰ্কীয় বিধেয়ক উত্থাপন কৰিব আৰু বিধেয়কখন সন্দৰ্ভত আলোচনা চলিব। বায়ুসেনা বাহিনীয়ে মণিপুৰৰ অশান্ত পৰিস্থিতিৰ বাবে ইম্ফলত আবদ্ধ হৈ থকা অসমৰ 132গৰাকী NCC কেডেটক কালি উদ্ধাৰ কৰে। বায়ুসেনা বাহিনীৰ AN-32 শ্ৰেণীৰ দুখন বিমানেৰে এই কেডেটসকলক অসমলৈ অনা হয়। ইয়াৰে 54গৰাকী যোৰহাট বিমানঘাটিলৈ আৰু বাকীসকলক গুৱাহাটীলৈ অনা হয়। এই কেডেটসকলে ইম্ফলত 11ৰ পৰা 20 মেলৈ অনুষ্ঠিত NER ফ্লাইং কেম্পত অংশগ্ৰহণ কৰিছিল আৰু 20 মেত ইম্ফলত সৃষ্টি হোৱা অশান্ত পৰিস্থিতিৰ বাবে পদপথসমূহ বন্ধ হৈ পৰাত অসমলৈ আহিব নোৱাৰি ইম্ফলতে আবদ্ধ হৈ পৰে। কেডেট আৰু অভিভাৱকসকলে কেডেটসকলৰ সুৰক্ষাৰ প্ৰতি সঁহাৰি আৰু দায়বদ্ধতাৰ বাবে প্ৰতিৰক্ষা মন্ত্ৰী, প্ৰতিৰক্ষা মন্ত্ৰালয় আৰু বায়ুসেনাক কৃতজ্ঞতা জ্ঞাপন কৰিছে। দেশত উদ্ভৱ হোৱা ইন্ধন, সাৰ আৰু ঔদ্যোগিক কেঁচামালৰ যোগানৰ সংকটৰ মাজতে কেন্দ্ৰীয় চৰকাৰে অসমত উপলব্ধ সহজে দাহ্য কয়লাক ভৱিষ্যতৰ বিকল্প ইন্ধন হিচাপে ব্যৱহাৰ কৰাৰ লক্ষ্যৰে সিদ্ধান্ত গ্ৰহণ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত কেন্দ্ৰীয় মন্ত্ৰীসভাৰ বৈঠকত কয়লা আৰু লিগনাইট গেছীয়কৰণ প্ৰকল্পসমূহৰ বাবে 37,500 কোটি টকাৰ বৃহৎ আঁচনিত অনুমোদন জনোৱা হৈছে। এই আঁচনিৰ জৰিয়তে দেশত উপলব্ধ কয়লা সম্পদক গেছ, সাৰ আৰু বিভিন্ন ঔদ্যোগিক ৰাসায়নিক পদাৰ্থলৈ ৰূপান্তৰিত কৰি বিদেশী আমদানীৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে মন্ত্ৰীসভাৰ সিদ্ধান্ত সদৰি কৰি কয় যে বৰ্তমান বিশ্বজুৰি চলি থকা ৰাজনৈতিক অস্থিৰতা আৰু পশ্চিম এছিয়াৰ সংঘাতৰ পৰিপ্ৰেক্ষিতত দেশ আত্মনিৰ্ভৰ হোৱাটো অত্যন্ত প্ৰয়োজনীয়। বিশেষকৈ ইৰাণক কেন্দ্ৰ কৰি সৃষ্টি হোৱা সংকটৰ ফলত বিশ্বৰ বজাৰত তেল, গেছ আৰু সাৰৰ যোগান ব্যাহত হোৱালৈ চাই কেন্দ্ৰীয় চৰকাৰে গেছীয়কৰণৰ বৃহৎ পদক্ষেপ লৈছে। এই নতুন আঁচনি অনুসৰি কয়লাক গেছলৈ ৰূপান্তৰিত কৰাৰ উদ্যোগ স্থাপনৰ ক্ষেত্ৰত চৰকাৰে প্ৰকল্পৰ যন্ত্ৰপাতি আৰু প্ৰকল্প স্থাপনৰ ব্যয়ৰ 20% পৰ্যন্ত ৰাজসাহায্য আগবঢ়াব। প্ৰতিটো প্ৰকল্পৰ বাবে সৰ্বাধিক 5,000 কোটি টকা পৰ্যন্ত চৰকাৰী সাহায্য প্ৰদান কৰা হ'ব। চৰকাৰে 2030 চনৰ ভিতৰত বছৰি 10 কোটি টন কয়লা গেছীয়কৰণৰ আওতালৈ অনাৰ লক্ষ্য স্থিৰ কৰিছে। ইয়াৰ জৰিয়তে বছৰি প্ৰায় 7,50,00,000 টন কয়লাৰ পৰা বিকল্প ইন্ধন, ইউৰিয়া, এমনিয়া, মিথানল, চিগনেছ আদি উৎপাদন কৰিব পৰা যাব বুলি আশা প্ৰকাশ কৰা হৈছে। বিশেষজ্ঞসকলৰ মতে অসম আৰু উত্তৰ পূৰ্বাঞ্চলত উপলব্ধ কয়লা এই ক্ষেত্ৰত অত্যন্ত গুৰুত্বপূৰ্ণ।

0: কিয়নো এই কয়লাৰ জ্বলন ক্ষমতা অধিক আৰু গেছীয়কৰণৰ বাবেও উপযোগী। ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান আই আই টি গুৱাহাটীত আজি স্পৰ্টছ অথৰিটি অব ইণ্ডিয়াৰ উদ্যোগত ছানডেজ অব চাইকেল শীৰ্ষক কাৰ্যসূচী অনুষ্ঠিত হয়। 2030 বৰ্ষত দেশত হ'বলগীয়া কমনৱেলথ গেমছৰ লগত সংগতি ৰাখি এই সজাগতামূলক চাইকেল ৰেলীটো উলিওৱা হয়। কেন্দ্ৰীয় চৰকাৰৰ ক্ৰীড়া পৰিক্ৰমা বিভাগৰ ৰাজ্যমন্ত্ৰী ৰাক্সা নিখিল খাৰ্চে এই চাইকেল ৰেলীৰ শুভাৰম্ভ কৰি এইদৰে কয়।
1: हमारे स्पोर्ट्स मिनिस्ट्री के माध्यम से कॉमनवेल्थ के इस अवसर पे संडे ऑन साइकिल का इवेंट सब जगह पे करवा रहे हैं और गुवाहाटी आईआईटी में भी यहाँ करवा रहे हैं। काफी अच्छा कैंपस है और काफी साइक्लिस्ट यहाँ पे आए। विद इन कैंपस भी यहाँ के सभी स्टूडेंट साइकिलिंग में इंटरेस्टेड है और आदरणीय प्रधानमंत्री जी ने भी ये पहल की है कि फिट इंडिया के माध्यम से हम साइकिलिंग के ऊपर ज्यादा फोकस करें। इसलिए पिछले 2 साल से हमारे कैबिनेट मिनिस्टर आदरणीय मनसुख भाई मांडविया उनके विजन से संडे ऑन साइकिल ये इवेंट पूरे देश में हर संडे में किया जाता है और यही अपील इसके माध्यम से हम कर रहे हैं कि साइकिलिंग इज द बेस्ट ऑप्शन फॉर द फिटनेस और यूथ इसमें ज्यादा से ज्यादा पार्टिसिपेट अपने डेली रूटीन के लिए साइकिलिंग को प्रेफर करें।
0: উল্লেখযোগ্য যে আজিৰ এই কাৰ্যসূচীত 350 গৰাকী চাইক্লিষ্টে অংশগ্ৰহণ কৰে আৰু এই ৰেলী আই আই টি গুৱাহাটীৰ পৰা উলিওৱা হয়। মটক ৰাজ্যৰ প্ৰতিষ্ঠাতা স্বৰ্গদেউ সৰ্বানন্দ সিঙৰ স্মৃতি দিৱস উপলক্ষে আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই শ্ৰদ্ধা নিবেদন কৰিছে। এটা বাৰ্তাত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই মটক জনগোষ্ঠীৰ অন্যতম শ্ৰেষ্ঠ ৰজা স্বৰ্গদেউ সৰ্বানন্দ সিঙৰ স্বদেশ প্ৰেম, অসাধাৰণ বীৰত্ব আৰু দূৰদৰ্শী নেতৃত্বৰ আদৰ্শৰে তৰুণ প্ৰজন্ম আগবাঢ়ি যাব বুলি আশা প্ৰকাশ কৰে। অসমৰ ভূমিপুত্ৰসকলৰ মাজৰ অন্যতম খিলঞ্জীয়া জনগোষ্ঠী মটকসকলৰ শ্ৰেষ্ঠ ৰজা স্বৰ্গদেউ সৰ্বানন্দ সিঙৰ সোঁৱৰণত ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত তিনিচুকীয়া জিলা প্ৰশাসনে 224 সংখ্যক স্বৰ্গদেউ সৰ্বানন্দ সিংহ দিৱসৰ আয়োজন কৰিছে। জিলাখনৰ পানীতোলা বালিজান যুৱ সংঘৰ খেলপথাৰত হ'বলগীয়া এই অনুষ্ঠানত কেন্দ্ৰীয় বন্দৰ জাহাজ চলাচল আৰু জলপথ বিভাগৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। এই একেটা অনুষ্ঠানতে কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা আৰু বস্ত্ৰশিল্প বিভাগৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা উপস্থিত থকাৰ কথা। অনুষ্ঠানত অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱাকে ধৰি ভালেসংখ্যক গণ্যমান্য লোক উপস্থিত থাকিব। উল্লেখযোগ্য যে জিলা প্ৰশাসনে সদৌ অসম মটক সন্মিলন, সদৌ অসম মটক যুৱ ছাত্ৰ সন্মিলনকে ধৰি কেইবাটাও সংগঠনৰ সহযোগত এই দিৱসৰ আয়োজন কৰিছে। গুৱাহাটী উচ্চ ন্যায়ালয়ে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰৰ অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদনৰ কাইলৈ পৰৱৰ্তী শুনানি গ্ৰহণ কৰিব। ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ বিচাৰপীঠত অনুষ্ঠিত শুনানিত শুকুৰবাৰে জ্যেষ্ঠ অধিবক্তা প্ৰাণ বৰাই অভিযুক্ত শ্যামকানু মহন্তৰ জামিনৰ সপক্ষে যুক্তি প্ৰদৰ্শনৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰে। কাইলৈ হ'বলগীয়া শুনানিত অসম চৰকাৰৰ হৈ মহাধিবক্তা দেৱজিৎ শইকীয়া আৰু জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ বিশেষ লোক অধিবক্তা জিয়াউল কামাৰে অভিযুক্ত শ্যামকানু মহন্তৰ জামিনৰ বিপক্ষে যুক্তি দৰ্শাব। ভাৰতীয় ষ্টেট বেংকৰ কৰ্মচাৰীসকলে কাইলৈ আৰু পৰহিলৈ দুদিনৰ বাবে কৰ্মবিৰতিৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰিছে। ভাৰতীয় ষ্টেট বেংকৰ কৰ্মচাৰী সন্থাৰ উত্তৰ পূব মণ্ডলৰ সাধাৰণ সম্পাদক শ্যামন্ত কোঁৱৰে এই কথা প্ৰকাশ কৰিছে। সন্থাটোৰ প্ৰেছ বিজ্ঞপ্তিযোগে প্ৰকাশ কৰা মতে বেংক কৰ্তৃপক্ষৰ সৈতে চলি থকা দ্বিপাক্ষিক আলোচনাত লাভ কৰা ইতিবাচক সঁহাৰিৰ বাবে কৰ্মবিৰতি স্থগিত ৰখা হৈছে। বৰপেটা জিলা আৰক্ষীয়ে চাইবাৰ অপৰাধত জড়িতৰ অভিযোগত কালি 2 জন লোকক গ্ৰেপ্তাৰ কৰে। জিলাখনৰ এগৰাকী মহিলা শেহতীয়াকৈ চাইবাৰ অপৰাধৰ বলি হোৱাত আৰক্ষীৰ ওচৰ চপাত আৰক্ষীয়ে তৎপৰতাৰে এই অপৰাধীকেইজনক গ্ৰেপ্তাৰ কৰিবলৈ সমৰ্থ হয়। এই বিষয়ে সবিশেষ কৈছে আমাৰ বৰপেটা জিলাৰ সংবাদদাতা অৰূপজ্যোতি মহন্তই।
2: বৰপেটা জিলাত চাইবাৰ অপৰাধীৰ বিৰুদ্ধে আৰক্ষীয়ে ধাৰাবাহিক অভিযান অব্যাহত ৰাখিছে আৰু যথেষ্ট সফলতা লাভ কৰিছে। কালিও 2 জন তেনে কাৰ্যত জড়িত লোকৰ অভিযোগত 2 জন লোকক গ্ৰেপ্তাৰ কৰা হয়। লোক দুজনৰ নাম হ'ল চাহিল আহমেদ আৰু আছিক ইকবাল হুছেইন। দুয়োজনৰ পৰা আৰক্ষীয়ে 11খন ডেবিট কাৰ্ড, 4টা মোবাইল ফোন আৰু 1খন ভোটাৰ কাৰ্ড জব্দ কৰে। শেহতীয়াকৈ বৰপেটাৰ বাসিন্দা সুবিধা দাস মেধি নামৰ এগৰাকী মহিলা চাইবাৰ অপৰাধৰ বলি হয়। এ টি এমৰ পৰা টকা উলিয়াবলৈ যাওঁতে মহিলাগৰাকীয়ে 2 চাইবাৰ অপৰাধীৰ কবলত পৰে। এই সন্দৰ্ভত বৰপেটা সদৰ আৰক্ষী থানাত দাখিল কৰা এখন এজাহাৰ ভিত্তিত আৰক্ষীয়ে অনুসন্ধান চলাই চাহিল আৰু আছিকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। শেহতীয়াকৈ কলগাছিত 2টা তেনেকুৱা ঘটনা সংঘটিত হয় আৰু প্ৰায় 4 জন লোকক গ্ৰেপ্তাৰ কৰা হয়, যিসকলৰ জিম্মাৰ পৰা প্ৰায় 200ৰো অধিক বিভিন্ন ধৰণৰ কাৰ্ড, এ টি এম কাৰ্ড, আয়ুষ্মান কাৰ্ড, আধাৰ কাৰ্ড আদি উদ্ধাৰ কৰা হয়। তদুপৰি এনে কাৰ্ড বনোৱা যন্ত্ৰপাতিও উদ্ধাৰ কৰা হয়।
0: লখিমপুৰৰ ৰূপামণিগড়ে বিশ্বৰ সৰ্বোচ্চ শৃংগ মাউণ্ট এভাৰেষ্ট আৰোহণ কৰি এই শৃংগ আৰোহণ কৰা প্ৰথম অসমীয়া মহিলা হিচাপে ইতিহাস ৰচনা কৰিছে। এভাৰেষ্ট জয়ৰ এই অভিযানটোৰ উদ্যোক্তাসকলে জনোৱা মতে অসমৰ বনিতা টিমুংপিৰ নেতৃত্বত যোৱা ভাৰত তিব্বতীয় সীমান্ত আৰক্ষী বাহিনী আই টি বি পিৰ দলটোৱে বৃহস্পতিবাৰৰ পুৱা 8 বজাৰ পৰা এভাৰেষ্ট শিখৰলৈ

অভিযান আৰম্ভ কৰিছিল। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এভাৰেষ্ট শৃংগত আৰোহণ কৰা প্ৰথমগৰাকী অসমীয়া মহিলা পৰ্বতাৰোহী হোৱাৰ কৃতিত্ব অৰ্জন কৰা ৰূপামণি গড়লৈ আৰু দলটোক নেতৃত্ব দিয়া ভনিতা টিমুংপিলৈ অভিনন্দন জ্ঞাপন কৰিছে। দুয়োগৰাকীৰ এই সাফল্যই অসমৰ নতুন প্ৰজন্মৰ বাবে প্ৰেৰণা হৈ ৰব বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালেও এই সাফল্যৰ বাবে ৰূপামণি গড় আৰু ভনিতা টিমুংপিলৈ অভিনন্দন জনাইছে। শ্ৰীসোণোৱালে কালি সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত কয়

0: ঘোষণা করা হয়। প্রতিযোগিতাত আজি দুখন খেল অনুষ্ঠিত হব। মুম্বাইৰ ওয়াংখেড়ে ষ্টেডিয়ামত বিয়লি 3:30 বজাত হবলগীয়া প্রথমখন খেলত ৰাজস্থান ৰয়েলছ মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে অৱতীৰ্ণ হব। কলকাতাৰ ইডেন গার্ডেন্সত সন্ধিয়া 7:30 বজাত হবলগীয়া দ্বিতীয়খন খেলত দিল্লী ক্যাপিটেলছৰ কলকাতা নাইট রাইডার্সৰ সন্মুখীন হব। শ্রোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক কুমাৰ ডেভিড দাসৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰিত চকু ফুৰাও।
1: অসমৰ ৰূপামণি গঢ়ৰ এভাৰেষ্ট শৃংগ আৰোহণ, কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বৈঠক, অসমত কয়লা গেছ উৎপাদনৰ বাবে কেন্দ্ৰৰ সিদ্ধান্তকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ খবৰে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাত স্থান লাভ কৰিছে। ইয়াৰে এভাৰেষ্ট আৰোহণ সম্পৰ্কীয় বাতৰিটো দৈনিক জনমভূমি কাকতে, লখিমপুৰৰ লীলাবাৰীৰ ৰূপামণি গঢ়ে ৰচিলে দুৰ্লভ ইতিহাস, এভাৰেষ্টৰ শিখৰত অসম কন্যা, অসমৰ প্ৰতিদিন কাকতে, জাতিক গৌৰৱান্বিত কৰি ইতিহাসৰ স্বৰ্ণিল পৃষ্ঠাত নাম লিপিবদ্ধ কৰিলে লখিমপুৰৰ জীয়ৰীয়ে, এভাৰেষ্টৰ শিখৰত অসম কন্যাৰ ৰূপামণি, আৰু দি আছাম ট্ৰিবিউন কাকতে, ৰূপামণি গড় ফাৰ্ষ্ট আছাম উইমেন ফ্ৰম আছাম টু স্কেল মাউণ্ট এভাৰেষ্ট শিৰোনামেৰে প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ সৈতে আলোচনাত মিলিত হোৱাৰ খবৰটো আজি কেইবাখনো কাকতে ভিন ভিন শিৰোনামেৰে প্ৰথম পৃষ্ঠাত স্থান দিছে। নিয়মীয়া বাৰ্তা কাকতত বাতৰিটোৰ শীৰ্ষক, দিল্লীত কেন্দ্ৰীয় বিত্তমন্ত্ৰী সাক্ষাৎ মুখ্যমন্ত্ৰীৰ, ৰাজ্যৰ উন্নয়ন বিকাশৰ ৰূপৰেখাক লৈ সীতাৰমণেৰে আলোচনা ডঃ শৰ্মাৰ। একেটা বাতৰি দ্য চেণ্টিয়েল কাকতে চিএম এণ্ড সীতাৰমণ ডিছকাছ আছামছ গ্ৰোথ ৰোডমেপ শিৰোনামেৰে প্ৰকাশ কৰিছে। ইন্ধনৰ দাম বৃদ্ধি, ৰন্ধন গেছৰ নাটনিৰ প্ৰসংগটো কাকতসমূহে আজি যথেষ্ট গুৰুত্ব দিছে। আমাৰ অসম কাকতে ইয়াক লৈ 10 দিনত 3 বাৰকৈ ইন্ধনৰ দাম বৃদ্ধি, পুনৰ বৃদ্ধিৰ আশংকা, আৰু দৈনিক অসম কাকতে বুকিঙৰ 15-20 দিনলৈ গ্ৰাহকে পোৱা নাই চিলিণ্ডাৰ, ৰন্ধন গেছ বিচাৰি চৌদিশে হাহাকাৰ শিৰোনামেৰে একোলগে বাতৰি প্ৰকাশ কৰিছে। অৱশ্যে ইয়াৰ মাজতো আশাব্যঞ্জক দুটাকৈ বাতৰি, অসমীয়া খবৰ কাকতে ক্ৰমে দেশত এন্ধাৰৰ আশংকা ভৰসা অসম, আৰু দেশত ইন্ধনৰ গভীৰ সংকটৰ সময়ত অসমত কয়লা গেছ উৎপাদনৰ বৃহৎ সিদ্ধান্ত কেন্দ্ৰ শীৰ্ষকেৰে আজি প্ৰথম পৃষ্ঠাত স্থান দিছে। ইয়াৰ উপৰি ৰোজগাৰ মেলাত প্ৰধানমন্ত্ৰীৰ অংশগ্ৰহণেৰে 51,000 যুৱক যুৱতীক নিযুক্তি, ৰাজ্যৰ বিভিন্ন স্থানত সংঘটিত কেইবাটাও দুৰ্ঘটনাকে ধৰি বিভিন্ন বাতৰি আজি প্ৰথম পৃষ্ঠাৰ অন্যান্য বাতৰি কাকতত স্থান লাভ কৰিছে।
0: স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ঘাইকৈ ডাৱৰীয়া হৈ থকাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 33 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 25 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰজাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণক সাক্ষাৎ, ৰাজ্যৰ বিকাষ আৰু উন্নয়নৰ ৰূপৰেখা সন্দৰ্ভত আলোচনা, ষোড়শ অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ কাৰ্যসূচী এদিনলৈ বৃদ্ধি, বায়ুসেনা বাহিনীৰ ইম্ফলত আবদ্ধ অসমৰ 132 গৰাকী NCC কেডেটক উদ্ধাৰ, অসমত উপলব্ধ সহজে দাহ্য কয়লাক ভৱিষ্যতৰ বিকল্প ইন্ধন হিচাপে ব্যৱহাৰৰ সিদ্ধান্ত কেন্দ্ৰীয় চৰকাৰৰ, আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ বিৰুদ্ধে পাঞ্জাব কিংছৰ 7 উইকেটত জয়লাভ। এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি দিনৰ 11 বজাত শুনিবলৈ পাব।

0: মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টজ, FM বেণ্ডৰ 101.6 মেগাহাৰ্টজ, লগতে নিউজ অন AIR মোবাইল এপত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
2: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
1: পিছে এনে যত্ন ক'ত পালি?
2: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
1: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
2: নহয় অ, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
1: অঁ, সঁচাকৈ বৰ ভাল কথা,
2: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: হেৰৌ, এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
5: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
4: কোন ঠাই অ'?
5: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
4: তাত হেৰৌ কি কি সুবিধা পোৱা যায়?
5: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
6: তেন্তে ময়ো এবাৰ যাব লাগিব।
5: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।

0: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
1: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
0: তাৰ মানে?
1: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত কি হয়?
1: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
0: মানে
1: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
0: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
2: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু, এতিয়া গঢ়াইছো অকণিৰ মেল।

0: নমস্কাৰ কনিহত, তোমালোক আটাইলৈ বহুত বহুত মৰম আৰু চেনেহ জনাই আজিৰ মেল মুকলি কৰিবলৈ লৈছো। অকনিহত, মেলৰ আৰম্ভণিতে ৰুণাবণী বায়েনো কাৰ সৈতে কথা পাতিছে শুনোচোন আহা।
1: অকনিহত, আজি আমাৰ মেললৈ এগৰাকী অকণমানি ভণ্টী আহিছে আৰু সেই ভণ্টীগৰাকীয়ে আমাৰ ৰেডিঅ'ৰ প্ৰতিটো অনুষ্ঠানেই শুনে, নহয় জানো?
2: হয়।
1: তোমাৰ নামটো কোৱা।
2: নমস্কাৰ, মোৰ নাম সংজ্ঞা ধ্ৰুপদী গগৈ।
1: তুমি ক'ৰ পৰা আহিছা?
2: মই বকলীয়াঘাট কাৰ্বি আংলঙৰ পৰা আহিছোঁ।
1: ইমান দূৰৰ পৰা আহিছা, কাৰ লগত আহিলা?
2: মই মা দেউতা আৰু ককাৰ লগত আহিছোঁ।
1: বাৰু, তোমাৰ নামটোৰ অৰ্থ তুমি জানানে?
2: সংজ্ঞা মানে ডেফিনেশ্যন, মানে সূত্ৰ, আৰু ধ্ৰুপদী মানে শাস্ত্ৰসন্মত।
1: খুব সুন্দৰ। তোমাৰ নামটো কোনে দিলে?
2: মোৰ মা আৰু মোৰ আমাই মিলি দিছে।
1: কি কৰি ভাল পোৱা কোৱাচোন?
2: মই ৰেডিঅ'ৰ নাটক শুনি বহুত ভাল পাওঁ আৰু মই নাটক ভাওনা কৰি বেছি ভাল পাওঁ।
1: তাৰমানে তোমাৰ অভিনয়ত ইচ্ছা আছে, নহয় জানো? তুমি অভিনয় কৰি ভাল পোৱা। আজি আমি তোমাৰ পৰা অভিনয়ৰ কেইটামান সংলাপ শুনিম। তাৰ আগতে তুমি কোৱাচোন, আজি আমাক মেলত কি শুনাবা?
2: এটি কবিতা আবৃত্তি কৰি শুনাম, জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ।
1: আবৃত্তি কৰা।
2: কবিতাটিৰ নাম হৈছে অসমীয়া ছোৱালীৰ উক্তি, কবি জ্যোতিপ্ৰসাদ আগৰৱালা। প্ৰাগ জ্যোতিকা মই, কাম ৰূপিকা মই, নিজৰ আলাস্য মই অসমীৰ, মই ভাৰতীৰ ছোৱালী কবিতা মই। মোৰ শিৰত সেন্দুৰ সোণ, কপালত মই ফুটলৈ পিন্ধো নীলা আকাশৰ জোন, হৃদয়ত মোৰ থৌ কিবা থৌ, কতলৈ তৰ থৌ, নিতে হাৰ পাই নিতে মাৰ যায় মানিকী মধুৰী মৌ, নগা পাহাৰৰ নীলা ছায়া ছবি সাহিত্যৰ বননী, মই লখিমী মনৰ ডালিমী কল্পনাৰ ফুলনি। ধন্যবাদ।
1: খুব সুন্দৰ সংজ্ঞা। বাৰু কোৱাচোন, তুমি আমাৰ আকাশবাণীৰ কি কি অনুষ্ঠান শুনি আটাইতকৈ ভাল পোৱা?
2: আকাশবাণীৰ ৰেডিঅ' নাটক শুনি বেছি ভাল পাওঁ, উপন্যাস পাঠ অনুষ্ঠান বেছি ভাল পাওঁ, এই দুটা মোৰ খুব প্ৰিয়।
1: এতিয়া আমাক তুমি নাটকৰ সংলাপ মাতি দিব পাৰিবা?
2: মই কৰা কেইখনমানৰ?
1: নিশ্চয় কৰা।
2: মই এটি ভাওনাৰ সংলাপ মাতিম, ৰুক্মিণী হয়ম্বৰ ৰুক্মবীৰৰ দৰ্পচূৰ্ণ নামৰ নাটভাগী।
1: কৰা।
2: হৰিদাস, কোনে কয় ভিক্ষুক তোমাক, ভিক্ষুক নোহোৱা তুমি, ৰুক্মিণীৰ পৰম ৰুহৃত দুই কাণে ঢালি দিলা মোৰ সেই বান্ধৱ, কি অমৃত সুৰৰ যমুনা, ধন্য হলো শুনি পুণ্য নাম।
1: খুব ভাল লাগিল তোমাৰ সংলাপ শুনি। তুমি আগলৈও এনেদৰে অভিনয় কৰি যোৱা আৰু আমাক ধুনীয়া ধুনীয়া সংলাপ শুনাবা দেই, আৰু আমাৰ মেললৈ আহি থাকিবা।
2: হ'ব,
1: তেনেহ'লে আমি ডাঙৰকৈ হাত চাপৰি বজাই দিওঁ সংজ্ঞাৰ কাৰণে।
3: নমস্কাৰ, মোৰ নাম শ্ৰী জ্যোতিষ্মান চাই কলিতা। মই এটি জ্যোতি সংগীত গাম। গছে গছে পাতি দিলে ফুলৰে শৰাই কি

0: ஒரேனு உருவாய் போபோன திலே ஹிபிலாய்.
1: তোমাৰ নামটো কোৱা?
2: নমস্কাৰ, মোৰ নাম শ্ৰী গাৰ্গী চক্ৰৱৰ্তী।
1: আজি আমাক মেলত কি শুনাবা?
2: মই এটি গীত গাম।
1: গোৱা।

gái dài, gùn gùn ai cạn gái dài, mục đích hi lệ phi rai lờ mà đê.

মনে মনে মোৰ পদূলিৰ মুখত নাহৰ পাতত অকোৱা পকোৱা থুলিৰ আখৰেৰে কি

0: অকণমানি ভণ্টী কি নাম তোমাৰ?
1: নমস্কাৰ, মোৰ নাম শ্ৰী অপৰূপা দেৱী।
0: বাৰু, আজি আমাক কি শুনাবা মেলা?
1: গীত
0: গোৱা।

0: টোপনি। নমস্কাৰ।
1: খুব সুন্দৰ হৈছে। অকণমানি ভাইটি, কি নাম তোমাৰ?
2: নমস্কাৰ, মোৰ নাম শ্ৰী কৌশিক কাশ্যপ।
1: আজি মেলত কি শুনাবা আমাক?
2: গীত।
1: গীত গাবা? গোৱা।
2: জুন

0: জানো উঠি সাম, জানোই বতাহ জানো, জানোই বৰদৈচিলা, জানোই পাহি ছিঙি লৈ যায়। ৰৈ ৰৈ চপে আজলি কলি দি, কোনে আহি দি বাহাত বোলাই, জোনক জানো সুঠিছা, জোন তিউলালে তৰা তিউলাব। নমস্কাৰ।
1: খুব সুন্দৰ হৈছে, আমি কি কৰিম এতিয়া? অকনিহঁত সাধু শুনিবৰ সময় হ'ল। আহা, এতিয়া মই তোমালোকক এটি সাধু কওঁ। আজি মই তোমালোকক ক'বলৈ ওলোৱা সাধুটিৰ নাম হৈছে নীলবৰ্ণ শিয়ালৰ সাধু। পশুৰ ভিতৰত শিয়াল ধূৰ্ত বুলি কোৱা হয়, ঠিক তেনেদৰে চৰাইৰ ভিতৰত ধূৰ্ত মানে বুদ্ধিমান হ'ল আমাৰ কাউৰী। আজিৰ সাধুটোত ধূৰ্ত শিয়ালৰ সাধুটো ক'বলৈ লোৱা হৈছে। এসময়ত এখন হাবিত কেইবাটাও শিয়াল বাস কৰিছিল। তাৰে এটা শিয়াল, তাৰ নাম আছিল চমকা। সদায় যোৱাৰ দৰে এদিনাখন নিশা সি খোৱা বস্তু বিচাৰি ওলাই গৈ এখন গাঁৱৰ ভিতৰত সোমাল। গাঁৱৰ কুকুৰবোৰে তাক দেখি ভুকি ভুকি তাৰ পাছ ল'লে। ইফালে চমকাই প্ৰাণৰ ভয়ত দৌৰি দৌৰি এটা ধোবাৰ ঘৰত সোমাল। তাতে আছিল নীলৰ ভৰ্তি এটা চৰিয়া। ধোবাই বা আমি কাপোৰ ধুলে বগা কাপোৰবোৰ সদায় নীলত দিওঁ নহয়নে, ধোবায়ো তেনেকৈ কাপোৰ নীলত দিবলৈ বুলি এটা চৰিয়াত নীলবোৰ গুলি থৈছিলে। দৌৰি আহি শিয়ালে অকস্মাত সেই চৰিয়াত সোমাল। লগে লগে তাৰ গাটো নীলা হৈ পৰিল।

0: পিছে পিছে খেদি অহা কুকুৰকেইটাও তাক চিনিব নোৱাৰিলে। তাক কোনো অচিনাকি জন্তু বুলি ভাবি সিহঁতে নিজৰ ঠাইলৈ গুচি গ'ল। চমকাই তেতিয়া নিশ্চিত মনেৰে হাবিৰ ফালে ৰাওনা হ'ল। তাক দেখি হাবিৰ বাসিন্দাবোৰৰ বাঘ, সিংহ, ভালুক, হৰিণ আদিয়ে বৰ ভয় খালে। এনেকুৱা নীলা ৰঙৰ পশুটো আগতে কোনো দেখা নাছিল। স্বয়ং পশুৰাজ সিংহ তাক দেখি ভয়তে পলাই গ'ল। অদ্ভুত জন্তু, ই ক'ত থাকে, কি কৰে, তাৰ স্বভাৱ কেনেকুৱা, একো কথাই জানিব পৰা নাই। অচিনাকি জন্তুৰ পৰা আঁতৰি থকাই মংগল, এইবুলি সিহঁতে ইফালে সিফালে পলাবলৈ ধৰিলে। হাবিৰ ডাঙৰ জন্তুবোৰে তাক দেখি ভয় খোৱা কথা বুজিব পাৰি চমকাৰ সাহস বাঢ়ি গ'ল। সি জন্তুবোৰক মাতি ক'বলৈ ধৰিলে, হেৰা শুনা শুনা, তোমালোকে নপলাবা, কোনো ভয় নাই, ওচৰলৈ আহা। অভয় বাণী শুনি জন্তুবোৰ তাৰ ওচৰলৈ আগবাঢ়ি আহিল। চমকাই তেতিয়া সিহঁতক ক'লে, হাবিৰ প্ৰাণীসকল সকলোৱে শুনা, মই হ'লো কুকুদ্ৰুম। দেৱতাসকলে আজি মোক হাবিৰ প্ৰাণীবোৰৰ ওপৰত ৰজা পাতি পঠাইছে। এতিয়াৰে পৰা মই তোমালোকক প্ৰতিপালন কৰিম, তোমালোক হ'বা মোৰ প্ৰজা। চমকাৰ কথা শুনি বাঘ, সিংহ আদি পশুবোৰে স্বস্তিৰ নিশ্বাস এৰিলে। সিহঁতে তাৰ চাৰিওফালে বহি হাতযোৰ কৰি ক'বলৈ ধৰিলে, প্ৰভু আমি আপোনাৰ দাস, আমাক আদেশ কৰক। চমকা তেতিয়া সিংহক তেওঁৰ মন্ত্ৰীৰ বাপ দিলে, বাঘক পাতিলে সেনাপতি। তেনেদৰে চিতাবাঘ, কুকুনেচিয়া আদিকো নানা ধৰণৰ বিষয় বাপ দিলে। কিন্তু তাৰ নিজৰ জ্ঞাতি ভাই শিয়ালৰ লগত এটা কথাও নাপাতিলে, সকলোবোৰ শিয়ালক গতিয়াই তাৰ পৰা খেদি দিলে। ইতিমধ্যে শিয়ালবোৰে ছদ্মবেশী ৰজা শিয়ালক চিনিব পাৰিলে, তথাপি তলমূৰ কৰি সিহঁতে এই অপমান সহ্য কৰি থাকিল। শিয়াল চমকাৰ এনেদৰে বনৰ পশুবোৰৰ ওপৰত ৰজা হৈ মহা আৰামেৰে ৰাজ্য চলাবলৈ ধৰিলে। বাঘ সিংহতে হাবিত ঘূৰি চিকাৰ কৰি আনি ৰজাৰ আগত থয়। ৰজা চমকা সেইবোৰ নিজে খোৱাৰ উপৰিও অইন সকলোকে ভগাই দিয়ে। এনেদৰে দিন অতিবাহিত হ'বলৈ ধৰিলে। পিছে এদিনাখন কি হ'ল জানা, ৰজা কুকুদ্ৰুমক আগুৰি পশুবোৰ বহি আছিল, মানে চমকাক আগুৰি ধৰি পশুবোৰ বহি আছিল ৰাজসভাত। সময় আছিল গধূলি। এনে সময়তে দূৰণিত শুনা গ'ল এক কোলাহল, মানে এডল শিয়ালে হোৱা হোৱাকৈ চিঞৰিবলৈ ধৰিলে। শিয়ালবোৰৰ নিয়ম হ'ল, এটা শিয়ালৰ হোৱা হোৱা মাত শুনিলে অন্য শিয়ালেও য'তে থাকে ত'তেই হোৱা হোৱা বুলি চিঞৰি উঠে। এতিয়া শিয়ালৰ চিঞৰ শুনি অভ্যাসবশতঃ চমকাৰ মনত ফূৰ্তি জাগি উঠিল। তাৰ গাৰ নোম থিয় হৈ উঠিল, আনন্দত চকু পানী ওলাল। সি তৎক্ষণাত জাপ মাৰি উঠি আকাশৰ ফালে মুখ কৰি দূৰৈৰ শিয়ালবোৰৰ সুৰতে সুৰ মিলাই তাৰ নিজৰ মাতেৰে চিঞৰি উঠিল। ৰজাৰ ডিঙিৰ মাত শুনি বাঘ সিংহবোৰ আৰু বুজিবলৈ বাকী নাথাকিল। সকলোৱে একেলগে সেই নীলবৰ্ণৰ শিয়ালৰ ওপৰত জঁপিয়াই পৰিল। অকণিহঁত সাধুটি ভাল লাগিলনে? দেখিলা, মিছা কথা কৈ কোনো বেছিদিন খাব নোৱাৰে, গতিকে মিছা কথাৰ কেতিয়াও আশ্ৰয় নল'বা। এতিয়া আহা পুনৰ তোমালোকৰ গীত মাত শুনো। অকণমানি ভাইটি, কি নাম তোমাৰ?
1: নমস্কাৰ, মোৰ নাম শ্ৰী কৌশিক কাশ্যপ।
0: আজি মেলত কি শুনাবা আমাক?
1: গীত।
0: গীত গাবা, গোৱা।
1: জোন

0: জানো উঠিছা, জানোই বতাহ জানো, জানোই বৰ দৈছিলা, জানোই পাহি ছিঙি লৈ যায়। ৰৈ ৰৈ চপে আজলি কলিতি, কোনে আহি দি বাহাত বোলাই, জোনক জানো সুঠিছা, জোনটি ওলালে তৰাটি ওলাব। নমস্কাৰ।
1: খুব সুন্দৰ হৈছে। আমি কি কৰিম এতিয়া? অকণিহঁত, আমাৰ মাজত অকণমানি ভাইটিয়ে আছে, আমাক আজি তবলা বজাই শুনাব। অথনিৰ পৰা তবলা লৈ সাজু হৈ আছে, হয়নে? প্ৰথমতে আমি অকণমানি ভাইটিৰ নামটো জানি লওঁ। কোৱাচোন তোমাৰ নামটো।
2: নমস্কাৰ, মোৰ নাম ধ্ৰুপদ সংগম।
1: ধ্ৰুপদ, খুব সুন্দৰ নাম। ধ্ৰুপদে আজি আমাক তবলা বজাই শুনাব, নহয়নে?
2: হয়।
1: বাৰু বজোৱাচোন।

0: অকমানি ধ্ৰুপদে ইমান সুন্দৰকৈ তবলা বজাই শুনালে আমাক, হয়নে? তুমি কিডাল বজালা এইটো?
1: চলো।
0: বাৰু, তুমি শিকি আছা ক'ৰবাত নহয়নে? তুমি খুব সুন্দৰকৈ বজাইছা আৰু আগলৈও এনেদৰে শিকি থাকিবা দেই। অহাবাৰ মেলত আকৌ শুনাবা। এতিয়া আমি ধ্ৰুপদকে ডাঙৰকৈ চাপৰি বজাই দিমনে? অকনিহঁত, আজি পিছে আমাৰ মেল সামৰিবৰ সময় হ'ল। তোমালোক আটায়ে ভালে থাকা, কুশলে থাকা, তাকে কামনা কৰি আজিৰ মেলৰ পৰা মই মামণি বাইদেউ বিদায় লৈছো। পুনৰ তোমালোকক লগ পাম অহা দেওবাৰৰ মেলত এই একে সময়তে। আজিলৈ আহোঁ।

অকণিৰ মেল শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু একক হিন্দী ছবিৰ গীতৰ অনুষ্ঠানত শ্ৰোতাসকলক শুনাবলৈ লৈছোঁ দিলৱালে দুলহনীয়া লে জায়েঙ্গে ছবিৰ কেইটিমান গীত। গীতিকাৰ আনন্দ বক্সী, সংগীত যতীন ললিতৰ। প্ৰথমে শুনক লতা মংগেশকৰ আৰু কুমাৰ চানুৰ দ্বৈতকণ্ঠৰ এটি গীত।

0: दिल वाले दुल्हनिया ले जाएंगे सबीर ख्यासिल लता मंगेशकर और उदित नारायण एकक हिंदी छबिर गीत अनुष्ठान इमानते अंत पड़िल आकाशवाणी गुवाहाटीत असमिया सा जनगोष्ठीय भाषा बोरो कार्बी और नेपाली भाषार बारे अंशकालीन भित्तिक प्रयोजन हुआ घोषक घोषिकार लिखित परीक्षा अहा 31 मे देवबारे अनुष्ठित हब कटन विश्वविद्यालय নিউ একাডেমিক বিল্ডিংত পুৱা 10 বজাত আৰম্ভ হ'বলগা এই পৰীক্ষাৰ প্ৰৱেশ পত্ৰ প্ৰাৰ্থীসকললৈ মেইলযোগে প্ৰেৰণ কৰা হৈছে। কোনো প্ৰাৰ্থীয়ে 25 মেৰ ভিতৰত প্ৰৱেশ পত্ৰ মেইলযোগে নাপালে আমাৰ কেন্দ্ৰৰ সমন্বয় শাখাৰ সৈতে যোগাযোগ কৰিবলৈ জনোৱা হ'ল। পৰীক্ষালৈ আহোঁতে প্ৰাৰ্থীসকলে এই প্ৰৱেশ পত্ৰৰ লগত এখন ফটো পৰিচয় পত্ৰ অনাটো বাধ্যতামূলক। ঘোষণাটি ইমানেই।
1: আকাশবাণী গুৱাহাটীৰ মহাবাহু সাধক সুন্দৰৰ

0: নমস্কাৰ শ্ৰোতাসকল, আৰম্ভ কৰিছো সাধক সুন্দৰৰ। আপোনালোকে জানে আমি কথা পাতি আছো বিশিষ্ট কণ্ঠশিল্পী দিতিমণি বৰুৱাৰ সৈতে। বিয়াৰ পূৰ্বে তেখেত আছিল দিতিমণি ভট্টাচাৰ্য, বিবাহৰ পাছত তেখেত হলগৈ দিতিমণি বৰুৱা। তেখেতৰ সৈতে দুটা খণ্ডত তেখেতৰ জীৱনটোৰ বিষয়ে আৰু তেখেতৰ সংগীত জীৱনৰ বিষয়ে আমি কিছু কথা ইতিমধ্যে পাতিছো। তেখেতৰ কন্যাও তেখেতৰ এটি গান কিছু অংশ গাই শুনাইছিল আৰু মাতৃৰ প্ৰতি অতি শ্ৰদ্ধাৰে কিছু কথা তেখেতে উল্লেখ কৰিছিল, সেই কথাখিনি ইতিমধ্যে আপোনালোকে শুনিছে। আকৌ এবাৰ বাইদেউৰ সৈতে বহিছো, একেলগে আমি গীতৰ কথা পাতিম, তেখেতৰ জীৱনৰ কথা পাতিম। বাইদেউ, পুনৰবাৰ আকাশবাণীৰ সাধক সুন্দৰ অনুষ্ঠানলৈ আপোনাক আদৰিছো।
1: ধন্যবাদ, ভাল লাগিলে। মোৰ দুটা খণ্ড ইতিমধ্যে প্ৰচাৰ হৈ গৈছে, শ্ৰোতায়ো খুব ভাল পাইছে।
0: আজিৰ খণ্ডত আকৌ গীতৰ কথাই আমি পাতিম, কিন্তু যদি আপোনাৰ ভাল লগা এটি গীতেৰে অনুষ্ঠানটি আৰম্ভ হয়, কোনটো গান আজি অনুষ্ঠান আৰম্ভণিতে অলপ গাই শুনাব বিচাৰিব আপুনি?
1: মই সূৰ্য কুমাৰ ৰাজাৰ লিখা আৰু নন্দ বেনাৰ্জীৰ সুৰ কৰা, এইটো মই ডিব্ৰুগড় ৰেডিঅ' ষ্টেচনৰ পৰা গাইছিলোঁ। গানটো মোৰ খুব ভাল লাগে, তাকে মই অকণমান গাই শুনাইছোঁ বাৰু।
0: ঠিক আছে বাইদেউ।

0: হঠাতে থুমুকি রয়।
1: নন্দ বেনাৰ্জী তেখেত আমাৰ মাজত নাই, আজি তেখেতক এই গীতটিৰে হয়তো আপুনি শ্ৰদ্ধাৰে স্মৰণ কৰিব বিচাৰিব, নহয়নে বাইদেউ?
0: নিশ্চয়, নন্দৰ লগত মোৰ বহুত ভাল আছিল, বহুত সৰুৰে কালৰ পৰা আছিল। নন্দই সুৰ কৰা মই কেইবাটাও গান গাইছোঁ, তাৰে এটা হ'ল এইটো সূৰ্য কুমাৰ ৰাজাই লিখা।

0: এই গীতটি বাণীবন্ধন করার সময়ৰ কিবা মুহূর্তৰ কথা মনত পৰে নেকি আপোনাৰ?
1: সেইটো সময়ত অৱশ্যে নন্দ ডিব্ৰুগড় নাছিল, মই এইটো ডিব্ৰুগড় কৰিছিলোঁ আৰু নন্দই এইটো গান মোক কিন্তু শিৱসাগৰত মোৰ নিজৰ ঘৰত শিকাইছিলে। নন্দ তেতিয়া ভ্ৰাম্যমানৰ সংগীত পৰিচালক আছিলে, সেই ভ্ৰাম্যমানৰ কাৰণে নন্দ শিৱসাগৰলৈ গৈছিলে, যাওঁতে আমাৰ ঘৰলৈ গৈছিলে আৰু গৈ পেলাই নন্দই এইটো মোক তেতিয়া ঘৰত শিকাইছিলে গানটো।
0: খুব ভাল লাগিল বাইদেউ। আৰু দুটা খণ্ডত ইতিমধ্যে আপুনি গম পাইছে, শ্ৰোতাসকলে খুব ভাল পাইছে, বহুতো বাৰ্তাও আহিছে আপোনালৈ।
1: মই ভাল পাইছো শুনি, মই কিছুমান গম পাইছো। আৰু এগৰাকী ছোৱালী মাধৱী নাথ, তে মোৰ গানটো দুটামান লাইনো গাই দিছে, বৰ সুন্দৰকৈ গাইছে, মই খুব ভাল পাইছোঁ। সেইটো শুনি পেলাই মোক শুভেচ্ছাও জনাইছে, মোৰ ফালৰ পৰাও তেওঁৰ কাৰণে বহুত বহুত মৰম আৰু শুভেচ্ছা জনাইছোঁ। তুমিও মোৰ নিচিনাকেই ভৱিষ্যতেও গান গাই থাকিবা বুলি মই আশা কৰিছোঁ।
0: যিটো গানৰ কথা ওলাইছে সেই গানটো সুৰ কৰিছিলে অনুপম চৌধুৰীয়ে, তেখেতে এটি বাৰ্তা প্ৰেৰণ কৰিছে, আপোনাৰ বিষয়ে কিছু কথা কৈছে, কিনো কৈছে তেখেতে সেই বিষয়ে আমি শুনি লওঁ।
2: দীতিমণি বৰুৱাৰ নাম মই বহুত দিনৰ পৰা শুনি আছিলো। বিবাহৰ আগতে তেখেতৰ নাম আছিল দীতিমণি ভট্টাচাৰ্য। তেখেতৰ কণ্ঠৰ গীত মই মোতকৈ 60 দশকৰ শেষৰ ফালে শিৱসাগৰ নাট্য মন্দিৰত

0: যিতিমিলিক আমার আন্তরিক অভিনন্দন জানাইছো। তোমার ভালো থাকক, যাতে শ্রোতা সকলক যেন আরো সুন্দর সুন্দর গীত উপহার দি যাব পারে।
1: শ্রোতাসকল, সাধক খুন্দুৰা অনুষ্ঠানটিত আমি কথা পাতি আছো বিশিষ্ট কণ্ঠশিল্পী দিতিমণি বৰুৱা বাইদেউৰ সৈতে।
2: অনুপম দাৰ প্ৰয়োজনাত মই এই দুটা গান গাইছিলোঁ। গানকেইটা অতিয়ে সুন্দৰ গান আৰু শ্ৰোতায়ো বহুত ভাল পাইছে। মই নিজেও গানকেইটা খুব ভাল পাওঁ। কোনোবাই মোক অনুৰোধ কৰিলে মই সেইকেইটা গান গাই দিওঁ।
1: দুয়োটা বেলেগ ধৰণৰ গান, এটা শৈশৱৰ কথা আছে, আনটো প্ৰকৃতিৰ কথা আছে। এই দুয়োটা গান আয়ত্ত কৰোঁতে আপোনাৰ অসুবিধা হৈছিল নেকি?
2: নাই নাই নাই, অসুবিধা একো পোৱা নাইকিয়া।
1: খুব ভালকৈ বুজাই দিছিল,
2: খুব ধুনীয়াকে বুজাই দিছিলে। মই অকণো অসুবিধা পোৱা নাইকিয়া গানকেইটা শিকোঁতে। মানে সুন্দৰ পৰিৱেশত তেখেতে মোক গানকেইটা শিকাইছে। মই খুব ভালকে পাৰিছোঁ, সেইকাৰণে ভাবিছোঁ যে মই তেখেতে বিচৰা নিচিনাকে গাব পাৰিছোঁ নিশ্চয়।
1: সেই কথা ইতিমধ্যে তেখেতৰ বাৰ্তাত উল্লেখ কৰিছে যে খুব ভাল হৈছিল, খুব ভাল লগা কথা বাইদেউ।
2: এইখিনিতে মই যোৱা খণ্ডৰ এটা কথা ক'ব বিচাৰিছোঁ। মোৰ এটা খুব মানে কি ক'ম, বেছিকৈ মানে জনপ্ৰিয় এটা মোৰ গান, সেইটো হীৰেণ ভট্টাচাৰ্যৰ লিখা। আৰু গানটো মই ডিব্ৰুগড় ৰেডিঅ' ষ্টেচনৰ পৰাই গাইছোঁ। আৰু প্ৰথমবাৰ মই সেইটো হৈছে মই জেনেৰেল প্ৰগ্ৰেমত গাইছিলোঁ। সেইটো হৈছে মোৰ মনেৰে মোৰ মনেৰে মৌ মাখিয়ৰে গুণগুণ কৰি আহা মই মৰি যাওঁ মৰি যাওঁ। যিটো মই জেনেৰেল প্ৰগ্ৰেমত গাইছোঁ সেইটোৰ সুৰ কৰিছিলে ভৱেন বৰঠাকুৰে। আৰু যিটো মই গীতৰ শৰাই কৰিছিলোঁ সেইটোত কৰিছে সুৰ হীৰেণ গোহাঁয়ে। সেইটো এটা হৈছে অলপ ফাষ্ট বিটৰ।

0: বাইদেউ আপুনি বহুতো গীত গালে, কেতিয়াবা এনেকুৱা লাগে নেকি আকাশবাণীৰ গুৱাহাটীয়ে হওক বা ডিব্ৰুগড়ত আপুনি মানিবদ্ধ কৰিলে গানটো, তাৰ পাছত আপুনি ঘৰলৈ আহি যেতিয়া অনুষ্ঠানত প্ৰচাৰ হৈছে, শুনোতে আপোনাৰ এনেকুৱা লাগিছে মই হয়তো আৰু অলপ এনেকৈ বেলেগ ধৰণে গাব পাৰিলোহেঁতেন বা এনেকৈ গালে হয়তো আৰু বেছি ভাল লাগিলহেঁতেন, আপোনাৰ কেতিয়াবা তেনেকুৱা হৈছে নেকি?
1: কোনোবা হয় তেনেকুৱা কিন্তু বহুতেই হয়, মানে গানটো যেতিয়া ৰেডিঅ'ত শুনো, শুনিলে যে এই জেগাখিনিত যেন মই আৰু অকণমান ভালকৈ গাব পাৰিলোহেঁতেন, অকণমান যেন কিবা এটা যেন ভুল হৈছে, সেইটো কিন্তু একদম ভাবাহে একদম আহে সেইটো মনলৈ আহে সেইটো।
0: এতিয়াও আপুনি শিৱসাগৰ ঘৰলৈ যোৱা হয়নে?
1: মই প্ৰত্যেক বছৰ পূজাৰ সময়ত শিৱসাগৰ ঘৰলৈ যাওঁ, আৰু শিৱসাগৰ ঘৰলৈ গৈ পেলাই মানে কি

0: মা পাপা নাই যদিও সৰু ভাইটিটো আছে, তাত থাকে সি। খুব সুন্দৰ লাগে, বৰ ভাল লাগে শিৱসাগৰলৈ গৈ পেলাই মোৰ পূজাৰ সময়ত। মানে ঘৰৰ ওচৰতে নামঘৰটো আছে, তাৰ পূজাৰ পৰিৱেশটোৱেই বেলেগ। আৰু হয় কি, আমাৰ শিৱসাগৰত আমাৰ ঘৰৰ ওচৰতে আছে মোৰ ভণ্টিৰ নিচিনাই পৰিণতি বৰুৱা, তাইও ৰেডিঅ'ত গান গায়। তাই গানৰ প্ৰতি বৰ বেছি, মানে কি বুলি ক'ম মই, তাই গানত মানে ইমান বেছি সোমাই থকা ছোৱালী। তাই পাৰ্বতী প্ৰসাদ বৰুৱা গীতৰ চৰ্চা কৰাৰ পৰা আৰম্ভ কৰি তাই চব কৰে। আৰু তাই প্ৰায়ে আমাৰ ঘৰতে গধূলি সময়ত আহে, আমি গ'লেই গধূলি সময়ত আহে। তাই গান গাই খুব ভাল পায় আৰু তাই গায়ো খুব সুন্দৰ গান।
1: তেখেতে অনুষ্ঠানটি নিশ্চয় শুনি আছে, কাৰণ কেইবাটাও বাৰ্তা ইতিমধ্যে তেখেতে প্ৰেৰণ কৰিছে অনুষ্ঠানটি শুনি।
0: তাই, তাই ককায়েক, তাই বায়েক সকলোৱে শুনে আৰু শুনি পেলাই মোলৈ ফোনো কৰে।
1: বাইদেউ, বহুখিনি কথা আপোনাৰ লগত পাতিলোঁ। আমি ভাবিছিলোঁ যে তিনিটা খণ্ডত আপোনাৰ সৈতে আমি এই কথোপকথন সামৰিম, কিন্তু বহুতো কথা পাতিবলগীয়া আছে, বহুতো গীতৰ কথা পাতিবলগীয়া আছে। সেইকাৰণে আমি ভাবিছোঁ যে আৰু এটি খণ্ডত আপোনাৰ সৈতে আমি কথা বতৰাত মিলিত হ'ম, আৰু কিছু কথা জানিবলৈ প্ৰয়াস কৰিম। আজিৰ খণ্ডটি আমি ইয়াতে সামৰিব ওলাইছোঁ, কিন্তু অনুষ্ঠানটি সামৰাৰ পূৰ্বে সূৰ্য গোস্বামী আৰু উৎপল কুমাৰ দাসে আপোনাৰ বিষয়ে কিছু কথা কৈছে। সেই কথাখিনি শ্ৰোতাসকলক আমি শুনাম, আৰু এই প্ৰসংগত অহা সপ্তাহত আমি আৰু কিছু কথা পাতিম। আপুনি ভালে কুশলে থাকক।
2: দেৱীমণি ভট্টাচাৰ্য অসমৰ এগৰাকী জনপ্ৰিয় গায়িকা। তেওঁ আহা মই মৰি যাওঁ মৰি যাওঁ, যেতিয়া তেওঁ গীতটি পৰিৱেশন কৰিবলৈ যায় তেতিয়া দৰ্শকে অনুৰোধ কৰে, সেইমতে তেওঁ গীতটি গায়। তাৰোপৰি দীতিমণিয়ে মই সুৰ কৰা মনোৰঞ্জন বৰুৱাই লিখা এটি গীত অল ইণ্ডিয়া ৰেডিঅ'ত গাইছে। এবাৰ আমি নৰ্থ লখিমপুৰ গৈছিলোঁ, সদৌ অসম আৰ্টিষ্ট মিট পাতিছিলে, শিল্পী সমাৰোহ। এনেকুৱা সমাৰোহ মই আজিলৈকে দেখা নাই পিছে। তাত কোন শিল্পী যোৱা নাছিলে, নিপন গোস্বামী, বিজু ফুকন, আব্দুল মজিদ, বহুত আৰু ইন্দ্ৰভনীয়া, বিনীত ভট্টাচাৰ্যকে আদি কৰি দিনেশ দাস এক্টৰ বৰ্তমান গুৱাহাটীত আছে। গতিকে তাত দীতিমণি, আমি বহুত শিল্পী তাত গোট খাইছিলে। সামৰণি অনুষ্ঠানত দীতিমণি এই আহা মই মৰি যাওঁ মৰি যাওঁ গীতটি গাইছিলে। মই সেইকাৰণে কৈছিলোঁ যে ইমান সেইখিনি সময়ত তেওঁ ইমান জনপ্ৰিয় গীত আছিলে। তাৰ অৱশ্যে মই সৰুৰ পৰাই জানো, মামা ঘৰৰ নগাঁও তেওঁ মাহীহঁতে গান গায়, তেওঁৰ ভায়েক শিৱসাগৰত থাকে, নৱজ্যোতি ভট্টাচাৰ্য কাকো বুলিয়ে সকলোৱে চিনি পায়। তাতে ঘৰখনত মানে এটা সংগীতৰ পৰিৱেশ আছে, আৰু ঘৰখন গানৰ ঘৰ এখন বুলি ক'লেও ভুল কৰা নহ'ব এনেকুৱা। গতিকে আমি দীতিমণি ভট্টাচাৰ্য কওঁ বিচাৰি তেওঁ নতুন নতুন গীত গাই যাওক আৰু আমাক উপহাৰ দি যাওক। শুভেচ্ছা থাকিল।
3: প্ৰথমে ধন্যবাদ জনাইছো আমাৰ অনুৰোধ ৰক্ষা কৰি দীতিমণি বাইদেউক আমি শুনি ভাল পোৱা সাধক সুন্দৰৰ অনুষ্ঠানটিলৈ অনাৰ বাবে। আন বহুতৰ লগতে দীতিমণি বাইদেউৰো গান শুনি আমি সৰুৰ পৰা ডাঙৰ হৈছো। এটা সময়ত কৰ্মক্ষেত্ৰলৈ আহি অসমীয়া প্ৰতিদিনৰ স্বাধীন প্ৰতিদিন গোষ্ঠীৰ বিজ্ঞাপন বিভাগত বৰ ধুনীয়াকৈ লাহে লাহে কথা কোৱা বাইদেউ এগৰাকীক লগ পাই বৰ ভাল লাগিছিল। মৰম লগাকৈ কথা কোৱা ধুনীয়া মানুহগৰাকীৰ লগত সুবিধা পালে ইটো সিটো কথা পাতো। তাৰপাছত হঠাৎ এদিন যেতিয়া জানিব পাৰিলো এইগৰাকী দীতিমণি বাইদেৱেই এই মোৰ সোণ তুমি আমনি নকৰা, আশা মই মৰি যাওঁ আদিৰ দৰে মোৰ ভাল লগা গানবোৰৰ গায়িকা দীতিমণি বৰুৱা বুলি, মোৰ ভাল লগাটো আৰু বহুগুণে বাঢ়ি গ'ল। তাৰপাছৰ পৰা সুবিধা পালেই বাইদেউক গান গুৱাওঁ, বাইদেউৰ গান শুনো। আজি এনেকে বাইদেউৰ গান শুনি, বাইদেউৰ কথা শুনি বৰ ভাল লাগিছে। মোৰ বহুদিনৰ হেঁপাহ আছিল আকাশবাণীৰ শ্ৰোতাৰ মাজলৈ সেই হেৰাই যাব খোজা দীতিমণি বাইদেউক আকৌ শ্ৰোতা সমাজৰ মাজত প্ৰত্যক্ষভাৱে অলপমান যোগাযোগ কৰাই দিয়াৰ। আজি ইন্দ্ৰজিৎ দাসৰ কাৰণে সেই হেঁপাহ পূৰ হ'ল, বৰ ভাল লাগিল। আৰু বাইদেউ আপোনাক বৰ ভাল পাওঁ, মাতটো বহুত ভাল হৈ আছে, গান গাই থাকক, ভালে থাকক। ভগৱানৰ ওচৰত আপোনাৰ সুস্বাস্থ্যৰ কাৰণে প্ৰাৰ্থনা জনাইছো।
4: সাধক সুন্দৰৰ অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল। আজিৰ অনুষ্ঠানত বিশিষ্ট কণ্ঠশিল্পী দীতিমণি বৰুৱাৰ সৈতে হোৱা সাক্ষাৎকাৰৰ তৃতীয় খণ্ডটি শুনিলে। সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা আছিল ইন্দ্ৰজিৎ দাসৰ। শিল্পীগৰাকীৰ সৈতে হোৱা সাক্ষাৎকাৰৰ চতুৰ্থ তথা শেষ খণ্ডটি শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা বাৰৰ এই একেই সময়তে।

0: কাৰ্যক্ৰমৰ ভিত্তিত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা একমাত্ৰ অনুষ্ঠান। প্ৰচাৰৰ সময় প্ৰতি সোম, বুধ আৰু শুক্ৰবাৰে বিয়লি 5:45।
1: কাহিনী পঢ়ি আপুনি নিশ্চয় ভাল পায়, উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9:00 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা 9:00 বজাত FM ৰ 100.8 MHz।

0: চামনিয়া ভাইটি ভণ্টিহঁত, তোমালোক আটাইলৈ মৰম আৰু চেনেহ যাচি মই নিভা বাইদেৱে আজিৰ চোৰা মুকলি কৰিছোঁ। আশা কৰোঁ তোমালোক সকলোৱে কুশলে আছা। ভাইটি ভণ্টিহঁত, আজিৰ চোৰাৰ প্ৰথমেই শুনো আহা এটি কথিকা, অসমীয়া ভাষাৰ শুদ্ধ ব্যৱহাৰ। কথিকাটি তোমালোকলৈ বুলি লিখি পঠিয়াইছে অসমীয়া শব্দকোষৰ প্ৰণেতা আৰু লেখক সুমন্ত চলিহাই। আহাচোন শুনো।
1: মৰমৰ চেমনীয়া ভাই ভনীহঁত, আজি তোমালোকক অসমীয়া ভাষাটো লিখোঁতে আৰু কওঁতে সাধাৰণতে হৈ থকা কিছুমান ভুলৰ বিষয়ে ক'ম, লগতে এই ভুলবোৰৰ পৰা কেনেকৈ হাত সাৰিব পাৰি তাৰো কিছুমান উপায় তোমালোকক দিম বুলি ভাবিছোঁ। আপোন ভাষাটো শুদ্ধকৈ ক'বলৈ আৰু লিখিবলৈ শিকাটো প্ৰতিজন ব্যক্তিৰে এটা পবিত্ৰ কৰ্তব্য। নহ'লে নিজ ভাষাটোক মাতৃভাষাৰূপে শ্ৰদ্ধা ভক্তি কৰাৰে একো অৰ্থ নাথাকে, নহয় জানো? পিছে নিজেই কম সময়ৰ ভিতৰতে তোমালোকক আটাইবোৰ কথা খৰচি মাৰি কোৱাটো সম্ভৱ নহ'ব। আজি মই কেৱল বাটটোহে দেখুৱাই দিম, সেই বাটেৰে আগবাঢ়িলে তোমালোকে নিজে নিজেই লক্ষ্যত উপনীত হ'ব পাৰিবাহঁক। আমাৰ এই সমূহীয়া লক্ষ্যটোনো কি? অসমীয়া ভাষাটো নিৰ্ভুলভাৱে কোৱা আৰু লিখাৰ জ্ঞান বা সামৰ্থ্য আহৰণ কৰা। এতিয়া আচল কথাখিনি তোমালোকে মন দি শুনিবাহঁক দেই। প্ৰতিটো উন্নত ভাষাৰে লিখিত আৰু কথ্যৰূপ দুটা নিৰূপণ কৰি দিয়া তিনিখন আধাৰস্বৰূপ কিতাপ থাকে। এই কিতাপ তিনিখন হ'ল এক ব্যাকৰণ, দুই অভিধান আৰু তিনি ব্যৱহাৰ বিধি। মই এইমাত্ৰ কোৱা কিতাপ তিনিখন তোমালোকে সদায় হাততে পোৱাকৈ ৰাখিবা, আৰু যেতিয়াই ভাষাৰ বিষয়ত তোমালোকৰ মনত কিবা সন্দেহ উপস্থিত হয় তেতিয়াই এই কিতাপ তিনিখনৰ পাত লুটিওৱাৰ অভ্যাস কৰিবাহঁক। তোমালোকৰ পাঠ্যপুথিবোৰৰ ভিতৰত ব্যাকৰণ পুথি একোখন নিশ্চয় আছেই। যদি অসমীয়া অভিধান আৰু ব্যৱহাৰ বিধি নামৰ কিতাপখন তোমালোকৰ ঘৰত নাই, তেন্তে তেনে দুখন কিতাপ গোটাই দিবলৈ ঘৰৰ জ্যেষ্ঠজনক ক'বা। মনত ৰাখিবা, ভাষাটো শুদ্ধকৈ শিকিবৰ বাবে মই কোৱা তিনিখন কিতাপৰ প্ৰতিখনেই আন দুখনৰ পৰিপূৰক। অৰ্থাৎ এখনত যিবোৰ কথা থাকে সেইবোৰ আন দুখনত নাথাকে। কথাটো অলপ বহলাই কওঁ ৰ'বা। কোনো এটা ভাষাৰ বাক্যৰ গঠন আৰু অন্যান্য নিয়মবোৰ যিখন কিতাপত একেলগ কৰি ৰখা হয় সেইখন কিতাপৰ নামেই হ'ল ব্যাকৰণ। অসমীয়া ভাষাত এতিয়ালৈকে বহুকেইগৰাকী বিশিষ্ট ভাষাবিদ আৰু পণ্ডিতে ব্যাকৰণ ৰচনা কৰিছে। ব্যাকৰণৰ বহুতো শ্ৰেণীবিভাগ আছে। তোমালোকৰ বয়সৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে পঢ়াশলীয়া শ্ৰেণীৰ ব্যাকৰণ এখন হ'লেই হ'ব। আমি তোমালোকৰ বয়সৰ ছাত্ৰ হৈ থাকোঁতে আমাক সত্যনাথ বৰাদেৱৰ বহল ব্যাকৰণখন পঢ়িবলৈ দিছিল। সেইখন ব্যাকৰণ পুথিকে তোমালোকে যদি আজিও পঢ়া হওক তেনেহ'লে তাৰ ফলত তোমালোকৰ ভাষা জ্ঞান নিঃসন্দেহে বাঢ়িব। বহল ব্যাকৰণত নত্ববিধি আৰু সত্ত্ববিধি

বৰ সুন্দৰকৈ ফহিয়াই দেখুৱাইছে। কিছুমান শব্দত স্বাভাৱিকৰূপেই মূৰ্ধন্য ণৰ ব্যৱহাৰ হয়। এই শব্দবোৰ গোটাই এটা পদ্যৰূপত এই ব্যাকৰণখনিত দিয়া আছে। একেদৰে যিবোৰ শব্দত স্বভাৱতে মূৰ্ধন্য ষ বহে, সেইবোৰ শব্দলৈও ৰচনা কৰা আন এটা পদ্য এই ব্যাকৰণখনৰ সত্যবিধি অধ্যায়ত তোমালোকে পাবা। মুঠতে নত্যবিধি আৰু সত্যবিধি অধ্যায় দুটা খৰচি মাৰি পঢ়িলে মূৰ্ধন্য ণ আৰু মূৰ্ধন্য ষৰ ব্যৱহাৰ তোমালোকৰ কেতিয়াও ভুল হোৱাৰ ভয় নাথাকিব। অসমীয়া ব্যাকৰণৰ আন এটা খুব আৱশ্যকীয় অধ্যায় হৈছে ধাতুৰূপ। আমাৰ ভাষাত কিমান প্ৰকাৰৰ ধাতু আৰু ধাতুৰূপ আছে সেই কথা ব্যাকৰণ এখন মেলি ল'লেই তোমালোকৰ সন্মুখত ফটফটীয়া হৈ পৰিব। এইখিনিতে বহুতো মানুহে ঘনাই কৰা ধাতুৰূপ সম্বন্ধীয় ভুল এটাৰ কথা উনুকিয়াই থওঁ। মই নহয় আৰু তুমি নহয় কথা দুষাৰ আচলতে অশুদ্ধ হ'ব লাগে। মই নহওঁ, তুমি নোহোৱা আৰু লগতে তেওঁ নহয়। একেদৰে আজিকালি সৰহভাগ মানুহে ব্যাকৰণত বানি থোৱা ধাতুৰূপৰ নিয়ম উলংঘা কৰি নটা ধাতুৰূপত চন্দ্ৰবিন্দু বহুৱাবলৈ এৰি দিছে। এই নটা ধাতুৰূপ হৈছে খাওঁ, খাইছোঁ, খালোঁ, খাইছিলোঁ, খোৱা, খাইছা, খালা, খাইছিলা আৰু খাওঁতে। কিন্তু য'ত চন্দ্ৰবিন্দু নালাগে তাত আকৌ বহুতে চন্দ্ৰবিন্দুটো বহুৱাই চাওঁক, খাওঁক আদি লিখে। তোমালোকে কিন্তু ব্যাকৰণৰ নিয়ম অনুযায়ীহে চন্দ্ৰবিন্দুটো ব্যৱহাৰ কৰিবা হওক দেই। অসমীয়া ব্যাকৰণৰ আন এটা অতি দৰকাৰী বিষয় হৈছে প্ৰধান্যয়। কোনো এটা বাক্যত লিখা শব্দবোৰৰ কোনটো বিশেষ্য, কোনটো বিশেষণ, কোনটো ক্ৰিয়া, সেই কথা ব্যাকৰণেই তোমালোকক বুজাই দিবা। তাতো নুবুজিলে বিদ্যালয়ত শিক্ষাগুৰুসকলৰ নতুবা ঘৰত জ্যেষ্ঠসকলৰ সহায় ল'লেই ব্যাকৰণৰ টান যেন লগা কথাবোৰ সোনকালেই তোমালোকৰ বাবে সহজ হৈ পৰিব। এতিয়া আহোঁ অভিধানৰ কথালৈ। অভিধান হৈছে এনে এখন গ্ৰন্থ য'ত একোটা ভাষাৰ প্ৰায় সকলো শব্দ সেই ভাষাৰ বৰ্ণক্ৰমত সজাই সেইবোৰৰ অৰ্থ আৰু অন্যান্য তথ্য দিয়া থাকে। তোমালোকৰ যেতিয়াই কোনো এটা শব্দৰ আখৰ জোটনি অথবা বানান সম্বন্ধে খোকোজা লাগিব তেতিয়াই অভিধানৰ পাতলুটিয়াই বৰ্ণক্ৰম অনুসৰি সেই শব্দটো বিচাৰি উলিয়াবলৈ যত্ন কৰিবা দেই। পিছে এইখিনিতে এটা কথা কৈ থওঁ। কথাটো হ'ল ইংৰাজী অভিধান এখনত সেই ভাষাৰ কোনো এটা শব্দ বিচাৰি উলিওৱাটো যিমান সহজ, অসমীয়া ভাষাৰ বেলিকা কথাটো সিমান সহজ নহয়। তাৰ কাৰণ ইংৰাজী বৰ্ণমালাত আখৰৰ সংখ্যা মুঠেই 26টা, কিন্তু অসমীয়াত যুক্তাক্ষৰ সমন্বিতে মুঠ আখৰৰ সংখ্যা কিমান জানানে? 400ৰো বেছি। সেইকাৰণে কৈছোঁ অসমীয়া শব্দ একতাৰ বৰ্ণক্ৰম নিৰ্ণয় কৰা ইংৰাজীৰ তুলনাত বহুগুণে জটিল। পিছে আমাৰ কথা এষাৰ আছে নহয়, অভ্যাসৰ নৰ কৰ্ণপথে কৰে শৰ, অৰ্থাৎ চেষ্টাৰ অসাধ্য একো নাই। প্ৰথম অৱস্থাত একোটা শব্দ অভিধানত বিচাৰি উলিয়াবলৈ টান পালেই চেষ্টা এৰি নিদিবা। গুৰুজনৰ সহায় লৈ এবাৰ অসমীয়া বৰ্ণক্ৰমটো আয়ত্ত কৰিব পাৰিলে বাকীখিনি সহজ হৈ পৰিব। তেতিয়া কোনোবা এটা শব্দত প্ৰথম চ বহিবনে দ্বিতীয় চ বহিব, নাইবা দন্ত্যত বহিবনে মূৰ্ধন্যত বহিব, সেইবোৰ কথা তেনেই পানী যেন লাগি যাব তোমালোকৰ। অভিধান ব্যৱহাৰ কৰিব নজনা মানুহবোৰে সদায় কৰি থকা বানানৰ ভুলবোৰ তোমালোকৰ চকুত অতি সহজে ধৰা পৰি গ'লে তোমালোকৰ মনত কিমান যে ফূৰ্তি লাগিব নহয়নে? আনে শ্ৰেণী মানে শ্ৰেণীত দন্ত্যনত হঁচৰিকাৰ নিদি দন্ত্যনত দীঘৰিকাৰ দিয়া দেখিলে আৰু ভুল শব্দটোত ভট হঁচৰিকাৰৰ ঠাইত ভট দীঘৰিকাৰ দি লিখিলে তোমালোকেই শুধৰাই দিব পাৰিবা হওক। এটা ভাষাৰ ব্যাকৰণ আৰু অভিধানৰ পাছতে ব্যৱহাৰ বিধিও এখন বৰ লাগতিয়াল কিতাপ। এটা উদাহৰণ দিলেই তোমালোকৰ বাবে কথাটো পৰিষ্কাৰ হৈ পৰিব। আমাৰ অসমীয়া ভাষাত বহুতো পশু পক্ষীৰ মাত বুজোৱা অনেক শব্দ আছে। যেনে গৰুৱে কি কৰে, হেম্বেলিয়াই, কুকুৰে ভুকে, কাউৰীয়ে ৰমলিয়াই, মহে তেতাই, ফেঁচাই কৰলিয়াই। পিছে এইবোৰ খবৰ তোমালোকে ব্যাকৰণতো নোপোৱা আৰু অভিধানেও এইবোৰৰ সম্ভেদ আমাক পোনপটীয়াকৈ নিদিয়ে। এনে বহুতো তথ্য আমাক দিব পাৰে একমাত্ৰ ব্যৱহাৰ বিধি নামৰ গ্ৰন্থই। অসমীয়া ভাষাৰ উচ্চাৰণ সম্পৰ্কেও আমি বহুত কথা আলোচনা কৰিবলগীয়া আছেই। মই প্ৰথমতেই শব্দবিলাকৰ স্বৰান্ত আৰু ব্যঞ্জনান্ত সম্পৰ্কত আমাৰ বহুত খেলিমেলি হয়। গতিকে কোনটো শব্দ স্বৰান্ত উচ্চাৰণ হ'ব, কোনটো ব্যঞ্জনান্ত উচ্চাৰণ হ'ব, সেই সম্পৰ্কেও আমি আলোচনা কৰিম। এতিয়া এটা কথা মন কৰিবা, শব্দবিলাক যেতিয়া আমি

সমাসবদ্ধ হোৱাৰ আগতে তাৰমানে দুটা শব্দ যোগ কৰি এটা শব্দ তৈয়াৰ কৰাৰ আগতে গাইগুটীয়াকৈ থাকে, তেতিয়া শব্দবিলাক ব্যঞ্জনদ্বন্দ্বৰ ৰূপত আমি উচ্চাৰণ কৰোঁ। যেনে দেশ, ধন, দেহ, ক্ৰম, এই ধৰণৰ আৰু বহুত শব্দ আছে। কিন্তু যেতিয়া এইবিলাক সমাসত অন্য এটা শব্দৰ লগত যুক্ত হৈ পৰে, তেতিয়া সেইবিলাক শব্দ চূড়ান্ত হয়। যেনে দেশ আৰু ভক্ত, কিন্তু যেতিয়া একেলগ হ'ব তেতিয়া আমি দেশভক্ত বুলি নকওঁ, তেতিয়া কি ক'ম? দেশভক্ত। ধন আৰু বান লগ লাগি ধনবান হ'ব শব্দটো, ধনবান বুলি আমি নকওঁ। এতিয়া কিছুমান শব্দ আকৌ আমি গাইগুটীয়াকে আমি মনত ৰাখিব লাগিব। দুজোপা গছৰ নাম হ'ল আম আৰু চাম, দুয়োটাই ব্যঞ্জনান্ত। যেতিয়া আম শব্দটো গুৰি শব্দৰ লগ লাগি আমগুৰি শব্দটোৰ সৃষ্টি হ'ব, তাত কিন্তু সেইটো আমি আমগুৰি বুলি নকওঁ আৰু, তেতিয়া সেইটো আমগুৰিয়ে হৈ থাকিব। কিন্তু তাৰ বিপৰীতে চাম শব্দটোত যেতিয়া গুৰি শব্দটো জয় হৈ ঠাইটুকুৰাৰ নাম হ'ব, সেইটো আকৌ আমি চামগুৰি বুলি ক'লে ভুল হ'ব, সেইটো কি হ'ব?

0: গুড়ি শব্দৰ লগ লাগি আমগুড়ি শব্দটোৰ সৃষ্টি হ'ব। তাত কিন্তু সেইটো আমি আমগুড়ি বুলি নকওঁ, তেতিয়া সেইটো আমগুড়িয়ে হৈ থাকিব। কিন্তু তাৰ বিপৰীতে চাম শব্দটোত যেতিয়া গুড়ি শব্দটো জয় হৈ ঠাইটুকুৰাৰ নাম হ'ব, সেইটো আকৌ আমি চামগুড়ি বুলি ক'লে ভুল হ'ব, সেইটো কি হ'ব? চামগুড়ি। তেনেকৈ একেজন মানুহৰ নামটো কেতিয়াবা আমি প্ৰসংগক্ৰমে বেলেগ বেলেগ ধৰণে আমি উচ্চাৰণ কৰোঁ। এজন মানুহৰ নাম হেম বৰুৱা, সেই কেতিয়াবা একেটা নামকে দেখিবা যে অন্য ঠাইত আমি হেম বুলি উচ্চাৰণ কৰিছোঁ, তেতিয়া আমি হেম বুলি নামাতোঁ, ঐ হেম এইপিনে আহচোন, একেটা শব্দ কিন্তু। গতিকে প্ৰসংগভেদে শব্দবিলাকৰ উচ্চাৰণ কেতিয়াবা চৰান্ত হয়, কেতিয়াবা ব্যঞ্জনান্ত হয়। আৰু এটা নিয়ম আছে, যেতিয়া হস্বন্ত তটো থাকে, হস্বন্ত তৰ পাছত বহা দন্ত্যশটো সদায় স হিচাপে অসমীয়াত উচ্চাৰণ হয়। যেনে উৎসৱ, আমি উৎসৱ বুলি নকওঁ, উৎসৱ কওঁ। তেনেকৈ চিকিৎসা নকওঁ, চিকিৎসা বুলি কওঁ। তেনেকৈ উৎস শব্দটো মানে চৰ্চ, তাতো হস্বন্ত ত আছে, দন্ত্য স আছে, গতিকে সেইটো আমি উৎস বুলিহে আমি উচ্চাৰণ কৰিব লাগে। কোনো কোনোৱে উৎস বুলি কয় কিন্তু কথাটো শুদ্ধ নহয়। গতিকে এইটো কথা সদায় মনত ৰাখিবা, যেতিয়া হস্বন্ত তৰ পাছত যেতিয়া দন্ত্যশটো বহিব, তাৰ উচ্চাৰণটো স হিচাপে উচ্চাৰিত হ'ব। এইখিনিতে মই তোমালোকক এটা পৰামৰ্শ দিওঁ, তোমালোকে পাঠবিলাক ফুটাই পঢ়িবলৈ যত্ন কৰিবা। পাঠবিলাক ফুটাই পঢ়িলে আচলতে উচ্চাৰণৰ ভুলবিলাক আমাৰ নিজৰ কাণত পৰে, তেতিয়া আমাৰ এটা সজাগতা আহে, সচেতনতা আহে। সেইটোৰ অভাৱত আজিকালি বহুত ভুল হোৱা আমি দেখিবলৈ পাওঁ। বহুত ডাঙৰ ডাঙৰ মানুহেও কেতিয়াবা শব্দটো উচ্চাৰণ হ'ব লাগে ক্ৰম বিকাশ, কিন্তু কয় ক্ৰম বিকাশ বুলি, ক্ৰম বিকাশটো ভুল। শব্দটো হ'ব লাগে লোকসেৱা, এনেই আমি লোক বুলি কওঁ, কিন্তু সেৱাটো যেতিয়া লগত যুক্ত হ'ব তেতিয়া শব্দটো উচ্চাৰণ হ'ব লোকসেৱা, লোকসেৱা বুলি ক'লে বস্তুটো ভুল হ'ব। তেনেকৈ পথিকৃত, শব্দটো হ'ব লাগে পথিকৃত, শেষত হস্বন্ত ত আছে, কিন্তু বহুতে উচ্চাৰণ কৰা আমি শুনিবলৈ পাওঁ পথিকৃত বুলি, গতিকে সেইটো এটা ডাঙৰ ভুল। এতিয়া এটা শব্দ সঘনাই ভুলকৈ উচ্চাৰণ কৰা মই শুনিবলৈ পাওঁ, সেইটো হৈছে অতঃপ্ৰতঃ। আচলতে তাত এই বিসৰ্গ ধ্বনিটো তাত নাইয়েই, এইটো শব্দ উচ্চাৰণ হ'ব লাগে অতঃপ্ৰতঃ বুলি, অতঃপ্ৰতঃ। গতিকে এইখিনি কথা তোমালোকে মনত ৰাখিবা। চেমনীয়া ভাই ভনীহঁত, এইখিনিতে এটা কথা মন কৰাচোন, ইংৰাজী শব্দ এটা যদি পৃথিৱীৰ কোনোবা এঠাইত কোনোবা এজন ব্যক্তিয়ে অভিধানত নথকা ৰূপ এটাত যদি লিখে, এতিয়া কলেজ শব্দটোৱে ধৰা, চি অ' এল এল ই জি হ'ব লাগে, এইটো যদি চি অ' এল এল এ জি যদি কোনোবাই লিখে, পৃথিৱীৰ কোনোবা ঠাইত এইটো বস্তু শুদ্ধভাৱে গৃহীত হ'বনে, কোনোবাই গ্ৰহণ কৰিবনে এইটো শুদ্ধ বুলি? কেতিয়াও নকৰে। কিন্তু আমাৰ অসমীয়াত যদি শ্ৰেণী শব্দটো যদি কোনোবাই দীৰ্ঘিকাৰ দিয়ে, সেইটো চলি যায়, মানুহে সেইটো ভুল বুলি নধৰে। গতিকে আমাৰ মূল নীতিটো হ'ব লাগে যে আমি সদায় ব্যাকৰণ আৰু অভিধানক আমি সন্মান কৰিব লাগে, অভিধান আৰু ব্যাকৰণৰ প্ৰতি আনুগত্য প্ৰকাশ কৰিব লাগে, অভিধান আৰু ব্যাকৰণৰ নিয়মবিলাক আমি কেতিয়াও লংঘন কৰিব নালাগে। মাতৃভাষাৰ যদি আমি পবিত্ৰতাটো ৰক্ষা কৰিবলৈ হয়, ইয়াৰ শুদ্ধতাৰ প্ৰতি আমি সদায় সজাগ দৃষ্টি ৰাখিব লাগিব, আৰু অভিধান ব্যাকৰণ অনুযায়ী আমি ভাষাটো ব্যৱহাৰ কৰিবৰ কাৰণে সদায় প্ৰস্তুত থাকিব লাগিব। আমি পাছত যেতিয়া তোমালোকক আকৌ এবাৰ লগ পাম, তেতিয়া এইখিনি কথা আমি বিস্তাৰিতভাৱে আলোচনা কৰিম। আজিলৈ ইমানতে সামৰিছোঁ।
1: ভাইটি ভণ্টিহঁত, চোৰাত ইমান পৰে অসমীয়া ভাষাৰ শুদ্ধ ব্যৱহাৰ, এই শীৰ্ষক কথিকাটি শুনিলা। তোমালোকলৈ বুলি লিখি পঠিয়াইছিল অসমীয়া শব্দকোষৰ প্ৰণেতা তথা লেখক সুমন্ত চলিহাই। চোৰাত এইবাৰ আগবঢ়াইছোঁ এটি আধুনিক গীত, পৰিৱেশন কৰিবলৈ লৈছে চন্দ্ৰাৱলী পাঠক, বিশাখা গগৈ আৰু নন্দিনী গোস্বামীয়ে।

ভাইটি ভণ্টিহঁত, আমাৰ আজিৰ চোৰা সামৰিবৰ সময়ো হৈ আহিল। তোমালোক আটাইলৈ পুনৰ মৰম যাচি মই নিভা বাইদেৱে আজিৰ চোৰা সামৰি বিদায় লৈছোঁ। তোমালোকক পুনৰ লগ পাম অহাবাৰৰ চোৰাত এই একে সময়তে।

বিদ্যার্থীর অনুষ্ঠান প্রাথমিকৰ পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভিত্তিত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা একমাত্ৰ অনুষ্ঠান প্ৰচাৰৰ সময় প্ৰতি সোম বুধ আৰু শুক্ৰবাৰে বিয়লি ৫:৪৫ বজাত।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক মুখ্য বাতৰি।
1: নমস্কাৰ, আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ দিনৰ 11 বজাৰ মুখ্য বাতৰি পঢ়িছো জিন্তী ৰাণী ডেকাই। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি নতুন দিল্লীত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণক সাক্ষাৎ কৰি ৰাজ্যৰ বিকাশ আৰু উন্নয়নৰ ৰূপৰেখা সন্দৰ্ভত বিতংকৈ আলোচনা কৰে। 16 অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ কাৰ্যসূচী এদিনলৈ বৃদ্ধি কৰা হৈছে। পূৰ্বৰ নিৰ্ধাৰিত সূচী অনুসৰি বিধানসভাৰ অধিৱেশন 21ৰ পৰা 26 মেলৈ অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও এতিয়া 27 মেত অধিৱেশনৰ অন্ত পৰিব। দেশত উদ্ভৱ হোৱা ইন্ধন, সাৰ আৰু ঔদ্যোগিক কেঁচামালৰ যোগানৰ সংকটৰ মাজতে কেন্দ্ৰীয় চৰকাৰে অসমত উপলব্ধ সহজে দাহ্য কয়লাক ভৱিষ্যতৰ বিকল্প ইন্ধন হিচাপে ব্যৱহাৰ কৰাৰ লক্ষ্যৰে সিদ্ধান্ত গ্ৰহণ কৰিছে। বায়ুসেনা বাহিনীয়ে মণিপুৰৰ অশান্ত পৰিস্থিতিৰ বাবে ইম্ফলত আবদ্ধ হৈ থকা অসমৰ 132গৰাকী NCC কেডেটক কালি উদ্ধাৰ কৰে। গুৱাহাটী উচ্চ ন্যায়ালয়ে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰৰ অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদনৰ কাইলৈ পৰৱৰ্তী শুনানি গ্ৰহণ কৰিব। মটক ৰাজ্যৰ প্ৰতিষ্ঠাতা স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ স্মৃতি দিৱস উপলক্ষে আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই শ্ৰদ্ধা নিবেদন কৰিছে। ভাৰতীয় ষ্টেট বেংকৰ কৰ্মচাৰীসকলে কাইলৈ আৰু পৰহিলৈ দুদিনৰ বাবে কৰ্মবিৰতিৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰিছে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি ৰাজস্থান ৰয়েলছ মুম্বাই ইণ্ডিয়ানছৰ আৰু দিল্লী কেপিটেলছ কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। আমাৰ এতিয়াৰ মুখ্য বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বুলেটিন দুপৰীয়া 12:05 শুনিবলৈ পাব।
0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্জ আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্জত। এতিয়া বিভিন্ন দায়িত্বত মোৰ সৈতে আছে ডিউটি ৰুমত লীনা বৰা, নিয়ন্ত্ৰণ কক্ষত শ্বেখ আব্দুল্লা আহমেদ, বিজয় দাস আৰু আনোৱাৰ আলী, FM ট্ৰান্সমিটাৰত দীপামণি ডেকা, ট্ৰান্সমিটাৰত অজয়ানন্দ আৰু বিপুল কলিতা, ষ্টুডিঅ'ত মই তুলিকা ভৰদ্বাজ। নাটশালা।

আজি নাট মাজনিশাৰ চিঞৰ ৰচনা মহেন্দ্ৰ বৰঠাকুৰৰ। শ্ৰী বৰঠাকুৰে 1953 চনৰ পৰাই নাট ৰচনাত মনোনিৱেশ কৰে। ৰঙিলী উপন্যাসৰ পদুমী চৰিত্ৰ আধাৰত ৰচিত নাটখনেই তেখেতৰ প্ৰথম অনাতাঁৰ নাট। তেওঁ সন্ধাৰণীকৈ ভালেসংখ্যক মঞ্চ তথা অনাতাঁৰ নাট ৰচনাৰে অসমীয়া

0: নাট্য সাহিত্য সমৃদ্ধ কৰিছে। আজিৰ এই নাটখনৰ প্ৰযোজনা নীলু চক্ৰৱৰ্তী। শুনক মাজনিশাৰ চিঞৰ।
1: কিন্তু ইয়াত আমি এখন টকা থাকিব নোৱাৰো। পুলিচ মিলিটেৰীয়ে গোটেই অঞ্চল ঘেৰি ধৰিব। চাওঁ মোৰ হাতত ধৰো। ৰফিক ৰাজেন বেদান্তহঁত কোন কেনি গৈছে ক'ব পৰা নাই। বেদান্তৰ অকণমান ভুলৰ বাবে আমাৰ গোটেই পৰিকল্পনা মাটি হৈ গ'ল।
2: মই নোৱাৰো, উঠিব মই নোৱাৰো।
1: কিন্তু এনেকৈ তোক মই এৰি থৈ যাব নোৱাৰো।
2: বিদ্ৰোহৰ নামত ডকাইতি কৰি হত্যা কৰি অপহৰণ কৰি আমি কাৰ কি প্ৰকাশ কৰিছো কয় নাম।
1: এতিয়া এইবোৰ কথা পতাৰ শুনা নহয়।
2: তেনেহ'লে এইবোৰ কথা শুনাৰ সময় কেতিয়া হ'ব? হ'ব কেতিয়াবা নহয়, মই জানো নহয়। হাইকমাণ্ডৰ নিৰ্দেশ, টকা লাগে, বেংক লুট কৰিব লাগে।
1: সাগৰ
2: বেংক লুট কৰিবলৈ গৈ আমি কিজানি আজি ৰফিক ৰাজনী বেদান্তক হেৰুৱাই পেলাইছো। হয়তো সিহঁত গুলি খাই মৰিছে, হয়তো সেই ধৰাৰ পৰা জেলালৈ গৈছে।
1: তেনেকৈ পালিছো কিয়?
2: মুখ বন্ধ কৰ আৰু মোৰ বুকু চাদুত মোক এৰি দে।
1: অলপ দূৰ গ'লে আমি বৰহোলা গাঁওখন পাম। সেইখিনি পালে
2: কাৰোবাৰ ঘৰত আচৰিব পাৰিম, হয়নে?
1: চাহসাগৰ আৰু অলপ সময়ৰ পিছতে ৰাতিপুৱাব। পোহৰ হ'লে আমি যাব নোৱাৰিম। আকৌ কাইলৈ এন্ধাৰলৈকে ক'ৰবাত খুপি থাকিব লাগিব। টোপোক লগা নাই?
2: ক'ব নোৱাৰো। তোৰ পিয়াহ লগা নাই? ক'ব নোৱাৰো। মই একো ক'ব নোৱাৰো।
1: একো নোখোৱা নেমেলাকৈ দুটা দিন ইয়াত পৰি থাকিব পাৰি?
2: মই সেইবোৰ একো ক'ব নোৱাৰো। মই মাথোন ক'ব পাৰো যে মই এতিয়া ইয়াৰ পৰা উঠি যাব নোৱাৰো। তই যাব পাৰ।
1: সাগৰ,
2: তই ক'ৰবাত কিবা পাৱ যদি

0: মাছ পালি
1: আপনি দেখুন এইখানে পালেহি
0: কাউরিয়ে কান হু করতেই দিছে নাই আর পাক এটা মারো পুরনো অভ্যাস তাহানি চাকরি দিনের অভ্যাস রিটায়ারমেন্টর পিছতো অভ্যাস এরা নাই মাছ পালি
1: পালো
0: মাগু নে কাউই
1: মাগু
0: এক কিলোমান শুভনে বাৰু
1: দুখি চোৱা নাই
0: এন্ধাৰ এন্ধাৰে ইয়ালে অহা যেন পাইছো
1: যেতিয়া খাই পাওঁ তেতিয়া আহো
0: নাই নাই নাই নাই নাই ভাল কাম কৰা নাই কলে ৰাতিপুৱা দেওভূত ফুৰে অকলে আহিব নাপায়
1: মোৰ বাবে আপুনি বৰ দুখী হলে
0: মোৰ কোচত উঠি ডাঙৰ হোৱা ছোৱালী তই অহ ফুল উঠোতে ফুল পাহত ঈশ্বৰৰ বিচাৰ চাচোন আই বিয়াৰ পোন্ধৰ দিন পিছতে ঈশ্বৰে তোৰ এই কপালৰ ফটো মুচিব লাগেনে ভাগ্যে মাৰ ঘৰলৈ গুচি আহিলি চাওঁ
1: ৰব চকু পানী নহয় নহয় দেখোন হাতখন মোৰ গালে নামিছে
0: তোৰ এই ৰূপ আয়ো এই মুখখন হাঁহি ফাটি যায় বুজিছ মুখখন ফাটি যায়
1: আপুনি নহয় আহি হোৱা হলে মই এতে পাৰে বন্দা চৰাক গাঁওখন দুফাল কৰিলো পিছে আপুনি মোৰ পিতৃ বয়স বলদ আপুনি এটা বলদ আজি কেইবাদিনো ধৰি আপোনাৰ চাল চলন মই লক্ষ্য কৰি আছো ঘৰত আপোনাৰ বিয়া কৰা তিনিটা দিন
0: নাই
1: এতিয়া মই গোটেই বিলকে কওঁ কণ্ডাটি হাললৈ ওলাই ৰব তেওঁকো মাতো
2: হাত ভরালি তোক কোনে রাখে
3: কথা কি দেখুন ও মাছ

0: বেছিকৈ পাই আনন্দ লাগিছে নেকি? হেয়া জীয়াই কেনি দেখোন ফেটি সাপৰ মূৰ চিঙা খোজেৰে কু কু কৈ গৈছে। এই মোক দেখিও ঘূৰি নাচালে যে।
1: সেই হাই জাত মাৰটোক চাবলৈকে তোমাক মাতিছিলো। যোৱা 15 দিনমানৰ পৰা সি মোক পিছ লৈছে, মোৰ গাত হাত ফুৰা মৰম কৰিবলৈ আহিছে, মোৰ দুখৰ ভাবিবলৈ আহিছে। এয়া তোমালোকৰ গুৰুস্থানীয় সমাজৰ বৰমূৰীয়া, গাঁৱৰ মাতব্বৰ, মেল মিটিঙৰ সভাপতি, মোৰ দৰে ফুলবাৰী ৰখীয়া।
2: সুভদ্ৰা ৰচোন ৰ, কি হৈছে তই বুজাই ক।
1: সকলোৱে মুখা পিন্ধি ফুৰে, সকলোৱে শলা গছ দেখিলে পাগে কোঠাৰ পাৰে।

0: গুৱাহাটী অথনিৰ পৰা চাহ কাপৰ বাবে বুন্দাপৰ দি আছো।
1: অ নহলো কি, তোৰ কানি কাপোৰখিনিও ধুৱাবলৈ আছে নহয়। অ' পাই এ সোনকালে সোনকালে আহিবি দেই, বোৱাৰীক বাৰু আনিব নালাগে, এই ঘৰ দুৱাৰ তাই অসুবিধা পাব, কিন্তু তই হলে আহি থাকিবি দেই।
0: তই মোৰ সকলো ভাইটি, তোক এৰি বহুদিন মই জানো থাকিব পাৰোঁ, তই মোৰ পিতা, তই মোৰ আই, তই মোৰ গুৰু, তই মোৰ সকলো। মোক পুৰাবৰ বাবে তই কিমান দুখ কৰিলি সঁচাকৈ সঁচাকৈ, তই বাৰু মোৰ কাৰণে কি কৰা নাই?
1: তেনেকৈ নকবি মানা, ঢেকীয়া পানী খাৰলি পানীয়ে মই মাথো মুখৰ আগত ভাত এটা পাতিছিলো, দুটি ধনীয়া পঢ়িলি, বেয়া মই বেয়া বুঝিছ,
0: এতিয়া পিছে মোক তোৰ দয়া লাগে, চাহ কাপৰ দয়া, ঘড়ী চলি আছে, এঘাৰমান বজাতে মই ওলাই যাম, অটো ৰিক্সা এখন বিবেকে আনি দিম বুলি কৈছে। আৰু এটা কথা ভাইটি, সেই কেৰাণী দাইটিৰ লগত কাজিয়া নকৰিবি, দুষ্ট মানুহ, ময়ো যিহেতু নাথাকিম ক'ত কি গণ্ডগোল কৰে ঠিক নাই।
1: কোনোবা দেখে বোলে ঠাইডোখৰলৈ মই ৰাতি ক'ত পুৱা ক'ত নোপোৱালৈকে ওলাই যাওঁ, কালি লাৰু দুটামান পেলাই থৈ আহিছিলো, কোনোবা যদি জানে যে তাত মাগুৰ আছে গোটেইখন এফানত নকৰিব মই কচোন, পিছে তাতো গৈ সদিন কৰি ওলালগৈ, এহ কথাত কথা ওলাই গৈ থাকে, ৰ মই চাহ পানী এটোপা আনোগৈ।
2: ভালকৈ ধৰ, হলি নিদিবি, গোটেই দিনটো ইয়াত লুকাই থাকোঁতে ভূত বিয়াহো পাহৰিলো, অকণমান নোমাই দেখা ন, তই ভাগৰি পৰিছ, মোৰ বিষ বেছি হৈ আহিছে,

0: ভাগৰ লাগিছে কিন্তু আমি বহুত উৎপাত আহিলোঁ নহয়নে?
1: সিহঁতে আমাক সতকাৱত বিচাৰি উলিয়াব নোৱাৰে। চাওঁ ভৰিটো দে, ভালকৈ বেণ্ডেজটো বান্ধি দিওঁ। গুলি সোমাই আছে, তেজখিনি বন্ধ কৰিব লাগিব।
0: পাতে পাতে তেজ পৰি আহিছে নেকি?
1: পাতে পাতে তেজ যদি পৰিছে, যদি সিহঁতে তেজৰ টোপাল অনুসৰণ কৰি আমাক বিচাৰি আহে,
0: চাই নাম মোৰ বাবে তহঁত হ'ব নোৱাৰ। তই তই যাকৈ কাম বহুত আছে,
1: সেই কথা তই মোক মনত পেলাই নিদিলেও হ'ব সাগৰ। চাওঁ ভৰিখন ঢিলাকৈ থওঁ। আমাৰ আমাৰ সংগ্ৰামৰ প্ৰয়োজনত যদি মই তোক ইয়াত এনেকৈ এৰি থৈ পলাই যোৱাটো প্ৰয়োজন বুলি ভাবোঁ, নিশ্চয় যাম। এই চাওঁ ভৰিটো আৰু অকণমান মেলি দে,
0: কষ্ট পাইছো পানীচোৰ কেলেই।
1: দিগদাৰ নকৰ, চা পুলিচ আমাৰ পিছে পিছে আছে, এসময়ৰ আমাৰ সতীৰ্থই সিহঁতক বাট দেখুৱাই দিছে।
0: নাম গোটেই কথাখিনি আমি আকৌ এবাৰ ভাবি চাব হ'ল। আমি যেতিয়া দুৰ্বৰ হৈ আহিছোঁ, এই সত্য কখন কৰি কি লাভ আছে? মই যুঁজৰ পথাৰত আমি এনেদৰে কিমান দিন থিয় হৈ থাকিম?
1: তই বাৰে বাৰে এই কথাবোৰ কিয় কৈ আছ?
0: যি অনুভৱ কৰিছোঁ তাকেই কৈছোঁ।
1: মোৰ অনুভৱ হৈছে তোৰ লগতো বিচ্ছেদ হ'বলৈ গোট খোৱাৰ আৰু বেছিদিন নাই। পাকে প্ৰকাৰে তই অস্ত্ৰ এৰি পেলোৱাৰ কথা কৈছ, হা?
0: এটা কথা অস্বীকাৰ কৰি ভুল হ'ব যে আমি জানি শুনি নিশ্চিত মৃত্যুৰ মুখলৈ আগবাঢ়ি গৈ আছো। ইয়াক আত্মহত্যা বোলে।
1: সংগ্ৰামৰ প্ৰয়োজনত আত্মজা আত্মহত্যা সাধাৰণ নিয়ম।
0: তই মোৰ কথাখিনি উপলব্ধি কৰা নাই।
1: তই পৰোক্ষে ক'ব খুজিছ, কিছুদিনৰ কাৰণে আমি হাতৰ বন্দুক ৰজা ঘৰত জমা থওঁ, তাৰপাছত সময় আহিলে তেওঁলোকৰ পৰামৰ্শলৈ বিপ্লৱ কৰোঁ।
0: বন্ধ কৰিছ?
1: নাই কৰা। এই পৰিস্থিতিত হয় আমি যুঁজিব লাগিব, নহয় মৰিব লাগিব। তাৰ মাজত অইন কোনো কথা থাকিব নোৱাৰে।

0: অর্থই আজি আমাৰ বিৰুদ্ধে গৈছে কিয়? হেৰি তোক হত্যাকাণ্ডে এই বাতৰি লৈ আনিছিল। তোৰ উৎপাতে তেতিয়া মৃত্যুৰ লগত যুঁজিছিল। তোৰ অন্যায় অসহায় হৈ ঘৰতে বন্ধ কৰিছিল। তই হত্যাকাণ্ডৰ লগত ঘৰলৈ গুচি আহিছিল। সেই হত্যাকাণ্ড আজি আমাৰ বিৰুদ্ধে পুলিচক পাক দেখুৱাই দিছে। কি এনেকুৱা হৈছে? কি হ'ব?
1: আমাৰ এচামৰ দোষ সিহঁত আনৰ্ষত দৃঢ় নহয়, লক্ষ্যৰ প্ৰতি উচৰ্গিত নহয়।
0: কিয় নহয়? কিয় হ'ব পৰা নাই? কি আমাৰ আদৰ্শ?
1: আমাৰ একাঙৰ সতীৰ্থই আজি আমাৰ এই ধ্বংস বিচাৰিছে।
0: বিচাৰিছে কিন্তু কিয়? আমাৰ কি সিহঁতৰ ধ্বংস বিচাৰে নাই? কিবিচাৰ? আমি যেনেকৈ ঘৰে ঘৰে মৃত্যুৰ আশংকাত সিও যুঁজো, সিহঁতে সেইদৰে আমাৰ বাবে মৃত্যুৰ আশংকাত আমাৰ ক'ৰবাত ভুল হৈছে।
1: মই এতিয়াও সবল, দৃঢ়, আশাবাদী। মোৰ আপ্পা যেন নাই, আম্মাৰ এটি কংকাল আছে, ককাইটি মোৰ বাবে পলিয়াৰ দৰে হৈছে। সকলো জানিও মই এই আশা আশাৰে আগবাঢ়িছোঁ, বিপ্লৱৰ বাটেৰে আগবাঢ়িছোঁ।
0: আৱেগিক তই হৈছ,
1: তই হৈছ, তই তোৰ মাৰ কথা ভাবিছ, তই তোৰ লেখাৰ কথা ভাবিছ, তোৰ প্ৰেমিকা লেখাৰ কথা, হয়নে নহয় ক? এইবোৰে তোক দুৰ্বল কৰিছে। কিন্তু তই সৈনিক, তই বিদ্ৰোহী।
0: কিন্তু মই মানুহ।
1: তই মানুহ হ'বৰ কাৰণে সৈনিক হৈছ, তই এতিয়াও মানুহ হোৱা নাই।
0: মানুহ হৈ মই জন্ম লৈছো, প্ৰথমে মই মানুহ, তাৰপিছত সৈনিক।
1: ভুল কৰিছ, তই ভুল কৰিছ, তোৰ নিজৰ মাজত দ্বন্দ্ব হৈছে।
0: হেৰা, মই নিজৰ লগত যুঁজিছো।
2: হেই দয়া, মই কোন?
0: দুৱাৰখন খোলকচোন। হেই, দুৱাৰখন খোলকচোন।
2: কোন?
0: মইহে।
2: কোন মই?
0: মই অজয় বন্ধু।
2: মই মোৰ বন্ধু? ৰ'বা।
0: দুৱাৰখন বন্ধ কৰি দিয়ক।
2: কোন তুমিহে?
0: পানী গ্লাছ দিয়কচোন, মই অজয় বন্ধু, কলেজত একেলগে পঢ়িছিলোঁ। পানী গ্লাছ, পানী গ্লাছ, বিয়াহত পানী।
2: ৰ'বা দেই, বাহচোন নহা, এয়া এঘটিতে পানী আছে
0: দিয়ক।
2: তোমাৰ নামটো কি বোপাই?
0: মোৰ নাম হেৰি বাইদেউ, ৰ'ব। অনন্ত, অনন্ত যে অনন্ত। বহুত কথা বাইদেউ, বহুত কথা, বৰ কষ্ট পালোঁ। মানে নিজক লগ পাবলৈ আহিছিলোঁ, বাছখনৰ এক্সিডেণ্ট হ'ল। মানে বাইদেউ কিবা এটা হ'ল, পৰি গ'ল বাইদেউ, খুন্দা মাৰিলে।
2: তাৰপিছত
0: মোৰ বৰ ভোক লাগিছে বাইদেউ, আগতে কিবা এটা খাবলৈ দিয়ক, তাৰপিছত মই মাটিতে পৰি থাকিম।
2: ৰাতি ৰাতি ইয়াত থাকিবি? জেগা নাই গোপাই, তই আলহী ৰাখিবলৈ মোৰ জেগা নাই।
0: বাইদেউ মোক অজয় বুলি ভাবিব নোৱাৰে, অজয় যদি মোৰ নিচিনা বিপদত পৰে।
2: মই মোৰ কথা কৈ মোৰ মনটো খেলি মেলি কৰি নিদিবি অ গোপাই।
0: মই কেনেহে যাব নোৱাৰো, মোক কটিয়াই খুলিয়াই পঠিয়াব নোৱাৰো।
2: কিন্তু মইতো শুৱাম ক'ত?
0: সেই মাটিত, সেই মাটিত ঘৰৰ মজিয়া ভালেমানদিন গছৰ কালি বাইদেউ, গছৰ তল, নৈ পালি, পাহাৰত ঘূৰি ঘূৰি তিনিটা বছৰ কটালো। আজি মই নিশ্চিন্ত মনে খম, ঘৰৰ মজিয়াত খম।
2: কি হৈছে ভৰিটো? কাপোৰ বন্ধা আছে, কাপোৰৰ ওপৰত তেজ, এই বাছৰ খুন্দাত হ'ল নেকি? এই কাপোৰৰ বান্ধটো খুলি দিলে মই চেঙাতে অকণমান দিব পাৰো।

0: অদল বৌ
1: চা চা হেৰে নমৰ হেৰে নমৰ এইবোৰ কটা কোটা আমাৰ হৈয়ে থাকে। মাছ মাৰি পাইছে ভৰি ধুলে দিহে পানীৰ তলত কত কি থাকে কিমান কাটে
2: বৰ ভোক লাগিছে।
1: এই ঘৰখনত তেনেকৈ আলহীক খুৱাব পৰাকৈ একো নাই উপায়। এই কৰকৰা দুটামান চৰুতে আছে দুপৰৰ ভাত ৰাতি মই আৰু নেখালো।
2: হ'ব হ'ব বাইদেউ মোৰ বাবে সেয়াই অমৃত হ'ব।
1: তুমি আচলতে হৈছে কি
2: ক'ব নোৱাৰো, মই একো ক'ব নোৱাৰো। যি সংকল্প লৈ মই ভয়ংকৰ বাটত খোজ দিছো সেই বাট কি সঠিক বাট মোৰ ভয় লাগিছে। সঠিক পথ কোনটো? সত্য অহিংসা অস্ত্ৰ সত্য সাগৰ দত্ত নে হিমল?
1: তই ক'ৰবাত ভাং চাং খাই আহিছো যেন পাইছো। এই যে কোনো কিবা সাগৰ দত্ত নেকি?
2: বুজিছে বাইদেউ, মা দেউতাই মোক সাগৰ বুলি মাতিছিল। সাগৰ বিশাল চঞ্চল উন্মাদ সুন্দৰ

0: এইটো ইউটিউব গ্ৰুপ মই তোক ৰাখিব নোৱাৰো দেই পাই
1: বাইদেউ আপুনি এখন কথা পাতিছে ভকত
0: মোৰ ঘৰতে থাকিব নোৱাৰো দেই বোপাই মই এতিয়া চিঞৰি দিম
1: খবরদার
0: কৈছিলি।

0: হেৰা, আজি দেখোন অফিচৰ পৰা শুনি বহুত দেৰি কৰিলা।
1: এই কাম আছিল,
0: গোটেইবোৰ কাম তুমিয়ে কৰিব লাগে নেকি? ৰাতিপুৱা কি প্ৰগ্ৰেম কৰিছিলা? মানুহজন মতা নাছিল, আমি চাৰিদিন যাতে যাম বুলি কোৱা নাছিলো।
1: সময় নহ'ল,
0: অলপ আগতে পাপাই ফোন কৰিছিল।
1: অফিচৰ পৰা ময়ো ফোন কৰি জনাই দিছো যে আজি যোৱা নহ'ব।
0: কিয়?
1: এতিয়াও ওলাই যাবলৈ মন যোৱা নাই।
0: এইবাৰ তুমি তোমাৰ গাঁৱৰ ঘৰৰ পৰা ঘূৰি অহাৰ পিছত কিবা ভাবি থকা হৈছা, কি হৈছিলনো?
1: কৈছিলোৱে দেখোন, বাইদেউক অকলে গাঁৱৰ ঘৰখনত এৰি আহি ভাল লগা নাই। নিজা তাইকো ইয়ালৈ লৈ অহাৰ কথা ভাবিছো।
0: ইয়ালৈ
1: অন্য কি বেলেগ মানে আছে?
0: আৰে, তোমাৰ বাইদেউ ইয়াতে ৰাখিলাহি, তুমি ধুনীয়া হৈছা নেকি? এই সৰু ঘৰখনত
1: অসুবিধা হ'ব।
0: হ'ব, মোৰ সুবিধা অসুবিধাৰ কথা বাৰু এৰিবি, তেখেতৰ নিজৰ অসুবিধা হ'ব। হেৰা, কেৱল আবেগতে কিছুমান কাম নকৰিবাচোন।
1: নিজা, মোৰ বাইদেউৰ সুবিধা অসুবিধাৰ কথা মই তোমাতকৈ যে বেছি বুজি পাওঁ সেই কথা ক'ব লাগে নেকি? চাওঁ, পানীলৈ দিয়াচোন।

0: কাকো খাব লাগিম বাইদেউ।
1: মই নাই বুজিছ, মই যিহকে দুটাকেই তৃপ্তিৰে খায়।
0: অজয়তে খুব নাম কৰা নহয় বাইদেউ?
1: মই দেখোন কৈছোৱে, তাৰ বাহিৰে মোৰনো আৰু আছে কোন?
0: মোৰ কথা তোমাৰ মনত থাকিবনে বাৰু?
1: থাকিবতো। এই ভৰিত সেই ঘাঁহ টুকুৰা লৈ আজি সাদিন আগতে তই ৰাতিখন যেনেকৈহে ওলাইছিলি, আৰু সেই সৰু বন্দুকটো দেখুৱাই মোক যেনেকৈহে ভয় দেখুৱাইছিলি, তাৰপিছত কেঁচুৱাৰ মাকৰ ওচৰত কন্দাৰ দৰে যেনেকৈহে কান্দিছিলি, সেইবোৰ কথা মনত নপৰাকৈ থাকিব দে।
0: চেনেতেল দেৱী, তুমি মোৰ ঘাঁহ টুকুৰা শুকুৱাই দিলা, আজি এতিয়া মই যাবলৈ

0: যোৱাৰ আগতে এষাৰ সঁচা কথা কৈ যাব খুজিছো বাইদেউ, অজাগৰে চিনি নাপাওঁ।
1: হে, কি ক'লি?
0: অঁ, আমি সমবিশেষে মিছা কথা ক'বলগীয়া হয়। দুখ মই জানি শুনি কৈছো, তোমাৰ অভিশাপো মোৰ আশীৰ্বাদ হ'ব। অভিশাপকে দিয়া বাইদেউ।
1: মই তোৰ কথা বুজা নাই, মাথো বুজিছো তই কিবা এটা বিচাৰি ফুৰিছ। তোৰ মংগল হওক। ইয়াতে তামোল দুখনমান বান্ধি দিছো, ল
0: বাইদেউ।
1: হৰি হৰি, এই মোক মোক হেৰি কৰিব লাগে নে?
0: আহো বাইদেউ।
1: মই গৈ সিহঁতক কম বুলি তই বৰ ভাল
2: লোৱাই আহক। আপোনাক এক বাৰৰ বাবে কৈছো, এক দুই তিনি
1: সিফালে তই কি কৰ? আপোনালোকে কি চাই
3: চাওকহি?
1: আছিল সোঁফালে দিয়ে গলগে। পাপা আহিছা?
3: অজয় কত?
1: হেয়া পাপা আহিছে। কি হল পাপা, তোমাক অলপ বেলেগ যেন লাগিছে দেখোন, ক'ৰবাত কিবা গণ্ডগোল হৈছে নেকি?
3: অ' পাপা, শুনা অজয়, এইমাত্ৰ এটা মেছেজ পালো, কালি নিশা তোমাৰ বাইদেউৰাক এৰেষ্ট কৰি থানালৈ নিছে।
4: কি?
3: অ, সাগৰ দত্ত নামৰ এক্সট্ৰিমিষ্ট এটা।
4: কি কৈছে পাপা?
1: অ' গড,
3: মই ইতিমধ্যে বকুল থানা এছ পিক ফোনেৰে জনাই দিছো, তেখেতক যেন কোনো ধৰণৰ বেয়া ব্যৱহাৰ নকৰে। কেছটোৰ ডিটেইলছ অৱশ্যে মই পোৱা নাই, আমাৰ ইয়াৰ কেছ হোৱা হলে মই জামিনৰ ব্যৱস্থা কৰিব পাৰিলোহেঁতেন। বাৰু, যিখিনি পাৰো মই কৰিম।
4: মই এতিয়া যাম পাপা, গাঁৱলৈ যাম।
3: তুমি ইম'চনেল নহ'বা, ছিনিয়ৰ এছ পি হিচাপে ৰাজ্যখনৰ সকলোৱে মোক মানে, যি কৰিব লাগে মই কৰিম।
1: কি সাংঘাতিক কথা
4: পাপা, মই টেক্সি এখন এখন লৈ এতিয়া যামগৈ, এতিয়াই।
1: কিন্তু পাপাই
4: মোক একো বুজাবলৈ চেষ্টা নকৰিবা, বাইদেউক উলিয়াই আনিব নোৱাৰালৈকে মই ঘূৰি নাহোঁ।
3: কিন্তু তুমি এজন ৰেছপনচিবল অফিচাৰ, এনেকৈ
4: বাইদেউতকৈ মোৰ চাকৰি ডাঙৰ নহয় পাপা।
1: কিন্তু বাইদেৱে ইমান এটা সাংঘাতিক কাম কৰিব নালাগিছিল।
4: কি কাম, কি সাংঘাতিক কাম কৰিলে বাইদেউ উগ্ৰবাদী, সেইটোকে তুমি ক'ব খোজা? মোৰ বাইদেউ সহজ সৰল গাঁৱৰ মানুহ, ৰাজনীতি বুজি নাপায়, বিদ্ৰোহী কূট কৌশল বুজি নাপায়।
3: মস্কিল হ'ল সেইটোৱে, গাঁৱৰ মানুহৰ সৰলতাৰ সুযোগ লৈ সিহঁতে সকলোৰে দুৰ্গতি আনিছে।
4: মই আহোঁ পাপা।
3: অজয়,
5: এতিয়া দেখিলি নহয় কণ, সেইজনীৰ স্বভাৱৰ কথা গম পালি নহয়? আৰু ডেকা ল'ৰা এটা আনি এসপ্তাহ ৰাখিলেহি, তাইৰ কাৰণে গাঁৱত আহি পুলিচ সোমালহি।
6: দাইটি, আমাৰো কেতিয়া কেনেকৈ লতি ঘটি হয় ঠিক নাই দেই, দেশৰ অৱস্থা বেয়া।
5: এই আচলতে তাইৰ স্বভাৱ বেয়া, মই মেল চপোৱাৰ কথা ভাবিছো বুজিছ, তাইক এঘৰীয়া কৰিব লাগে, এনেকুৱা স্বভাৱৰ কাৰণেই তাই ফুলতে বাঢ়ি হল বুজিছ।
6: তেনেকৈ ক'ব নাপায় নহয় দাইটি।
5: কিয় নাপায়, হে কিয় নাপায়, কম অপমান কৰিলে নে মোকেই কচ নে? ফালক বুলি মই তাইৰ হক চিন্তা কৰিছিলো, ওলোকাই তাই দেখিলি, হে দেখিলি, ঈশ্বৰৰ বিচাৰ দেখিলি।
6: এইবিলাক কথা মাজলৈ আকৌ ঈশ্বৰক নোৱা নে কিয় হে দাইটি? অঁ মই পিছে আহোঁহে।
5: মেল কিন্তু মই চাপাম দেই, কণ কৈ থলো,
6: লাভ একো নহ'ব দাইটি।
5: কিয়?
6: ভায়েকে আহি সুভদ্ৰাক থানাৰ পৰা মোক ওলাই নগাঁও নিজৰ লগলৈ লৈ গ'ল, এতিয়াও দং ঘৰটোহে আছে।
5: কি কৰি, সুভদ্ৰা ইয়াত নাই?
6: ভায়েকৰ লগত গ'ল।
4: তই মন মাৰি নাথাকিবি বুজিছ ভাইটি, যি হ'ল হৈ গ'ল, এইবোৰ কথা তই বুজি নাপাৱ।

0: চাৰিওফালে খেলিমেলি হৈছে।
1: গাঁৱৰ ঘৰত অকলে থাকিলে তোৰ মন বেয়া লাগে বুলি মই তোক ইয়ালৈ লৈ আনিলোঁ, অথচ তই মন বেয়া কৰি আছ। ইয়াত তোৰ কিবা অসুবিধা হৈছে নেকি?
2: বৰ সুখত আছোঁ মই, না বৰ সুখেৰে আছোঁ। বন বুলিবলৈ গোটাই গছো নাই, খাইছোঁ আৰু শুইছোঁ।
1: চা ভাইটি, গাঁৱত সেই কেৰেণীয়ে তোক জুলুম কৰি থাকিব। ইয়াৰ উপৰি আকৌ যদি কিবা অঘটন ঘটে, আকৌ যদি ৰাতি বেলি কোনোবা আহি ঘৰ সোমাহি, তেতিয়া মোৰ অৱস্থাটো কি হ'ব ভাবি চাচোন।
2: মই কি দোষ কৰিছিলোঁ? মোক সিহঁতে কিয় নিছিল? পুলিচ দেখুৱাবলৈ আহিছে, মোক পেৰি পেৰি সুধিছে ল'ৰাটো আৰু তাৰ লগৰবিলাকৰ বিষয়ে মই কি জানো। পুলিচ দেখুৱাইছে,
3: পুলিচে নিজৰ কাম কৰিছে।
2: এ তুমি ফেক কৰি নামাতিবা হে, পুলিচে নিজৰ কাম কৰিছে। দেখিছো দিয়া কিডাল নিজৰ কাম কৰিছে, দেউতাৰ পুলিচ বাবে তোমাৰ গাত লাগিছে হ'ব পাৰে।
1: আশা, তই মনে মনে থাকচোন ভাইটি, লিজাৰ দেউতাক নোহোৱা হ'লে তোক মোকোলা অনেক দিগদাৰ হ'লহেঁতেন, আৰু লিজাৰ দেউতাক থাকে ইয়াত, তোক বেয়া ব্যৱহাৰ কৰাবোৰ হ'ল।
2: এ থ থ, ইয়াৰ পুলিচ তাৰ পুলিচ বুলি কোনো বেলেগ কথা নাই দেই। ডিব্ৰুগড় ফেটিসাপ আৰু এইখন ঠাইৰ ফেটিসাপৰ মাজত কিহৰ ভেদটো আছে? সাপ সাপেই।
1: ৰচোন ভাইটি, অ ভাইটি, মোৰ কথা শুনচোন,
3: খঙেৰে ভিতৰ সোমাল দেখোন।
1: মনটো তাই বেয়া হৈ আছে লিজা, তাই মনটো বুজিবলৈ চেষ্টা কৰিবা।
3: বাহি চোৱাখিনি চুই সি বাৰু গাটো তিয়াব নালাগেনে?
2: তোমাৰো দেখিছো বোৱাৰী, নিয়ম কাৰণে একো নাই দেই,
3: আমি এনেকৈয়ে চলো বাইদেউ।
1: লিজা, চাওঁ তোমাৰ হাতত পাঁচটকীয়া নোট দুখন হ'বনে? অ কি হ'ল বাইদেউ, এতিয়া ইয়াত মন বহিছেনে?
2: ভাল লগা নাই অ, এই কথা কাণ্ডবোৰ ভাল পোৱা নাই, এই কিবা সজা এটাৰ ভিতৰত সোমাই থকা যেনহে লাগিছে।
1: এ তই এটা কাম কৰিবি বুইছ বাইদেউ, বাবুলকে লগত লৈ বাটে বাটে অলপ ফুৰিবি, ভাল লাগিব।
2: এ নোৱাৰো দেই, এই বাট ঘাটবোৰ কিবা একে একে লাগে, তে ধাৰ বাট উৱা দিহে নাপাওঁ। এ কালি অকণমান এনেই সৌখিন্যকে ওলাই গৈছিলো নহয়, তাতে খেলি মেলি লাগি গ'ল।
1: সেইকাৰণে মই তোক বাবুলক লগত লৈ যাবলৈ কৈছো।
3: সেয়া পাঁচটকীয়া এখনহে আছে, এয়া দুটকীয়া দুখন।
1: হ'ব দিয়া হ'ব দিয়া, বুইছালি যা, বাইদেৱে ইয়াত মুকলি পথাৰ নৈ বিল বিচাৰি নাপায়, বেয়া পাইছে। বাবুলক ক'বা বাইদেউক মহামা বিলৰ ফালে লৈ যাব, অকণমান মুকলি পথাৰ পাওঁ।
3: বিল দেখি মাছ মাৰিবলৈ নামি নগ'লেই হয়, আমাৰ মান সন্মানৰ কথা আছেতো।
2: এ চালানী মাছ খাই মোৰ হলে কিবা সেই ৰবৰ চুবোৱাৰ দৰেহে লাগে দেই। হে বাবুলক ঔটেঙা আনিবলৈ কৈছিলো, ৰচোন ৰ কি আনিছে মই চাই আহোঁগৈ।
1: বাইদেউক মাছ মৰাৰ কথাৰে তুমি হাঁহিলা, মান সন্মানৰ কথা ক'লা, কিন্তু এটা কথা মনত ৰাখিবা যে বাইদেউৰ মাছ মাৰি মাছ বেচা পইচাৰেহে মই আজি এই অৱস্থালৈ আহিছোঁ, কথাষাৰ মনত ৰাখিলে ভাল পাম।

0: হ্যাঁ তুমি
1: লেখা এই চুরি পাপ অকলে অকলে তুমি
0: বিশ্বাস করা তোমার কথাই ভাবি আছিল কিন্তু তুমি ইয়াত
1: পলরিয়া অঘরি জীবন যত যতই ওলাব পারে
0: আজি তুমি মোক এটা কথা কব লাগিব
1: কেবল প্রেমর কথা নুসুধিবা আমার যৌবন আছে প্রেম নাই হৃদয় আছে স্নেহ নাই ভাষা আছে প্রকাশ নাই
0: মুখখানি এৰা সাগৰ তুমি বা নাৱত উঠি ধুমুহাত উত্তাল হৈ পৰা সাগৰ পাৰ হ'বলৈ চেষ্টা নকৰিবা এবাৰ তুমি তোমাৰ পৰিয়ালটোৰ কথা ভাবা মোৰ কথা ভাবা মই কিয় এই নিৰ্জনতা বিচাৰি ইয়াত বহি আছোঁ এবাৰ এবাৰ সেই কথা ভাবা
1: মোক দুৰ্বল নকৰিবা লেখা
0: মই জানিছিলোঁ তুমি মোৰ ওচৰলৈ এদিন আহিবা আহিবই লাগিব কাৰণ তুমি হৃদয় থকা মানুহ
1: বিপ্লৱী দৃঢ়তাৰ উমান তুমি পোৱা নাই লেখা
0: তোমাৰ মোকে হত্যা কৰিছা মোৰ বিচাৰ হত্যা অপহৰণ কৰিছা নিৰ্দোষ মানুহে তোমালোকৰ বাবে যিহেতু ভুগিছে বন্দুক দেখুৱাই তোমালোকে ত্ৰাসৰ সৃষ্টি কৰি জনসমৰ্থন লভিছো বুলি গৌৰৱ কৰিছা যি তোমালোকৰ বাটেদি যাব নোখোজে বা তোমালোকৰ বিৰোধিতা কৰিছে তাক গুলিয়াই দিছা এয়ে কি বিপ্লৱ
1: তুমি জানি থোৱা যে আমি অপহৃত আই বোপাই প্ৰিয়সীৰ পৰা আমাক অপহৰণ কৰা নাই
0: ডাঙৰ ডাঙৰ কথা

0: কিন্তু এটা কথা মই সজোরে কব খোঁজো, উদ্দেশ্য তোমালোকৰ যিমানে সৎ নহওক কিয় বাদ তোমালোকৰ শুদ্ধ নহয়।
1: তুমি ভাবিছা তোমাৰ কথা শুনি মই মোৰ আদৰ্শৰ বাটত দুৰ্বল হৈ পৰিম?
0: আদৰ্শ বুলি তোমালোকৰ কিবা কথা আছে নেকি?
1: যুঁজত শত্ৰু সেনাক হত্যা কৰিব পৰা নাম বীৰত্ব।
0: নিৰস্ত্ৰজনক হত্যা কৰাজনক বীৰ বোলে, বোলে কাপুৰুষ।
1: ৰাখ
0: গুলিয়াবা, মাৰা তোমাৰ বন্দুকৰ গুলিটো, মাৰা মোৰ বুকুত, পাৰিবা? নোৱাৰা, কাৰণ মোৰ প্ৰতি তোমাৰ ভালপোৱা আছে, মই তোমাৰ হৃদয়ৰ আপোন। তুমি তোমাৰ আপোনজনক হত্যা কৰিব নোৱাৰা, কিন্তু আমাৰ বুকুৰ পৰা আপোনজনক কাঢ়ি নিব পৰা নিৰ্মমভাৱে, ইয়াৰ নামেই বিপ্লৱ নহয় আদৰ্শ বিপ্লৱ। বাহ বাহ,
1: প্লিজ প্লিজ লেখা, তুমি মনে মনে থাকা।
0: যদি মনে মনে নাথাকো, মনে মনে থকাৰ সময় পাৰ হৈ গ'ল। বন্দুকৰ ট্ৰিগাৰ টিপি সকলো মুখ বন্ধ কৰিব পাৰিম বুলি যদি ভাবিছা, ভুলকৈ ভাবিছা।
1: মনে মনে থাকা, কোনোবা আহিছে, মই আহিলো।
0: শুনা শুনা মোৰ কথা।
2: ঘৰতে সোমাই সোমাই আমনি লাগিলে, বোলো বাবুলক লগত লৈ অকণমান বাট পথবোৰে চাই আহোগৈ।
0: কোন বাবুল?
2: বন কৰাৰ ল'ৰাহে, মোৰ ভাইটো থাকে নহয় ইয়াত, হাকিম। তাৰ ঘৰলৈ আহিলোঁ, বৰ বেয়াহে, টাউনত বৰ বেয়া, সেইবাবে তাক বোলো বলচোন এই ক'ৰবাত নৈ বিল জান জুৰি আছেনে নাই চাই আহোগৈ। গাঁৱৰ মানুহ বুজিছা, সেইবোৰ নেদেখিলে থাকিবই নোৱাৰোঁ। এই জুৰিটোত মাছ আছেনে বাৰু?
0: ক'ব নোৱাৰোঁ।
2: এ কিনো ক'ব পাৰাহে, ৰ'বা মই নিজেই চালেই গম পাম নহয়, ৰ'বা।
0: সেইফালে নাযাব, এইকেইদিন বৰষুণ পৰি মাটি কোমল হৈ আছে।
3: কথাবোৰ ভালকে নোকোৱা কিয়?
4: আৰুনো ভালকে ক'বলৈ কি আছে? বাবুলক লগত লৈ বাইদেউখিনিৰ পৰা ওলাই গৈছিল। বাবুলে আমাৰ বাইজনীৰ ঘৰত সোমাই তাইনো যোৱা দুদিন কিয় কামলৈ অহা নাই খবৰ কৰিবলৈ গৈছিল। তেনেতে বাট পথ ভুল কৰিয়ে নেকি বাইদেউ কেনিবা গ'ল?
3: কি বাবুল, আ বাবুল,
4: সি বাইদেউক বিচাৰি আকৌ গৈছে।
3: ৰ'বা মই যাওঁ।
4: তুমি কেনি যোৱা?
3: আহা কৈছোৱে দেখোন বাইদেউক বিচাৰি।
4: পাপাৰ জীপ যেন লাগিছে। হয় হয়, সেয়া পাপা। আৰু আৰু
3: কি হ'ল?
4: চোৱাচোন চোৱা।
3: পাপা কি হৈছে? লগত ইমানবোৰ চিপাহী চন্তৰি লৈ
5: এতিয়া মই যি যোৱাই ঘৰলৈ অহা নাই। সাগৰ দত্ত গ'ল।
3: সাগৰ দত্ত
4: মানে পাপা সেই এক্সট্ৰিমিষ্টটো?
5: মই দুখ পাইছো, মোৰ যি যোৱাৰ ঘৰ চিপাহীৰে সেৱা কৰিবলগীয়া হ'ল। সাগৰ দত্ত প্ৰেমিকা লেখাক এৰেষ্ট কৰা হৈছে। তাইৰ মুখে গম পালো তোমাৰ বাইদেউক সাগৰ দত্তই লগত লৈ এইফালে আহিছে।
3: মোৰ ইয়াত কোনো সাগৰ দত্ত নাই।
5: অজয়, এদিন থানাৰ পৰা তোমাৰ বাইদেউক আনিবলৈ মই আগভাগ লৈছিলো। আজি এই সত্যত উপনীত হৈছোহি যে তোমাৰ বাইদেউৰ লগত সাগৰ দত্তৰ এটি সম্পৰ্ক আছে।
3: হ'ব নোৱাৰে, কেতিয়াও হ'ব নোৱাৰে।
5: মাতা তোমাৰ বাইদেউৰ,
3: কিন্তু তাই এতিয়া ঘৰত নাই।
2: কি হ'ল এই আটাইবোৰ দেখোন বজ্ৰপাত পৰা মানুহৰ দৰে থত, বাহিৰত সেইগাল পুলিচ। অ চাচোন চা, কাপোৰ সাজ তেনেই লেতেৰা হ'ল, বোকা লাগিলে, এ সলাই আহো ৰ, তিতিলে গোটেইখন।
3: বাইটি, তই সাগৰ দত্তক চিনি পাৱ?
2: অ তাৰ নাম অনন্তহে, তহঁতবোৰে সাগৰ সাগৰ কিয় বোল? কিবা খানাটো দেখোন পুলিচে।
5: অ সেই সাগৰ দত্ত।
2: এ আপুনি দেখোন ধমকি দি কথা কৈছে।
5: কওক সেই সাগৰ দত্ত, আমি অনন্ত ক'ত?
3: বাইদেউ কেনেকে জানিব?
5: অজয়, মই আকৌ মনত পেলাই দিছো, মই এটি যোৱাৰ লগত কথা পতা নাই, মই ডিউটিত আহিছো। কওক সাগৰ দত্ত ক'ত?
2: চকু ৰঙা কৰি কথা নুসুধিব দেই, ইচ পুলিচ দেখ।
5: মই সুধিছো সাগৰ দত্ত ক'ত?
2: মোৰ কাকলতিৰ তলত কথা সোধা ধন চোৱাচোন।
5: আপুনি ক'বলৈ নকয় সাগৰ দত্ত ক'ত,
3: তাই কেনেকে জানিব?
5: অজয়, মোক মোৰ কাম কৰিবলৈ দিয়া। তুমি ক'ব খোজা নেকি যে তোমাৰ বাইদেউৰে পৰিকল্পিতভাৱে সাগৰ দত্তক লগ পোৱা নাই?
3: পৰিকল্পিতভাৱে মানে?
2: জোকাই নল'ব দেই, মুখ মোৰ বেয়া, ভোহাৰি পেলাম, মিটিৰ চিটিৰ নেমানিম।
5: আপুনি ইয়াৰ আগতে কেতিয়াবা এনেকৈ ওলাই গৈছিল?
2: বাট ঘাটকে চিনি নাপাওঁ।
5: আজি হঠাৎ ওলাই যাবলৈ মন গ'ল কিয়?
2: মন গ'ল গ'ল আৰু,

0: আজিহে সাগৰটো আপোনাৰ ওচৰ পালেহি? বাহ, কি নাটক!
1: পেংলাই নকৰিব দে।
0: আপুনি মোৰ প্ৰশ্নৰ উত্তৰ দিয়ক।
2: ক বাইদেউ, ক, কিবা যদি জানো কৈ দে।
0: মই জানো, ইমান সহজে নকয়।
2: কৈ দে, কৈ দে, কৈ নিদিলে তোক মই
1: মই না তই মোক মাৰি পেলাবি নেকি? হা, মাৰি পেলা। পুলিচৰ হাতত মৰাতকৈ তোৰ হাতত মৰিলে সৰগলৈ যাব পাৰি। মাৰ অ বোপাৰ, মাৰ, মাৰ, মোক মাৰি পেলা, মোক মাৰি পেলা।
3: এই তোৰ সেই সিদ্ধান্ত
4: এৰা,
3: কিন্তু মনত ৰাখিবি যে জীৱনৰ শেষ দিনলৈকে যুঁজ কৰিবৰ কাৰণে শপত খাইছিলি
4: শত্ৰুৰ লগত।

0: মই যাব নোৱাৰো। এছপিক ঠাণ্ডা কৰিবলৈ তহঁতে অজয়ক অপহৰণ কৰিবলৈ মোক আদেশ দিছ। কি দুখ কৰিলে অজয়ে, কি দুখ কৰিলে লিজায়, কি দুখ কৰিলে সেই সহজ সৰল বায়কজনী?
1: কোনো যুক্তি কোনো প্ৰতিবাদ নালাগে, সময়ৰ ক্ষেত্ৰত সৈনিকে মাথোন আবেশ পালন কৰে। শুন, তই তোৰ দায়িত্ব পালন কৰিব লাগিব, যথাস্থানত গাড়ী সাজু থাকিব, তই নিৰ্দেশমতে কাম কৰিব লাগিব।
0: যদি সেই কাম নকৰোঁ অকস্মাতে তহঁতে এনেকুৱা একোটা পৰিকল্পনাৰে?
1: মনত ৰাখিবি, লেখা এতিয়া জেলত, তাদাত বন্দী, এছ পি হাজৰিকাৰ ওচৰত আমি পণবন্দী ৰাখিম তেওঁৰ জোঁৱায়েকক। আমাৰ দাবী হ'ব লেখা প্ৰমুখ্যে আমাৰ সংগঠনৰ পাঁচজন বন্দীক মুকলি কৰি দিব লাগিব। লেখা মুকলি হৈ অহা তই নিবিচাৰ?
0: তই তই ঘিন লোকক অঘল খটুৱাইছ হেনা, মোৰ লেখাৰ কথাৰে তই মোক বিপথে নিব খুজিছ। অঁ, প্ৰয়োজনত মই চাৰেণ্ডাৰ কৰিম, কিন্তু মোৰ আত্মীয় সঞ্জন কিংবা প্ৰেমিকাৰ মুক্তিৰ নিমিত নহয়, জীৱনটোক অপমৃত্যুৰ পৰা ৰক্ষা কৰিব খুজিছোঁ মই। যথাৰ্থ আদৰ্শ আৰু ত্যাগৰ বাটেৰে গৈ বৰ্বৰ শক্তিৰ সন্মুখীন হ'ব পৰাকৈ মই শক্তি গোটাব খুজিছোঁ।
1: সাগৰ, বহুত নিশা আমি দুয়োটাই দুৰ্গম বাটৰ লগৰীয়া আছিলোঁ, একেখন কাঁহীৰ ভাত দুয়োটাই খাইছিলোঁ। তই হিন্দু নাছিলি, মই মুছলমান নাছিলোঁ, আমি মানুহ আছিলোঁ, কিন্তু বুজিছোঁ তই বাটৰ পৰা পিছল খাইছ।
0: ইনামুন, মোক এটা কথাৰ উত্তৰ দে, মধ্যবিত্তৰ ভোক লালসাৰ পৰা আমি মুক্ত হ'ব পাৰিছোঁ? ক
1: সাগৰ।
0: নাই পৰা, আমাৰ নেতাই চৌখিন জীৱন যাপন কৰিছে, আমি আমাৰ সতীৰ্থ হেৰুৱাইছোঁ, দিনে দিনে একোটি যৌৱন হেৰাইছে। স্বীকাৰ কৰ ইনামুল, স্বীকাৰ কৰ, ক'ৰবাত ক'ৰবাত আমাৰ ভুল হৈছে, কথাবোৰ ভুলি আহিছা।
1: প্ৰয়োজন বোধ কৰা নাই, আমি প্ৰচণ্ড শক্তিৰে শত্ৰুক আক্ৰমণ কৰিব লাগিব, সেয়াই শেষ কথা।
0: আকৌ সেই লম্ফ জম্ফ অৰ্থহীন চিঞৰ বাখৰ। ইনামুল, ইনামুল, বল আমি অস্ত্ৰ এৰি মানুহৰ মাজলৈ যাওঁ, তেওঁলোকে কি বিচাৰে তাৰ বুজ লওঁ, আবেগে নহয় যুক্তিৰ কথা শুনো।
1: স্পষ্টভাৱে ক, তোৰ সিদ্ধান্ত কি?
0: মোৰ আবেগ, মোৰ অনুভূতি, মোৰ যুক্তিখিনি বুজিবলৈ যত্ন কৰ।
1: আকৌ কৈছো, অজয়ক অপহৰণ কৰাৰ দায়িত্ব তোৰ, তোৰ পিছে পিছে আমি আছো আৰু আমাৰ হাতত
0: AK-47।
2: তই এনেকৈ মন মাৰি বহি আছ কিয় ভাইটি?
3: ইয়াৰ সুখে মোক আটিছেগৈ।
2: এতিয়া তোক মই ডাক্তৰৰ ওচৰলৈ লৈ যাম, ডাক্তৰক খবৰ দি থৈছো।
3: নাযাওঁ
2: ভাইটি, কেলে তেনেকৈ কৈছো?
3: মোক গাঁৱৰ ঘৰত থৈ আগৈ বোপাই, এই বৈকুণ্ঠ বেজে জাৰি দিলে মোৰ কঁকালৰ বিষ ভাল হৈ যাব। কচকা খোৱা বিষ ডাক্তৰে ভাল কৰিব নোৱাৰে, আৰু দেহাৰ বিষতকৈ মনত তহঁতে যি বিষ ঢালিছ সেইটোৱেহে মোক জুৰুলা কৰিছে অপাই।
2: ভাইটি,
3: তোৰ শহুৰে পুলিচ হ'ল বুলিয়েই মোক বেয়া কথা শুনাব লাগেনে? তোক মুখৰ আগতে কৈ গ'ল দেখোন বোলে মোক ইয়াত ৰাখিলে তোৰেই বিপদ হ'ব পাৰে, সেই কথাত বোৱাৰীও মাত এষাৰ নামাতিলে এৰ।
2: সেইবোৰ কথা এৰ ভাইটি, সেইবোৰ কথা এৰ, বল ওলা, মই তোক এৰিব নোৱাৰোঁ ভাইটি, মই তোক নুবুজা নহয়, আৰু আৰু মইতো তোক একো কোৱা নাই। ভাইটি, মোৰে শপত, উঠ ভাইটি, উঠ উঠ।
3: মোৰ মূৰকে খাবলৈ তই মোক শপত নিদিবি মই না,
2: আহ উঠ আহ ভাইটি।
1: চা আমাৰ বাকীবিলাকক এবাৰ চাই ল, সেয়া সেয়া দেখিছ, তই মাথোন গাড়ীখন ৰখাবি, বাটত পৰি দিবি, পিছৰ কামখিনি আমাৰ। কি হ'ল, একো কোৱা নাই কিয়?
4: মই সৈনিক, সৈনিকৰ ধৰ্ম মাথোন আদেশ পালন কৰা।
1: সাগৰ, সেয়া গাড়ী আহি আছে, তই তোৰ কাম কৰিবি, মনত ৰাখিবি তই বন্দুকৰ ৰেঞ্জৰ ভিতৰত আছ। উইছ ইউ অল দ্য বেষ্ট।
5: নৰব, যাওক, বিপদ আছে, অপহৰণ হ'ব এতিয়া।

0: যা পুলিশ আহিব
1: পুলিশৰ ভয়ত হাতত বন্দুক লোৱা নাই সেই কথা নতুনকৈ কব লাগিব নেকি
0: হপুন দিবাকৰ ধনক ইয়াত ধৰি

0: নো নো জয়, ভাগি পৰিলে নহব। দুখ লগা কথাটো হৈছে আবেগ, জেদ আৰু পৰিষ্কাৰ আদৰ্শ নোহোৱা বিদ্ৰোহে সাধাৰণ মানুহৰহে বেছি বিপদ কৰে। তুমি ধৈৰ্য ধৰা জয়, বাইদেউৰ ডেড বডি পষ্টমৰ্টেমলৈ পঠিয়াব লাগে।
1: মই একো দুখ কৰা নাছিল পাপা। বাইদেউ কাৰো একো অহিত চিন্তা কৰা নাছিল, কিন্তু কিন্তু কিয় আমি দুৰ্ভোগ ভুগিবলগীয়া হ'ল?
2: মাজনিশাৰ চিঞৰ নাটখনে শুনিলে। নাটখনিৰ ৰচনা আছিল মহেন্দ্ৰ বৰঠাকুৰৰ। বিভিন্ন চৰিত্ৰত অভিনয় কৰিলে বাদল দাস, মাণিক হাজৰিকা, দিলীপ বৰুৱা, তাপস কুমাৰ দত্ত, নিতুল ভৰালী, উৎপল কুমাৰ দাস, দীনেশ দাস, নীলু চক্ৰৱৰ্তী, গীতাঞ্জলি দাস, অনামিকা হাজৰিকা আৰু চেতনা দাসে। নাটখনিৰ প্ৰযোজনা নীলু চক্ৰৱৰ্তীৰ। সহযোগত আছিল অসীম কুমাৰ কাজী।

1950 চনৰ ফাগুন মাহত পাৰ্বতী প্ৰসাদে সেউজী পাৰৰ নিৰলা ঘৰত বিদায় পৰৰ কোনোবা মুহূৰ্তৰ উচুপনিক গীতেৰে বান্ধি চিৰযুগমীয়া কৰিলে।

ভূপেন হাজৰিকাৰ কণ্ঠৰ গীতকেইটি শুনিলে। আকাশবাণী গুৱাহাটীত অসমীয়া চাহ জনগোষ্ঠীয় ভাষা বড়ো কাৰ্বি আৰু নেপালী ভাষাৰ বাবে অংশকালীন ভিত্তিক প্ৰয়োজন হোৱা ঘোষক ঘোষিকাৰ লিখিত পৰীক্ষা অহা 31 মে দেওবাৰে অনুষ্ঠিত হ'ব। কটন বিশ্ববিদ্যালয়ৰ নিউ একাডেমিক বিল্ডিঙত পুৱা 10 বজাত আৰম্ভ হ'বলগা এই পৰীক্ষাৰ প্ৰৱেশ পত্ৰ প্ৰাৰ্থীসকললৈ মেইলযোগে প্ৰেৰণ কৰা হৈছে। কোনো প্ৰাৰ্থীয়ে 25 মেৰ ভিতৰত প্ৰৱেশ পত্ৰ মেইলযোগে নাপালে আমাৰ কেন্দ্ৰৰ সমন্বয় শাখাৰ সৈতে যোগাযোগ কৰিবলৈ জনোৱা হ'ল। পৰীক্ষালৈ আহোঁতে প্ৰাৰ্থীসকলে এই প্ৰৱেশ পত্ৰৰ লগতে এখন ফটো পৰিচয় পত্ৰ অনাটো বাধ্যতামূলক।

0: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰ 729 কিলোহাৰ্টজ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত কণ্টেক্ট পাছতেই বাতৰি শুনিবলৈ পাব।
1: নমস্কাৰ, আকাশবাণী সমাচাৰ কে সাথ মই কনকলতা।

এতিয়া প্ৰধান বাতৰিসমূহ হ'ল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কালি নতুন দিল্লীত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণক সাক্ষাৎ ষোড়শ অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ কাৰ্যসূচী এদিনলৈ বৃদ্ধি ৰাজ্যৰ ভিন ভিন ঠাইত ছানডেজ অফ চাইকেল কাৰ্যসূচী উদযাপন আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি দুখন খেল। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কালি নতুন দিল্লীত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণক সাক্ষাৎ কৰি ৰাজ্যৰ বিকাশ আৰু উন্নয়নৰ ৰূপৰেখা সন্দৰ্ভত বিতংকৈ আলোচনা কৰে। বিত্তমন্ত্ৰীগৰাকীৰ চৰকাৰী বাসগৃহত অনুষ্ঠিত এই বৈঠকত মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই বিগত 5 বছৰত অসমলৈ আগবঢ়োৱা নিৰৱচ্ছিন্ন সহযোগিতাৰ বাবে শ্ৰীমতী সীতাৰমণক ধন্যবাদ জ্ঞাপন কৰে। চৰকাৰী বিবৃতিত প্ৰকাশ পোৱা মতে আলোচনাকালত ৰাজ্যৰ অৰ্থনৈতিক বিকাশ, আন্তঃগাঁথনি, সম্প্ৰসাৰণ আৰু বিনিয়োগ সম্পৰ্কীয় বিভিন্ন দিশৰ বিষয়ে ডঃ শৰ্মাই বিত্তমন্ত্ৰীগৰাকীক অৱগত কৰে। তেওঁ কয় যে অসমৰ অৰ্থনীতি শক্তিশালী কৰাৰ বাবে তথা যোগাযোগ ব্যৱস্থা উন্নতি সাধনৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে বৃহৎ পৰিসৰৰ আন্তঃগাঁথনি প্ৰকল্প, ঔদ্যোগিক বিনিয়োগ আৰু কল্যাণমূলক আঁচনি ৰূপায়ণ কৰি আহিছে। বৈঠকত ৰাজ্যৰ মুখ্য সচিব ডঃ ৰবি কুটা আৰু মুখ্যমন্ত্ৰীৰ অতিৰিক্ত মুখ্য সচিব ডঃ কে দ্বিবেদী উপস্থিত থাকে। ডঃ শৰ্মাই আজি পুৱা দিল্লীত নিৰ্মীয়মান অসম ভৱনৰ নিৰ্মাণ কাৰ্য পৰিদৰ্শন কৰে। তাৰ পাছত দিল্লীৰ আছাম হাউছৰ পৰা ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে চৰকাৰী কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ কথা। ষোড়শ অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ কাৰ্যসূচী এদিনলৈ বৃদ্ধি কৰা হৈছে। পূৰ্বৰ নিৰ্ধাৰিত সূচী অনুসৰি বিধানসভাৰ অধিৱেশন 21 মেৰ পৰা 26 মেলৈ অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও এতিয়া 27 মেত অন্ত পৰিব। বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসৰ অধ্যক্ষতাত অনুষ্ঠিত কাৰ্য উপদেষ্টা সমিতিৰ বৈঠকত শাসক বিৰোধী উভয় পক্ষৰ বিধায়কৰ উপস্থিতিত সদনৰ কাম কাজ এদিনলৈ বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। সদনত কাইলৈ ৰাজ্যপালৰ ভাষণৰ প্ৰতি ধন্যবাদসূচক প্ৰস্তাৱ সন্দৰ্ভত আলোচনা হ'ব আৰু মুখ্যমন্ত্ৰীয়ে ইয়াৰ উত্তৰ দিব। চৰকাৰে 26 মেত উমৈহতীয়া দেৱানী বিধি সম্পৰ্কীয় বিধেয়ক উত্থাপন কৰিব আৰু বিধেয়কখন সন্দৰ্ভত আলোচনা চলিব। বায়ু সেনা বাহিনীয়ে মণিপুৰৰ অশান্ত পৰিস্থিতিৰ বাবে ইম্ফলত আবদ্ধ হৈ থকা অসমৰ 132গৰাকী NCC কেডেটক কালি উদ্ধাৰ কৰে। বায়ু সেনা বাহিনীৰ AN-32 শ্ৰেণীৰ 2খন বিমানেৰে এই কেডেটসকলক অসমলৈ অনা হয়। ইয়াৰে 54গৰাকী যোৰহাট বিমানঘাটিলৈ আৰু বাকীসকলক গুৱাহাটীলৈ অনা হয়। এই কেডেটসকলে ইম্ফলত 11-20 মেলৈ অনুষ্ঠিত NER ফ্লাইং কেম্পত অংশগ্ৰহণ কৰিছিল আৰু 20 মেত ইম্ফলত সৃষ্টি হোৱা অশান্ত পৰিস্থিতিৰ বাবে পদপথসমূহ বন্ধ হৈ পৰাত অসমলৈ আহিব নোৱাৰি ইম্ফলতে আবদ্ধ হৈ পৰে। কেডেট আৰু অভিভাৱকসকলে কেডেটসকলৰ সুৰক্ষাৰ প্ৰতি সঁহাৰি আৰু দায়বদ্ধতাৰ বাবে প্ৰতিৰক্ষা মন্ত্ৰী, প্ৰতিৰক্ষা মন্ত্ৰালয় আৰু বায়ুসেনাক কৃতজ্ঞতা জ্ঞাপন কৰিছে। গুৱাহাটী উচ্চ ন্যায়ালয়ে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰৰ অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদনৰ কাইলৈ পৰৱৰ্তী শুনানি গ্ৰহণ কৰিব। ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ বিচাৰপীঠত অনুষ্ঠিত শুনানিত শুকুৰবাৰে জ্যেষ্ঠ অধিবক্তা প্ৰাণ বৰাই অভিযুক্ত শ্যামকানু মহন্তৰ জামিনৰ সপক্ষে যুক্তি প্ৰদৰ্শনৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰে। কাইলৈ হ'বলগীয়া শুনানিত অসম চৰকাৰৰ হৈ মহাধিবক্তা দেৱজিৎ শইকীয়া আৰু জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ বিশেষ লোক অধিবক্তা জিয়াউল কামাৰে অভিযুক্ত শ্যামকানু মহন্তৰ জামিনৰ বিপক্ষে যুক্তি দৰ্শাব। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। মটক ৰাজ্যৰ প্ৰতিষ্ঠাতা স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ স্মৃতি দিৱস উপলক্ষে আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই শ্ৰদ্ধা নিবেদন কৰিছে। এটা বাৰ্তাত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই মটক জনগোষ্ঠীৰ অন্যতম শ্ৰেষ্ঠ ৰজা স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ স্বদেশপ্ৰেম, অসাধাৰণ বীৰত্ব আৰু দূৰদৰ্শী নেতৃত্বৰ আদৰ্শৰে তৰুণ প্ৰজন্ম আগবাঢ়ি যাব বুলি আশা প্ৰকাশ কৰে। অসমৰ ভূমিপুত্ৰসকলৰ মাজৰ অন্যতম খিলঞ্জীয়া জনগোষ্ঠী মটকসকলৰ শ্ৰেষ্ঠ ৰজা স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ সোঁৱৰণত ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত তিনিচুকীয়া জিলা প্ৰশাসনে 224 সংখ্যক স্বৰ্গদেউ সৰ্বানন্দ সিংহ দিৱসৰ আয়োজন কৰিছে। জিলাখনৰ পানীতোলা বালিজান যুৱ সংঘৰ খেলপথাৰত হ'বলগীয়া এই অনুষ্ঠানত কেন্দ্ৰীয় বন্দৰ, জাহাজ চলাচল আৰু জলপথ বিভাগৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। এই একেটা অনুষ্ঠানতে কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা আৰু বস্ত্ৰ শিল্প বিভাগৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা উপস্থিত থকাৰ কথা। অনুষ্ঠানত অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱাকে ধৰি ভালেসংখ্যক গণ্য মান্য লোক উপস্থিত থাকিব।

দেশৰ আন বিভিন্ন স্থানৰ লগতে অসমতো আজি ছানডেজ অৱ চাইকেল শীৰ্ষক কাৰ্যসূচী উদযাপন কৰা হয়। ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান আই আই টি গুৱাহাটীত আজি স্পৰ্টছ অথৰিটি অৱ ইণ্ডিয়াৰ উদ্যোগত এই কাৰ্যসূচী ৰূপায়ণ কৰা হয়। 2030 বৰ্ষত দেশত হ'বলগীয়া কমনৱেলথ গেমছৰ লগত সংগতি ৰাখি সজাগতামূলক চাইকেল সমদল উলিওৱা হয়। উল্লেখযোগ্য যে আই আই টি গুৱাহাটীৰ পৰা উলিওৱা আজিৰ এই কাৰ্যসূচীত 350 গৰাকী চাইক্লিষ্টে অংশগ্ৰহণ কৰে। আনহাতে অসম মেঘালয় সীমান্তৱৰ্তী হেলিডগঞ্জতো আজি ফিট ইণ্ডিয়া ৱৰ্ল্ড চাইকেল ডে আৰু স্বচ্ছ ভাৰত স্বাস্থ্য ভাৰত শীৰ্ষক সজাগতা কাৰ্যসূচী ৰূপায়ণ কৰা হয়। 183 নম্বৰ বি এছ বেটেলিয়নৰ উদ্যোগত হেলিডগঞ্জ বি এছ এফ কেম্পৰ পৰা এই উপলক্ষে উলিওৱা চাইকেল সমদলত বহুসংখ্যক বি এছ এফ জোৱানে অংশগ্ৰহণ কৰে। হেলিডগঞ্জ বজাৰ সংলগ্ন বিভিন্ন পথ অতিক্ৰম কৰা এই সমদলৰ জৰিয়তে স্বাস্থ্য সচেতনতা, শাৰীৰিক সক্ষমতা বৃদ্ধি আৰু পৰিৱেশৰ সুৰক্ষাৰ ক্ষেত্ৰত চাইকেল ব্যৱহাৰৰ গুৰুত্বৰ সন্দৰ্ভত জনসাধাৰণক সজাগ কৰাৰ চেষ্টা কৰা হয়। আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি 2খন খেল অনুষ্ঠিত হ'ব। মুম্বাইৰ ৱাংখেৰে ষ্টেডিয়ামত বিয়লি 3:30 বজাত হ'বলগীয়া প্ৰথমখন খেলত ৰাজস্থান ৰয়েলছ মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। সন্ধিয়া 7:30 বজাত হ'বলগীয়া দ্বিতীয়খন খেলত কলকাতাৰ ইডেন গাৰ্ডেনছত দিল্লী কেপিটেলছ কলকাতা নাইট ৰাইডাৰ্ছৰ সন্মুখীন হ'ব। প্ৰতিযোগিতাত যোৱা নিশা লক্ষ্ণৌত অনুষ্ঠিত এখন খেলত পাঞ্জাব কিংছে লক্ষ্ণৌ ছুপাৰ জায়েন্টছক 7 উইকেটত পৰাস্ত কৰে। পাঞ্জাব কিংছে 197 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি 18 অভাৰত 3টা উইকেট হেৰুৱাই 200 ৰাণ কৰে। দলৰ হৈ অধিনায়ক শ্ৰেয়াছ আয়াৰে 101 ৰাণ কৰি আউট নোহোৱাকৈ থাকে। প্ৰফচিমৰমন সিঙে 69 ৰাণৰ বৰঙণি আগবঢ়ায়। ইয়াৰ পূৰ্বে লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 6টা উইকেটৰ বিনিময়ত 196 ৰাণ সংগ্ৰহ কৰে। দলৰ হৈ জোছ ইংলিছে সৰ্বাধিক 72 ৰাণ কৰে। শ্ৰেয়াছ আয়াৰক প্লেয়াৰ অব দ্য মেচ হিচাপে ঘোষণা কৰা হয়। 2024-25 বৰ্ষৰ সাংসদ এলেকা উন্নয়ন পুঁজিৰে কাৰ্বি আংলং জিলাৰ পৰিষদীয় নমাটি সমষ্টিৰ অন্তৰ্গত ডেনটেৰণ গাঁৱত নিৰ্মাণ কৰা এখন দলং কালি যাতায়াতৰ বাবে মুকলি কৰা হয়। সাংসদ এলেকা উন্নয়ন পুঁজিৰ 25 লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই দলংখন ডিফুৰ সাংসদ অমৰ সিং টিছুৱে মুকলি কৰে। দলং মুকলি অনুষ্ঠানত অংশ লৈ সাংসদগৰাকীয়ে কয় যে মহামায়া আৰু নমাটি পৰিষদীয় সমষ্টিৰ জনসাধাৰণৰ যাতায়াতত এই দলংখন সহায়ক হ'ব। তেওঁ সাংসদ উন্নয়ন পুঁজিৰ টকাৰে পাহাৰীয়া জিলাখনত আন্তঃগাঁথনি উন্নয়নত ব্যয় কৰা হৈছে বুলি প্ৰকাশ কৰে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অসম মেঘালয় ছিকিম আৰু পশ্চিমবংগৰ হিমালয়ৰ পাদদেশৰ অঞ্চল বিশেষে আজি ধাৰাষাৰ বৰষুণ হ'ব পাৰে বুলি আগলি বতৰা দিছে। বিভাগটোৱে লগতে দিল্লী, হাৰিয়ানা, চণ্ডীগড়, পূব উত্তৰ প্ৰদেশ, পূব মধ্যপ্ৰদেশ আৰু বিদৰ্ভ অঞ্চলত আজি গ্ৰীষ্ম প্ৰবাহৰ প্ৰকোপ অব্যাহত থাকিব পাৰে বুলি আশংকা প্ৰকাশ কৰিছে। বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰা মতে উত্তৰ পশ্চিম, মধ্য আৰু পূব ভাৰতৰ ঠাই বিশেষে পৰৱৰ্তী 6-7 দিনলৈ গ্ৰীষ্ম প্ৰবাহৰ প্ৰকোপ অব্যাহত থাকিব পাৰে। ভাৰতীয় ষ্টেট বেংকৰ কৰ্মচাৰীসকলে কাইলৈ আৰু পৰহিলৈ দুদিনৰ বাবে কৰ্মবিৰতিৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰিছে। ভাৰতীয় ষ্টেট বেংকৰ কৰ্মচাৰী সন্থাৰ উত্তৰ পূব মণ্ডলৰ সাধাৰণ সম্পাদক শ্যামন্ত কোঁৱৰে এই কথা প্ৰকাশ কৰিছে। সন্থাটোৰ প্ৰেছ বিজ্ঞপ্তি যোগে প্ৰকাশ কৰা মতে বেংক কৰ্তৃপক্ষৰ সৈতে চলি থকা দ্বিপাক্ষিক আলোচনাত লাভ কৰা ইতিবাচক সঁহাৰিৰ বাবে কৰ্মবিৰতি স্থগিত ৰখা হৈছে। বৰপেটা জিলা আৰক্ষীয়ে চাইবাৰ অপৰাধত জড়িতৰ অভিযোগত কালি 2 লোকক গ্ৰেপ্তাৰ কৰে। জিলাখনৰ এগৰাকী মহিলা শেহতীয়াকৈ চাইবাৰ অপৰাধৰ বলি হোৱাত আৰক্ষীৰ ওচৰ চপাত আৰক্ষীয়ে তৎপৰতাৰে এই অপৰাধীকেইজনক গ্ৰেপ্তাৰ কৰিবলৈ সমৰ্থ হয়। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ পঢ়ি দিছো। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ কালি নতুন দিল্লীত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণক সাক্ষাৎ। 16 অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ কাৰ্যসূচী এদিনলৈ বৃদ্ধি। ৰাজ্যৰ ভিন ভিন ঠাইত ছানডেজ অৱ চাইকেল কাৰ্যসূচী উদযাপন আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি 2খন খেল। আমাৰ এতিয়াৰ বাতৰিৰ ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন দিনৰ 1:40 বজাত শুনিবলৈ পাব।

মিডিয়াম ৱেভৰ 411.5 মিটাৰ 729 কিলোহাৰ্জ আৰু এফ এম বেণ্টৰ 101.6 মেগাহাৰ্জত এই আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰম্ভ কৰিছোঁ শ্ৰোতাৰ অনুৰোধৰ গীতৰ অনুষ্ঠান কল্পতৰু। অনুষ্ঠানত প্ৰথমে এয়া পুলক বেনাৰ্জীৰ কণ্ঠৰীতি গীত। গীতৰ কথা নিৰ্মল।

অনুষ্ঠানৰ শেষত এয়া তামাশা ছবিখনৰ এটি গীত। গীতটিত কণ্ঠদান কৰিছে লাকী আলীয়ে। গীতটিৰ বাবে অনুৰোধ কৰি আমালৈ বাৰ্তা প্ৰেৰণ কৰিছে ছয়গাঁৱৰ পৰা বিপ্লৱ, মানস, হাবিব আৰু দিগন্তই। আহকচোন গীতটি শুনক।

আইদৰ বোলনিৰ সমশ্ৰোতাকেই প্ৰীতি সম্ভাষণ জনাই আজিৰ দেওবৰীয়া বোলনি মুকলি কৰিছোঁ। শ্ৰোতাসকল, আপোনালোকে প্ৰায় অনুৰোধ কৰে আপোনালোকৰ প্ৰিয় নাট তগৰবালাৰ পুনৰ প্ৰচাৰ কৰিবলৈ। সেয়েহে আপোনালোকৰ অনুৰোধৰ প্ৰতি আমি সঁহাৰি জনাই আজি আপোনালোকলৈ আনিছোঁ তগৰবালা। এই নাটখনিৰ ৰচনা ডাক্টৰ দীপালী দত্তৰ আৰু নাট্যৰূপ দিছে নৰেন পাটগিৰিয়ে, প্ৰযোজনা নয়ন প্ৰসাদৰ। এয়া শুনক তগৰবালা।

0: ডাক্তার আছে?
1: আছে আছে।
2: হ্যাঁ চাও, আপনি সেইফালে যাওকচোন, সেইফালে যাওক, বহক। উফ, কি যে ঝামেলা, কিয় যে পুলিশের চাকরি করেছিল, চেক পোস্টৰ ডিউটিৰ পৰা একেবাৰে পাগলৰ লগত ডিউটিত ফচাই দিলে। বহক বহক, ইয়াতে বহক। পেচেণ্টৰ নাম
0: গজেন বৰুৱা।
2: বহক, মই মাতি দিম। পেচেণ্ট ৰফিকুল আহমেদ, অঁ আপুনি নহয়? অঁ যাওক, বাইদেউ মাতিছে, যাওক।
3: আপুনি শুনিছেনে?
0: কওক।
3: পুলিচৰ চাকৰি কৰিলোঁ বুলি আৰু পাগলৰ লগতো আৰু পাগল হৈ থাকিব নোৱাৰোঁ। পুলিচৰো দুৰ্ভাগ্য আছে। অলপ চাব, তামোলখন খাই আহিছোঁ মই।
0: হ'ব।
2: গজেন বৰুৱা?
0: হয়।
2: যাওক, মাতিছে বাইদেউ।
0: হ'ব বাৰু।
4: অঁ গজা।

0: আহক বহক।
1: পেচেণ্ট গজেন
0: গজেন বৰুৱা। আপুনি?
1: মই মিছেছ টকৰবাণে বৰুৱা।
0: আৰু আপুনি পেচেণ্টৰ ভায়েক ৰঞ্জন বৰুৱা নহয় জানো?
2: হয়।
0: আচৰিত মানুহ আপোনালোক। বৰুৱাক জেলৰ পৰা পোনে পোনে হোমৰ জুইৰ কাষ পোৱালেগৈ নেকি?
2: নহয় মানে
0: মানে কি এওঁক জেলৰ পৰা ডিচাৰ্জ দিব এমাহো হোৱা নাই আৰু মানসিকভাৱে অসুস্থ মানুহ এজন সম্পূৰ্ণৰূপে সুস্থ হৈ উঠাৰ আগতে আপোনালোকে আগ পিছ নভবাকৈ বিয়া পাতি দিলে?
2: নহয় মানে ডাক্তৰ
0: ৰ'ব, বিয়া হৈ যোৱাৰ কেইদিন হ'ল?
2: বাৰ দিন।
0: মাই গড, আগৰ ৰেফাৰেঞ্চ কোটা আগৰ কাগজ পত্ৰ
1: বাইদেউ আপুনি এওঁক চিনি পায়? বিয়াৰ আগতে এওঁ আপোনাৰ পেচেণ্ট আছিল?
0: অঁ পায়, তগৰ তগৰ বুলি কৈছোঁ, বেয়া নাপাবা। অঁ তোমাৰ পেচেণ্টক মই চিনি পাওঁ। আজি এমাহমানৰ আগতে মই নিজেই তোমাৰ হাজবেণ্ড গজেন বৰুৱা

জেলৰ হস্পিটেলৰ পৰা ৰিলিজ কৰি দিছোঁ। যোৱা কেইবাবছৰো মই বৰুৱা মানসিক ৰোগৰ চিকিৎসা কৰি আছো। এবছৰ দুবছৰৰ মূৰে মূৰে এওঁলোকে মানুহটোক হাতত হেণ্ডকাপ লগাই মোৰ ওচৰলৈ আনি থাকে। এৰা তগৰ, মই আচৰিত হৈছো, এনে এজন নন ক্ৰিমিনেল লুনেটিক পেচেণ্টৰ লগত তোমাৰ বিয়া হোৱাৰ আগতে কথাটো তোমাক নজনালে কিয়? পৰিয়াল আৰু সমাজৰ নিৰাপত্তাৰ বাবে যিজন ৰোগীক জেলত আবদ্ধ কৰি ৰাখি চিকিৎসা কৰিব লাগে, এই ছোৱালীজনীক তোমালোকে এনেদৰে প্ৰবঞ্চনা কৰি ৰাখে। মানে তগৰৰ হাতত পৰিব বুলি তুমি কৰি পেলালা? বৰুৱা কেমন আছে আপুনি? চোৱা, বৰুৱাৰ মানসিক স্বাস্থ্য সোনকালে ঘূৰাই আনিবলৈ হলে এটা শ্বক থেৰাপি কোৰ্চৰ প্ৰয়োজন। এক মিনিট ৰবা, মই লিখি দিছো। এই সদ্যহতে এই ঔষধখিনি খোৱাবা। এটা কাম কৰিবা, অহা সোমবাৰে শ্বক থেৰাপিৰ বাবে বৰুৱাক লৈ আহিবা। যোৱা তগৰ, নাকান্দিবা, ধৈৰ্য ধৰা তগৰ। ৰঞ্জন, তুমি ৰবা।

0: মানে
1: মানে মই ক'ব খুজিছো, অসুস্থ ককায়েক সুস্থ কৰি তোলাৰ চেষ্টা নকৰি তগৰবালাক কথাবোৰ গোপনে ৰাখি এজনী নিৰপৰাধী সৰল মনৰ ছোৱালীৰ জীৱনলৈ সংঘাত নমাই অনাৰ কি যুক্তি থাকিব পাৰে? তগৰ যদি তোমালোকৰ নিজৰ ভনী হ'লহেঁতেন কেনে লাগিলহেঁতেন ভাবি চোৱাচোন। এজনী সাধাৰণ ছোৱালী কেনেকৈ প্ৰতাৰণা কৰাৰ কোনো ক্ষমা নাই ৰঞ্জন। অসুস্থ ককায়েকৰ দায়িত্ব এজনী অচিনাকি ছোৱালীৰ হাতত জাপি দি তোমালোকে বা কি সকাহ পাইছা? কি হ'ল, নিমাত হৈ ৰ'লা যে?
0: মানে বাইদেউ, আমি এইবোৰ কৰিব খোজা নাছিলোঁ। আচলতে বেজ আৰু সাধকৰ কথা প্ৰতিয়ন গৈহে মানে
1: কি

0: আৰু দুটা আছিল পিনে কিবা এটা এবাৰ হ'ব দেই কিবা এটা
1: যেন মোৰ ভাগলৈ হ'ল নেকি
0: নহয় হে ভূতে লম্বিছে বুজিছা ভূতে লম্বিছে
1: ভূতে নে ডাঙি তুমি কেনেকৈ দিলা হে
2: এইটো অৱশ্যে হয় ৰবাচোন
3: ओम हक्त पटल जक्ष दक्षिणी भा डाक जम डाकिनी ब्रह्म कामरूप कामाख्या
0: দেখিছে বিয়া পাতিব

0: বিশ্বৰ ধনসংকাত কালি জকিছে কালি জকিছে এই মহিলা সমাজে এটা উৰুলি দিব লাগে উৰুলি দিয়ক উৰুলি দিয়ক
1: গজেনৰ
2: কথা দেখিব লাগিব।

জীৱন লুটলত বিপদ তাহিনীক বুজাই ভাত দিব লাগিব। উত্তৰ ভূপকুণৰ তুলাৰাশিৰ কন্যাৰ লগত বিয়া পাতি দিলে ৰোগমুক্ত হ'ব, ৰোগমুক্ত হ'ব।

বৰুৱা, হেৰি নহয়, মূৰে কপালে হাত দি ভাবি গুণি থাকিলেই নহ'ব, বিয়াখন পাতিব লাগে। নাৰদ বেজৰ বেজালি আৰু এই সাধক প্ৰভুৰ কথা আওকাণ নকৰিব, বুজিছে? বিয়াখন পাতক, চাব এই বিয়া এসপ্তাহৰ পিছত গজেন ৰূপাই সুস্থ সবল হৈ চাকৰিটো যোগ দিব পাৰিছে। শুভস্য শীঘ্ৰম বুলিহে ক'লো আৰু দেই।

0: মা, তহঁতে মোৰ বিয়াখন পাতিবলৈ ইমান লৰা ঢপৰাখন লগাইছ কিয়?
1: লৰা ঢপৰা? গাভৰু ছোৱালী ঘৰত থাকিলে মাক দেউতাকৰ যে টোপনি নাহে সেইটো তই নুবুজ নহয়। তোৰ পিছত আৰু চাৰিজনী ভনীয়াৰ আছে, সিহঁতকেইটাৰ কথাটো তই ভাবিব লাগিব।
2: ফাইনেল পৰীক্ষাটো নিদিয়াকৈ মই বিয়াত নবহো। মোক পিউটো পাছ কৰিবলৈ দিয়া মা, ইমান অধৈৰ্য হ'ব লাগেনে? মই বুঢ়ী হৈ যোৱা নাই নহয়।
1: কথাটো পিতাৰক কবি।
0: দেউতা,
3: ভিতৰৰ পৰা মই মাৰ জীয়ৰ কথাবোৰ শুনি আছো।
0: দেউতা, পৰীক্ষাটো দিয়াৰ পাছতেতো বিয়াখন পাতিব পাৰি।
3: এৰ, ভাল ঘৰ, ভাল ল'ৰা, ভাল সুবিধাবোৰ সদায় নাহে নহয় মা। ল'ৰাই ভাল চাকৰি কৰে, তোৰ ভাল হওক বুলিয়েইতো বিয়াখন পাতিব ওলাইছো। তাতে তই ঘৰৰ ডাঙৰ ছোৱালী, আপত্তি নকৰিবি নাই?
0: দেউতা,

0: হেই নহয়, এই ছোৱালী চালো দেই, চালো, বৰ ভাল বুজিছে, বৰ ভাল। ৰাহি যোৰা মিলিছে একেবাৰে সৰপৰাৱতী যোৰা। বিয়াৰ দিন বাৰ ঠিক কৰিবহে লাগে। শুভস্থ হিগ্ৰম বুলিহে কলো দেই, নে কি কোৱা মাষ্টৰ?
1: এই পৰিয়াল আৰু জ্ঞাতি কুটুম্বৰ এই ল'ৰাজন এবাৰ চাব খুজিছোঁ।
2: নহয় নহয়, এই আমাৰ পৰিয়ালত দৰাই ছোৱালী চোৱাৰ নিয়ম নাই, আমাৰ পচন্দই দৰাৰ পচন্দ।
0: হয় হয়, এইটো দেখিছে, দৰাৰ সৰু ভায়েক ৰঞ্জন গোপা, এলা সিয়ে আৰু একেবাৰে লক্ষী ল'ৰা, সেই নহয়।
2: এই বিয়াখন এই পষেকটোৰ ভিতৰতে পাতিব খুজিছোঁ।
1: ইমান খৰখেদাকৈ?
2: না নকৰিব, না নকৰিব, সি চাকৰিটোত ছুটি নাপায়, কোম্পানীৰ দায়িত্ব থকা চাকৰি,
0: অফিচাৰ ল'ৰা,
2: সেইবাবেহে খৰখেদাকৈ লেঠাটো মাৰিব খুজিছো।
1: তথাপিও আৰু
2: হ'ব হ'ব, ছোৱালীজনীক উলিয়াই দিব পৰাৰ জোকাৰে সামান্য যোগাৰখন কৰিলেই হ'ব। কাইলৈ মই পঞ্জিকা চোৱাই দিনটো জনাম। হা, আমি উঠো এতিয়া নেকি?
1: ভাল বাৰু,
0: তেনেহ'লে আহোঁ দে মাষ্টৰ, শুভস্য শীঘ্ৰম বুলিহে ক'লো আৰু।
2: আহোঁ দে।

বৰুৱা, আপুনি ইয়াতে বহি বহি কথাবোৰ শুনক। কথাবোৰ মোক খুলি কোৱা তগৰ, নোলোকোৱাবা। ডাক্তৰ আৰু উকিলক

0: হেৰা বুজিছা, ৰাতিপুৱাল বোৱাৰী সম্বিত ফিৰা নাই, ৰঞ্জনক গৈ ডাক্তৰ এজন মাতি আনক বুজিছা।
1: এই মানুহটোই যে আৰু ভাল পোৱাতেই ঘৰলৈ ডাক্তৰ আহক, গাঁৱৰ কোনোবাই দেখক, তাৰপিছত হাহাকাৰ লগাওক। এইবাৰ বোৱাৰীয়েক নৰিয়াত হাঁহি ৰ'ল উঠক। শুনক, আপুনি এইবোৰ কথা ভাবিব নালাগে, মুখ হাত ধুই চাহখিনি কৰকগৈ।
0: তথাপি
1: মাইকী মানুহৰ বেমাৰত মতা মানুহে মূৰ ঘমাব নালাগে।
0: হ'ব দিয়া, হ'ব।

0: গাখীৰ গিলাচ খোৱাচোন বোৱাৰী, বিয়াখনৰ পিছতহে এনে হ'বলৈ পালেনে?
1: মা, বিয়াৰ আগতে তেওঁ এনে আচৰণ কৰা নাছিল নেকি?
0: নাই বোৱাৰী, সৰুৰে পৰা ডাঙৰ কৰিলোঁ তাক, জোখতকৈ এটাও বেছি কথা নকয়। মই মাকজনী হৈ তোমাকনো কি মিছা কথা কওঁ? তোমাৰ দৰে সুগৰী ছোৱালী এজনী পোৱাত বহুতৰে চকু পৰিছে। হিংসাতে কোনোবাই যাদু মন্ত্ৰ কৰি ল'ৰাটো এই অৱস্থা কৰিছে। বোৱাৰী, বেজৰ নিদানত সকলো ঠিক হৈ যাব, বেছি চিন্তা নকৰিবা।
1: কিন্তু তেওঁক এবাৰ মানসিক ৰোগৰ চিকিৎসক এজনৰ তালৈ নিয়াটো ভাল আছিল মা।
0: অমংগলীয়া কথাবোৰ নক'বাচোন বোৱাৰী।
1: নহয় মা, মই তেওঁক এবাৰ মানসিক চিকিৎসকৰ ওচৰলৈ

0: ਵਾਰੀ আপুনি বিৰক্ত হৈছে নেকি বৰুৱা? তকৰ তাৰপিছত তাৰপিছত এই অসুস্থতা দিনে দিনে বাঢ়ি গ'ল। বাৰে বাৰে অনুৰোধ কৰা স্বত্বেও মাক দেউতাকে এই আপোনাৰ ওচৰলৈ আনিবলৈ নিদিয়ে। গোটেই দিনটো বিৰামহীনভাৱে পৰিচৰ্যা কৰাৰ পিছত ৰাতি মোকো এওঁ কোঠাটোতে বাহিৰৰ পৰা দুৱাৰত তলা লগাই বন্দী কৰি থয়, সজোহাত যাতে এওঁ দুৱাৰ খুলি বাহিৰলৈ ওলাই যাব নোৱাৰে। বাইদেউ, এওঁলোকৰ পৰিয়ালটো ইমান নিষ্ঠুৰ কিয়? হোমাগুৰিত বহুৱাই মোৰ সপ্তাহটোকে এওঁলোকে যেন কিনি পেলাইছে। মই যেন ঘৰখনৰ চাকৰণী, আয়া, নাৰ্ছ, নহ'লে দাসী। কওকচোন কওকচোন বাইদেউ, আপুনি ৰোগীজনে মোক কেতিয়াবা টিটুচুপি মাৰি পেলাবও পাৰে নেকি বাৰু?
1: হঠাতে উত্তেজিত হ'লে এনে ৰোগী যে তেনে কাম নকৰিব তাৰ কোনো গেৰাণ্টি কোনো চিকিৎসকেই দিব নোৱাৰে তগৰ। এয়া বৰুৱা পৰিয়ালৰ ভীষণ অন্যায় কাম। মই ৰঞ্জনক কথাটো কওঁ তগৰ।
0: নালাগে, নক'ব বাইদেউ। এই মানুহজনে আমাক বলীয়া কুকুৰৰ দৰে খেদি গ'লেও মোৰ ফালে চোৱাৰ পিছত দেখোন আচাৰ আচৰণত শান্ত হৈ পৰে। এওঁ বাৰু ভাল হ'বনে বাইদেউ?
1: কিয় নহ'ব তগৰ, নিশ্চয় হ'ব। মইতো তোমাৰ স্বামীক ভাগ্যৱান বুলিয়ে কওঁ, কাৰণ তেওঁ তোমাৰ দৰে মৰমীয়াল ছোৱালী এজনী পাইছে।

0: চোৱা তগৰ, বহুৱাই চিকিৎসাৰ শেষ পৰ্যায় পাইছোহি। চাইক'ট্ৰপিক দৰৱ আৰু ছটা শ্বক থেৰাপীয়ে তেওঁ মনৰ স্বাভাৱিক অৱস্থা ঘূৰাই আনিছে। আজি শেষ শ্বকটো দিম।
1: বাইদেউ
0: কিবা ক'বা তগৰ?
1: জানে বাইদেউ, এইকেইদিন মই যিমান মোৰ কথা, থানবান হৈ যোৱা জীৱনটোৰ কথা, স্বাৰ্থপৰ শহুৰৰ ঘৰখনৰ কথা ভাবিছোঁ, সিমানেই মোৰ মনত এটা সংকল্প দৃঢ় হৈ উঠিছে। মোৰ জীৱনটোক লৈ হেতালি খেলাৰ সুযোগ আৰু এই পৰিয়ালটোক মই কেতিয়াও নিদিওঁ বাইদেউ। মই ভাবিছোঁ।
0: কি ভাবিছা তগৰ?
1: বহাগ বিহুৰ পিছত দেউতাই মোক নিবলৈ আহিব। ঘৰলৈ গৈ মই আৰু কেতিয়াও উভতি নাহোঁ বাইদেউ। বৰদেউতাৰ ল'ৰা অনিল দা উকিলৰ লগত কথা পাতিছোঁ। যিহেতু এওঁৰ লগত মোৰ দৈহিক সম্পৰ্ক ঘটা নাই, মোৰ উভতি যোৱাৰ পথ খোলা আছে বাইদেউ। মই আকৌ পঢ়িম বাইদেউ।
0: তগৰ, তোমাৰ আত্মপ্ৰত্যয়ক মই শলাগিছোঁ, মোৰ শুভেচ্ছা জনাইছোঁ। অ', বহাগ বিহুলৈতো মাত্ৰ 15 দিনমানহে আছে, তুমিতো যাবাগৈয়ে। এটা কাম কৰিবা তগৰ, এই দৰৱখিনি কাৰোবাক বুজাই দি যাবা। বৰুৱা, আপুনি 3 মাহৰ পিছত চেকআপৰ বাবে আহিব। গুড লাক তগৰ।
1: ধন্যবাদ বাইদেউ।

0: গুড মৰ্ণিং ডাক্টৰ।
1: মৰ্ণিং বৰুৱা হওক, ভালে আছে?
0: হয় ভালে আছোঁ বাইদেউ। চেকআপৰ বাবে আহিলোঁ আৰু এই চাকৰিত জইন কৰাৰ বাবে মোক ফিজিকেল ফিটনেছৰ চাৰ্টিফিকেটখনো লাগে।
1: বৰুৱা, তগৰ আপোনাক কথা এটা সোধো।
0: কি কথা ডাক্টৰ?
1: তগৰ এতিয়া ক'ত
0: আহিছে? ডাক্টৰ বাহিৰত বহি আছে। যোৱাবাৰ আহোঁতে আবোল তাবোল কথা কিছুমান কৈ হেনো আপোনাক বিৰক্ত কৰিছিল, সেয়েহে আপোনাৰ ওচৰলৈ আহিবলৈ সংকোচ কৰিছে।
1: আপুনি তগৰক মই মতা বুলি কওকচোন বাৰু।
0: ঠিক আছে বাইদেউ, হ'ব।
1: বাইদেউ, তগৰ কি হ'ল? নগলা?
2: যাব নোৱাৰিলোঁ বাইদেউ। বিহুত ঘৰলৈ গৈ নিজকে বুজাবলৈ যিমান চেষ্টা কৰিলোঁ, এওঁৰ অসহায় মুখখনে মোক বেছি অস্থিৰহে কৰিলে। জন্ম জন্মান্তৰৰ বান্ধোন মই উলংঘা কৰিব নোৱাৰিলোঁ বাইদেউ। বাইদেউ, আমাৰ দৰে সাধাৰণ ছোৱালীৰ জীৱনৰ মূল্য অতি নগণ্য। মোৰ নগণ্য জীৱনটোৰ বিনিময়ত যদি এওঁ সুস্থ হৈ উঠে,

0: যদি সুস্থ করে তুলব পারো এয়াই মোর জীবনের সার্থকতা বাইদ।
1: তগৰ, তুমি সামান্য ছোৱালী নহয়,
2: তোমাক দেখি মোৰ মাদাৰ টেৰেছালে মনত পৰিছে জানা। গজিনপুৰৰ বাবে তুমি ঈশ্বৰ প্ৰেৰিত মাদাৰ টেৰেছা হৈ আহিছিলা। তোমাৰ দৰে ত্যাগ স্বীকাৰ খুব কম নাৰীয়েহে কৰিব পাৰে তগৰ।
0: লাজ নিদিব বাইদেউ, এটা ভাল খবৰ আছে বাইদেউ।
1: তগৰ,
0: আপোনাৰ পেচেণ্ট দেউতাক হ'বলৈ ওলাইছে।
1: হয় নেকি? কংগ্ৰেচুলেশ্যন তগৰ।
0: সকলো আপোনাৰে আশীৰ্বাদ বাইদেউ।

টগৰবালা নাটখনি শুনিলে। মূল গল্প আছিল ডাক্তৰ দীপালী দত্তৰ আৰু ইয়াৰ নাট্যৰূপ দিলে নৰেন পাটগিৰিয়ে, প্ৰযোজনা কৰিলে নয়ন প্ৰসাদে। বিভিন্ন চৰিত্ৰত অভিনয় কৰিলে গজেন বৰুৱা, তিলক দাস, ডাক্তৰ বন্তি বৰপূজাৰী আৰু টগৰবালা আকাশীতৰা দত্ত। আৰু অন্যান্য চৰিত্ৰত অভিনয় কৰিলে আকাশবাণীৰ নিজস্ব শিল্পীসকলে। শ্ৰোতাসকল, ইয়াৰ লগে লগে আজিলৈ আমাৰ বুলনি সামৰিবৰ সময় হ'ল। আজিলৈ আহোঁ

0: অগ্নি যুগৰ গান।
1: অগ্নি যুগৰ তিৰিমতি মই নতুন অসম গঢ়িম।
2: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নি যুগৰ গান।
1: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ গান।
0: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধাকণ্ঠৰ গীত।
2: বিবিধ ভাৰতে গুৱাহাটীত অগ্নি যুগৰ গান।

আলাপ অনুরাগ। আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য আলেখ্যালানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।

0: were also damaged. Following the incident, an emergency was declared in government hospitals across Quetta. Chinese Ambassador to India Xu Feihong today expressed gratitude to Prime Minister Narendra Modi for sending a condolence message following the mining incident in Shanxi province of China. The incident has so far claimed 82 lives, while 9 people are still missing. The Department of Consumer Affairs has expanded the role of government-approved test centers, or GATCs, to strengthen the system for checking weights and measures in the country. For this, the government has amended the legal metrology rules 2013. The 6th-day 79th World Health Assembly concluded in Geneva yesterday, during which member states adopted multiple resolutions to advance multilateral cooperation in safeguarding human health. The Assembly adopted more than 20 decisions and 13 resolutions on issues including stroke, tuberculosis, antimicrobial resistance, emergency care, hemophilia, precision medicine and radiation. In IPL cricket, the Super Sunday doubleheader will feature crucial matches for playoff qualification today. In the first match of the day, Mumbai Indians will take on Rajasthan Royals in Mumbai at 3:30 p.m. And that is the end of this news bulletin.
1: মিডিয়াম ৱেভৰ 411.5 মিটাৰ 729 কিলোহাৰ্টজ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত এই আকাশবাণী গুৱাহাটীৰ মহাবাহু শ্ৰোতাই আমাৰ অনুষ্ঠান নিউজ অন AIR মোবাইল এপযোগেও শুনিব পাৰে।
2: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ কথাটো কি
3: নহব কিয় হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে
2: তাৰ মানে
3: মানেটো হ'ল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান
2: তাত কি হয়
3: হেৰ নহয় কি যক্ষ্মা ৰোগ ধৰা পেলোৱা মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহ'লেতো গাখীৰতে মহৰ খুটি
2: মানে
3: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই
2: তেতিয়াহ'লে ফুটনি মৰাটো তোৰ এক্তিয়াৰ
4: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান ভেটাপাৰা গুৱাহাটী
1: আকাশবাণী গুৱাহাটীৰ মহাবাহু
5: আজিৰ নাট্যানুষ্ঠানৰ নিবেদন

হেল্ল' শুনিছোঁ আজি অলপ খুলিছে বোলে। এনেকৈ অলপ অলপকৈ এৰি আছে বুলিহে আৰু অলপ বেছি বৰষুণ হ'লে কি হ'ব জানো? মই শুবই পৰা নাই জানা এই দুদিন চিন্তাতে। এই ৰ'বা, কোনোবা আহিছে, মই দৰ্জাখন খোলোগৈ হা। ফোন কৰাৰ বাবে খুব ভাল পালোঁ জানা, যোগাযোগ ৰাখি থাকিবা হা। ফোনত চাৰ্জ দি থৈছোঁ, পাৱাৰ বেংকো ৰেডি কৰি থৈছোঁ। ঠিক আছে ঠিক আছে, থৈছোঁ হা।

0: এখন তাৰ ইনবা মূৰটো মচিলোৱা এই চাৰ্টটো ফেনৰ তলত সেইখিনি মেলি দিয়া
1: হ'ব দিয়া হ'ব দিয়া ফেন চলি আছে শুকাই যাব
0: মই ইয়াত থাকোঁ বুলি কেনেকৈ জানিলা
1: তোমাৰ কিতাপ উন্মোচন হওঁতে বাতৰি কাগজত খবৰ ওলাইছিল মই দেখিছিলোঁ
0: অ' তুমি খবৰটো পাইছিলা
1: অঁ কিতাপখন পঢ়িছিলোঁ
0: কি তুমি তুমি মোৰ কিতাপখন পঢ়িছা অ' মাই গড মোৰ ভাল লাগি গৈছে জানা তুমি পঢ়া বুলি গম পাই
1: আৰু আৰু সেইবাবেই আহিছোঁ কিছু কিছু কথা ক'বলৈ আছে
0: কোৱা আকৌ শুনিবলৈ মোৰ খুব মন গৈছে বিশেষকৈ তোমাৰ মুখৰ কথা কিন্তু কিন্তু এটা কথা কি জানা মই মানে খুব বিপদজনক অৱস্থা এটাত আছোঁ
1: কি কি হৈছে কি বিপদ
0: এইকেইদিন যে বৰষুণ খুব বেছি উজনিৰ ফালে এখন স্লুইচ গেট মাজে মাজে খুলি দিয়ে পানী বেছি হ'লে কেতিয়াবা পানী বেছি হ'লে স্লুইচ গেটখন বহুত খুলি দিয়ে আৰু আমাৰ এইফালে পানী মুহূৰ্ততে ভৰি যায়
1: সেইটো কথা
0: অঁ পথাৰবোৰ পানীৰে একেবাৰে ভৰি আছে এতিয়া ক'ৰবাত ক'ৰবাত মানুহৰ ঘৰতো সোমাইছে যদি আৰু বৰষুণ হয় তেন্তে পুনৰ খুলি দিব আৰু আমিবোৰ একেবাৰে পানীৰ তলত থাকিম সেই অলপো শান্তিত থাকিব পৰা নাই জানা শান্তিৰে ৰাতি শুবই পৰা নাই অনবৰত উৎকণ্ঠা
1: তথাপি তথাপি তোমাক মই দুটামান কথা কৈহে যাম কাৰণ তুমি এখন কিতাপ লিখিছা সেই কিতাপখনত তুমি কিছুমান তথ্য দিছা যিবোৰত মই অলপ জড়িত হৈ আছো
0: এইটো সময়ত সেইটো বিষয়ে কথা নাপাতিলে নহয় নেকি
1: আৰু জীৱনৰ কোনটো সময়ত মই পাতিম যিকোনো সময়তে ভাবি চালে বিপদৰ সময়
0: বাহ এখন কিতাপ লিখাৰ বাবে মই এতিয়া এই শাস্তি পাব লাগিব হা মই শান্তিৰ সময় অকণো নাপাম তুমি কি নিষ্ঠুৰ
1: আৰু আৰু তোমাৰ নিষ্ঠুৰতা
0: মই কি কৰিলোঁ এখন কিতাপ লিখিছোঁ দুখন আত্মজীৱনীৰ আলোচনা সেই আলোচনাত দেখা গৈছে যে আমাৰ কলেজৰ দিনৰ এটা আন্দোলনৰ কাৰ্যসূচী দুয়োজন লেখকে বেলেগ বেলেগ ধৰণে লিখিছে
1: সেই আন্দোলনত আমাৰ লগৰ এজনে অতি বেয়াকৈ আঘাত পাইছিল আৰু আৰু মই কিবাকৈ সাৰি গৈছিলোঁ একেলগে থাকিও মই সাৰিছিলোঁ
0: তুমি সাৰি যোৱাটো এটা আকস্মিক ঘটনা আছিল বাছ সিমানেইতো এজন লেখকে তোমাৰ কথা অলপ বেয়াকৈ লিখিলে সেয়াইতো তুমি ছেবটেজ কৰিব পৰা বুলি সন্দেহ কৰিলে সেয়াইতো মই তোমাৰ সপক্ষে বা বিপক্ষে একো মতামত নিদিলোঁ কথাটো সেইটোৱেইতো তোমাক নিৰ্দোষী বুলি লিখিব লাগিছিল সেয়াইতো
1: নহয়
0: নহয়
1: নহয়
0: তেনে কি কি কথাৰ বাবে তোমাৰ লগত মই এনে ভয় লগা সময়তো এইবোৰ কথা পাতিব লাগে কোৱা
1: তুমি যি সত্য আৱিষ্কাৰ কৰিছোঁ বুলি ভাবি অলপ সন্তুষ্টি পাইছা পাই আছা সেইটো মই ভাল পোৱা নাই বা মানি ল'ব পৰা নাই
0: মই সন্তুষ্টি লভিছোঁ আৰু তুমি মানি ল'ব পৰা নাই আচ্ছা কোনটো কথা তুমি তুমি কিছুমান অধিকাৰৰ কথা কিন্তু জনা উচিত এজন মানুহে
1: জানো জানো জানো অধিকাৰৰ কথাবোৰ নক'বা মই জানো মোৰো অধিকাৰ আছে সেয়া আহিছোঁ অলপ কথা হ'বই লাগিব পিছে পিছে কিবা অলপ খাবলৈ দিয়া মোৰ বৰ ভোক লাগিছে
0: ভোক লাগিছে অ' মাই গড চোৱা না মই এবাৰ ভবাই নাই ৰ'বা ৰ'বা ৰ'বা মই কিবা অলপমান লৈ আহিছোঁ

0: কোন?
1: মই আদিত্য।
0: ইয়ে আদিত্য? আদিত্য তুমি এনে বতৰত ক'ৰ পৰা আহিলা?
1: এগিলাচ পানী দিয়া।
0: ৰবা, প্ৰথমে মূৰটো মচি লোৱা। ইচ ৰাম, কি অৱস্থা!
1: প্ৰথমে এগিলাচ পানী দিয়া।
0: কি হ'ল, ইমান টেনচনত আছা যে? ইমান বছৰ মূৰত দেখিছো।
1: পানী পানী দিয়া।
0: ৰবা ৰবা ৰবা,
1: ইমান কষ্ট কৰি তোমাৰ ঘৰ বিচাৰি উলিয়াইছো, সেই বৰষুণ ৰাস্তাৰ অৱস্থা নাই।
0: লোৱা লোৱা, পানী লোৱা।

0: Aditya? Hey, Aditya.
1: Huh? Oh, oh, to me.
0: বহুতেই টোপনি অহাৰে হৈ গৈছিল তোমাৰ।
1: এই যে 10 মিনিট শান্তিত বহিলো, তোমাৰ ওচৰত টোপনি আহি গৈছিল।
0: তুমি বাৰু ক'ৰ পৰা ওলালাহি? এতিয়া ক'ত থাকা? ইমান দিন কোনো যোগাযোগ নাই, সেই ইউনিভাৰ্চিটিতে শেষ আৰু। তুমি নথকা হ'লে মোৰ যে কি পৰা হ'লহেঁতেন, তেতিয়াতো মই তুমি নথকাৰ কথা ভাবিবই নোৱাৰো। কিবা এটা সমস্যা হ'লেই আদিত্য আদিত্য আদিত্য মোৰ লগৰ কেইজনী হাঁহে, ঐ মাৰে যৌতুকত দি পঠাইছে ন?

0: 안 뚝. 애네 거리한테.
1: 뭐지? 도마 과외 꾸리실로 모노테 나이. 도마 해 모노다세. 헤, 도마 소래 해로. 뭘 뭐에다 고마이세?
0: 기 호이세 도마. 뭐? 뭐 도리보 파리수. 도마 기바다 호이세 나이. 기 호이세 과수?
1: 아. 마이 마 팔라이 푸르소 두딘 두리 마 팔라이 푸르소 폴리세 모 비사리 아세
0: 키요
1: বহুত কথা
0: কি কথা কি কথা কোয়া নহলে
1: নহলে মু খাদাই দিবা
0: সোয়া তুমি তো দেখিছা ইয়ার পরিস্থিতি বেয়া পানি আহি পাই যাব বলি মই অহরহ ভয় খাই আছো যদি বৰখন বেছি হয় স্লুইসকেট যদি খুলি দিব লগা হয় তেনতে হঠাৎ ওলাই যাব লাগিব যিকোনো মুহূর্ততে অকলশরিয়াজনী মানুহ মই
1: তুমি তুমি অকলশরিয়া কিয় হলা তোমার হাজবেন্ড লোরা ছোৱালী মা দেউতা
0: আহ বাদ দিয়া সেইবোৰ এতিয়া তোমাক পুলিচে কিয় এরেস্ট কৰিবলৈ বিচাৰি ফুৰিছে সেইটো কোৱা না
1: মোৰ পত্নীয়ে মোৰ ওপৰত কেচ দিছে
0: কি
1: পুলিচ চুলিচ মোৰ ওচৰত হাজিৰ মোক পুলিচে ঘৰৰ পৰা ধৰি লৈ আহিছিল গেটৰ ওচৰ পাওঁতেই মই দৌৰ মাৰি পৰালোঁ পুলিচে তলকিবই নোৱাৰিলে
0: অ' মিছেছৰ তুমি কি অপকাৰ কৰিছিলা
1: জানো জানো কি কৰিছিলোঁ মই ভাবোঁ মইতো তেওঁক ভালেই পাই আছিলোঁ তেতিয়ালৈকে
0: তুমি নাজানা কথা ক'বলৈ আহিছা এনেই তোমাৰ ওপৰত কেছ দিবনে কি কৰিছিলা কোৱা
1: মই সেইকাৰণে তোমাৰ ওচৰলৈ আহিছোঁ
0: আত্মগোপনৰ বাবে হা তুমি কি কৰিছিলা কোৱা নো নো নেভাৰ তুমি মোৰ ঘৰত এক মিনিটো থাকিব নোৱাৰা মই জানো এগৰাকী নাৰীক কেনেকৈ শাস্তি দিয়া হয় হাউ এ ৱুমেন চাফাৰ্জ আই ন' বেটাৰ আদিত্য তুমি যোৱা তুমি ইয়াৰ পৰা যোৱা নহ'লে মই কিন্তু নিজেই পুলিচক ফোন কৰিম
1: পুলিচৰ ফোন নম্বৰ আছে তোমাৰ হাতত
0: কি কিয় নাথাকিব নাথাকিলেও মই বিচাৰি ল'ম
1: বিচাৰি ল'ব নালাগে এইটো এইটো লোৱা মই লৈ আহিছোঁ মই তোমাক সহায় কৰোঁ বুলি কৈছিলা নহয় দেখিছা নম্বৰ লৈ আহিছোঁ সহায়ৰ বাবে
0: শুনা তুমি তুমি মোৰ ওচৰৰ পৰা যোৱা প্লিজ মই বিৰক্ত হৈ গৈছোঁ যোৱা আঁতৰ হোৱা
1: অকলে থাকা পুলিচৰ নম্বৰটো কিয় লগত নাৰাখা হে লোৱা
0: হেৰা মোৰ লগত চাথুৰি নকৰিবা মই চিঞৰ বাখৰ কৰি দিম নহ'লে মই
1: তেতিয়া তোমাৰ লোকচান বেছি নহ'বনে মোৰ দৰে ফেৰাৰ আছামী এটা তোমাৰ ঘৰত
0: অহ ব্লেকমেইল কৰিবলৈ যত্ন নকৰিবা একেবাৰে প্ৰফেচনেল ক্ৰিমিনেলৰ দৰে সকলো হেৰাই যাব তোমাৰ ওপৰত থকা মোৰ ভাল ভাত সকলো
1: তোমাৰ প্ৰথম কিতাপ কোনো আত্মীয়ৰ নামত উৎসৰ্গা নকৰিলে কিয়
0: ৱাট উৎসৰ্গা কৰাটো বাধ্যতামূলক নেকি
1: নহয় পৰম্পৰা মা দেউতা হাজবেণ্ড শহুৰ দেউতা এনেকুৱা এনেকুৱা কাৰোবাৰ নামত এটা শব্দও নাই
0: মই সেইবোৰৰ নাম কিয় লিখিম সেইবোৰ মোৰ কোনো নহয় সেইবোৰ মোৰ কোনো আত্মীয়ই নহয়
1: তুমি নহয় বুলি ক'লেই নহ'ব নহয়
0: সেইবিলাক মানুহ মোৰ কোনো নহয় বাছ চেছ
1: হাজবেণ্ড তেওঁ
0: হাজবেণ্ড মাই ফুট জানা মোৰ পি এইচ ডি নহ'ল তেওঁৰ বাবে কিমান কি কৰিম বুলি মই ভাবি আছিলোঁ কেৱল চাকৰি চাকৰি কৰিবলৈ লগাই দিলে মোক কেৱল চাকৰি
1: কি কৈছা তুমি
0: ঘৰখনৰ কোনেও কোনেও অকণমান সহযোগিতা অকণমান সহায় নকৰিলে মোক মা দেউতা শহুৰ শাহু কোনেও হাজবেণ্ডে মোৰ পইচাও লৈ যায় মোক দিয়ে আৰু কেইটামান চলি থাকিবলৈ
1: তেওঁতো তেওঁতো ডাঙৰ চাকৰি কৰে কিয় নিয়ে পইচা
0: নাজানো দিয়া কিন্তু নিয়ে লৈ যায় মইতো পঢ়া শুনাতে থাকিলোঁ বন্ধু ইমান ভাল আছিল তুমি তুমি কিমান ভাল আছিলা মই জানা সকলোকে তুমি বুলিয়েই ভাবিছিলোঁ কিন্তু নহয় মোৰ ছোৱালীজনীও মোৰ নহ'ল ল'ৰাটো মোৰ আছিল ল'ৰাটো সি সাহ দিলে সেইবাবে বাচি থাকিলোঁ এতিয়ালৈকে
1: সি ক'ত এতিয়া
0: সি সি

0: ही बहुत दूरत ही सुसाइड करिसे मोर कारणे मुक्त करिबर पाबे ही सुसाइड करिसे
1: व्हाट
0: दिन तो मोर गाते गा लगाय घुरी फुरिसे नाइन स्टैंडर्ड लोरा मुक कोइ आसे तुम यार पर जोआ मा यार पर जोआ এখন ঘর নহয় মুখ কথা দিয়া যাবা কথা দিয়া যাবা মই কথা দি দিলো যাম বুলি সি মোলৈ চাই হাঁহিলে হাবতে ধৰিলে মোৰ লগত ৰাতি ভালকৈ খাই বৈ শুবলৈ গ'ল আৰু সাৰ নাপালে মুখত শান্তিৰ হাঁহি এটা লৈ সি বিচনাত শুই আছিল মই তাৰ কথা ৰাখি ইয়ালৈ গুচি আহিলোঁ সকলো এৰি দিলোঁ সকলো এতিয়া ল'ৰা ছোৱালী পঢ়াওঁ কলেজত নিজেও পঢ়োঁ বাচ
1: ৰিচাৰ্চ কি হ'ল
0: এই ৰ'বা বিপদ ঘণ্টা বাজিলেই নেকি হেল্ল' অ' ৰিপুণ কোৱা কোৱা নাই নাই এনেই দৰ্জা খোলা আছে হ'ব হ'ব চিন্তা কৰিব নালাগে মই ফোন কৰিম নহয় অঁ অঁ অঁ সৰু বেগ এটাত প্ৰয়োজনীয় সকলো বস্তু ভৰাই থৈছোঁ প্ৰয়োজন হ'লেই সকলো এৰি দৌৰ মাৰিম আৰু কিতাপ পত্ৰ বিচনাৰ ওপৰত টেবুল দুখনত উঠাই থৈ দিছোঁ অঁ হ'ব হ'ব থৈছোঁ দিয়া হা এজনে দৰ্জা খোলা দেখি কোনোবা আছে নেকি বুলি ফোন কৰিছে
1: নাহি বুলি মিছাকে কিয় ক'লা এটা ফেৰাৰ আছামি তোমাৰ ঘৰত
0: তুমি সোনকালে যোৱা জানা আদিত্য নহ'লে তোমাকো মই এটা বিপদ বুলিয়েই ভাবিবলৈ আৰম্ভ কৰিম
1: তুমি যিখন কিতাপ লিখিছা তাতো সকলো সত্যই লিখিছা নহয় জানো
0: অঁ মিছা কিয় লিখিম সত্যৰ সন্ধান কৰাটোৱেই এখন কিতাপ লিখাৰ কাৰণ
1: মই চিগাৰেট খাওঁ বুলি জানা নহয়
0: বহুত হুপিছিলাতো কলেজ ইউনিভাৰ্চিটিত মই কিমান গালি পাৰিছিলোঁ ওচৰলৈ আহিলে কি গুণ আজি অৱশ্যে সিমান গুণ মই
1: নাই পোৱা
0: অঁ
1: অলপ পোৱা নাইনে অলপ
0: অঁ অলপ অলপ পোৱা যেন লাগে
1: সেই অলপ অলপটো চিগাৰেটৰ ইতিহাসৰ গুণ মই চিগাৰেট নাখাওঁ একেবাৰে
0: বঢ়িয়া সেইবোৰ এৰি থাকিব পাৰিলে ভাল জানা
1: কিন্তু মোৰ পত্নীৰ দেহত চিগাৰেটে পোৰা কেঁচা দাগ সেই দাগ কৰ জানা
0: কৰ
1: মই খোৱা চিগাৰেটৰ
0: কি কি কৈছা
1: মই খোৱা চিগাৰেটৰ পোৰা দাগ
0: কি অসভ্য বৰপৰ বাহিৰ হোৱা নিজৰ ৱাইফৰ গাত জ্বলা চিগাৰেট লগাই আকৌ মোৰ সন্মুখত বহি থাকিবলৈ হাক কৰিছা বাহিৰ হোৱা বাহিৰ হৈ
1: যোৱা মই পাঁচ বছৰৰ আগতে চিগাৰেট এৰিলোঁ
0: অঁ
1: তেতিয়াহ'লে কালি পৰহি মই চিগাৰেটৰ জ্বলা দাগ কেনেকৈ দিম তেওঁৰ গাত
0: কি আচৰিত কথাবোৰ কৈছা
1: মই তেওঁক অতি ভাল পাই বিয়া কৰাইছিলোঁ জানাই মোৰ শৃংখলাহীন জীৱন নিৰ্দিষ্ট কোনো কাম নকৰোঁ যি কামকে কৰোঁ মন পুতি কৰোঁ আৰু বহুত পইচা পাওঁ পইচাই মোক খেদি ফুৰে মই পলাই ফুৰোঁ পইচাৰ পৰা তেনে অৱস্থাতে তেওঁক পালোঁ তেওঁক লগ পোৱাৰ দুদিনমান পিছতে তেওঁ মোক প্ৰস্তাৱ দিলে মোতকৈ বয়সত অলপ সৰু বাবে মই তেওঁক মন দিয়া নাছিলোঁ কিন্তু তেওঁ উঠি পৰি লাগিল আৰু এদিন মই তেওঁক বিয়া কৰালোঁ মই শৃংখলিত হ'লোঁ মোৰ নিজা ফাৰ্ম হ'ল বহুত কাম বহুত পইচা মই পইচা পাতি সকলো তেওঁৰ ওচৰতে এৰি দিলোঁ কাম আৰু কাম অৱশেষত
0: কি হ'ল
1: যোৱা দেওবাৰে গুৱাহাটীলৈ গ'ল দুদিন পাছত ঘূৰি আহিল ৰাতি থাকি

0: থাকিলে ৰাতিপুৱা চিঞৰ বাখৰ ঘৰত। মই বিচনাৰ পৰা উঠি দৌৰি গলো, কি হল বুলি তেওঁ কান্দিছে। মই কিবা বুজাৰ আগতে পুলিচলৈ ফোন। পুলিচ তৎকালে মোৰ ঘৰ পালেহি। সহায়ৰ বাবে ওচৰৰ দোকানী এজনো আহিছে। মই চিগাৰেট লগাই জ্বলোৱা দাগবোৰ পুলিচক দেখুৱাইছে। মই কিমান অত্যাচাৰ কৰোঁ, সকলোবোৰ খবৰ সংগ্ৰহ কৰি পুলিচে মোক লগত নিবলৈ গাড়ীৰ ওচৰত পোৱালেগৈ। গলিৰ মানুহ ভিৰ কৰি চাইছে। সকলোৰে ওচৰত মই অপৰাধী হৈ গৈছো। মই কি কৰিম? মোৰ কোনো কথাই নৰজে। পুলিচে গাড়ীত উঠাব খোজোতে মই দৌৰ মাৰিলো। বাছ এখনত উঠিলো, জাপ মাৰি অলপ দূৰ গৈ নামিলো। পুনৰ পথাৰে পথাৰে হাবিলৈ দৌৰ লগালো। হাবিয়ে হাবি গৈ চিনাকি মানুহ এজনৰ ওচৰ পাই পইচা কেইটামান লৈ গাড়ীত উঠিলো। এইখিনি পালো।
1: ইয়ালৈ কিয় আহিলা?
0: মোৰ নিজা একাউণ্ট নাই জানা, সকলো তেওঁৰ সৈতে জইণ্ট একাউণ্ট। পইচা, ঘৰ দুৱাৰ, গাড়ী সকলো তেওঁৰ নামত। মোৰ একো নাই, সকলো তেওঁৰ। তেওঁ এজন প্ৰেমিকৰ সৈতে একেলগে থাকিবলৈ এইবিলাক কাম কৰিলে পৰিকল্পিতভাৱে।
1: কিন্তু মোৰ এই হাবুডুবু অৱস্থাত মোৰ ওচৰলৈ তুমি কি বিচাৰি আহিলা?
0: কি বিচাৰি আহিলো? কি
1: ৰবা, যদিও মোৰ এই ভয় লগা অৱস্থা, তথাপি ৰবাচোন, দুজনমান উকিলৰ সৈতে কথা পাতোঁ। মোৰ লগত এসময়ত একেলগে চাকৰি কৰা বন্ধু এজন এতিয়া মেজিষ্ট্ৰেট হৈ আছে হাইকোৰ্টত। মই কথা পাতোঁ ৰবা।
0: নালাগে, মোৰ তেনেকুৱা বহুত মানুহ চিনাকি আছে, সেইবোৰ কৰিব নালাগে।
1: তেন্তে মই কি কৰিব লাগিব কোৱা?
0: শাস্তি দিম।
1: শাস্তি?
0: তেওঁক মই শাস্তি দিম।
1: ৰবা, তুমি তেনেকুৱা একো নকৰিবা। বিপদ বঢ়াই নল'বা। আইনমতে যুঁজ কৰা সকলো সম্ভৱ হ'ব।
0: মই থানাত গৈ ধৰা দিম। তেওঁ মোৰ ওপৰত তোলা সকলো অভিযোগ এডমিট কৰিম। ইয়েছ, আই ডিড হোৱাট চি ছেড টু দ্য পুলিচ।
1: বাহ, ইমান সহজ পথ এটা যদি ভাবিয়েই থৈছা, মোৰ ওচৰলৈ কিয় আহিলা? এই অস্থিৰ সময় এটাত কিয় আহি উপস্থিত হৈছাহি মোৰ সন্মুখত?
0: কিতাপ লিখা জানিব লাগিছিল, বুজি পাব লাগিছিল মই অহাৰ কাৰণটো।
1: কি কাৰণ?
0: এই যে সত্য বুলি কথা এটা থাকে, যিটো কিতাপত থাকে বুলি তুমি দাবী কৰি থাকা, আচলতে থাকিব নোৱাৰে।
1: কি?
0: মানুহৰ বুকুৱে বুকুৱে সত্যবিলাক থাকে। মোৰ বুকুৰ পৰা সত্যৰ বোজা তোমাৰ বুকুলৈ পঠাই দিবলৈ আহিলো। এই যে তুমি মোৰ পৰা কথাবোৰ শুনিলা, এইবোৰ কথা কোনো কিতাপত লিখা নাথাকে। তোমাৰ বুকুত থাকিব, মোৰ বুকুত থাকিব, এই কথাটো কৈ মই যামগৈ।
1: এই কথাটোৰ বাবেই তুমি আহিলা, সঁচাইনে?
0: মই জানো তুমি বিশ্বাস নকৰা।
1: কিয়নো ভাবিলা মই বিশ্বাস নকৰিম?
0: কাৰণ তুমি জ্ঞানী মানুহ। জ্ঞানী মানুহবিলাকে কথাবোৰ চালি জাৰি চাই পূৰ্বৰ ঘটনাৰ সৈতে মিলাই পেলাই কিতাপৰ ঘটনাবোৰৰ সৈতে অংক কৰে আৰু মোৰ কথাটো অবিশ্বাস কৰি পেলাই। তুমি জ্ঞানী হোৱাৰ পৰা তোমাৰ লোকচান হৈছে। এইদৰে সৰলভাৱে বিশ্বাস কৰিব নোৱাৰা হৈছা। তুমি পণ্ডিত হ'বলৈ গৈ আছা যে।
1: আদিত্য, তুমি খুব ঋণাত্মকভাৱে কথাবোৰ কৈছা। অৱশ্যে বাস্তৱিক তুমি যি পৰিস্থিতিত পৰিছা তেনেদৰেইতো কথাবোৰ ক'বা, কিন্তু জ্ঞানে মানুহক সহায় নকৰাকৈ নাথাকে, কৰে। মই সেইটো বিশ্বাস কৰোঁ।
0: আৰু মোক বিশ্বাস কৰিবলৈ জ্ঞানে তোমাক বাধা দিয়ে, এমাই ৰং?
1: নহয় আদিত্য, তোমাৰ জ্ঞানেহে তোমাক সহায় কৰিছে এইবোৰ কথা ক'বলৈ।
0: মোৰ জ্ঞান নাই, মই মাত্ৰ জীৱনটো ধাৰণ কৰিছোঁ, জীৱন যাপন কৰিছোঁ। মোৰ জীৱনটো মহৎ জীৱন নহয়, আত্মজীৱনী লিখিবলগীয়া একো।

ভগ্নাংশ সপনজ্যোতি ঠাকুৰ ৰচিত নাটখনি শুনিলে। আদিত্য আৰু স্মৃতিৰ চৰিত্ৰত অভিনয় কৰিলে ক্ৰমে তপন দাস আৰু শান্তনা বৰদলৈয়ে। ভাস্কৰজ্যোতি ডেকাৰ সহযোগত।

0: আকাশবাণী গুৱাহাটীত অসমীয়া, চাহ জনগোষ্ঠীয় ভাষা, বড়ো, কাৰ্বি আৰু নেপালী ভাষাৰ বাবে অংশকালীন ভিত্তিত প্ৰয়োজন হোৱা কুশকুশিকাৰ লিখিত পৰীক্ষা অহা 31 মে দেওবাৰে অনুষ্ঠিত হ'ব। কটন বিশ্ববিদ্যালয়ৰ নিউ একাডেমিক বিল্ডিঙত পুৱা 10 বজাত আৰম্ভ হ'বলগা এই পৰীক্ষাৰ প্ৰৱেশ পত্ৰ প্ৰাৰ্থীসকললৈ মেইলযোগে প্ৰেৰণ কৰা হৈছে। কোনো প্ৰাৰ্থীয়ে 25 মেৰ ভিতৰত প্ৰৱেশ পত্ৰ মেইলযোগে নাপালে আমাৰ কেন্দ্ৰৰ সমন্বয় শাখাৰ সৈতে যোগাযোগ কৰিবলৈ জনোৱা হ'ল। পৰীক্ষালৈ আহোঁতে প্ৰাৰ্থীসকলে এই প্ৰৱেশ পত্ৰৰ লগতে এখন ফটো পৰিচয় পত্ৰ অনাটো বাধ্যতামূলক। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতেই বাতৰি শুনিবলৈ পাব।
1: বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী ডঃ এছ জয়শংকৰে ভাৰত আৰু আমেৰিকাৰ মাজৰ সম্পৰ্কক গভীৰ তথা বৃহৎ পৰিসৰৰ সহযোগিতাৰ গোলকীয় কৌশলগত সম্পৰ্ক বুলি অভিহিত কৰিছে। পাকিস্তানৰ বেলুচিস্তান প্ৰদেশত আজি সংঘটিত এটা বিস্ফোৰণৰ ঘটনাত কমেও 30 জন লোকে প্ৰাণ হেৰুওৱাৰ লগতে আন কেইবাজনো লোক আহত হয়। উত্তৰ চীনৰ শ্বানচি প্ৰদেশৰ এটা কয়লা খনিত সংঘটিত এটা বিস্ফোৰণত কমেও 82 জন শ্ৰমিকৰ মৃত্যু হোৱাৰ লগতে আন 2 জন সন্ধানহীন হৈ থকা বুলি জানিব পৰা গৈছে। ইবোলাৰ প্ৰাদুৰ্ভাৱৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে সকলো ভাৰতীয় নাগৰিকক পৰৱৰ্তী জাননী নিদিয়া পৰ্যন্ত কংগো, ইউগাণ্ডা, দক্ষিণ ছুডানলৈ ভ্ৰমণ কৰাৰ পৰা আঁতৰি থাকিবলৈ পৰামৰ্শ দিছে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি 2খন খেল অনুষ্ঠিত হ'ব। প্ৰথমখন খেলত ৰাজস্থান ৰয়েলছ মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে আৰু দ্বিতীয়খন খেলত দিল্লী কেপিটেলছ কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। নমস্কাৰ, এতিয়াৰ বাতৰিৰ সৈতে মই উৎপল কুমাৰ দাস। বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী ডঃ এছ জয়শংকৰে ভাৰত আৰু আমেৰিকাৰ মাজৰ সম্পৰ্কক গভীৰ তথা বৃহৎ পৰিসৰৰ সহযোগিতাৰ গোলকীয় কৌশলগত সম্পৰ্ক বুলি অভিহিত কৰিছে। নতুন দিল্লীত আজি আমেৰিকাৰ বৈদেশিক সচিব মাৰ্কো ৰুবিঅ'ৰ সৈতে অনুষ্ঠিত বৈঠকৰ আৰম্ভণিসূচক বক্তব্যত তেওঁ এইদৰে মত প্ৰকাশ কৰে। নতুন দিল্লীৰ হায়দৰাবাদ ভৱনত অনুষ্ঠিত এই বৈঠকত দুয়োখন দেশৰ মাজৰ বিভিন্ন বিষয়ৰ সহযোগিতাৰ প্ৰসংগক লৈ আলোচনা কৰা হয়। বাণিজ্য, শক্তি, গতিশীলতা আৰু আঞ্চলিক সুৰক্ষাকে ধৰি বিভিন্ন বিষয়ৰ পাৰস্পৰিক

ইটাৰ গোলকীয় কৌশলগত সম্পৰ্ক বুলি অভিহিত কৰিছে। নতুন দিল্লীত আজি আমেৰিকাৰ বৈদেশিক সচিব মাৰ্কো ৰুবিঅ'ৰ সৈতে অনুষ্ঠিত বৈঠকৰ আৰম্ভণিসূচক বক্তব্যত তেওঁ এইদৰে মত প্ৰকাশ কৰে। নতুন দিল্লীৰ হায়দৰাবাদ ভৱনত অনুষ্ঠিত এই বৈঠকত দুয়োখন দেশৰ মাজৰ বিভিন্ন বিষয়ৰ সহযোগিতাৰ প্ৰসংগক লৈ আলোচনা কৰা হয়। বাণিজ্য, শক্তি, গতিশীলতা আৰু আঞ্চলিক সুৰক্ষাকে ধৰি বিভিন্ন বিষয়ৰ পাৰস্পৰিক সহযোগিতাক সামৰি লোৱা এই আলোচনাই দুয়োখন দেশৰ মাজৰ কৌশলগত সহযোগিতাৰ শক্তিকো নিশ্চিত কৰে। এই বৈঠকৰ বিষয়ে উল্লেখ কৰি বিদেশ মন্ত্ৰী ড০ জয়শংকৰে সংবাদ মাধ্যমৰ আগত আমেৰিকাৰ বৈদেশিক সচিব ৰুবিঅ'ৰ এই ভ্ৰমণক মাৰ্কিন প্ৰশাসনৰ প্ৰথম দিনটোৰ পৰাই দেশ দুখনৰ মাজত চলি থকা নিয়মীয়া সম্পৰ্কৰ অংশবিশেষ বুলি অভিহিত কৰে। শক্তি বাণিজ্যৰ ক্ষেত্ৰখনৰ শেহতীয়া সম্প্ৰসাৰণক আদৰণি জনাই তেওঁ কয় যে ভাৰতৰ শক্তিখণ্ডৰ নিৰাপত্তাৰ বাবে বহুপাক্ষিক শক্তি যোগান অতিশয় গুৰুত্বপূৰ্ণ। দুয়োখন দেশৰ মাজৰ জনসাধাৰণৰ পাৰস্পৰিক সম্পৰ্কৰ বিষয়তো তেওঁ গুৰুত্ব আৰোপ কৰে। একেদৰে আমেৰিকাৰ বৈদেশিক সচিব মাৰ্কো ৰুবিঅ'ও ভাৰতবৰ্ষক তেওঁৰ দেশৰ গুৰুত্বপূৰ্ণ কৌশলী সহযোগী বুলি আখ্যা দিয়ে। দুয়োখন দেশে সন্ত্ৰাসবাদৰ কবলত পৰি ক্ষতিগ্ৰস্ত হোৱা বুলি উল্লেখ কৰি তেওঁ লগতে কয় যে আসন্ন শতিকাটোক গঢ় দিব পৰাকৈ ভাৰত আৰু আমেৰিকা উভয় দেশে গুৰুত্বপূৰ্ণ বিষয়সমূহৰ ভিত্তিত কৌশলগতভাৱে আগবাঢ়ি যাবলৈ সহমত প্ৰকাশ কৰিছে। শক্তিখণ্ডক লৈও উভয় দেশে একেলগে কাম কৰিব বুলি তেওঁ লগতে প্ৰকাশ কৰে। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিদেশ মন্ত্ৰী মাৰ্কো ৰুবিঅ' চাৰিদিনীয়া ভাৰত ভ্ৰমণসূচীৰে কালি দুপৰীয়া নতুন দিল্লীত উপস্থিত হয়। ভ্ৰমণকালত শ্ৰীৰুবিঅ'ই অহা 26 মে'ৰ পৰা নতুন দিল্লীত হ'বলগীয়া কোৱাড ৰাষ্ট্ৰগোষ্ঠীৰ বিদেশ মন্ত্ৰীসকলৰ বৈঠকত অংশগ্ৰহণ কৰিব। পাকিস্তানৰ বালুচিস্তান প্ৰদেশত আজি সংঘটিত এটা বিস্ফোৰণৰ ঘটনাত কমেও 30 জন লোকে প্ৰাণ হেৰুওৱাৰ লগতে আন কেইবাজনো লোক আহত হয়। প্ৰদেশখনৰ ৰাজধানী মহানগৰী কোৱেটাৰ চমন ফটক ৰেল ষ্টেচনৰ ওচৰত ৰেলপথত সংঘটিত এই বিস্ফোৰণৰ ঘটনাটোত ৰেলপথটোৰ ক্ষতি হোৱাৰ লগতে অঞ্চলটোত ৰখাই থোৱা আন 10খন যান বাহনো ক্ষতিগ্ৰস্ত হয়। এই ঘটনাৰ পাছতে কোৱেটা মহানগৰীৰ চৰকাৰী চিকিৎসালয়সমূহৰ কাষৰীয়া এলেকাত জৰুৰীকালীন অৱস্থা ঘোষণা কৰাৰ লগতে পৰিস্থিতি চম্ভালিবৰ বাবে চিকিৎসক আৰু চিকিৎসা কৰ্মচাৰীসকলক ততাতৈয়াকৈ মাতি পঠিওৱা হয়। দেশখনৰ ৰেল কৰ্তৃপক্ষই জানিবলৈ দিয়া মতে পেছাৱাৰ অভিমুখে গৈ থকা জাফৰ এক্সপ্ৰেছ ৰেলগাড়ীখন এই বিস্ফোৰণৰ পাছতেই সতৰ্কতামূলক ব্যৱস্থা হিচাপে কোৱেটা ৰেল ষ্টেচনত ৰখাই থোৱা হয়। আনহাতে এই বিস্ফোৰণৰ ঘটনাটোৰ পৰিপ্ৰেক্ষিতত বিভিন্ন গুৰুত্বপূৰ্ণ অনুষ্ঠান প্ৰতিষ্ঠানত কটকটীয়া নিৰাপত্তামূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি দেশখনৰ গৃহমন্ত্ৰীৰ মুখপাত্ৰ বাবৰ ইউছাফজাইয়ে জানিবলৈ দিয়ে। উত্তৰ চীনৰ শ্বানচি প্ৰদেশৰ এটা কয়লাখনিত সংঘটিত এটা বিস্ফোৰণত কমেও 82জন শ্ৰমিকৰ মৃত্যু হোৱাৰ লগতে আন 2জন সন্ধানহীন হৈ থকা বুলি জানিব পৰা গৈছে। যোৱা শুকুৰবাৰে সংঘটিত এই বিস্ফোৰণৰ সময়ত কয়লাখনিটোত 247জন শ্ৰমিকে কাম কৰি আছিল বুলি প্ৰকাশ পাইছে। চৰকাৰী তথ্য অনুসৰি এইটোৱেই হ'ল 2009 চনৰ পাছত দেশখনত সংঘটিত সবাতোকৈ গুৰুতৰ বিস্ফোৰণৰ ঘটনা। চৰকাৰী সংবাদ মাধ্যমে প্ৰকাশ কৰা মতে এই ঘটনাটোৰ কবলত পৰা লোকসকল দুৰ্ঘটনাক্ৰমে বিষাক্ত গেছৰ সংস্পৰ্শলৈ অহা বাবেই এনে পৰিস্থিতিৰ সন্মুখীন হয়। এই সন্দৰ্ভত পলমকৈ পোহৰলৈ অহা বাতৰিটোৰ মতে গেছ বিস্ফোৰণৰ কাৰণ জানিব পৰা হোৱা নাই যদিও চৰকাৰী সংবাদ মাধ্যমৰ মতে কয়লাখনিটোত অতিশয় বিষাক্ত তথা গোন্ধবিহীন গেছ কাৰ্বন মনক্সাইডৰ অত্যধিক পৰিমাণৰ উপস্থিতিৰ বিষয়ে তথ্য প্ৰকাশ পাইছে। চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙে এই বিস্ফোৰণৰ ঘটনাটোত প্ৰাণ ৰক্ষা পৰা অসুস্থ তথা আহত লোকসকলৰ চিকিৎসাৰ ক্ষেত্ৰত চেষ্টাৰ কোনো ত্ৰুটি থাকিব নোৱাৰিব বুলি মত প্ৰকাশ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ চীনৰ শ্বানচি প্ৰদেশৰ বিস্ফোৰণৰ ঘটনাটোক লৈ গভীৰ শোক প্ৰকাশ কৰিছে। চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙলৈ সামাজিক মাধ্যমযোগে প্ৰেৰণ কৰা এটা বাৰ্তাত প্ৰধানমন্ত্ৰীগৰাকীয়ে এই ঘটনাত দেশবাসীৰ হৈ শোক ব্যক্ত কৰে। একেটা বাৰ্তাতে তেওঁ বিস্ফোৰণৰ ঘটনাটোৰ ফলত সন্ধানহীন হৈ থকা লোকসকলৰ উদ্ধাৰ আৰু আশু আৰোগ্যৰ বাবে প্ৰাৰ্থনা জনোৱাৰ লগতে এই জটিল পৰিস্থিতিত ভুক্তভোগী পৰিয়ালসমূহ শক্তিশালী হৈ ৰব পাৰিব বুলি আশা প্ৰকাশ কৰে। ইবোলাৰ প্ৰাদুৰ্ভাৱৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে সকলো ভাৰতীয় নাগৰিকক পৰৱৰ্তী জাননী নিদিয়া পৰ্যন্ত কংগো, ইউগাণ্ডা আৰু দক্ষিণ ছুডান ভ্ৰমণ কৰাৰ পৰা আঁতৰি থাকিবলৈ পৰামৰ্শ দিছে। ইয়াৰ উপৰি বৰ্তমান এই দেশসমূহত বাস কৰা ভ্ৰমণলৈ যোৱা ভাৰতীয় নাগৰিকসকলক স্থানীয় কৰ্তৃপক্ষই জাৰি কৰা জনস্বাস্থ্যৰ নিৰ্দেশনা কঠোৰভাৱে পালন কৰিবলৈ আৰু সাৱধানতা অৱলম্বন কৰিবলৈ নিৰ্দেশ দিছে। ভাৰতত বৰ্তমানলৈ ইবোলা ৰোগৰ কোনো ৰোগী ধৰা পৰা নাই বুলি কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে অৱগত কৰিছে। পূৰ্বে কংগো আৰু ইউগাণ্ডাত ইবোলা ৰোগৰ প্ৰাদুৰ্ভাৱৰ বাতৰি পোৱাৰ পাছত বিশ্ব স্বাস্থ্য সংস্থাই আন্তঃৰাষ্ট্ৰীয় জনস্বাস্থ্য জৰুৰীকালীন অৱস্থা হিচাপে ঘোষণা কৰিছে। জেনেভাত 6দিনীয়া 79 সংখ্যক বিশ্ব স্বাস্থ্য সন্মিলনৰ কালি সামৰণি পৰে। এই সন্মিলনত সংস্থাৰ সদস্য ৰাষ্ট্ৰসমূহে মানৱ স্বাস্থ্য সুৰক্ষাৰ ক্ষেত্ৰত বহুপাক্ষিক সহযোগিতা আগবঢ়াই নিয়াৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰে।
বিশ্ব স্বাস্থ্য ব্যৱস্থা

0: শিক্ষাৰ পুনৰগঠন উমৈহতীয়া দায়িত্ব শীৰ্ষক বিষয়ৰ অধীনত এই সন্মিলনত ষ্ট্ৰোক, যক্ষ্মা, জৰুৰীকালীন চিকিৎসা আদিকে ধৰি 20টাতকৈ অধিক সিদ্ধান্ত আৰু 13টা প্ৰস্তাৱ গ্ৰহণ কৰা হয়। বিশ্ব স্বাস্থ্য সংস্থাই আয়োজন কৰা সন্মিলনখনত সদস্য ৰাষ্ট্ৰৰ নেতৃত্বত বিভিন্ন সংস্কাৰমূলক চুক্তি সম্পাদন হোৱাৰ উপৰি ভিন ভিন ৰাজনৈতিক আৰু প্ৰশাসনিক বিষয়তো আলোচনা কৰা হয়। সামৰণি ভাষণত বিশ্ব স্বাস্থ্য সংস্থাৰ সঞ্চালক প্ৰধান টেড্ৰছ এধানম গেব্ৰেছিছে সদস্য ৰাষ্ট্ৰসমূহক শীঘ্ৰে প্ৰস্তাৱসমূহ কাৰ্যত ৰূপায়ণ কৰিবলৈ আহান জনাই কয় যে বিশ্ব স্বাস্থ্য ব্যৱস্থা নিৰ্ধাৰিত লক্ষ্যত উপনীত হবলৈ ৰাজনৈতিক প্ৰতিশ্ৰুতি, স্থায়ী বিত্তীয় সাহায্য আৰু সদস্য ৰাষ্ট্ৰসমূহৰ মাজত সহযোগিতাৰ প্ৰয়োজন হ'ব। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অসম, মেঘালয়, ছিকিম আৰু পশ্চিমবংগৰ হিমালয়ৰ পাদদেশৰ অঞ্চল বিশেষে আজি ধাৰাষাৰ বৰষুণ হ'ব পাৰে বুলি আগলি বতৰা দিছে। বিভাগটোৱে লগতে দিল্লী, হাৰিয়ানা, চণ্ডীগড়, উত্তৰ পূব উত্তৰ প্ৰদেশ, পূব মধ্যপ্ৰদেশ আৰু বিদৰ্ভ অঞ্চলত আজি গ্ৰীষ্ম প্ৰবাহৰ প্ৰকোপ অব্যাহত থাকিব পাৰে বুলি আশংকা প্ৰকাশ কৰিছে। বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰা মতে উত্তৰ পশ্চিম, মধ্য আৰু পূব ভাৰতৰ ঠাই বিশেষে পৰৱৰ্তী 6-7 দিনলৈ গ্ৰীষ্ম প্ৰবাহৰ প্ৰকোপ অব্যাহত থাকিব পাৰে। চৰকাৰে বিকশিত ভাৰত জি ৰামজী অধিনিয়ম 2025ৰ অধীনত খচৰা নিয়মাৱলী প্ৰকাশ কৰিছে। গ্ৰামোন্নয়ন মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে যিকোনো ব্যক্তি, পক্ষ, সংস্থা বা প্ৰতিষ্ঠানে খচৰা নিয়মাৱলী সন্দৰ্ভত 21 জুন পৰ্যন্ত আপত্তি দাখিল কৰিব পাৰিব বা দিহা পৰামৰ্শ আগবঢ়াব পাৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা 31 মেত আকাশবাণীযোগে প্ৰচাৰিত নিয়মীয়া মন কী বাত অনুষ্ঠানত দেশ বিদেশৰ জনসাধাৰণৰ সৈতে মত বিনিময় কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 134 সংখ্যক খণ্ড। জনসাধাৰণে এই অনুষ্ঠানৰ বাবে টোল ফ্ৰী নম্বৰ 1800117800 ফোন কৰি তেওঁলোকৰ মনৰ ভাৱ প্ৰকাশ কৰাৰ লগতে পৰামৰ্শ দিব পাৰিব। তেওঁলোকে নৰেন্দ্ৰ মোদী এপ অথবা মাই গভ মুক্ত মঞ্চৰ জৰিয়তেও দিহা পৰামৰ্শ আগবঢ়াব পাৰিব। নাগৰিকসকলে 1922ত 1922ত মিছ কল দিলে পোৱা SMSত উল্লেখ থকা লিংকত ক্লিক কৰিও প্ৰধানমন্ত্ৰীলৈ প্ৰত্যক্ষভাৱে দিহা পৰামৰ্শ দিব পাৰিব। মন কী বাতৰ এই খণ্ডৰ বাবে 29 মেলৈকে মতামত আৰু দিহা পৰামৰ্শ আগবঢ়াব পৰা যাব। খেলৰ বাতৰি। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি দুখন খেল অনুষ্ঠিত হ'ব। মুম্বাইৰ ৱাংখেৰে ষ্টেডিয়ামত বিয়লি 3:30 বজাত হ'বলগীয়া প্ৰথমখন খেলত ৰাজস্থান ৰয়েলছ মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। সন্ধিয়া 7:30 বজাত হ'বলগীয়া দ্বিতীয়খন খেলত কলকাতা নাইট ৰাইডাৰ্ছ কলকাতাৰ ইডেন গাৰ্ডেনছত দিল্লী কেপিটেলছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ৰোলেন গেৰোছ নামেৰে পৰিচিত ফ্ৰেন্স অপেনৰ 125 সংখ্যক সংস্কৰণ আজি পেৰিছত আৰম্ভ হৈছে। 25 সংখ্যক গ্ৰেণ্ডশ্লেম খিতাপ দখলৰ বাবে নোভাক জকোভিচে অভিযান আৰম্ভ কৰিব। তৃতীয় স্থানত থকা 3বাৰৰ চেম্পিয়নগৰাকী আজি নিশাৰ ভাগলৈ কোৰ্ট ফিলিপ চেট্ৰিয়াৰত ফ্ৰান্সৰ জিঅ'ভানি পেৰিকাৰ্ডৰ বিৰুদ্ধে প্ৰথমখন খেলত অৱতীৰ্ণ হ'ব। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰি কেইটামান আকৌ এবাৰ। বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী ডঃ এছ জয়শংকৰে ভাৰত আৰু আমেৰিকাৰ মাজৰ সম্পৰ্কক গভীৰ তথা বৃহৎ পৰিসৰৰ সহযোগিতাৰ গোলকীয় কৌশলগত সম্পৰ্ক বুলি অভিহিত কৰিছে। পাকিস্তানৰ বালুচিস্তান প্ৰদেশত আজি সংঘটিত এটা বিস্ফোৰণৰ ঘটনাত কমেও 30 জন লোকে প্ৰাণ হেৰুওৱাৰ লগতে আন কেইবাজনো লোক আহত হয়। উত্তৰ চীনৰ শান্সি প্ৰদেশৰ এটা কয়লাখনিত সংঘটিত এটা বিস্ফোৰণত কমেও 82জন শ্ৰমিকৰ মৃত্যু হোৱাৰ লগতে আন 2জন সন্ধানহীন হৈ আছে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি 2খন খেল অনুষ্ঠিত হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি বিয়লি 3 বজাত শুনিবলৈ পাব। নমস্কাৰ।
1: মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 730 কিলোহাৰ্টছ আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টছত এই আকাশবাণী গুৱাহাটীৰ মহাবাহু।
2: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
3: হয়,
2: সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে। পিছে এনে যত্ন ক'ত পালি?
3: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
2: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
3: নহয় অ', শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
2: অঁ, সঁচাকৈ বৰ ভাল কথা,
3: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
4: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
1: আকাশবাণী গুৱাহাটীৰ মহাবাহু আগবঢ়োৱা হৈছে বৃন্দগানৰ অনুষ্ঠান। অনুষ্ঠানত এয়া প্ৰথম গীতৰ কথা, তৰুণ শৰ্মাৰ।

0: পাশ্চাত্য সংগীতৰ অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক মুখ্য বাতৰি।
1: এয়া আকাশবাণী গুৱাহাটী। এতিয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই ঋতুপৰ্ণা বৰা। ষোড়শ অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ কাৰ্যসূচী এদিনলৈ বৃদ্ধি কৰা হৈছে। পূৰ্বৰ নিৰ্ধাৰিত সূচী অনুসৰি বিধানসভাৰ অধিৱেশন 21-26 মেলৈ অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও এতিয়া 27 মেত অন্ত পৰিব। বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসৰ অধ্যক্ষতাত অনুষ্ঠিত কাৰ্য উপদেষ্টা সমিতিৰ বৈঠকত শাসক বিৰোধী উভয় পক্ষৰ বিধায়কৰ উপস্থিতিত সদনৰ কাম কাজ এদিনলৈ বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। সদনত কাইলৈ ৰাজ্যপালৰ ভাষণৰ প্ৰতি ধন্যবাদসূচক প্ৰস্তাৱ সন্দৰ্ভত আলোচনা হ'ব আৰু মুখ্যমন্ত্ৰীয়ে ইয়াৰ উত্তৰ দিব। চৰকাৰে 26 মেত উমৈহতীয়া দেৱানী বিধি সম্পৰ্কীয় বিধেয়ক উত্থাপন কৰিব আৰু বিধেয়কখন সন্দৰ্ভত আলোচনা চলিব। দেশৰ আন বিভিন্ন স্থানৰ লগতে অসমতো আজি ছানডেজ অব চাইকেল শীৰ্ষক কাৰ্যসূচী উদযাপন কৰা হয়। ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান IIT গুৱাহাটীত আজি স্পৰ্টছ অথৰিটি অব ইণ্ডিয়াৰ উদ্যোগত এই কাৰ্যসূচী ৰূপায়ণ কৰা হয়। 2030 বৰ্ষত দেশত হ'বলগীয়া কমনৱেলথ গেমছৰ লগত সংগতি ৰাখি সজাগতামূলক চাইকেল সমদল উলিওৱা হয়। উল্লেখযোগ্য যে IIT গুৱাহাটীৰ পৰা উলিওৱা আজিৰ এই কাৰ্যসূচীত 350 গৰাকী চাইক্লিষ্টে অংশগ্ৰহণ কৰে। আনহাতে অসম মেঘালয় সীমান্তৱৰ্তী হেলিডেগঞ্জতো আজি ফিট ইণ্ডিয়া ৱৰ্ল্ড চাইকেল ডে আৰু স্বচ্ছ ভাৰত স্বাস্থ্য ভাৰত শীৰ্ষক সজাগতা কাৰ্যসূচী ৰূপায়ণ কৰা হয়। 183 নম্বৰ BSF বেটেলিয়নৰ উদ্যোগত হেলিডেগঞ্জ BSF কেম্পৰ পৰা এই উপলক্ষে উলিওৱা চাইকেল সমদলত বহুসংখ্যক BSF জোৱানে অংশগ্ৰহণ কৰে। হেলিডেগঞ্জ বজাৰ সংলগ্ন বিভিন্ন পথ অতিক্ৰম কৰা এই সমদলৰ জৰিয়তে স্বাস্থ্য সচেতনতা, শাৰীৰিক সক্ষমতা বৃদ্ধি আৰু পৰিৱেশৰ সুৰক্ষাৰ ক্ষেত্ৰত চাইকেল ব্যৱহাৰৰ গুৰুত্বৰ সন্দৰ্ভত জনসাধাৰণক সজাগ কৰা হয়। ইয়াৰ পাছতে স্বচ্ছ ভাৰত স্বাস্থ্য ভাৰত শীৰ্ষক সজাগতা পদযাত্ৰা উলিওৱা হয়। এই কাৰ্যসূচীত BSFৰ মহিলা জোৱানসকলেও অংশগ্ৰহণ কৰে। যোৰহাট জিলাৰ মইনাপৰীয়া নামঘৰ পৰিচালনা

0: সমিতি আৰু যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ যুটীয়া উদ্যোগত মইনাপৰীয়া নামঘৰত আজি স্বাস্থ্য শিবিৰ অনুষ্ঠিত হৈছে। এই স্বাস্থ্য শিবিৰত বিনামূলীয়াকৈ স্বাস্থ্য পৰীক্ষা কৰা হয়। এই অনুষ্ঠানত যোৰহাট জিলাৰ জিলা আয়ুক্ত জয় শিৱানী মুখ্য অতিথি হিচাপে উপস্থিত থাকে। অনুষ্ঠানত যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষৰ লগতে অন্যান্য বিভাগীয় বিষয়াসকলো উপস্থিত থাকে। মটক ৰাজ্যৰ প্ৰতিষ্ঠাতা স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ স্মৃতি দিৱস উপলক্ষে আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই শ্ৰদ্ধা নিবেদন কৰিছে। এটা বাৰ্তাত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই মটক জনগোষ্ঠীৰ অন্যতম শ্ৰেষ্ঠ ৰজা স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ স্বদেশপ্ৰেম, অসাধাৰণ বীৰত্ব আৰু দূৰদৰ্শী নেতৃত্বৰ আদৰ্শৰে তৰুণ প্ৰজন্ম আগবাঢ়ি যাব বুলি আশা প্ৰকাশ কৰে। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অসম, মেঘালয়, ছিকিম আৰু পশ্চিমবংগৰ হিমালয়ৰ পাদদেশৰ অঞ্চল বিশেষে আজি ধাৰাষাৰ বৰষুণ হ'ব পাৰে বুলি আগলি বতৰা দিছে। বিভাগটোৱে লগতে দিল্লী, হাৰিয়ানা, চণ্ডীগড়, পূব উত্তৰ প্ৰদেশ, পূব মধ্যপ্ৰদেশ আৰু বিদৰ্ভ অঞ্চলত আজি গ্ৰীষ্ম প্ৰবাহৰ প্ৰকোপ অব্যাহত থাকিব পাৰে বুলিও আশংকা প্ৰকাশ কৰিছে। বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰা মতে উত্তৰ পশ্চিম, মধ্য আৰু পূব ভাৰতৰ ঠাই বিশেষে পৰৱৰ্তী 6-7 দিনলৈ গ্ৰীষ্ম প্ৰবাহৰ প্ৰকোপ অব্যাহত থাকিব পাৰে। গুৱাহাটী উচ্চ ন্যায়ালয়ে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰৰ অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদনৰ কাইলৈ পৰৱৰ্তী শুনানি গ্ৰহণ কৰিব। ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ বিচাৰপীঠত অনুষ্ঠিত শুনানিত শুকুৰবাৰে জ্যেষ্ঠ অধিবক্তা প্ৰাণ বৰাই অভিযুক্ত শ্যামকানু মহন্তৰ জামিনৰ সপক্ষে যুক্তি প্ৰদৰ্শনৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰে। কাইলৈ হ'বলগীয়া শুনানিত অসম চৰকাৰৰ হৈ মহাধিবক্তা দেৱজিৎ শইকীয়া আৰু জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ বিশেষ লোক অধিবক্তা জিয়াউল কামাৰে অভিযুক্ত শ্যামকানু মহন্তৰ জামিনৰ বিপক্ষে যুক্তি আগবঢ়াব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 31 মে'ত আকাশবাণীযোগে প্ৰচাৰিত নিয়মীয়া মন কী বাত অনুষ্ঠানত দেশ বিদেশৰ জনসাধাৰণৰ সৈতে মত বিনিময় কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 134 সংখ্যক খণ্ড। জনসাধাৰণে এই অনুষ্ঠানৰ বাবে টোল ফ্ৰী নম্বৰ 1800117800ত ফোন কৰি তেওঁলোকৰ মনৰ ভাৱ প্ৰকাশ কৰাৰ লগতে পৰামৰ্শ দিব পাৰিব। তেওঁলোকে নৰেন্দ্ৰ মোদী এপ অথবা মাই গভ মুক্ত মঞ্চৰ জৰিয়তেও দিহা পৰামৰ্শ আগবঢ়াব পাৰিব। নাগৰিকসকলে 1922ত মিছ কল দিলে পোৱা SMSত উল্লেখ থকা লিংকত ক্লিক কৰিও প্ৰধানমন্ত্ৰীলৈ প্ৰত্যক্ষভাৱে দিহা পৰামৰ্শ দিব পাৰিব। মন কী বাতৰ এই খণ্ডৰ বাবে 29 মে'লৈকে মতামত আৰু দিহা পৰামৰ্শ আগবঢ়াব পৰা যাব। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি দুখন খেল অনুষ্ঠিত হ'ব। মুম্বাইৰ ৱাংখেৰে ষ্টেডিয়ামত বিয়লি 3:30 বজাত হ'বলগীয়া প্ৰথমখন খেলত ৰাজস্থান ৰয়েলছ মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। সন্ধিয়া 7:30 বজাত হ'বলগীয়া দ্বিতীয়খন খেলত কলকাতাৰ ইডেন গাৰ্ডেন্ছত দিল্লী কেপিটেলছ কলকাতা নাইট ৰাইডাৰ্ছৰ সন্মুখীন হ'ব। আমাৰ এতিয়াৰ বাতৰিৰ ইমানতে অন্ত পৰিল। পৰৱৰ্তী মুখ্য বাতৰি বিয়লি 4 বজাত।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰ কৰা হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্জ আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্জত।
2: হেল্ল, এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
3: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
2: কোন ঠাই?
3: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
2: তাত হেৰো কি কি সুবিধা পোৱা যায়?
3: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
4: তেন্তে মোৰ এবাৰ যাব লাগিব।
3: নিশ্চয় নিশ্চয়, তোৰ বাবে স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
5: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
1: আকাশবাণী গুৱাহাটীৰ মহাবাহু নিবেদন কৰিছো ৰুমি গোস্বামীৰ কণ্ঠৰ আধুনিক গীত।

ৰুমি গোস্বামীৰ কণ্ঠৰ আধুনিক গীত শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক নেপালী অনুষ্ঠান।

0: নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ বিয়লি 4 বজাৰ মুখ্য বাতৰিৰ সৈতে মই মৰমী কাশ্যপ। 16 অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ কাৰ্যসূচী এদিনলৈ বৃদ্ধি কৰা হৈছে। পূৰ্বৰ নিৰ্ধাৰিত সূচী অনুসৰি বিধানসভাৰ অধিৱেশন 21-26 মেলৈ অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও এতিয়া 27 মেত অন্ত পৰিব। মটক ৰাজ্যৰ প্ৰতিষ্ঠাতা স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ স্মৃতি দিৱস উপলক্ষে আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই শ্ৰদ্ধা নিবেদন কৰিছে। দেশৰ আন বিভিন্ন স্থানৰ লগতে অসমতো আজি ছানডেজ অৱ চাইকেল শীৰ্ষক কাৰ্যসূচী উদযাপন কৰা হয়। গুৱাহাটী উচ্চ ন্যায়ালয়ে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰৰ অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদনৰ কাইলৈ পৰৱৰ্তী শুনানি গ্ৰহণ কৰিব। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অসম, মেঘালয়, ছিক্কিম আৰু পশ্চিমবংগৰ অঞ্চল বিশেষে আজি ধাৰাষাৰ বৰষুণ হ'ব পাৰে বুলি আগলি বতৰা দিছে। লখিমপুৰৰ ৰূপামণিগড়ে বিশ্বৰ সৰ্বোচ্চ শৃংগ মাউণ্ট এভাৰেষ্ট আৰোহণ কৰি এই শৃংগ আৰোহণ কৰা প্ৰথম অসমীয়া মহিলা হিচাপে ইতিহাস ৰচনা কৰিছে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ প্ৰথমখন খেলত ৰাজস্থান ৰয়েলছ মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। আমাৰ বাতৰি যুগুতোৱাৰ পৰলৈকে ৰাজস্থান ৰয়েলছে প্ৰথমে বেট ধৰি 4 অভাৰ 1 বলত 1 উইকেট হেৰুৱাই 33 ৰাণ কৰি খেলি আছে। সন্ধিয়া 7:30 বজাত কলকাতাৰ ইডেন গাৰ্ডেনছত প্ৰতিযোগিতাৰ দ্বিতীয়খন খেলত দিল্লী কেপিটেলছ কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এতিয়াৰ মুখ্য বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বিয়লি 5:15 বজাত।
1: লাগে আকাশবাণী গুৱাহাটী মহাবাহু দনমার লিয়া ডুন্থু লুনাং ডেঙালং জিতেন তেরাং পেনকি লুনা লুনার জিগলংপ আলুনালাম থেকে সিন্টু আমানি মাসন আর্জিক সেরাং

0: বড় অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টজ আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত। নিৰ্জন এয়াৰ মোবাইল এপতো শ্ৰোতাই আমাৰ অনুষ্ঠান শুনিব পাৰে। ঘণ্টেক পাছতে বিয়লিৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে মই ঋতুপৰ্ণা বৰা। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, ষোড়শ অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ কাৰ্যসূচী এদিনলৈ বৃদ্ধি, ৰাজ্যৰ বিভিন্ন স্থানত আজি ছানডেজ অফ চাইকেল শীৰ্ষক কাৰ্যসূচী উদযাপন, কামৰূপ জিলাৰ পলাশবাৰী থানাৰ অন্তৰ্গত বজাৰাপাৰাত পথ দুৰ্ঘটনাত 4 লোক নিহত, আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজিৰ প্ৰথমখন খেলত ৰাজস্থান ৰয়েলছ মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে অৱতীৰ্ণ। এতিয়া শুনক বিতং বাতৰি। ষোড়শ অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ কাৰ্যসূচী এদিনলৈ বৃদ্ধি কৰা হৈছে। পূৰ্বৰ নিৰ্ধাৰিত সূচী অনুসৰি বিধানসভাৰ অধিৱেশন 21-26 মেলৈ অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও এতিয়া 27 মেত অন্ত পৰিব। বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসৰ অধ্যক্ষতাত অনুষ্ঠিত কাৰ্য উপদেষ্টা সমিতিৰ বৈঠকত শাসক বিৰোধী উভয় পক্ষৰ বিধায়কৰ উপস্থিতিত সদনৰ কাম কাজ এদিনলৈ বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। সদনত কাইলৈ ৰাজ্যপালৰ ভাষণৰ প্ৰতি ধন্যবাদসূচক প্ৰস্তাৱ সন্দৰ্ভত আলোচনা হ'ব আৰু মুখ্যমন্ত্ৰীয়ে ইয়াৰ উত্তৰ দিব। চৰকাৰে 26 মেত উমৈহতীয়া দেৱানী বিধি সম্পৰ্কীয় বিধেয়ক উত্থাপন কৰিব আৰু বিধেয়কখন সন্দৰ্ভত আলোচনা চলিব। দেশৰ আন বিভিন্ন স্থানৰ লগতে অসমতো আজি ছানডেজ অফ চাইকেল শীৰ্ষক কাৰ্যসূচী উদযাপন কৰা হয়। ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান IIT গুৱাহাটীত আজি স্পৰ্টছ অথৰিটি অফ ইণ্ডিয়াৰ উদ্যোগত এই কাৰ্যসূচী ৰূপায়ণ কৰা হয়। 2030 বৰ্ষত দেশত হ'বলগীয়া কমনৱেলথ গেমছৰ সৈতে সংগতি ৰাখি সজাগতামূলক চাইকেল সমদল উলিওৱা হয়। উল্লেখযোগ্য যে IIT গুৱাহাটীৰ পৰা উলিওৱা আজিৰ এই কাৰ্যসূচীত 350 গৰাকী চাইক্লিষ্টে অংশগ্ৰহণ কৰে। আনহাতে অসম মেঘালয় সীমান্তৱৰ্তী হেলিডেগঞ্জতো আজি ফিট ইণ্ডিয়া ৱৰ্ল্ড চাইকেল ডে আৰু স্বচ্ছ ভাৰত স্বাস্থ্য ভাৰত শীৰ্ষক সজাগতা কাৰ্যসূচী ৰূপায়ণ কৰা হয়। 183 নম্বৰ BSF বেটেলিয়নৰ উদ্যোগত হেলিডেগঞ্জ BSF কেম্পৰ পৰা এই উপলক্ষে উলিওৱা চাইকেল সমদলত বহুসংখ্যক BSF জোৱানে অংশগ্ৰহণ কৰে। হেলিডেগঞ্জ বজাৰ সংলগ্ন বিভিন্ন পথ অতিক্ৰম কৰা এই সমদলৰ জৰিয়তে স্বাস্থ্য সচেতনতা, শাৰীৰিক সক্ষমতা বৃদ্ধি আৰু পৰিৱেশৰ সুৰক্ষাৰ ক্ষেত্ৰত চাইকেল ব্যৱহাৰৰ গুৰুত্বৰ সন্দৰ্ভত জনসাধাৰণক সজাগ কৰাৰ চেষ্টা কৰা হয়। ইয়াৰ পাছতে স্বচ্ছ ভাৰত স্বাস্থ্য ভাৰত শীৰ্ষক সজাগতা পদযাত্ৰা উলিওৱা হয়। এই কাৰ্যসূচীত BSFৰ মহিলা জোৱানসকলেও অংশগ্ৰহণ কৰে। কামৰূপ জিলাৰ পলাশবাৰী থানাৰ অন্তৰ্গত বজাৰাপাৰাত পথ দুৰ্ঘটনাত 4 লোক নিহত হয়। মিৰ্জা পলাশবাৰী সংযোগী পথত এই দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাস্থলীত 3 যুৱকৰ মৃত্যু হোৱাৰ লগতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত আন এজন যুৱকৰ মৃত্যু হয়। মৃত্যু হোৱা যুৱককেইজনৰ ভিতৰত মাজিৰগাঁৱৰ বৰুৱাপাৰাৰ জ্যোতি কলিতা, ৰঙামাটি দোকানীপাৰাৰ নিখিল দাস, অৰ্ণৱ বৰ্মন আৰু আন এজন যুৱকৰ পৰিচয় বৰ্তমানলৈকে জানিব পৰা হোৱা নাই। আনহাতে আহত দীপাংকৰ কলিতা নামৰ এজন যুৱক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে। বজালি জিলাৰ পাটাচাৰকুচি শাখা সাহিত্য সভাৰ বিশেষ বাৰ্ষিক অধিৱেশনখন আজি দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয়। এই উপলক্ষে পুৱা শাখা সাহিত্য সভাৰ কাৰ্যালয়ৰ বাকৰিত সভাপতি হৰ্ষমোহন শৰ্মাই পতাকা উত্তোলন কৰে। উপসভাপতি অপূৰ্ব কুমাৰ শৰ্মাই স্মৃতিতৰ্পণ কাৰ্যসূচী মুকলি কৰাৰ পাছতেই অসম সাহিত্য সভাৰ স্থায়ী বিত্তীয় নিধিৰ আহ্বায়ক গোবিন্দ কলিতাই কেন্দ্ৰীয় সমিতিৰ পৰ্যবেক্ষক হিচাপে উপস্থিত থাকি সাহিত্য সভাৰ সাংগঠনিক দিশ সম্পৰ্কে বক্তব্য আগবঢ়ায়।

পাটাচাৰকুছি উন্নয়ন সমিতিৰ উদ্যোগত আজি পাটাচাৰকুছি শিৱ দুৰ্গাধামত এখন সম্বৰ্ধনা সভা অনুষ্ঠিত হয়। এই সভাত অসম বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাস, বজালী বিধানসভা সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ ৰয়ৰ লগতে কেইবাগৰাকীও কৃতি ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়। এই সভাত পাটাচাৰকুছিৰ শিৱধাম পৰিচালনা সমিতি, পাটাচাৰকুছি পৌৰসভা, প্ৰাগজ্যোতি ক্লাব, পাটাচাৰকুছি প্ৰেছ ক্লাব, গণেশ মন্দিৰ পৰিচালনা সমিতি, পাটাচাৰকুছি ৰঙালী বিহু উদযাপন সমিতি, পাটাচাৰকুছি চেম্বাৰ অব কমাৰ্চৰ লগতে কেইবাটাও সংগঠনৰ সদস্য উপস্থিত থাকে আৰু সম্বৰ্ধনা জ্ঞাপন কৰে। অসম সাহিত্য সভাৰ মুক্ত শিক্ষা সংসদৰ জালাহ কেন্দ্ৰৰ উদ্যোগত তথা বাক্সা জিলা সাহিত্য সভা আৰু জালাহ শাখা সাহিত্য সভাৰ সহযোগত অসম সাহিত্য সভাৰ জালাহ আঞ্চলিক কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত আজি এখন শৈক্ষিক অভিৱৰ্তন অনুষ্ঠিত হয়। ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক উত্তৰণৰ বাবে অনুষ্ঠিত এই অভিৱৰ্তনখন বিধায়ক থানেশ্বৰ বসুমতাৰীয়ে উদ্বোধন কৰে। অসম সাহিত্য সভাৰ সভাপতি ডঃ বসন্ত কুমাৰ গোস্বামী অভিৱৰ্তনখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকে। অনুষ্ঠানত মুক্ত শিক্ষা সংসদৰ জালাহ কেন্দ্ৰৰ শিক্ষক শিক্ষয়িত্ৰী আৰু এই পাঠ্যক্ৰম প্ৰচলনত সহযোগিতা আগবঢ়োৱা আঠগৰাকী ব্যক্তিক সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানৰ আৰম্ভণিতে বিশ্ববৰেণ্য শিল্পী ডঃ ভূপেন হাজৰিকা আৰু শিল্পী জুবিন গাৰ্গৰ স্মৃতিচাৰণ সভা অনুষ্ঠিত হয়। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি নতুন দিল্লীত উচ্চ পদস্থ বিষয়াসকলৰ সৈতে ৰাজ্যত চলি থকা কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্প সন্দৰ্ভত পৰ্যালোচনা কৰে। এই প্ৰকল্পসমূহ সম্পূৰ্ণ হলে অসমৰ আন্তঃগাঁথনি, জনসেৱা আৰু সামগ্ৰিক বিকাশৰ ক্ষেত্ৰত অসমে নতুন গতিৰে বিকাশ লাভ কৰিব বুলিও তেওঁ উল্লেখ কৰে। ইয়াৰ পূৰ্বে পুৱা দিল্লীৰ এছ পি মাৰ্গত নিৰ্মীয়মান অসম ভৱনৰ নিৰ্মাণ কাৰ্যও পৰিদৰ্শন কৰে। ডঃ শৰ্মাই অসম ভৱনৰ কামৰ অগ্ৰগতিৰ খতিয়ান লোৱাৰ লগতে গুণগত মান বৰ্তাই নিৰ্ধাৰিত সময়ত কামখিনি সম্পূৰ্ণ কৰিবলৈ কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে। ধেমাজি জিলাৰ জোনাই প্ৰস্তাৱিত পবা প্ৰস্তাৱিত অভয়াৰণ্যত বন বিভাগে বাঘৰ খোজ প্ৰত্যক্ষ কৰি বনাঞ্চলখনত বাঘৰ উপস্থিতি নিশ্চিত কৰিছে। শেহতীয়াকৈ অভয়াৰণ্যখনৰ বিভিন্ন স্থানত বাঘৰ খোজ প্ৰত্যক্ষ কৰি বনাঞ্চলখনত স্থানীয় ৰাইজৰ লগতে বন কৰ্মীসকলে কেইবাটাও বাঘৰ উপস্থিতি সন্দেহ কৰিছে। উল্লেখযোগ্য যে অভয়াৰণ্যখনত 3 মাইল বিতখণ্ডত বনৰক্ষী তহলদাৰী দলে বাঘৰ খোজ প্ৰত্যক্ষ কৰাৰ পৰিপ্ৰেক্ষিতত জোনাই বন বিভাগে স্থানীয় ৰাইজ আৰু পৰ্যটকসকলক সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছে। অসম হাস্য ব্যংগ সাহিত্য সন্মিলনৰ সৌজন্যত আৰু ভাকুটকুট প্ৰকাশন গোষ্ঠীৰ উদ্যোগত হাস্য ব্যংগ বাৰ্তালোচনী ভাকুটকুটৰ 33 সংখ্যক প্ৰতিষ্ঠা দিৱস আজি ধেমাজিত অনুষ্ঠিত হয়। প্ৰতিষ্ঠা দিৱসৰ সৈতে সংগতি ৰাখি পতাকা উত্তোলন আৰু স্মৃতি তৰ্পণৰ লগতে অসম হাস্য ব্যংগ সাহিত্য মঞ্চৰ ভৱিষ্যৎ পৰিকল্পনা সম্পৰ্কে আলোচনা চক্ৰও অনুষ্ঠিত হয়। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অসম, মেঘালয়, ছিকিম আৰু পশ্চিমবংগৰ হিমালয়ৰ পাদদেশৰ অঞ্চল বিশেষে আজি ধাৰাষাৰ বৰষুণ হ'ব পাৰে বুলি আগলি বতৰা দিছে। বিভাগটোৱে লগতে দিল্লী, হাৰিয়ানা, চণ্ডীগড়, পূব উত্তৰ প্ৰদেশ, পূব মধ্যপ্ৰদেশ আৰু বিদৰ্ভ অঞ্চলত আজি গ্ৰীষ্ম প্ৰবাহৰ প্ৰকোপ অব্যাহত থাকিব পাৰে বুলি আশংকা প্ৰকাশ কৰিছে। বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰা মতে উত্তৰ পশ্চিম, মধ্য আৰু পূব ভাৰতৰ ঠাই বিশেষে পৰৱৰ্তী 6-7 দিনলৈ গ্ৰীষ্ম প্ৰবাহৰ প্ৰকোপ অব্যাহত থাকিব পাৰে। গুৱাহাটী উচ্চ ন্যায়ালয়ে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰৰ অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদনৰ কাইলৈ পৰৱৰ্তী শুনানি গ্ৰহণ কৰিব। ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ বিচাৰপীঠত অনুষ্ঠিত শুনানিত শুকুৰবাৰে জ্যেষ্ঠ অধিবক্তা প্ৰাণ বৰাই অভিযুক্ত শ্যামকানু মহন্তৰ জামিনৰ সপক্ষে যুক্তি প্ৰদৰ্শনৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰে। কাইলৈ হ'বলগীয়া শুনানিত অসম চৰকাৰৰ হৈ মহাধিবক্তা দেৱজিৎ শইকীয়া আৰু জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ বিশেষ লোক অধিবক্তা জিয়াউল কামাৰে অভিযুক্ত শ্যামকানু মহন্তৰ জামিনৰ বিপক্ষে যুক্তি দৰ্শাব। মটক ৰাজ্যৰ প্ৰতিষ্ঠাতা স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ স্মৃতি দিৱস উপলক্ষে আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই শ্ৰদ্ধা নিবেদন কৰিছে। এটা বাৰ্তাত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই মটক জনগোষ্ঠীৰ অন্যতম শ্ৰেষ্ঠ ৰজা স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ স্বদেশপ্ৰেম, অসাধাৰণ বীৰত্ব আৰু দূৰদৰ্শী নেতৃত্বৰ আদৰ্শৰে তৰুণ প্ৰজন্ম আগবাঢ়ি যাব বুলি আশা প্ৰকাশ কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 31 মে'ত আকাশবাণীযোগে প্ৰচাৰ হ'বলগীয়া নিয়মীয়া মন কী বাত অনুষ্ঠানত দেশ বিদেশৰ জনসাধাৰণৰ সৈতে মত বিনিময় কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 134 সংখ্যক খণ্ড। জনসাধাৰণে এই অনুষ্ঠানৰ বাবে টোল ফ্ৰী নম্বৰ 1800-11-7800 ফোন কৰি তেওঁলোকৰ মনৰ ভাৱ প্ৰকাশ কৰাৰ লগতে

0: পৰামৰ্শ দিব পাৰিব। তেওঁলোকে নৰেন্দ্ৰ মোদী এপ অথবা মাই গভ মুক্ত মঞ্চৰ জৰিয়তেও দিহা পৰামৰ্শ আগবঢ়াব পাৰিব। নাগৰিকসকলে 1922 মিছ কল দিলে পোৱা এছ এম এছত উল্লেখ থকা লিংকত ক্লিক কৰিও প্ৰধানমন্ত্ৰীলৈ প্ৰত্যক্ষভাৱে দিহা পৰামৰ্শ দিব পাৰিব। মন কী বাতৰ এই খণ্ডৰ বাবে 29 মেলৈকে মতামত আৰু দিহা পৰামৰ্শ আগবঢ়াব পৰা যাব। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি মুম্বাইৰ ৱাংখেৰে ষ্টেডিয়ামত অনুষ্ঠিত প্ৰথমখন খেলত ৰাজস্থান ৰয়েলছ মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি ৰাজস্থান ৰয়েলছে 17 অভাৰ আৰু 4টা বলত 7টা উইকেট হেৰুৱাই 174 ৰান সংগ্ৰহ কৰিছে। ইপিনে সন্ধিয়া 7:30 বজাত হবলগীয়া দ্বিতীয়খন খেলত কলকাতাৰ ইডেন গাৰ্ডেন্ছত দিল্লী কেপিটেলছ কলকাতা নাইট ৰাইডাৰ্ছৰ সন্মুখীন হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেইটামান পুনৰ এবাৰ। 16শ অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ কাৰ্যসূচী এদিনলৈ বৃদ্ধি। ৰাজ্যৰ বিভিন্ন স্থানত আজি ছানডেজ অব চাইকেল শীৰ্ষক কাৰ্যসূচী উদযাপন। কামৰূপ জিলাৰ পলাশবাৰী থানাৰ অন্তৰ্গত বজাৰাপাৰাত পথ দুৰ্ঘটনাত 4জন লোক নিহত। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজিৰ প্ৰথমখন খেলত ৰাজস্থান ৰয়েলছ মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে অৱতীৰ্ণ। আমাৰ এতিয়াৰ বাতৰিৰ ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন সন্ধিয়া 6 বজাত শুনিবলৈ পাব।
1: আকাশবাণী গুৱাহাটীৰ মহাবাহু, আমাৰ এতিয়া বিভিন্ন দায়িত্বত ডিউটি ৰুমত আছে পম্পী কলিতা, নিয়ন্ত্ৰণ কক্ষত আছে অপূৰ্ব কৃষ্ণ বুঢ়াগোহাঁই, ফটিক চন্দ্ৰ বৰ্মন, হৰমোহন বৰ্মন আৰু ইমৰাণ হুছেইন, ট্ৰান্সমিটাৰত আছে মৃদুল গগৈ আৰু বিজিত শৰ্মা, FM ট্ৰান্সমিটাৰত আছে কৌস্তভ দাস আৰু ষ্টুডিঅ'ত মই প্ৰাঞ্জল শৰ্মা। এতিয়া শুনক ছাঁ গছৰ মাজে মাজে।
2: আকাশবাণী গুৱাহাটী অনুষ্ঠান শুনি আছে শাখাৰ পৰা প্ৰচাৰ কৰিবলৈ লোৱা হৈছে চাহ জনগোষ্ঠীয় ৰাইজৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান চাহ গছৰ মাজে মাজে।

আমাৰ শ্ৰোতালৈ প্ৰীতি আৰু সম্ভাষণ জনাই আজিৰ অনুষ্ঠান মুকলি কৰিছো। শ্ৰোতাসকল, আজিৰ অনুষ্ঠানত আপোনালোকলৈ আগবঢ়াইছো এখনি আলেখ্য, চাহ জনগোষ্ঠীয় জনজীৱনত গ্ৰাম পূজা। অসমত বসবাস কৰা চাহ জনগোষ্ঠীৰ আদিবাসীসকলৰ সাংস্কৃতিক ভঁৰাল বাৰবৰণীয়া। তেওঁলোকে ৰিজে ৰঙে বাৰ মাহে তেৰ পৰব পালন কৰি আহিছে। বছৰটোৰ ছয়টা ঋতুতেই এই জনগোষ্ঠীৰ লোকসকলে ভিন ভিন পূজা পাৰ্বণ উৎসৱ উদযাপন কৰা দেখা যায়। ঋতুভেদে পালন কৰা পূজা পৰবসমূহ হ'ল গৰম বা গ্ৰাম পূজা, কৰম পৰব, সূৰ্যাহী পূজা, মনসা পূজা, গংগা পূজা, ইংখুৰ পূজা, চুলহা পূজা, দেহৰী পূজা, কাণবিন্ধা পৰব, ডাঙৰীয়া পৰব, চহৰাই পৰব, টুচু পৰব, চাহৰুল পৰব, ফাগুৱা পৰব, বৰপাহাৰী পূজা, চৰক পূজা, বাহা পৰব আৰু অন্যান্য পূজা পৰব আছে। চাহ জনগোষ্ঠীৰ লোকসকল বা আদিবাসী লোকসকল হৈছে প্ৰকৃতিৰ পূজাৰী। চাহ জনগোষ্ঠীৰ লোকসকলৰ উল্লেখযোগ্য লোক সংস্কৃতিৰ এক উপাদান হ'ল গ্ৰাম পূজা বা গৰাম পূজা। অতীতত কৃষি নিৰ্ভৰ লোকসকলে বছৰটোলৈ কৰা খেতি বাতি যাতে হানি বিঘিনি নোহোৱাকৈ চপাব পাৰে তাৰ বাবে আশীৰ্বাদ কামনা কৰি গ্ৰাম দেৱতা পূজাৰ প্ৰচলন হোৱা বুলি ধাৰণা কৰিব পাৰি। চাহ জনগোষ্ঠীৰ লোকসকল জীৱন উদযাপনৰ বিভিন্ন স্তৰত প্ৰকৃতিক দেৱতা বা দেৱীৰূপে আৰাধনা কৰা দেখা যায়। গ্ৰাম পূজা বা গৰাম পূজা হৈছে চাহ জনগোষ্ঠীৰ লোকসকলৰ কৃষিকাৰ্যৰ প্ৰাৰম্ভিক পূজা। এই লোকসকল মূলতঃ কৃষিজীৱী হোৱাৰ বাবে পূজা পৰবসমূহ প্ৰায় কৃষিৰ লগত জড়িত হোৱা দেখা যায়। জনগোষ্ঠীটোৰ প্ৰচলিত লোকবিশ্বাস অনুসৰি গ্ৰাম থানত বাৰ্ষিক গৰাম পূজা সম্পূৰ্ণ হোৱাৰ পিছতহে কৃষকসকলে ন ভূঁই বা পাচাতি ৰুই কৃষি কাৰ্যৰ আৰম্ভণি কৰিব পাৰে। অন্যথা কৃষি কৰ্ম সুবিধাজনক নহয় বুলি সমাজত জনবিশ্বাস আছে। গ্ৰাম পূজা বহাগ জেঠ মাহত পালন কৰা দেখা যায়। যদিও সময়ৰ পৰিৱৰ্তনৰ লগে লগে এই পূজা পাৰ্বণসমূহৰ সময়ো সলনি হৈ পৰিছে। আহাৰ শাওণমহীয়া এই পূজা

0: গ্রাম পূজা বা গৰাম পূজাৰ বিষয়ে নকুল কুৰ্মী ডাঙৰীয়াৰ পৰা জানিব পাৰিছিলোঁ এইদৰে।
1: গ্রাম পূজা বা গৰাম পূজা হৈছে চাহ জনগোষ্ঠীৰ লোকসকলৰ কৃষি কাৰ্য আৰম্ভ কৰাৰ প্ৰাৰম্ভিক পূজা। এই লোকসকল মূলতঃ কৃষিজীৱী হোৱাৰ বাবে পূজা পৰৱসমূহ প্ৰায় কৃষিৰ লগত জড়িত হোৱা দেখা যায়। জনগোষ্ঠীটোৰ প্ৰচলিত লোকবিশ্বাস অনুসৰি গাঁৱৰ গ্ৰাম থানত বাৰ্ষিক গৰাম পূজাভাগ সম্পন্ন হোৱাৰ পিছতহে কৃষকসকলে ন ভূঁই ৰুই কৃষি কাৰ্যৰ আৰম্ভণি কৰিব পাৰে, অন্যথা কৃষিকৰ্ম সুবিধাজনক নহয় বুলি সমাজত জনবিশ্বাস আছে। চাহ জনগোষ্ঠী সমাজত গ্ৰাম থানক গাঁও পৰ্যায়ৰ আটাইতকৈ মহত্বপূৰ্ণ স্থান হিচাপে বিবেচনা কৰা হয়। চাহ জনগোষ্ঠীৰ বসতি প্ৰধান প্ৰতিখন গাঁৱত সমাজৰ সকলো লোকে মিলি এক সুবিধাজনক ঠাইত গাঁওখনৰ গ্ৰাম থান অথবা মৰৈ ঘৰ নিৰ্মাণ কৰে। মাটিডোখৰৰ অৱস্থিতি অনুসৰি গ্ৰাম থান পূবা পশ্চিমা বা উত্তৰা দক্ষিণাকৈ সজা হয়। গ্ৰাম থানৰ প্ৰৱেশদ্বাৰ সদায় পূবমুৱাকৈ থাকিব লাগে। ইয়াৰ কাষতে থকা দেৱভেটিটোৰ ওচৰত ৰঙা, চালুক, বগা আৰু হালধীয়া বৰণৰ ঝাণ্ডা থাকে। নিৰ্মাণ কৰা ভেটিবোৰ সৃষ্টিকৰ্তাক স্মৰণ কৰি নামকৰণ কৰি লোৱা হয়। গ্ৰাম থানখনৰ ভিতৰত মাটিৰে সাতটা ওখ ভেটি ঢিপ সাজি সাতগৰাকী আৰাধ্য দেৱতা আৰু দেৱীৰ নামেৰে নামকৰণ কৰা হয়। ঠাই বিশেষে এই আৰাধ্য দেৱতাসকলক গাঁৱা দেউতী, গৰাম দেৱতা, সাত বহনী আদি নামেৰে জনা যায়। গ্ৰাম থানৰ এই সাতটা মাটিৰ ভেটিকে চাহ জনগোষ্ঠী সমাজে প্ৰকৃতিৰ বিভিন্ন স্বৰূপ হিচাপে গণ্য কৰি পূজা অৰ্চনা কৰা হয়। চহা খেতিয়কৰ কৃষিকৰ্মৰ বাবে অতিকৈ প্ৰয়োজনীয় সূৰ্যৰ তাপ আৰু পোহৰ, পানীৰ বাবে জলদেৱতা আৰু সৰ্পৰ ভয়ৰ পৰা মুক্তি পাবলৈ মা মনসা আদিক গ্ৰাম থানক স্মৰণ কৰি সেৱা কৰা হয়। প্ৰতিখন গাঁৱৰ

0: নির্দিষ্ট স্থানত থকা গ্রাম থানত ন ভূঁই রোয়ার আগৰ কোনোবা মঙ্গলবার শনিবার বা দেওবারে এই পূজাভাগ সম্পন্ন করা হয়।
1: চাহ জনগোষ্ঠীর লোকসকলের মাজত ন ভূঁই রোয়ার সময়ত বিভিন্ন নীতি নিয়মৰ লগতে গীত মাত গোৱা দেখা পোৱা যায়। এই বিষয়ে সাবিত্ৰী ঘাটোৱাৰে কি কয়নো শুনো আহকচোন।
2: গান গোৱা প্ৰথম আৰম্ভণি আৰু যিদিনাখন গোট ল'ব, গোট লোৱাটো তাতে মা প্ৰসাদ দিব, মা প্ৰসাদ লৈ যাব পাণ তামোল ধূপ চাকি দি পেলাই আৰু তাতে কঠীয়াটো লৈ পেলাই পাঁচটা হেৰি গাড়ি বজাব, গাড়ি
3: ধানটো পাঁচগুচা দিব,
2: পাঁচগুচা দি সেৱা চেৱা কৰিব, সেৱা চেৱা কৰাৰ পিছত ধান ৰুব পাৰি আৰু প্ৰসাদ বিতৰণ কৰিব, প্ৰসাদ প্ৰসাদ চৰাদ খাই লৈ আৰু
4: কোন সময়ত গীতটো গাই
2: গানটো মানে এতিয়া ফূৰ্তি কৰে আৰু গান চান গাব। তো ধান ৰোৱা গানটো প্ৰথমত যেনেকুৱা ডুমুৰৰ আখৰা বান্ধা আছে যে সেই তেনেকুৱা মানে ধান ৰোৱাৰো মানে এটা আখৰা বান্ধা আছে, সেই আখৰাটো বান্ধি লোৱাৰ পিছত আৰু মানে যিমান এইফালে গাই থাকিব পাৰে যোনে যেনেকুৱা জানে।
4: আখৰা বান্ধিলে কি কি নিয়ম কৰে তেতিয়া?
2: নিয়ম নকৰে, এইটো গানটো গায় আৰু যেনেকৈ ডুমুৰটো যে আখৰাটো বান্ধে সেই ঠিক তেনেকুৱা মানে সেইটো প্ৰথমত গাই পেলাই আৰু তাৰপিছত আৰু বেলেগ খাব পাৰি।
4: সেই আপনার গানটো গাই দিয়েছি
2: বারকতে দেওয়ারা দেখুলাওরিয়া চৌডাকতে দেওয়ালালে ফুলাওরিয়া চৌডাকতে

0: তাতে প্ৰথমে ধৰতী মাক ক'লে, তাৰপিছতে এতিয়া নদীকো ক'ব গংগা মাই বুলি, তাৰপিছত কালী মাই, দুৰ্গা মাই, এইবিলাক সব মানে গাই যাব পাৰি আৰু বান্ধনটো আৰু। তাৰপিছত আৰু লাষ্টত মানে শেষ কৰাটো সবে দেৱা বুলি কৈ সামৰণি মাৰি আমাৰ ওচৰত সবে দেৱা সেনা কেন্দ্ৰৰে।
1: আৰু ইয়াৰ পিছত কোনটো গীত গায়?
0: তাৰপিছত যিকোনো আৰু হেৰি পকা গান গাই থাকিব পাৰে। এতিয়া হাল বাবলৈ যাব, হাল গাই আহিব,
1: সেইখিনি সময়ত কি কি গান গায়
0: মানে এইটো নহয় আৰু বেলেগ যদি মনত আছে বেলেগো গাব পাৰে।

0: গ্ৰাম পূজাৰ বিষয়ে বাণেশ্বৰী খাটোৱাৰে আমাক এইদৰে কৈছিল।
1: খেতি বাতিৰ কাৰণে
2: খেতি বাতিৰ কাৰণে কৰে, তাৰ আগত পূজাটো হলে মানে কঠীয়া চঠিয়া চব পেলায়। গ্ৰাম পূজাটো কঠীয়া নিসিঁচে আগতে পাতে, বহাগতে পাতে। এইটো পূজা যে বহাগতে পাতিব লাগে, এইটো মানে গ্ৰাম পূজাও কয়, শীতলা পূজাও কয়, মনসা পূজাই হয় আচল মানে।
1: ঠায়ে ঠায়ে বেলেগ বেলেগ,
2: বেলেগ বেলেগ। এইটো কালি লগা মানে মনসাও থাকে, সেইকাৰণে দুইটাকে মানে একেলগতে পাতে। খেতি উঠাৰ পিছত আহি যায় আমাৰ কৰম পূজা। পূজাটো কালী পূজা বুলি কয়, মনসাই পূজা হয়। তো কৰাৰ পিছত মানে কঠীয়া চঠিয়া সিঁচে ধান লগাটো হয়, তাৰপিছত ধান লগা উঠি কৰম পূজা পাতে।
1: গ্ৰাম পূজাত মহিলাসকল যায় নে নাযায় পূজাত?
2: যায় যায় যায় যায়, চবেই যায়।
1: সবেই কয় যে গোজা প্ৰসাদ খাব নাপায়, তেনেকুৱা নীতি নিয়ম আছে নেকি?
2: নাই নাই নাই, এইটো সবেই যাব পাৰে। মনসা পূজাটো তাৰ এইটো সবেই যাব পাৰে। মানে এই যে কিছুমান সুকীয়াতে যে ধৰম পূজা পাতে যে, এই ধৰম পূজাটো মাইকী মানুহ প্ৰসাদ খাব নাপায়, চাবও যাব নাপায়।
1: সেইটো কি সূৰ্যাহী পূজা বুলিও কয়?
2: সূৰ্যাহী পূজা বুলি কয়।
1: বলি দিয়ে,
2: বলি দিয়ে।
0: সাবিত্ৰী ঘাটোৱাৰ কণ্ঠত পুনৰ এটি ন ভূঁই ৰোৱাৰ সময়ত গোৱা গীত।

0: দয়া কাহাক।
1: এইটো কোন সময়ত গায়?
0: এইটো আৰু আখৰা বন্ধাটো ক'লোঁ যে তাৰ পিছত গাই থাকিব পাৰি আৰু, মানে এইটো নহয় আৰু বেলেগ যদি মনত আছে বেলেগো গাব পাৰে।
1: অঁ, এই হাল চাল গাই থাকে, ইফালে ৰৈ থাকে, তেনেকুৱা সময়ত গায় আৰু।
2: ৰ'দ বতাহ বৰষুণ নেওচি কান্ধত নাঙল চুঁৱলি লৈ হালোৱাসকলে কাহিলি পুৱাতেই পথাৰত নামে। ৰোৱনীসকলেও বাঁহী বন কৰি চাহ জলপানৰ টোপোলাটোলৈ পথাৰলৈ বুলি ঢাপলি মেলে, বুকুত অলেখ সপোন লৈ সৃষ্টিৰ বীজ ৰোপণ কৰিবলৈ। দেহ মনৰ সকলো দুখ কষ্ট পাহৰি আনন্দত ফূৰ্তিৰে গীত মাত জোৰে

এই ৰবিখনৰ সন্ধিয়া 6:10 কৃষি জগত অনুষ্ঠান। এই অনুষ্ঠানত অসমৰ মাটিৰ স্বাস্থ্য ব্যৱস্থাপনা আৰু বহনক্ষম কৃষিৰ গুৰুত্ব এই বিষয়ে আলোচনাত ভাগ ল'ব অৰ্পণা দাস, মধুমিতা কলিতা আৰু কমল দাসে। প্ৰযোজনা উৎপল বৰাৰ। সন্ধিয়া 6:40 ৰুমি বসুমতাৰী কণ্ঠৰ বৰগীত, 7:00 তফত জুলালীৰ অসমীয়া কথিকা সংগীতৰ ঔষধি গুণ, 7:20 প্ৰতিভা দাস আৰু সংগীতবৃন্দৰ কণ্ঠৰ নাম, 7:35 পূবালীৰ সুৰানুষ্ঠানত আইমাৰ আভা আৰু সংগীতসকলৰ কণ্ঠৰ ৰাভা গীত, 7:45 সংবাদ চলন্তিকা, নিশা 8:02 এই মাহৰ গীত শিল্পী মিতালী চৌধুৰী, প্ৰযোজনা জ্যোতিপ্ৰকাশ দাসৰ, নিশা 8:10 গজালৰ অনুষ্ঠান, নিশা 8:30 আধুনিক গীত, নিশা 9:00 অসমীয়া ছবি গীতৰ অনুষ্ঠান চিত্ৰগীত আৰু 9:30 ফোন ইন কল্পতৰু।

এতিয়া শুনক আমাৰ কাইলৈ প্ৰচাৰ হ'বলগীয়া কেইটিমান অনুষ্ঠানৰ আগতীয়া ঘোষণা। বিয়লি 5:25 গঁয়া শ্ৰোতাৰ অনুষ্ঠানত নলবাৰীৰ অৰণা অঞ্চলত থলুতে পানীবদ্ধ কৰা এটি অনুষ্ঠান। অনুষ্ঠানটিৰ প্ৰযোজনা উৎপল বৰাৰ, প্ৰযোজনা সহযোগী কংকিতা ভৰদ্বাজ। সন্ধিয়া 6:10 কৃষি জগত অনুষ্ঠানত ব্যৱসায় ভিত্তিত গাহৰি পালন আৰু প্ৰতিষেধক ব্যৱস্থা, এই বিষয়ে এটি আলোচনাত ভাগ ল'ব ডক্টৰ চন্দন কুমাৰ শৰণীয়া, ডক্টৰ অলিভা দাসে। অনুষ্ঠানটিৰ হাত ধৰিব ভাস্কৰ জ্যোতি আচাৰ্যই, প্ৰযোজনা উৎপল বৰাৰ। পুৱা 7:30 মোৰ সংগীত যাত্ৰা অনুষ্ঠানত স্নেহলতা দাসৰ সংগীত যাত্ৰাৰ ষষ্ঠ খণ্ড, সাক্ষাৎ গ্ৰহণ অশোক ভট্টাচাৰ্যৰ। 8:30 গীতিমালিকাৰ কাইলৈৰ শিল্পী দুৰ্গাময়ী বৰা, এন পাহাৰী, বৰ্ণালী কলিতা, প্ৰণৱজ্যোতি শৰ্মা আৰু জ্যোতিৰ্ময় কাকতি। দিনৰ 11:30 আমাৰ যুৱবাণীৰ প্ৰা অনুষ্ঠানত ন প্ৰতিভাৰ অতিথি উদীয়মান অভিনেত্ৰী দিশা ৰয়। অনুষ্ঠানটিৰ হাত ধৰিব শ্ৰুতি ডেকাই, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। গীত আৰু গজল 12:15, 12:30 সুৰৰ কৰণী। দিনৰ 1:10 আৰু সন্ধিয়া 7:45 নিত্যানন্দ ডেকাৰ কণ্ঠৰ আধুনিক গীত। বিয়লি 5:45 বিদ্যাৰ্থীৰ অনুষ্ঠানত নৱম শ্ৰেণীৰ অসমীয়া পাঠৰ অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ প্ৰথম খণ্ড পাঠ যুগুতাই আগবঢ়াব সোণপাহি মৰাঙে। সন্ধিয়া 7:35 পূবালীৰ সুৰ অনুষ্ঠানত চকুৰা ফাংচু আৰু সংগীসকলৰ কণ্ঠৰ কাৰ্বি গীত। নিশা 8:02 পৰিয়াল কল্যাণ অনুষ্ঠানত বাহকজনিত ৰোগ সজাগতা নিৰাময় আৰু এই বিষয়ে ডাঃ জ্যোতিকা ওজাৰ সৈতে হোৱা এটি সাক্ষাৎকাৰ, সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা সীমান্ত বাৰ্মাৰ। 9:15 বিধানসভাত আজিৰ দিনটো। নিশা 9:30 ছৈয়দ ফাৰুক হুছেইন ৰচিত নাটক আজান ফকীৰ, প্ৰযোজনা মহেন্দ্ৰ বৰঠাকুৰৰ। পুৱা 6:55 জ্ঞান বিজ্ঞান, পুৱা 7:00 আৰু সন্ধিয়া 7:00 নিয়োগ বাতৰি। আজি পুৱা প্ৰচাৰৰ সময় 7:15, জিলাৰ দেহৰূপ 9:15, 9:20 চিত্ৰগীত, 10:00 হাতে বাটে সুৰৰ আৱেশ।

আগহ বজাত ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত অনুষ্ঠান উমংগ পৰাগমালা লাইভ দিনৰ 11:05 কাইলৈ দিনৰ 1:20 শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত পণ্ডিত ভি জি যোগৰ ভায়লিনত ব্ৰাগ সুধ চাৰেং শুনিবলৈ পাব। গীতুমণি বৰাৰ কণ্ঠৰ লোকগীত 1:50 আঢ়ৈ বজাত পাশ্চাত্য সংগীতৰ অনুষ্ঠান 3:05 খগেন মহন্তৰ কণ্ঠৰ আধুনিক গীত 3:15 নেপালী অনুষ্ঠান 3:45 কাৰ্বি অনুষ্ঠান 4:30 বড়ো অনুষ্ঠান সন্ধিয়া 7:05 বৃন্দগান সন্ধিয়া 7:20 আকৌ শুনোৱা হওক। অনুষ্ঠান পৰিস্থিতি ইমানেই।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক এটি সমবেত কণ্ঠৰ গীত। গীতৰ কথা মৃণাল কুমাৰ চৌধুৰীৰ, প্ৰযোজনা হায়দৰ আলীৰ।

0: অমৃত কণ্ঠৰ গীতটি শুনিলে। গীতৰ কথা আছিল মৃণাল কুমাৰ চৌধুৰীৰ, প্ৰযোজনা আছিল হায়দৰ আলীৰ। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। কণ্টেক্ট পাছতে আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। সন্ধিয়াৰ বাতৰিৰ সৈতে মই মৰমী কাশ্যপ। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, নতুন দিল্লীত কেইবাগৰাকীও উচ্চপদস্থ বিষয়াৰ সৈতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্প সন্দৰ্ভত পৰ্যালোচনা, ৰাজ্যৰ বিভিন্ন স্থানত আজি ছানডেজ অন চাইকেল শীৰ্ষক কাৰ্যসূচী উদযাপন, কামৰূপ জিলাৰ পলাশবাৰী থানাৰ অন্তৰ্গত বজাৰাপাৰাত পথ দুৰ্ঘটনাত 4 লোক নিহত, আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজিৰ প্ৰথমখন খেলত মুম্বাই ইণ্ডিয়ানছক ৰাজস্থান ৰয়েলছৰ 206 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ। এতিয়া শুনক বিতং বাতৰি। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি নতুন দিল্লীত উচ্চপদস্থ বিষয়াসকলৰ সৈতে ৰাজ্যত চলি থকা কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্প সন্দৰ্ভত আলোচনা কৰে। এই প্ৰকল্পসমূহ সম্পূৰ্ণ হলে অসমৰ আন্তঃগাঁথনি, জনসেৱা আৰু সামগ্ৰিক বিকাশৰ ক্ষেত্ৰত অসমে নতুন গতিৰে বিকাশ লাভ কৰিব বুলিও তেওঁ উল্লেখ কৰে। ইয়াৰ পূৰ্বে পুৱা দিল্লীৰ SP মাৰ্গত নিৰ্মীয়মান অসম ভৱনৰ নিৰ্মাণ কাৰ্য পৰিদৰ্শন কৰে। ডঃ শৰ্মাই অসম ভৱনৰ কামৰ অগ্ৰগতিৰ খতিয়ান লোৱাৰ লগতে গুণগত মান বৰ্তাই নিৰ্ধাৰিত সময়ত কামখিনি সম্পূৰ্ণ কৰিবলৈ কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে। আমাৰ পূৰ্বৰ বাতৰিত উল্লেখ কৰা হৈছে যে কালি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই নতুন দিল্লীত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণক সাক্ষাৎ কৰি ৰাজ্যৰ বিকাশ আৰু উন্নয়নৰ ৰূপৰেখা সন্দৰ্ভত বিতংকৈ আলোচনা কৰে। বিত্তমন্ত্ৰীগৰাকীৰ চৰকাৰী বাসগৃহত অনুষ্ঠিত এই বৈঠকত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই বিগত 5 অসমলৈ আগবঢ়োৱা নিৰৱচ্ছিন্ন সহযোগিতাৰ বাবে শ্ৰীমতী সীতাৰমণক ধন্যবাদ জ্ঞাপন কৰে। চৰকাৰী বিবৃতিত প্ৰকাশ পোৱা মতে আলোচনা কালত ৰাজ্যৰ অৰ্থনৈতিক বিকাশ, আন্তঃগাঁথনি সম্প্ৰসাৰণ আৰু বিনিয়োগ সম্পৰ্কীয় বিভিন্ন দিশৰ বিষয়ে ডঃ শৰ্মাই বিত্তমন্ত্ৰীগৰাকীক অৱগত কৰে। তেওঁ কয় যে অসমৰ অৰ্থনীতি শক্তিশালী কৰাৰ বাবে তথা যোগাযোগ ব্যৱস্থা উন্নতি সাধনৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে বৃহৎ পৰিসৰৰ আন্তঃগাঁথনি প্ৰকল্প, ঔদ্যোগিক বিনিয়োগ আৰু কল্যাণমূলক আঁচনি ৰূপায়ণ কৰি আহিছে। বৈঠকত ৰাজ্যৰ মুখ্য সচিব ডঃ ৰবি কোটা আৰু মুখ্যমন্ত্ৰীৰ অতিৰিক্ত মুখ্য সচিব ডঃ কে দ্বিবেদীও উপস্থিত থাকে। 16 অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ কাৰ্যসূচী এদিনলৈ বৃদ্ধি কৰা হৈছে। পূৰ্বৰ নিৰ্ধাৰিত সূচী অনুসৰি বিধানসভাৰ অধিৱেশন 21 পৰা 26 মেলৈ অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও এতিয়া 27 মেত অন্ত পৰিব। বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসৰ অধ্যক্ষতাত অনুষ্ঠিত কাৰ্য উপদেষ্টা সমিতিৰ বৈঠকত শাসক বিৰোধী উভয় পক্ষৰ বিধায়কৰ উপস্থিতিত সদনৰ কাম কাজ এদিনলৈ বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। সদনত কাইলৈ ৰাজ্যপালৰ ভাষণৰ প্ৰতি ধন্যবাদসূচক প্ৰস্তাৱ সন্দৰ্ভত আলোচনা হ'ব আৰু মুখ্যমন্ত্ৰীয়ে ইয়াৰ উত্তৰ দিব। দেশৰ আন আন বিভিন্ন স্থানৰ লগতে অসমতো আজি ছানডেজ অন চাইকেল শীৰ্ষক কাৰ্যসূচী উদযাপন কৰা হয়। ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান IIT গুৱাহাটীত আজি স্পৰ্টছ অথৰিটি অব ইণ্ডিয়াৰ উদ্যোগত এই কাৰ্যসূচী ৰূপায়ণ কৰা হয়। 2030 দেশত হ'বলগীয়া কমনৱেলথ গেমছৰ লগত সংগতি ৰাখি সজাগতামূলক চাইকেল সমদল উলিওৱা হয়। উল্লেখযোগ্য যে IIT গুৱাহাটীৰ পৰা উলিওৱা আজিৰ এই কাৰ্যসূচীত 350 চাইক্লিষ্টে অংশগ্ৰহণ কৰে। ফিট ইণ্ডিয়া ছানডেজ অন চাইকেলৰ 75 সংখ্যক এই বিশেষ সংস্কৰণটো ফিটনেছ আৰু ক্ৰীড়াত অংশগ্ৰহণৰ প্ৰচাৰৰ বাবে দেশজুৰি উদযাপন কৰা হয়। আজিৰ এই কাৰ্যসূচী সমগ্ৰ দেশতে 8,000 অধিক স্থানত অনুষ্ঠিত হয়। আহমেদাবাদৰ লগতে স্পৰ্টছ অথৰিটি অব ইণ্ডিয়াৰ সকলো আঞ্চলিক কেন্দ্ৰতে আজি কমনৱেলথ গেমছ শীৰ্ষক এখন বিশেষ প্ৰদৰ্শনী অনুষ্ঠিত হয়। আনহাতে অসম মেঘালয় সীমান্তৱৰ্তী হেলিডেগগঞ্জতো আজি ফিট ইণ্ডিয়া ৱৰ্ল্ড চাইকেল ডে আৰু স্বচ্ছ ভাৰত স্বাস্থ্য ভাৰত শীৰ্ষক সজাগতা কাৰ্যসূচী ৰূপায়ণ কৰা হয়। 183 BS বেটেলিয়নৰ উদ্যোগত হেলিডেগঞ্জ BSF কেম্পৰ পৰা এই উপলক্ষে উলিওৱা চাইকেল সমদলত বহুসংখ্যক BSFৰ জোৱানে অংশগ্ৰহণ কৰে। হেলিডেগঞ্জ বজাৰ সংলগ্ন বিভিন্ন পথ অতিক্ৰম কৰা এই সমদলৰ জৰিয়তে স্বাস্থ্য সচেতনতা, শাৰীৰিক সক্ষমতা বৃদ্ধি আৰু পৰিৱেশৰ সুৰক্ষাৰ ক্ষেত্ৰত চাইকেল ব্যৱহাৰৰ গুৰুত্বৰ সন্দৰ্ভত জনসাধাৰণক সজাগ কৰাৰ চেষ্টা কৰা হয়। ইয়াৰ পাছতে স্বচ্ছ ভাৰত স্বাস্থ্য ভাৰত শীৰ্ষ সজাগতা পদযাত্ৰা উলিওৱা হয়। এই কাৰ্যসূচীত BSFৰ মহিলা জোৱানসকলেও অংশগ্ৰহণ কৰে। কামৰূপ জিলাৰ পলাশবাৰী থানাৰ অন্তৰ্গত

0: বজাৰাপাৰাত পথ দুৰ্ঘটনাত 4 জন লোক নিহত হয়। মিৰ্জা পলাশবাৰী সংযোগী পথত এই দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাস্থলীত 3 জন যুৱকৰ মৃত্যু হোৱাৰ লগতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত 8 জন যুৱকৰ মৃত্যু হয়। মৃত্যু হোৱা যুৱককেইজনৰ ভিতৰত মাজিৰগাঁৱৰ বৰুৱাপাৰাৰ জ্যোতি কলিতা, ৰঙামাটি দোকানীপাৰাৰ নিখিল দাস, অৰ্ণৱ বৰ্মন আৰু 8 জন যুৱকৰ পৰিচয় বৰ্তমানলৈকে জানিব পৰা হোৱা নাই। আনহাতে আহত দীপাংকৰ কলিতা নামৰ এজন যুৱক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে। দুৰ্ঘটনাটো সন্দৰ্ভত আমাৰ কামৰূপৰ সংবাদদাতা কৌশিক দাসে এইদৰে কয়।
1: কামৰূপ জিলাৰ পলাশবাৰী থানাৰ অন্তৰ্গত বজাৰপাৰাত নিশা ভয়াৱহ পথ দুৰ্ঘটনা সংঘটিত হয়। মিৰ্জাৰ পৰা পলাশবাৰীলৈ যোৱা পথত প্ৰায় 2 মান বজাত এই ভয়ংকৰ পথ দুৰ্ঘটনাৰ ফলত থিতাতে 3 জন যুৱকৰ মৃত্যু হয় আৰু 2গৰাকীকৈ আহত যুৱকক গুৱাহাটী মেডিকেল কলেজলৈ নিয়া হয়, যদিও 1গৰাকী মেডিকেল কলেজত মৃত্যু হয় আৰু বৰ্তমান 1গৰাকী মৃত্যুৰ সৈতে যুঁজি আছে।
0: ধেমাজি জিলাৰ জোনাই প্ৰস্তাৱিত পবা প্ৰস্তাৱিত অভয়াৰণ্যত বন বিভাগে বাঘৰ খোজ প্ৰত্যক্ষ কৰি বনাঞ্চলখনত বাঘৰ উপস্থিতি নিশ্চিত কৰিছে। শেহতীয়াকৈ অভয়াৰণ্যখনৰ বিভিন্ন স্থানত বাঘৰ খোজ প্ৰত্যক্ষ কৰি বনাঞ্চলখনত স্থানীয় ৰাইজৰ লগতে বন কৰ্মীসকলে কেইবাটাও বাঘৰ উপস্থিতি সন্দেহ কৰিছে। উল্লেখযোগ্য যে অভয়াৰণ্যখনত 3 মাইল বিটখণ্ডত বনৰক্ষী তহলদাৰী দলে বাঘৰ খোজৰ চিহ্ন প্ৰত্যক্ষ কৰাৰ পৰিপ্ৰেক্ষিতত জোনাই বন বিভাগে স্থানীয় ৰাইজ আৰু পৰ্যটকসকলক সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছে। বন বিভাগে কেইবাটাও প্ৰাপ্তবয়স্ক বাঘৰ লগতে পোৱালীৰ খোজৰ চিহ্নও দেখা পোৱা বুলি সংবাদ মাধ্যমক জানিবলৈ দিছে। তদুপৰি কিছুদিন পূৰ্বে বনাঞ্চলখনৰ কাষৰীয়া ঐৰাম ঘাট অঞ্চলৰ বিভিন্ন চৰ চাপৰিত বাঘে আতংকৰ সৃষ্টি কৰাৰ লগতে গোধনো নিধন কৰে বুলি বন বিভাগে জানিবলৈ দিয়ে। আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। তামোলপুৰ জিলাৰ ভাৰত ভূটান সীমান্তৱৰ্তী বগাজুলিৰ দিলাইশ্ৰী বজাৰৰ সমীপত আজি আবেলি এটা পুৰণি মৰ্টাৰ চেল বোমা উদ্ধাৰ হোৱা কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি হৈছে। আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে ভূটান পাহাৰৰ পৰা বৈ অহা নিজৰাৰ পাৰত স্থানীয় লোকে এই সন্দেহজনক সামগ্ৰীটো প্ৰত্যক্ষ কৰি সীমা সুৰক্ষা বলৰ চাউনীত খবৰ দিয়ে। ইয়াৰ পাছত ঘটনাস্থলীত আৰক্ষী আৰু এছ এছ বিৰ এটা দলে মৰ্টাৰ চেল বোমাটো উদ্ধাৰ কৰি নিৰাপদ স্থানলৈ লৈ যায়। পাছত বোমাটো সক্ৰিয় নহয় বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰে। পাটাচাৰকুছি উন্নয়ন সমিতিৰ উদ্যোগত আজি পাটাচাৰকুছি শিৱ দুৰ্গাধামত এখন সম্বৰ্ধনা সভা অনুষ্ঠিত হয়। এই সভাত অসম বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাস, বজালী বিধানসভা সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ ৰয়ৰ লগতে কেইবাগৰাকীও কৃতি ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়। এই সভাত পাটাচাৰকুছিৰ শিৱধাম পৰিচালনা সমিতি, পাটাচাৰকুছি পৌৰসভা, প্ৰাগজ্যোতি ক্লাব, পাটাচাৰকুছি প্ৰেছ ক্লাব, গণেশ মন্দিৰ পৰিচালনা সমিতি, পাটাচাৰকুছি ৰঙালী বিহু উদযাপন সমিতি, পাটাচাৰকুছি চেম্বাৰ অব কমাৰ্চৰ লগতে কেইবাটাও সংগঠনৰ সদস্য উপস্থিত থাকে আৰু সম্বৰ্ধনা জ্ঞাপন কৰে। অসম হাস্য ব্যংগ সাহিত্য সন্মিলনৰ সৌজন্যত আৰু ভাকুটকুট প্ৰকাশন গোষ্ঠীৰ উদ্যোগত হাস্য ব্যংগ বাৰ্তালোচনী ভাকুটকুটৰ 33 সংখ্যক প্ৰতিষ্ঠা দিৱস আজি ধেমাজিত অনুষ্ঠিত হয়। প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি পতাকা উত্তোলন আৰু স্মৃতি তৰ্পণৰ লগতে অসম হাস্য ব্যংগ সাহিত্য মঞ্চৰ ভৱিষ্যৎ পৰিকল্পনা সম্পৰ্কে আলোচনা চক্ৰ অনুষ্ঠিত হয়। অসম সাহিত্য সভাৰ মুক্ত শিক্ষা সংসদৰ জালাহ কেন্দ্ৰৰ উদ্যোগত তথা বাক্সা জিলা সাহিত্য সভা আৰু জালাহ শাখা সাহিত্য সভাৰ সহযোগত অসম সাহিত্য সভাৰ জালাহ আঞ্চলিক কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত আজি এখন শৈক্ষিক অভিৱৰ্তন অনুষ্ঠিত হয়। ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক উত্তৰণৰ বাবে অনুষ্ঠিত এই অভিৱৰ্তনখন বিধায়ক থানেশ্বৰ বসুমতাৰীয়ে উদ্বোধন কৰে। অসম সাহিত্য সভাৰ সভাপতি ডঃ বসন্ত কুমাৰ গোস্বামী আৰু অভিৱৰ্তনখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকে। অনুষ্ঠানত মুক্ত শিক্ষা সংসদৰ জালাহ কেন্দ্ৰৰ শিক্ষক শিক্ষয়িত্ৰী আৰু পাঠ্যক্ৰম প্ৰচলনত সহযোগিতা আগবঢ়োৱা 8গৰাকী ব্যক্তিক সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানৰ আৰম্ভণিতে বিশ্ব বৰেণ্য শিল্পী ডঃ ভূপেন হাজৰিকা আৰু শিল্পী জুবিন গাৰ্গৰ স্মৃতি স্মৰণ সভা অনুষ্ঠিত কৰা হয়। বজালী জিলাৰ পাটাচাৰকুছি শাখা সাহিত্য সভাৰ বিশেষ বাৰ্ষিক অধিৱেশনখন আজি দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয়। এই উপলক্ষে পুৱা শাখা সাহিত্য সভাৰ কাৰ্যালয়ৰ বাকৰিত সভাপতি হৰ্ষমোহন শৰ্মাই পতাকা উত্তোলন কৰে। উপসভাপতি অপূৰ্ব কুমাৰ শৰ্মাই স্মৃতি তৰ্পণ কাৰ্যসূচী মুকলি কৰাৰ পাছতে অসম সাহিত্য সভাৰ স্থায়ী বিত্তীয় নিধিৰ আহ্বায়ক গোবিন্দ কলিতাই কেন্দ্ৰীয় সমিতিৰ পৰ্যবেক্ষক হিচাপে উপস্থিত থাকি সাহিত্য সভাৰ সাংগঠনিক দিশ সম্পৰ্কে বক্তব্য আগবঢ়ায়। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অসম, মেঘালয়, ছিকিম আৰু পশ্চিমবংগৰ হিমালয়ৰ পাদদেশৰ অঞ্চল বিশেষে আজি ধাৰাষাৰ বৰষুণ হ'ব পাৰে বুলি আগলি বতৰা দিছে। বিভাগটোৱে লগতে দিল্লী, হাৰিয়ানা, চণ্ডীগড়, পূব উত্তৰ প্ৰদেশ, পূব মধ্যপ্ৰদেশ আৰু বিদৰ্ভ অঞ্চলত আজি গ্ৰীষ্ম প্ৰবাহৰ প্ৰকোপ অব্যাহত থাকিব পাৰে বুলি আশংকা প্ৰকাশ কৰিছে।

0: বতৰ বিজ্ঞান বিভাগে প্ৰকাশ কৰা মতে উত্তৰ পশ্চিম মধ্য আৰু পূব ভাৰতৰ ঠাই বিশেষে পৰৱৰ্তী 6-7 দিনলৈ গ্ৰীষ্ম প্ৰৱাহৰ প্ৰকোপ অব্যাহত থাকিব। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি মুম্বাইৰ ৱাংখেৰে ষ্টেডিয়ামত অনুষ্ঠিত প্ৰথমখন খেলত ৰাজস্থান ৰয়েলছে মুম্বাই ইণ্ডিয়ানছক জয়ৰ বাবে 206 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। প্ৰথমে পেট ধৰা আমন্ত্ৰণ লাভ কৰি ৰাজস্থান ৰয়েলছে নিৰ্ধাৰিত অভাৰত 8টা উইকেট হেৰুৱাই 205 ৰাণ সংগ্ৰহ কৰে। বাতৰি যুগুতোৱাৰ পৰলৈকে মুম্বাই ইণ্ডিয়ানছে 3 অভাৰত 2টা উইকেট হেৰুৱাই 23 ৰাণ সংগ্ৰহ কৰে। ইপিনে সন্ধিয়া 7:30 বজাত হ'বলগীয়া দ্বিতীয়খন খেলত কলকাতাৰ ইডেন গাৰ্ডেনছত দিল্লী কেপিটেলছ কলকাতা নাইট ৰাইডাৰ্ছৰ সন্মুখীন হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰি কেইটি পুনৰ এবাৰ। নতুন দিল্লীত কেইবাগৰাকী উচ্চপদস্থ বিষয়াৰ সৈতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্প সন্দৰ্ভত পৰ্যালোচনা। কামৰূপ জিলাৰ পলাশবাৰী থানাৰ অন্তৰ্গত বাজাৰাপাৰাত পথ দুৰ্ঘটনাত 4 লোক নিহত আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি প্ৰথমখন খেলত মুম্বাই ইণ্ডিয়ানছক ৰাজস্থান ৰয়েলছৰ 206 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি সন্ধিয়া 6:45।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু কৃষি জগত। সমূহ কৃষক ৰাইজলৈ নমস্কাৰ জনাই আজিৰ অনুষ্ঠান মুকলি কৰিছো। আজিৰ অনুষ্ঠানত আগবঢ়াইছো অসমত মাটিৰ স্বাস্থ্য ব্যৱস্থাপনা আৰু বহনক্ষম কৃষিৰ গুৰুত্ব, এই বিষয়ে এটি আলোচনা।
2: কৃষি জগতৰ সকলোজন শ্ৰোতালৈ প্ৰীতি আৰু সম্ভাষণ জনাই মুকলি কৰিছোঁ আজিৰ অনুষ্ঠানটি। আশা কৰিছোঁ সকলো কুশলে আছে। শ্ৰোতা বন্ধুসকল, আজি আপোনালোকৰ ওচৰত এটি গুৰুত্বপূৰ্ণ বিষয় লৈ আলোচনা কৰিবলৈ আহিছোঁ। বিষয়টো হৈছে অসমত মাটিৰ স্বাস্থ্য ব্যৱস্থাপনা আৰু বহনক্ষম কৃষিৰ গুৰুত্ব। এই বিষয়ত আলোচনা কৰিবলৈ আমাৰ মাজত আছে ডিৰেক্টৰেট অফ এগ্ৰিকালচাৰ অসমৰ সহকাৰী কৃষি সঞ্চালক শ্ৰীমতী অপৰ্ণা দাস বাইদেউ।
3: নমস্কাৰ।
2: আৰু লগতে উপস্থিত আছে জ্যেষ্ঠ কৃষি উন্নয়ন বিষয়া শ্ৰীমতী মধুমিতা কলিতা বাইদেউ।
4: নমস্কাৰ।
2: এই গুৰুত্বপূৰ্ণ বিষয়টোলৈ আমি আলোচনা কৰোঁ। আমি জানো অসমখন এখন কৃষি প্ৰধান ৰাজ্য, সেয়েহে কৃষকসকলৰ উন্নয়ন আৰু শস্য উৎপাদন বৃদ্ধি কৰাৰ বাবে মাটিৰ স্বাস্থ্য অতি গুৰুত্বপূৰ্ণ বিষয়। লগতে আমি দেখিবলৈ পাইছোঁ জলবায়ুৰ পৰিৱৰ্তনৰ প্ৰভাৱ খেতি মাটিটো পৰা হৈছে। সেইকাৰণে বহনক্ষম কৃষি পদ্ধতি গ্ৰহণ কৰাৰ প্ৰয়োজনীয়তাও দিনক দিনে বাঢ়ি গৈ আছে। এই উদ্দেশ্য আগত ৰাখি কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে বিভিন্ন ধৰণৰ আঁচনি কৃষকসকললৈ ৰূপায়ণ কৰি আছে। তাৰে মাজতে দুখন গুৰুত্বপূৰ্ণ আঁচনি হৈছে ভূমি স্বাস্থ্য আৰু উৰ্বৰতাৰ আঁচনি আৰু বৃষ্টি নিৰ্ভৰ অঞ্চলৰ উন্নয়নৰ আঁচনি। প্ৰথমে মই শ্ৰীমতী অপৰ্ণা বাইদেউৰ ওচৰলৈ আহিব বিচাৰিছোঁ, যিহেতুকে আপুনি ৰাজ্য চৰকাৰৰ ভূমি স্বাস্থ্য আৰু উৰ্বৰতা আঁচনিৰ নোডেল অফিচাৰ। মাটিৰ স্বাস্থ্য মূলতঃনো কি হয়, এই বিষয়ে আমাৰ কৃষকসকলক থুলমূলকৈ অকণমান জনাব।
4: হয়, নমস্কাৰ। মাটিৰ স্বাস্থ্য বুলিলে মাটিৰ সেই ক্ষমতাক বুজায় যাৰ দ্বাৰা মাটিয়ে গছ গছনিৰ বৃদ্ধিত সঠিকভাৱে সহায় কৰে আৰু পৰিৱেশৰ ভাৰসাম্যও ৰক্ষা কৰে।
2: হয়,
4: সুস্থ মাটিত প্ৰয়োজনীয় পুষ্টি উপাদান, জৈৱ পদাৰ্থ, পানী ধৰি ৰাখিব পৰা ক্ষমতা আৰু উপকাৰী জীৱাণু থাকে। মাটিৰ স্বাস্থ্যৰ গুৰুত্বপূৰ্ণ কাৰণকেইটা হৈছে ই ফচল উৎপাদনত বৃদ্ধি কৰে, সাৰৰ সঠিক ব্যৱহাৰ নিশ্চিত কৰে, কৃষি ব্যয় কমায়, ভৱিষ্যত প্ৰজন্মৰ বাবে মাটিৰ উৰ্বৰতা সংৰক্ষণ কৰে আৰু পৰিৱেশ প্ৰদূষণ কমায়। সুস্থ মাটি থাকিলেহে কৃষি ছাষ্টেইনেবল আৰু লাভজনক হ'ব পাৰে। সেইকাৰণে আমাৰ মাটিৰ স্বাস্থ্যটো অতি গুৰুত্বপূৰ্ণ।
2: হয় বাইদেউ, আপুনি বহুত সুন্দৰ কথা ক'লে। অলপ আগতে মই কৈছিলোঁ যে ভূমি স্বাস্থ্য আৰু উৰ্বৰতা নামৰ এখন আঁচনি ৰূপায়ণ কৰা হৈছে। এই আঁচনিটোনো কি, আমাৰ কৃষকৰ উদ্দেশ্যে থুলমূলকৈ দুষাৰমান ক'ব নেকি?
4: হয়, এই আঁচনিটো ভূমি স্বাস্থ্য আৰু উৰ্বৰতা আঁচনিটো হৈছে ভাৰত চৰকাৰৰ এখন গুৰুত্বপূৰ্ণ আঁচনি। এই আঁচনিৰ জৰিয়তে কৃষকসকলে তেওঁলোকৰ মাটিৰ পুষ্টিগত অৱস্থা, যিটো আমি ফাৰ্টিলিটি বুলি কওঁ, মাটিৰ যিটো ফাৰ্টিলিটি আছে, সেই অৱস্থাটো সম্পৰ্কে বৈজ্ঞানিকভাৱে তথ্য দিয়া হয়। ইয়াৰ মূল উদ্দেশ্যসমূহ হৈছে মাটিৰ উৰ্বৰতা নিৰ্ণয় কৰা, ফচল ভিত্তিক সাৰৰ পৰামৰ্শ দিয়া, সাৰৰ সুষম ব্যৱহাৰ উৎসাহিত কৰা, অত্যাধুনিক ৰাসায়নিক সাৰ ব্যৱহাৰ হ্ৰাস কৰা, উৎপাদন বৃদ্ধি আৰু মাটিৰ স্থায়িত্ব ৰক্ষা কৰা। এই আঁচনি ৰূপায়ণ কৰিবলৈ আমাৰ অসমত বৰ্তমান

0: বিশটামান ষ্টাইল লেব আছে, তাৰ যাৰ দ্বাৰা আমি এই মাটিখিনি পৰীক্ষা কৰা হয়।
1: হয় বাইদেউ, ছয়েল হেল্থ কাৰ্ডৰ যে কথা ক'লে অলপ আগত,
0: হয়,
1: এই ছয়েল হেল্থ কাৰ্ড বা ভূমি স্বাস্থ্য পত্ৰ, তাত কি ধৰণৰ তথ্য উল্লেখিত হৈ থাকে?
0: হয়, এইটো এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন। ছয়েল হেল্থ কাৰ্ডখনত আমাৰ সাধাৰণতে আমি যিটো মাইক্ৰ' আৰু মেক্ৰ' নিউট্ৰিয়েণ্টৰ বিষয়ে তাতে উল্লেখ কৰা থাকে, কিমান পৰিমাণত এই মেক্ৰ' আৰু মাইক্ৰ' নিউট্ৰিয়েণ্ট থাকে। তাৰোপৰি মই কৈ আছো আপোনাক, তাৰোপৰি আমি মাটিৰ পি এইচ মানটো আমি পাব পাৰোঁ আৰু ইলেক্ট্ৰিকেল কণ্ডাক্টিভিটিটো আমি পাব পাৰোঁ। এই কাৰ্ডখনত অৰ্গেনিক কাৰ্বন, নাইট্ৰজেন, ফচফৰাছ, পটাছিয়াম, যিকেইটা মই এতিয়া ইতিমধ্যে আপোনাক ক'লোঁ মেক্ৰ' নিউট্ৰিয়েণ্ট, আৰু তাৰোপৰি ছালফাৰ আমি কৰোৱা হয়, আৰু মাইক্ৰ' নিউট্ৰিয়েণ্ট যিটো মই ক'লোঁ সেইটো হৈছে জিংক, বৰণ, আইৰণ, কপাৰ আদি এইবিলাক ক্ষুদ্ৰ পুষ্টি উৎপাদন বুলি কয়, সেই বিষয়ে আমি ভালকৈ তাতে কিমান পৰিমাণত আছে সেইটো লিখা থাকে।
1: হয় বাইদেউ, আপুনি যে ক'লে মেক্ৰ' আৰু মাইক্ৰ' নিউট্ৰিয়েণ্ট মানে মুখ্য মৌল আৰু গৌণ মৌল, তাৰ মানে কৃষকসকলক অকণমান বহলকৈ জনাব নেকি?
0: হয়, গছৰ মানে বৃদ্ধি আৰু উৎপাদনৰ বাবে বিভিন্ন পুষ্টি উৎপাদনৰ প্ৰয়োজন হয়। গছে যি খাই জীয়াই থাকে, মেক্ৰ' নিউট্ৰিয়েণ্ট হৈছে গছক যিটো পৰিমাণ বেছিকৈ লাগে। কিছুমান আমাৰ নিউট্ৰিয়েণ্ট আছে যিবোৰ গছে গছক বেছিকৈ লাগে, সেইকেইটা হৈছে নাইট্ৰজেন, ফচফৰাছ, পটাছ। ইয়াৰ উপৰিও সেইকেইটাক আমি মেক্ৰ' নিউট্ৰিয়েণ্ট বুলি কওঁ, আৰু মাইক্ৰ' নিউট্ৰিয়েণ্ট হৈছে অতি কম পৰিমাণে লাগে সেইকেইটা। যদিও কম পৰিমাণে লাগে কিন্তু ইয়াৰ গুৰুত্বপূৰ্ণ, ই অত্যন্ত প্ৰয়োজনীয়। সেইকেইটা হৈছে জিংক, বৰণ, আইৰণ, কপাৰ, মেংগানিজ। এইটো আমাৰ এটা কথা কওঁ, এইটো আমি মাইক্ৰ' নিউট্ৰিয়েণ্টো আমি নিমখৰ লগতো আমি তুলনা কৰিব পাৰোঁ। যেনেকৈ আমাৰ নিমখ অকণমান লাগে কিন্তু নহ'লেও নহয়, তেনেকৈ আমাৰ সেই মাইক্ৰ' নিউট্ৰিয়েণ্টবোৰ নহ'লেও আমাৰ গছে পুষ্টি নাপায়।
1: হয়, ঠিক আছে বাইদেউ। এটা কথা আৰু জানিব বিচাৰিছিলোঁ, আমাৰ কৃষকসকলে এই আঁচনিটোৰ লাভ কেনেকৈ পাব পাৰে?
0: কৃষকসকলে এই আঁচনি পাবৰ কাৰণে নিজে তেওঁলোকে একো কৰিব নালাগে, আমাৰ বিভাগৰ মানুহ নিজে গৈ মাটিৰ নমুনা সংগ্ৰহ কৰিব। এইখিনিতে মই আমাৰ কৃষক বন্ধুসকলক বিশেষভাৱে অনুৰোধ কৰিব খুজিম যে যেতিয়া বিভাগীয় মানুহ মাটিৰ নমুনা সংগ্ৰহ কৰিবৰ কাৰণে আপোনালোকৰ তাত ফিল্ডত যায়, তেতিয়া আপোনালোকে সম্পূৰ্ণ সহায় সহযোগ তেওঁলোকক আগবঢ়াওক। আৰু আমাৰ এখন এটা এপ্লিকেশ্যন আছে, মোবাইল এপ্লিকেশ্যন, তাৰ জৰিয়তে আমি এই মাটিখিনি আমি সংগ্ৰহ কৰোঁ। সেই এপটোত যাবৰ কাৰণে আমাৰ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰিবলগীয়া হয়। সেই ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰোঁতে তেওঁলোকৰ আমাক কিছুমান নথি পত্ৰ লাগে, ফোন নাম্বাৰ লাগে, আধাৰ কাৰ্ডৰ নাম্বাৰটো লাগে। আপোনালোকে যে একো সংকোচ নকৰিব, আমাৰ যিটো বিভাগীয় মানুহ গ'লে আপোনালোকে সেই ইনফৰ্মেশ্যনখিনি আপোনালোকে তেওঁলোকক দি দিব, তেতিয়াহে আপোনালোকৰ মাটিডৰা আমি কালেক্ট কৰিবলৈ, সংগ্ৰহ কৰিবলৈ সুবিধা পাওঁ।
1: তাৰমানে বাইদেউ, ছয়েল হেল্থ কাৰ্ড এপৰ যিটো বিষয়ে ক'লে, সেইটো নেথাকিলে কৃষকসকলৰ পৰা আমাৰ মাটিৰ নমুনা সংগ্ৰহ কৰাটো
0: অসম্ভৱ, মানে তেতিয়া আমি সংগ্ৰহ কৰিব পাৰিম, টেষ্টো কৰিব পাৰিম, কিন্তু কাৰ্ডখন আমি উলিয়াব নোৱাৰিম,
1: যিহেতুকে তাত জিঅ'লোকেশ্যন আৰু
0: জিঅ'লোকেশ্যন থাকে। আৰু কাৰ্ডখন উলিয়াবলৈ হ'লে আমাৰ এটা পৰ্টেল থাকে, তাতে আমি যিখিনি টেষ্টিং কৰোঁ, টেষ্টিঙৰ যিখিনি ৰিজাল্ট ওলায়, সেই ৰিজাল্টখিনি তাতে আমি ভৰাই দিলেহে সেই কাৰ্ডখন আমি উলিয়াব পাৰোঁ।
1: বাইদেউ, খুব সুন্দৰকৈ ছয়েল হেল্থ কাৰ্ডৰ বিষয়ে আমাক অৱগত কৰিলে। এতিয়া দেখা গৈছে যে জলবায়ু পৰিৱৰ্তন এটি জ্বলন্ত সমস্যা, আৰু যাৰ ফলত আমাৰ কৃষকৰ কৃষিৰ ওপৰতো প্ৰভাৱ পৰিছে, আৰু যাৰ ফলত জীৱিকাৰো ওপৰত প্ৰভাৱ পৰা দেখা গৈছে। সেইকাৰণে ভাৰত চৰকাৰে এটি আঁচনি ৰূপায়ণ কৰি আছে যাৰ নাম হৈছে ৰেইনফেড এৰিয়া ডেভেলপমেণ্ট বা বৃষ্টি নিৰ্ভৰ অঞ্চলৰ উন্নয়নৰ এখন আঁচনি। মই এতিয়া মধুমিতা কলিতা বাইদেউক সুধিব বিচাৰিছোঁ, এই আঁচনিখননো কি আৰু তাৰ মূল উদ্দেশ্যটোনো কি, আমাক এবাৰ চমুকৈ জনাব নেকি?
2: হয়, ধন্যবাদ কমল ডাঙৰীয়া। বৃষ্টি নিৰ্ভৰ অঞ্চলত কৃষি কাৰ্যকলাপৰ বৃদ্ধি নিশ্চিত কৰিবলৈ ভাৰত চৰকাৰৰ কৃষি মন্ত্ৰালয়ে 2011-12 চনত এখন নতুন আঁচনি, যিটোৰ নাম হ'ল বৃষ্টি নিৰ্ভৰ এলেকা উন্নয়ন আঁচনি, যিটো আমাৰ ইংলিছত ৰেইনফেড এৰিয়া ডেভেলপমেণ্ট RAD বুলি কৈছিল, সেইটো আৰম্ভ কৰিছিল। ইয়াৰ লক্ষ্য হৈছিল ক্ষুদ্ৰ আৰু প্ৰান্তীয় যিবিলাক কৃষক আছিল, সেই কৃষকসকলৰ কৃষিকাৰ্যৰ দ্বাৰা সৰ্বাধিক লাভ প্ৰদান কৰি তেওঁলোকৰ জীৱনৰ মান উন্নত কৰা।
1: বাইদেউ, ইয়াত যিটো এইটো আঁচনি আপুনি আঁচনিৰ কথা ক'লে, ইয়াত কেনেকুৱা কেনেকুৱা ধৰণৰ

0: উপাদান বা কেনেকুৱা ধৰণৰ মূল্য বা প্ৰজেক্ট লোৱা হয়?
1: এই আঁচনিটো যদিও আঁচনিখন সৰু আঁচনি, কিন্তু কৃষকসকলে মানে জ্ঞাত হোৱাটো বহুতো জৰুৰী। এই আঁচনিখনত মূলত উৎপাদনশীলতা বৃদ্ধি আৰু জলবায়ু পৰিৱৰ্তনৰ সৈতে জড়িত যিবিলাক বিপদসমূহ কম কৰাৰ বাবে মানে সংহতি কৃষি ব্যৱস্থা, সংহত যিটো কৃষি ব্যৱস্থা, আমাৰ যিটো ইণ্টিগ্ৰেটেড ফাৰ্মিং ছিষ্টেম, সেইটোৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে। আৰু সংহত কৃষি ব্যৱস্থা হৈছে এক বহনক্ষম কৃষি পদ্ধতি য'ত পশুধন, শস্য উৎপাদন আদি জড়িত থাকে।
0: আপোনাৰ কমতে বাইদেউ, বহনক্ষম কৃষি ব্যৱস্থাত আমাৰ বিভিন্ন ধৰণৰ ইণ্টিগ্ৰেটেড ফাৰ্মিং মডেল লোৱা হয় য'ত আমাৰ ছাষ্টেইনেবল এগ্ৰিকালচাৰৰ কাৰণে খুবেই দৰকাৰী হয়। এতিয়া বাইদেউ জানিব বিচাৰিম, এই আঁচনিখনৰ দ্বাৰা এজন কৃষকে কি কি সুবিধা পায়?
1: এই আঁচনিৰ যোগেদি কৃষকে উন্নত মানৰ বীজ, কৃষি সঁজুলি, প্ৰশিক্ষণ, জৈৱিক কৃষিৰ সহায় বা মৌ পালন, বিভিন্ন কৃষিভিত্তিক কাৰ্যকলাপ, গাহৰি পালন, কেঁচুসাৰ তৈয়াৰ কৰিব পৰাকৈ আৰ্থিক সহায় লাভ কৰে। আচলতে কি জানেনে, মানে বৰষুণ নিৰ্ভৰশীল যিবিলাক অঞ্চল আছে তেওঁলোকত খৰাং বা অনিশ্চয়তা মানে বৰষুণৰ বাবে উৎপাদনবিলাক কমি যায়। আৰেদি যি আঁচনি আছে, সেই আঁচনিখনে পানী সংৰক্ষণ, মাটিৰ উৰ্বৰতা বৃদ্ধি আৰু বিকল্প আয়ৰ ব্যৱস্থা কৰি কৃষকক মানে সহায় কৰে। এই যিখিনি মই অলপ আগতে যিটো ক'লোঁ যে ইণ্টিগ্ৰেটেড ফাৰ্মিং ছিষ্টেম, যিটো সংহত কৃষি ব্যৱস্থা, তাতে আমি বহুতকেইটা উপাদান থাকে, যেনেকৈ এইবিলাক হাঁহ কুকুৰা হওক, পশুধন হওক, এইবিলাকৰ পৰা মানে কৃষকসকলে আয়টো উৎপাদন মানে বেছি হয়। ধৰি লওক এটা আপোনাৰ কৃষি ক্ষেত্ৰখনতেই পটককৈ যেনিবা বানপানী আহিল, কিবা পোক পতংগৰ আটক হ'ল, তেতিয়া মানে কৃষি খেতিখিনিৰ পৰা আমি উৎপাদন খেতিয়কজনে বেছি নাপাবও পাৰে, কিন্তু তেতিয়া তাৰ লগত যদি হাঁহ কুকুৰা কৰিছে বা মৌ পালন কৰিছে, সেইখিনিৰ পৰা যিখিনি উপাৰ্জন পাব, তেওঁৰ উপাৰ্জনটো সন্তুলন হৈ থাকে। মানে
0: বাইদেউ আপুনি মানে এইটো আমি এইটো বুজিব পাৰোঁ যে ধৰি লওক এটা খেতি যদি তেখেতৰ কিবাকৈ ন্যস্ত হৈ যায়, আন এটা খেতিৰ দ্বাৰা তেখেতৰ স্বাৱলম্বনটো মানে
1: নিশ্চিত হৈ থাকে, তেওঁ মানে আয় ক্ষেত্ৰত মানে তেতিয়া আৰু ইমান প্ৰব্লেম নহয়।
0: ধন্যবাদ বাইদেউ। অলপ আগতে আমাক অপৰ্ণা বাইদেউ জনালে যে ভূমি স্বাস্থ্য পত্ৰ বনাবলৈ হ'লে বিভিন্ন জেগাৰ পৰা বিভাগীয় কৰ্তৃপক্ষ গৈ পেলাই মাটি সংগ্ৰহ কৰে আৰু মাটিসমূহ আমাৰ ছয়েল হেল্থ কাৰ্ড লেবৰেটৰীত পৰীক্ষা কৰি পেলাই ছয়েল হেল্থ কাৰ্ড প্ৰস্তুত কৰে। এতিয়া ধৰি লওক অপৰ্ণা বাইদেউ সুধিব বিচাৰিছোঁ, এজন কোনোবা খেতিয়কে নিজে নিজাববীয়াকৈ নিজৰ ছেম্পল বা নমুনা দিব বিচাৰিছে, তেনেহ'লে কি কি মানে পদক্ষেপ ল'ব লাগিব সেই খেতিয়কজনে?
2: হয়, মই আপোনাক আগতেই কৈছিলোঁ, এই কৃষকে নিজেই তেওঁ মাটিডৰাৰ পৰা নমুনা সংগ্ৰহ কৰিব নোৱাৰে। কাৰণ মই আপোনাক কোৱাৰ দৰে মোবাইল আমাৰ এপ আছে, সেই মোবাইল এপটোৰ জৰিয়তেহে এই মাটিখিনি সংগ্ৰহ কৰিব পাৰে। গতিকে কৃষকে নোৱাৰে, আমাৰ বিভাগীয় তৰফৰ পৰাই আমি এইটো কামটো কৰালা হয়। যদি তেওঁ ইচ্ছা কৰে যে সোনকালে তেওঁ মাটিডৰা পৰীক্ষা কৰাব লাগে, তেতিয়াহ'লে তেওঁ ওচৰতে যিটো কৃষি বিভাগ আছে তেওঁলোকৰ এডিঅ' অফিচেই হওক, লাগিলে আমাৰ ডিষ্ট্ৰিক্ট এগ্ৰিকালচাৰ অফিচেই হওক, নতুবা ছইল টেষ্টিং লেবৰেটৰী যাৰ ওচৰত আছে, তাতে তেওঁ খবৰ কৰি মাটিডৰা পৰীক্ষা কৰাই ল'ব পাৰে।
0: বাইদেউ, এই ছইল হেল্থ কাৰ্ড জেনেৰেশ্যন বা ভূমি স্বাস্থ্য পত্ৰ যেতিয়া আমাৰ কৃষকসকলে পায়, সেইটো কাৰণে কৃষকসকলে কিবা মাচুল দিব লাগে নেকি বাৰু?
2: নালাগে, এইটো একদম মাচুল দিব নালাগে, এইটো বিনামূল্যে আমাৰ পৰীক্ষা কৰা হয়। বৰ্তমানলৈকে এইটো বিনামূল্যে পৰীক্ষা কৰি আহিছে।
0: খুব সুন্দৰ পদক্ষেপ বাইদেউ।
2: হয়,
0: আৰু বাইদেউ এটা আমি আজিকালি দেখিছোঁ যে কৃষকসকলে অসন্তুলিত হাৰত ৰাসায়নিক সাৰ প্ৰয়োগ কৰাৰ ফলত মাটিৰ উৰ্বৰতা শক্তি ক্ষয় হৈছে, আপুনি অলপ আগত কৈছে এইখিনি কথা, আৰু কৃষিৰ উৎপাদনো হ্ৰাস পাইছে। এই ক্ষেত্ৰত আমাৰ বিভাগৰ ফালৰ পৰা কিবা সজাগতামূলক পদক্ষেপ লোৱা হৈছে নেকি বাৰু?
2: হয়, আগতেও আমাৰ এনেকৈ বহুত সজাগতা সভা পতা হৈছিলে, আৰু এতিয়া ৰিচেণ্টলি আমাৰ ধৰিত্ৰী মাতা বচাও অভিযানৰ অধীনত আমাৰ যিটো আত্মা আছে, আত্মা অৰ্থাৎ কৃষি প্ৰযুক্তি ব্যৱস্থাপনা অধিকৰণৰ কৰ্তৃপক্ষৰ দ্বাৰা সুষম হাৰত যাতে আমি সাৰখিনি প্ৰয়োগ কৰিব পাৰোঁ, তাৰ ওপৰত 11 এপ্ৰিলৰ পৰা ৰাজ্যজুৰি বিশেষ সজাগতা অভিযান চলোৱা হৈছে। এই অভিযানৰ অন্তৰ্গত ইতিমধ্যে 650খনতকৈ অধিক সজাগতামূলক সভা অনুষ্ঠিত কৰা হৈছে আৰু তাৰ দ্বাৰা 25,000তকৈ অধিক কৃষকক সজাগ কৰা হৈছে। সেইটো আমি এতিয়া কৰি আছোঁ।
0: হয়, এতিয়াও চলি আছে। হয়তো ইয়াত আমাৰ কৃষকসকলক জনোৱা হৈছে যে কেনেকৈ আমি জৈৱিক কৃষিৰ ফালে লাহে লাহে
2: আগবাঢ়িব লাগে, জৈৱিক কৃষিৰ ফালে কেনেকৈ আগবাঢ়িব লাগে।
0: আৰু ধৰি লওক আমাৰ যিখিনি কৃষক

0: কৃষক আছে, কৃষকে আমাৰ সয়েল হেলথ কাৰ্ড ব্যৱহাৰ কৰি সয়েল হেলথ কাৰ্ডত থকা
1: যিখিনি আমাৰ
0: ৰিকমেণ্ডেশ্যন আছে সেইমতে যদি সাৰ প্ৰয়োগ কৰে তেনেহ'লে আপোনাৰ সন্তুলিত সাৰ
1: দুৱাই যায়।
0: ধন্যবাদ বাইদেউ। এতিয়া মই অকণমান এটা বেলেগ এটা কথা সুধিব বিচাৰিছোঁ বাইদেউ। আমাৰ যিখিনি নৱপ্ৰজন্ম আছে, দেখা গৈছে যে নৱপ্ৰজন্মৰ মাজতো আমাৰ সয়েল হেলথ কাৰ্ড বা ছাষ্টেইনেবল এগ্ৰিকালচাৰ, বহনক্ষম কৃষি যিখিনি ব্যৱস্থা আছে সেইখিনিৰ সজাগতাও খুব দৰকাৰী হৈ পৰিছে। এনেকুৱা ধৰণৰ বিভাগে আমাৰ নৱপ্ৰজন্মৰ ওচৰত এনেকুৱা কিবা প্ৰজেক্ট বা কিবা পদক্ষেপ লৈছেনে?
1: হয় হয়, এইটো এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন। আমাৰ চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে, তাৰ ভিতৰত আমাৰ অন্যতম পদক্ষেপ হৈছে স্কুল সয়েল হেলথ কাৰ্ড। এই স্কুল সয়েল হেলথ কাৰ্ডৰ জৰিয়তে আমাৰ ছাত্ৰ ছাত্ৰীক মাটিৰ পৰীক্ষাৰ ওপৰত সচেতনতা বৃদ্ধি কৰাইছে। আমাৰ অসমত বৰ্তমান আমি 185খন স্কুলত এই আঁচনিসমূহ কাৰ্যক্ষম কৰা হৈছে। আমি প্ৰত্যেকখন ছিলেক্টেড স্কুলতে এটা এটা মিনি সয়েল টেষ্টিং লেব প্ৰতিষ্ঠা কৰি আছোঁ। বৰ্তমানলৈকে 150খন স্কুলত আমি মিনি সয়েল টেষ্টিং লেব ষ্টাব্লিছ কৰিছোঁ। আৰু ছাত্ৰ ছাত্ৰীসকলে কি হয়, ইয়াতে নিজে ওচৰতে থকা যিটো কৃষক থাকে, ওচৰতে থকা ফিল্ডৰ পৰা মাটি সংগ্ৰহ কৰি নিজৰ পৰীক্ষাগাৰত পৰীক্ষা কৰে, নিজেই কৰে ল'ৰা ছোৱালীখিনি, আৰু কাৰ্ডখন প্ৰস্তুত কৰি সেই কৃষকসকলক বিতৰণ কৰে। ইয়াৰ দ্বাৰা ছাত্ৰ ছাত্ৰীসকল যথেষ্ট উৎসাহিত হৈছে আৰু আমি দেখিছোঁ তেওঁলোকে খুবেই ভাল পাইছে এই প্ৰজেক্টটো। তেওঁলোকে নিজে যেতিয়া টেষ্টিং কৰে তেওঁলোকে নিজকে ছাইণ্টিষ্ট নিচিনাও এটা ভাৱ আহিছে আৰু ভাল হৈছে, সুন্দৰ পদ্ধতি। তাৰোপৰি আমি বহুত সচেতনতা অভিযান আমি আৰম্ভ কৰিছোঁ, কৃষি মেলা আৰু প্ৰদৰ্শনী আগবঢ়াইছোঁ, আৰু কৃষক বিজ্ঞানী আলোচনা চক্ৰ আমি কৰিছোঁ, ৰেডিঅ', টেলিভিশ্যন আৰু সামাজিক মাধ্যমৰ জৰিয়তেও আমি প্ৰচাৰ চলাইছোঁ আৰু শিক্ষামূলক সামগ্ৰীও আমি বিতৰণ কৰিছোঁ।
0: এতিয়া বাইদেউ, আমাৰ যিখিনি স্কুলৰ দাঁতি কাষৰীয়া যিখিনি আমাৰ কৃষক আছে, তেখেতসকলেও এই স্কুলৰ পৰাই সয়েল হেলথ কাৰ্ড পোৱাৰ এটা ব্যৱস্থা
1: কৰা হৈছে। খুব
0: সুন্দৰ পদক্ষেপ বাইদেউ। এতিয়া মই মধুমিতা বাইদেউৰ ওচৰলৈ আহিব বিচাৰিছোঁ। বাইদেউ, আৰ এ ডি আঁচনিৰ দ্বাৰা কৃষকৰ কেনেধৰণৰ উন্নতি কেনেকৈ হ'ব পাৰে, লাভৱান কেনেকৈ হ'ব পাৰে এজন কৃষকে?
2: মই আগতেও কৈছোঁ তেওঁ যে তেওঁলোকে যেতিয়া দুটা তিনিটা যেনেকৈ খেতি কৰে তেনেকৈ তাৰ পৰাতো লাভ হয়েই। একেটা মাটিতে বিভিন্ন কৃষি আৰু সংলগ্ন কাৰ্যকলাপ একেলগে কৰাৰ ফলত বছৰৰ বিভিন্ন সময়ত আয় আহে, ফলত কৃষকৰ অৰ্থনৈতিক অৱস্থাটো উন্নত হয়। আৰু আৰু এটা কথা এইখিনিতে মই কওঁ যে অকল আঁচনিৰ কাৰণে আমি বীজ প্ৰদান বা এইবিলাক প্ৰশিক্ষণ এইটোৱে নহয়, ইয়াত মানে এটা ভাৰ্মি কম্পোষ্ট ইউনিট বনাবৰ কাৰণেও আমি আৰ্থিক
0: কিছু সাৰৰ ইউনিট
2: হয় আৰ্থিক অৱদান প্ৰদান কৰা হয় এই আঁচনিত, যিটো ভাৰ্মি কম্পোষ্ট ইউনিট। এইটোৱে হ'ল এটা মানে প্ৰক্ৰিয়া য'ত কেঁচুৱে জৈৱিক আৱৰ্জনাবোৰ পুষ্টিকৰ সাৰলৈ ৰূপান্তৰিত কৰে, যাক আমি কেঁচুসাৰ বুলি জানো। এই কেঁচুসাৰত আমাৰ বিভিন্ন ধৰণৰ নাইট্ৰেট, যিটো নাইট্ৰজেন, খনিজ পদাৰ্থ আদি থাকে, সেয়েহে মাটিৰ গুণাগুণবিলাক বৃদ্ধি পায় এই সাৰ ব্যৱহাৰ কৰিলে। আৰু এই যিটো ভাৰ্মি কম্পোষ্ট ইউনিটটো আছে সেইটো মানে বহুত ডাঙৰ কিবা এনেকুৱা নহয়, তেওঁ খেতি পথাৰতে এটা ছাইডত গৈ সেইটো কৰিব পাৰে তেওঁ।
0: আৰু যিহেতুকে এতিয়া আমি দেখিছোঁ আমাৰ এতিয়া বৰ্ষাকালীন খেতিৰ বতৰ আৰু শালি ধান আমাৰ অসমৰ এটা প্ৰধান খেতি, গতিকে বাইদেউ শালি ধানৰ লগত ভিত্তি কৰি কোনোবা সংহত কৃষি প্ৰণালী বা IFS মডেল আছে নেকি?
2: হয়, অসমৰ খাৰিফ বতৰত শালি ধানক কেন্দ্ৰ কৰি কেইবাটাও IFS যিটো সংহত পদ্ধতি আছে, বিশেষকৈ বৰষুণ নিৰ্ভৰ কৃষি অঞ্চলত এই মডেলসমূহ কৃষকৰ আয় বৃদ্ধি কৰিবলৈ মানে বহুত সহায় কৰে। তাৰে ভিতৰত যিটো মানে বেছি পপুলাৰ আমাৰ সেইটো হ'ল ধান আৰু মীন পালন, যিটো আমাৰ পেডিকাম ফিছ কালচাৰ বুলি কোৱা হয়। ধানসহ মীন পালন এক এনেকুৱা সংহত কৃষি পদ্ধতি য'ত ধান খেতি আৰু মীন পালন একেখন পথাৰতে কৰা হয়। এই পদ্ধতিত মানে কি হয়, যিখন পথাৰ আছে তাৰ উৎপাদনশীলতাটো বাঢ়ে, গোটেই মানে মাটিৰ হেৰি কোৱালিটিটোও ভাল হৈ যায়, অনুকূল হয়। ইয়াত মানে কি হয়, মাছ যেতিয়া ধাননিৰ লগত একেলগে কৰা যায়, মাছখিনিয়ে ধানৰ পৰা জৈৱিক পদাৰ্থ আৰু পুষ্টিকৰ পদাৰ্থখিনি ব্যৱহাৰ কৰে আৰু মাছৰ যিখিনি আৱৰ্জনা আছে সেইবোৰ পাছত ধানৰ মানে সাৰ হিচাপে পৰিণত হয়। এই সংহত পদ্ধতিৰ কাৰণে মানে কৃষকৰ বহুত আয় বৃদ্ধি হোৱা দেখা গৈছে। তেনেকৈ এটা আৰু আপোনাক এটা মই উদাহৰণ দিওঁ, যেনেকৈ ধান আৰু হাঁহ পালন। হাঁহ পালন ধাননিত যেতিয়া হাঁহ এৰি দিয়া যায় তেতিয়া হাঁহে পোক পতংগ গোটেইখিনি খাই পেলায়। পোক পতংগ

0: যিটো নিয়ন্ত্ৰণ কৰা খৰচ সেইটো কমি যায় আৰু আমাৰ মানে খেতিডৰা ভাল হয়, কাৰণ হাঁহৰ যিবিলাক বিস্তাৰ থাকে সেইবোৰ জৈৱ সাৰ হিচাপে আকৌ কাম কৰে আৰু হাঁহৰ আপোনাৰ তাৰ এডিচনেলি হাঁহৰ যিবিলাক কণী মাংস এইবিলাকৰ পৰাতো আকৌ আয় বৃদ্ধি হয়, সেইটো যদি বজাৰত বিক্ৰী কৰা যায় তেনেকে আৰু আৰু কিছুমান তেনেকুৱা আমাৰ পদ্ধতি আছে, যেনেকে গাহৰি আৰু মীন পালন যেনিবা একেলগে কৰিছে খেতিডৰা ওচৰতে, তেতিয়া এই মানে এইটো এটা বহনক্ষম আৰ্হি হয়, এইটো গাহৰিৰ যিবিলাক আৱৰ্জনা আছে মাছৰ পুখুৰীৰ লগত জৈৱিক সাৰ হিচাপে হৈ পৰে, যাৰ ফলত পুষ্টিকৰ এটা চক্ৰৰ মানে সৃষ্টি হয়। এই ব্যৱস্থাৰ মানে আৱৰ্জনাবিলাক হ্ৰাস কৰে, যিবিলাক মানে লেতেৰা পেতেৰা আছে সেইবিলাক যিহেতু হেৰি হ্ৰাস কৰে আৰু ইয়াৰ উৎপাদনশীলতাটো বঢ়াই দিয়ে। এইটো এটা যিটো ক'লোঁ আপোনাক গাহৰি আৰু মাছ পালনৰ, সেইটো এটা এনেকুৱা এটা পদ্ধতি যিটো মানে পৰিৱেশ বন্ধুত্বপূৰ্ণ কৰি তোলে আৰু কৃষকসকলৰ মানে কৰ্মস্থাপনো সৃষ্টি কৰে।
1: মানে বাইদেউ আই এফ এছ মডেল বা সংহত কৃষি প্ৰণালী ব্যৱস্থাত এইটো এনেকুৱা এটা মডেল য'ত এটা মডেলৰ বা এটা ব্যৱস্থাৰ অৱশিষ্ট এটা বেলেগ মডেলৰ কাৰণে এটা ৰ মেটেৰিয়েল হৈ পৰে
0: আৰু মানে আপোনাক এক্সট্ৰা খৰচটো ইমান নপৰে, কাৰণ তাতে যিখিনি আছে এনেকুৱা আৰু এটা পদ্ধতি আছে যেনেকৈ মৌ পালন। মৌ পালনটোতো কৃষকসকলে সাধাৰণতে কৰেই, কিন্তু যেতিয়া আমি যেতিয়া আমাৰ সৰিয়হৰ খেতি হয় তাৰ ওচৰত যদি মৌ পালন কৰা যায় মৌৰ হেৰি কোৱালিটিটোও ভাল হয় আৰু আপোনাৰ সেইটো এটা এটা ডাঙৰ মানে হেৰি পদ্ধতি। আৰু সেই এইটো যিটো মৌ পালনৰ আছে তাৰ কাৰণে মানে এইটো গুৰুত্বপূৰ্ণ কাৰ্যকলাপ আৰু ইয়াত মানে ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়েও বহুত এটা ডাঙৰ ফ্লেক্সিভ প্ৰগ্ৰেম চলি আছে এইটোৰ ওপৰত।
1: একেধৰণে মই এতিয়া অপৰ্ণা বাইদেউৰ পৰা জানিব বিচাৰিম, বাইদেউ এতিয়া আমাৰ যিহেতুকে অলপ আগতে আমি ক'লোৱেই যে শালি ধানৰ খেতিৰ বতৰ, এতিয়া ধৰি লওক শালি ধানত আমাৰ কৃষকসকলে প্ৰয়োগ কৰিব লগা সাৰৰ কিবা পৰামৰ্শ আপুনি দিব নেকি আৰু অকণমান এইটো জানিব পাৰিব নেকি যে সাৰবিলাক কেনেদৰে মাটিত দিব লাগে?
2: এতিয়া যিহেতু আপুনি কোৱাৰ দৰে এতিয়া শালি ধানৰ বতৰ আহি আছে,
1: হয়
2: এতিয়া সাৰ প্ৰয়োগ কৰিবলৈ আপোনালোকে আমাৰ বেছি সাধাৰণতে আমাৰ মানুহখিনিয়ে ইউৰিয়া ফচফেট আৰু পটাছটোৱেই দিয়ে। এতিয়া এইটো কেনেকৈ দিব লাগে মই আমাৰ কৃষক বন্ধুসকলক জনাব খুজিছোঁ যে আমাৰ 17-18 কেজি ইউৰিয়া, 16-17 কেজি ছুপাৰ ফচফেট আৰু 8-9 কেজি মিউৰেট অফ পটাছ আমাৰ প্ৰতি বিঘাই প্ৰতি দিব লাগে। ইয়াৰে আধা ইউৰিয়াখিনি আৰু সম্পূৰ্ণ ছুপাৰ ফচফেট আৰু পটাছ সেইখিনি মাটি চহোৱাৰ সময়ত বা ৰোপণৰ আগে আগে প্ৰয়োগ কৰিব লাগে আৰু বাকী থকা ইউৰিয়া সাৰখিনি দুভাগ কৰি এভাগ পোখা মেলাৰ সময়ত আৰু অন্য ভাগ থুৰ উলিওৱাৰ সময়ত প্ৰয়োগ কৰিব লাগে। আৰু ইয়াতে মই কিন্তু এটা কথা অনুৰোধ কৰিম আমাৰ কৃষক বন্ধুসকলক, এই প্ৰয়োগ কিন্তু মাটিৰ পৰীক্ষা অনুসৰিহে সাৰ প্ৰয়োগ কৰিব লাগে। মই যিটো ক'লোঁ সেইটো জেনেৰেল এটা ইনফৰ্মেশ্যন হয়, কিন্তু আমাৰ যিখিনি আমাৰ কাৰ্ডত থাকিব সেই অনুসৰিহে যেন তেওঁলোকে সাৰ প্ৰয়োগ কৰে, কাৰণ আমাৰ কিছুমান মাটিত আমাৰ সাৰ বেছিকৈও থাকিব পাৰে অতি কমেও থাকিব পাৰে, গতিকে সেইখিনি কিমান পৰিমাণত দিব লাগিব সেইটো আমাৰ কাৰ্ডখনত ধুনীয়াকৈ উল্লেখ কৰা থাকে আৰু সেই অনুসৰিয়ে যেন মাটিডৰাত তেওঁলোকে সাৰ প্ৰয়োগ কৰে। আৰু গোবৰ সাৰ আৰু জৈৱিক সাৰ অধিক পৰিমাণে ব্যৱহাৰ কৰিবৰ কাৰণে তেওঁলোকক মই অনুৰোধ জনাম আৰু এইৰ কাৰণে প্ৰতি বিঘাই প্ৰতি 1.5 টন 1.5 টনলৈকে জৈৱিক সাৰ প্ৰয়োগ কৰিব লাগে আৰু অত্যাধিক ইউৰিয়া ব্যৱহাৰ নকৰিব, প্ৰয়োজনীয় অনুসৰি জিংক ছালফেট য'ত জিংক কম আছে
1: তাত দিব লাগে,
2: তাত দিব লাগে জিংক ছালফেট।
0: এই অপৰ্ণা বাইদেউৰ লগতে মই এটা কথা ক'ব খুজিছোঁ, যিখন কৃষি আমাৰ যিখন ভূমি স্বাস্থ্যপত্ৰ দিয়া যায় খেতিয়কক, খেতিয়কসকলে মানে ঘৰতে যাতে ৰাখি এনেই নথয়, তেওঁলোকে যাতে সেইখন হয় সেইখন তাৰমানে আমি ব্যৱহাৰ কৰা যিটো বুজি নাপায় যদি তেওঁলোকে নিকটৱৰ্তী যিটো অফিচ আছে আমাৰ এগ্ৰিকালচাৰৰ তাতে গৈ তেওঁলোকে সুধিলেও বুজাই দিব কাৰ্ডখন, অসমীয়াতে আমি সাধাৰণতে দিয়া যায় তেওঁলোকে কিন্তু নাইট্ৰজেন কিমান দিব লাগে বা কি কথা এইখিনি যদি বুজি নাপায় তেওঁলোকে তাতে গৈ পেলাই সুধি ল'লেও
1: হয়। বাইদেউ মধুমিতা বাইদেউ আৰু এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ, ধৰি লওক আমাৰ আৰ আই ডি স্কীমৰ বিষয়ে আপুনি ক'লে, এজন কৃষকে আৰ আই ডি স্কীমৰ লাভটো আমাৰ বিষয়াসকলৰ পৰা কেনেদৰে ল'ব পাৰিব?
0: একেই বেলেগ স্কীমবিলাকৰ যেনেকৈ আমি তেওঁলোকে কৃষকসকলে মানে নিজৰ নিকটৱৰ্তী যিখিনি কৃষি উন্নয়ন বিষয়াৰ কাৰ্যালয় আছে বা কৃষি বেলেগ কাৰ্যালয় আছে, আত্মাৰো আজিকালি কাৰ্যালয় আছে, সেইবিলাকত গৈ পেলাই তেওঁৰ নামটো অন্তৰ্ভুক্ত কৰিব লাগে। তেওঁ যদি ইচ্ছা কৰিছে এইটো আঁচনি ল'বৰ কাৰণে তেওঁ গৈ পেলাই ক'ব লাগে। আৰু সাধাৰণতে আমি যেনেকৈ হিতাধিকাৰী কেনেকৈ মানে ছিলেক্ট কৰোঁ মই এইটো কৈ

0: এনেকুৱা এজন হিতাধিকাৰী আমি চিলেক্ট কৰোঁ যিজনে মানে অলৰেডি তেওঁলোক যাতে এখন সংহত কৃষি ব্যৱস্থা কৰি আছে, যেনেকে ধান দুটা মিনিমাম কৰিব লাগে, ধান খেতিৰ লগত যেনিবা মৌ পালন কৰি আছে, কৃষিৰ লগত মীন পালন কৰি আছে, তেনেকুৱা।
1: মই অৱশেষত মই অপৰ্ণা বাইদেউ জানিব বিচাৰোঁ, আপুনি আমাৰ কৃষকসকললৈ কিবা বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছে নেকি?
2: হয়, মই মাটি আমি সকলোৱে জানো যে মাটি আমাৰ অমূল্য সম্পদ। আজিৰ দিনত মাটিৰ সংৰক্ষণ কৰিলে ভৱিষ্যত প্ৰজন্মৰ উপকৃত হ'ব। সাৰৰ সঠিক ব্যৱহাৰ কৰক, জৈৱ পদ্ধতি গ্ৰহণ কৰক আৰু নিয়মিত মাটি পৰীক্ষা কৰক। সুষম পুষ্টি মানেই উন্নত ফচল, অধিক আয় আৰু সুস্থ মাটি। সাৰ প্ৰয়োগৰ আগতে মাটিৰ পৰীক্ষা কৰক। মাটিৰ পৰীক্ষাই কৃষি ব্যয় কমায়, উৎপাদন বৃদ্ধি কৰে, মাটিৰ উৰ্বৰতা ৰক্ষা কৰে। অত্যাধিক সাৰ ব্যৱহাৰে মাটি আৰু পৰিৱেশ দুয়োটাকে ক্ষতি কৰে। সেয়ে বৈজ্ঞানিক পদ্ধতিত সাৰৰ ব্যৱহাৰ কৰক আৰু সুস্থ মাটিৰ জৰিয়তে ছাষ্টেইনেবল কৃষি গঢ়ি তোলক।
1: হয় বাইদেউ, মই ধন্যবাদ জনাইছোঁ অপৰ্ণাছ বাইদেউলৈ আৰু মধুমিতা কলিতা বাইদেউলৈ। আপোনালোকে ইমান কম সময়ৰ ভিতৰত আমাৰ কৃষকসকলৰ কল্যাণৰ উদ্দেশ্যে বহুতো গুৰুত্বপূৰ্ণ কথা আমাক জনালে। আমি আশা কৰিছোঁ এই অনুষ্ঠানটো শুনি আমাৰ কৃষকসকলে নিশ্চয়কৈ উপকৃত হ'ব আৰু ভৱিষ্যতেও আমি এনেদৰে লগ পোৱাৰ আশাৰে আজিৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।
0: ধন্যবাদ।
3: ইমান পৰে শ্ৰোতাসকলে অসমত মাটিৰ স্বাস্থ্য ব্যৱস্থাপনা আৰু বহনক্ষম কৃষিৰ গুৰুত্ব এই বিষয়ে আলোচনাটি শুনিলে। আলোচনাটিত ভাগ ললে অসম কৃষি সঞ্চালকালয়ৰ জ্যেষ্ঠ কৃষি উন্নয়ন বিষয়া মধুমিতা কলিতা, সহকাৰী কৃষি সঞ্চালক অপৰ্ণা দাস আৰু অনুষ্ঠানটিৰ আঁত ধৰিলে উপ প্ৰকল্প সঞ্চালক কমল দাসে। অনুষ্ঠানটিত এইবাৰ শুনক পটল খেতিৰ বিষয়ে। গ্ৰীষ্মকালীন পাচলি বুলিলে প্ৰধানকৈ জিকা, পটল, ভাতকেৰেলা, ভেন্দি, লেচেৰামা, ফুল ইত্যাদিৰ কথাই মনলৈ আহে। ব্যৱসায়িক চাহিদা থকা এই পাচলিসমূহৰ জনপ্ৰিয়তা অধিক। পটল হৈছে এবিধ লতাজাতীয় বহুবৰ্ষীয় উদ্ভিদ। পুষ্টিকৰ পাচলিৰ উপৰিও পটল হৈছে ঔষধি গুণযুক্ত এবিধ পাচলি আৰু পটলক ৰোগীৰ পথ্য হিচাপেও গণ্য কৰা হয়। অসমত ব্যৱসায়িক ভিত্তিত ঠাই বিশেষে পটল খেতি কৰা হয়। ওখ, পানী জমা নোহোৱা বালিচহীয়া মাটি আৰু নৈপৰীয়া পলসুৱা মাটি পটল খেতিৰ বাবে উপযোগী। মাটিৰ আম্লিক গুণ কম হ'লে পটল খেতি ভাল হয়। পটলৰ কোনো অনুমোদিত সঁচ নাই যদিও থলুৱা অধিক উৎপাদনক্ষম সঁচবোৰে খেতিৰ কাৰণে বাছনি কৰি ল'ব লাগে। থলুৱা সঁচবোৰ বিভিন্ন প্ৰকাৰৰ আছে, যেনে কিছুমান সঁচ গোল, কিছুমান থুপুকা, কিছুমান দুইমূৰ জোঙা, তেনেদৰে ৰঙৰ ক্ষেত্ৰতো পাতল সেউজীয়া, মধ্যমীয়া, ডাঠ সেউজীয়া, সেউজীয়া ৰঙত আঁচ থকা বিভিন্ন সঁচ পোৱা যায়। কিন্তু ব্যৱসায়িক ভিত্তিত খেতি কৰিবলৈ হ'লে দীঘলীয়া দুইমূৰ জোঙা আৰু আঁচ নথকা সেউজীয়া জাতবোৰেই নিৰ্বাচন কৰা উচিত, কিয়নো এনেবোৰ জাতৰ জনপ্ৰিয়তা অধিক। পটল গছত স্ত্ৰীপুষ্প আৰু পুংপুষ্প ভিন ভিন গছত থাকে, সেয়েহে সঠিক উৎপাদন কৰিবলৈ প্ৰতি 10 জোপা স্ত্ৰীপুষ্প থকা গছৰ মাজত এজোপা পুংপুষ্প থকা গছ ৰুব লাগে। পটল গছৰ বংশ বৃদ্ধি ডাল কাটি নতুবা শিপা কাটি কৰা হয়। পটল গছৰ বংশ বৃদ্ধি 3টা বিভিন্ন পদ্ধতিত কৰা হয়। প্ৰথম পদ্ধতিত 3 বা 5টা গাঁঠি থকা 1.5-2 ইঞ্চিৰ পুৰঠ লতা বাছি লোৱা হয়। লতাডালত সৰু সৰু পাতবোৰ ৰাখি বেছি ডাঙৰ পাতবোৰ আঁতৰাই পেলাব লাগে। তাৰ পাছত বালি, সাৰুৱা মাটি, শুকান গোবৰৰ মিশ্ৰণেৰে তৈয়াৰী এটা গাঁঠি পোত যোৱাকৈ ডালবোৰ ৰুব লাগে। দ্বিতীয়বিধ পদ্ধতিত জানুৱাৰী ফেব্ৰুৱাৰী মাহত পুৰণা পটল গছৰ 1-1.5 মিটাৰমান দীঘল লতা বাছি মূল পথাৰত চ কৰি থোৱা মাটিত লতাডালৰ দুইমূৰ মুকলিকৈ ৰাখি বাকী অংশ মাটিৰ সমান্তৰালভাৱে পুতি দিব লাগে। প্ৰতি 10ডাল স্ত্ৰীগছৰ মাজত এডাল পুংপুষ্প উৎপাদন কৰা গছ ৰুব লাগে। তৃতীয়বিধ পদ্ধতিত মূল পথাৰত মাটি চহোৱাৰ পাছত 3 মিটাৰ ব্যৱধানত একোটা ভেটি তৈয়াৰ কৰি তাত শুকান গোবৰ, সাৰ আদি দিব লাগে। প্ৰতিটো ভেটিত উৎপাদনক্ষম পটল গছৰ শিপা ৰুব লাগে। প্ৰতিডাল শিপাত এটা চকু থকা উচিত। পটল খেতিৰ বিষয়ে শুনিলে আমাৰ আজিৰ কৃষি জগত অনুষ্ঠানটি ইমানতে সামৰা হ'ল। কংকিতা ভরদ্বাজৰ সহযোগত অনুষ্ঠানটিৰ প্ৰযোজনা কৰিলে।

0: কই কই ভাগৰি গলো, কি হল? নতুন কিডবেক লাগে,
1: তেন্তে প্ৰথমে কেপ্টেনক কোৱা, নুশুনিলে মেনেজাৰক কোৱা।
2: কৰেক্ট, গতিকে এইদৰেই প্ৰথমে বেংকক অভিযোগ কৰিবা, 30 দিনলৈকে কোনো উত্তৰ বা সমাধান নাপালে CMS পৰ্টেলত অভিযোগ কৰিবা। গতিকে প্ৰথমে বেংক, তাৰপিছত CMS পৰ্টেল, নহলে অভিযোগ হ'ব নামঞ্জুৰ। যাবা? চোৱা, আহি গল না নতুন কিডবেক।
3: RBI কয়
4: প্ৰথমে আপোনাৰ বেংক, তাৰপিছত RBI অম্বুডছমেন।
5: আকাশবাণী গুৱাহাটীৰ মহাপাও এটি সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, নতুন দিল্লীত উচ্চপদস্থ বিষয়াৰ সৈতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্প সন্দৰ্ভত পৰ্যালোচনা, ৰাজ্যৰ বিভিন্ন স্থানত আজি ছানডেজ অন চাইকেল শীৰ্ষক কাৰ্যসূচী উদযাপন, কামৰূপ জিলাৰ পলাশবাৰী থানাৰ অন্তৰ্গত বজাৰাপাৰাত সংঘটিত পথ দুৰ্ঘটনাত 4 লোক নিহত, বন বিভাগৰ ধেমাজিৰ জোনাই প্ৰস্তাৱিত পবা অভয়াৰণ্যত বাঘৰ উপস্থিতি নিশ্চিত, আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজিৰ প্ৰথমখন খেলত মুম্বাই ইণ্ডিয়ানছক ৰাজস্থান ৰয়েলছৰ 206 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ। নমস্কাৰ, এতিয়া বাতৰিৰ সৈতে মই মৰমী কাশ্যপ। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি নতুন দিল্লীত উচ্চপদস্থ বিষয়াসকলৰ সৈতে ৰাজ্যত চলি থকা কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্প সন্দৰ্ভত পৰ্যালোচনা কৰে। এই প্ৰকল্পসমূহ সম্পূৰ্ণ হলে অসমৰ আন্তঃগাঁথনি, জনসেৱা আৰু সামগ্ৰিক বিকাশৰ ক্ষেত্ৰত অসমে নতুন গতিৰে বিকাশ লাভ কৰিব বুলিও তেওঁ উল্লেখ কৰে। ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰীগৰাকীয়ে পুৱা দিল্লীৰ SP মাৰ্গত নিৰ্মীয়মান অসম ভৱনৰ নিৰ্মাণ কাৰ্য পৰিদৰ্শন কৰে। ড০ শৰ্মাই অসম ভৱনৰ কামৰ অগ্ৰগতিৰ খতিয়ান লোৱাৰ লগতে গুণগত মান বৰ্তাই নিৰ্ধাৰিত সময়ত কামখিনি সম্পূৰ্ণ কৰিবলৈ কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে। পৰিদৰ্শনৰ কালচোৱাত মুখ্যমন্ত্ৰীৰ সৈতে অসম ভৱনৰ আৱাসী আয়ুক্ত কবিতা পদ্মনাভনো উপস্থিত থাকে। এই অসম ভৱনে ৰাষ্ট্ৰীয় ৰাজধানীলৈ যোৱা অসমৰ লোকসকলৰ বাবে উন্নত সুবিধা প্ৰদান কৰাৰ লগতে নতুন দিল্লীত ৰাজ্যখনৰ উপস্থিতিও শক্তিশালী কৰিব বুলি আশা কৰা হৈছে। আমাৰ পূৰ্বৰ বাতৰিত উল্লেখ কৰা হৈছে যে কালি মুখ্যমন্ত্ৰী ড০ শৰ্মাই নতুন দিল্লীত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণক সাক্ষাৎ কৰি ৰাজ্যৰ বিকাশ আৰু উন্নয়নৰ ৰূপৰেখা সন্দৰ্ভত বিতংকৈ আলোচনা কৰে। বিত্তমন্ত্ৰীগৰাকীৰ চৰকাৰী বাসগৃহত অনুষ্ঠিত এই বৈঠকত মুখ্যমন্ত্ৰী ড০ শৰ্মাই বিগত 5 বছৰত অসমলৈ আগবঢ়োৱা নিৰৱচ্ছিন্ন সহযোগিতাৰ বাবে শ্ৰীমতী সীতাৰমণক ধন্যবাদ জ্ঞাপন কৰে। চৰকাৰী বিবৃতিত প্ৰকাশ পোৱা মতে আলোচনাকালত ৰাজ্যৰ অৰ্থনৈতিক বিকাশ, আন্তঃগাঁথনি সম্প্ৰসাৰণ আৰু বিনিয়োগ সম্পৰ্কীয় বিভিন্ন দিশৰ বিষয়ে ড০ শৰ্মাই বিত্তমন্ত্ৰীগৰাকীক অৱগত কৰে। তেওঁ কয় যে অসমৰ অৰ্থনীতি শক্তিশালী কৰাৰ বাবে তথা যোগাযোগ ব্যৱস্থা উন্নতি সাধনৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে বৃহৎ পৰিসৰৰ আন্তঃগাঁথনি প্ৰকল্প, ঔদ্যোগিক বিনিয়োগ আৰু কল্যাণমূলক আঁচনি ৰূপায়ণ কৰি আহিছে। বৈঠকত ৰাজ্যৰ মুখ্য সচিব ড০ ৰবি কোটা আৰু মুখ্যমন্ত্ৰীৰ অতিৰিক্ত মুখ্য সচিব ড০ কে দ্বিবেদীও উপস্থিত থাকে। দেশৰ আন বিভিন্ন স্থানৰ লগতে অসমতো আজি ছানডেজ অন চাইকেল শীৰ্ষক কাৰ্যসূচী উদযাপন কৰা হয়। ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান IIT গুৱাহাটীত আজি ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ উদ্যোগত এই কাৰ্যসূচী ৰূপায়ণ কৰা হয়। 2030 দেশত হ'বলগীয়া কমনৱেলথ গেমছৰ লগত সংগতি ৰাখি সজাগতামূলক চাইকেল সমদল উলিওৱা হয়। উল্লেখযোগ্য যে IIT গুৱাহাটীৰ পৰা উলিওৱা আজিৰ এই কাৰ্যসূচীত 350 চাইক্লিষ্টে অংশগ্ৰহণ কৰে। ফিট ইণ্ডিয়া ছানডেজ অন চাইকেলৰ 75 এই বিশেষ সংস্কৰণটো ফিটনেছ আৰু ক্ৰীড়াত অংশগ্ৰহণৰ প্ৰচাৰৰ বাবে দেশজুৰি উদযাপন কৰা হয়। আজিৰ এই কাৰ্যসূচী সমগ্ৰ দেশতে 8,000 অধিক স্থানত অনুষ্ঠিত হয়। আহমেদাবাদৰ লগতে ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ সকলো আঞ্চলিক কেন্দ্ৰতে আজি কমনৱেলথ গেমছ শীৰ্ষক এখন বিশেষ প্ৰদৰ্শনীও অনুষ্ঠিত হয়। আনহাতে অসম মেঘালয় সীমান্তৱৰ্তী হেলিডেগঞ্জতো আজি ফিট ইণ্ডিয়া ৱৰ্ল্ড চাইকেল ডে আৰু স্বচ্ছ ভাৰত স্বাস্থ্য ভাৰত শীৰ্ষক সজাগতা কাৰ্যসূচী ৰূপায়ণ কৰা হয়। 183 BS বেটেলিয়নৰ উদ্যোগত হেলিডেগঞ্জ BSF কেম্পৰ পৰা এই উপলক্ষে উলিওৱা চাইকেল সমদলত বহুসংখ্যক BSF জোৱানে অংশগ্ৰহণ কৰে। হেলিডেগঞ্জ বজাৰ সংলগ্ন বিভিন্ন পথ অতিক্ৰম কৰা এই সমদলৰ জৰিয়তে স্বাস্থ্য সচেতনতা, শাৰীৰিক সক্ষমতা বৃদ্ধি আৰু পৰিৱেশৰ সুৰক্ষাৰ ক্ষেত্ৰত চাইকেল ব্যৱহাৰৰ গুৰুত্বৰ সন্দৰ্ভত জনসাধাৰণক সজাগ কৰাৰ চেষ্টা কৰা হয়। ইয়াৰ পাছতে স্বচ্ছ ভাৰত স্বাস্থ্য ভাৰত শীৰ্ষক সজাগতা পদযাত্ৰা উলিওৱা হয়। এই কাৰ্যসূচীত BSFৰ মহিলা জোৱানসকলেও অংশগ্ৰহণ কৰে। কামৰূপ জিলাৰ পলাশবাৰী থানাৰ অন্তৰ্গত বজাৰাপাৰাত পথ দুৰ্ঘটনাত 4 লোক নিহত হয়। মিৰ্জা পলাশবাৰী সংযোগী পথত এই দুৰ্ঘটনা সংঘটিত হয়। দুৰ্ঘটনাস্থলীত 3 যুৱকৰ মৃত্যু হোৱাৰ লগতে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত 1 যুৱকৰ মৃত্যু হয়। মৃত্যু হোৱা যুৱককেইজনৰ ভিতৰত মাজিৰ গাঁৱৰ বৰুৱাপাৰাৰ জ্যোতি কলিতা, ৰঙামাটি দোকানীপাৰাৰ নিখিল দাস, অৰ্ণৱ বৰ্মন আৰু 1 যুৱকৰ পৰিচয় বৰ্তমানলৈকে জানিব পৰা হোৱা নাই। আনহাতে আহত দীপাংকৰ কলিতা নামৰ 1 যুৱক গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে। দুৰ্ঘটনা সন্দৰ্ভত আমাৰ কামৰূপৰ সংবাদদাতা কৌশিক দাসে এইদৰে কয়।
1: কামৰূপ জিলাৰ পলাশবাৰী থানাৰ অন্তৰ্গত বজাৰপাৰাত নিশা ভয়াৱহ পথ দুৰ্ঘটনা সংঘটিত হয়। মিৰ্জাৰ পৰা পলাশবাৰীলৈ যোৱা পথত প্ৰায় 2 বজাত এই ভয়ংকৰ

0: পথ দুর্ঘটনাৰ ফলত থিতাতে তিনিজন যুৱকৰ মৃত্যু হয় আৰু দুগৰাকীকৈ আহত যুৱকক গুৱাহাটী মেডিকেল কলেজলৈ নিয়া হয়, যদিও এগৰাকী মেডিকেল কলেজত মৃত্যু হয় আৰু বৰ্তমান এগৰাকী মৃত্যুৰ সৈতে যুঁজি আছে।
1: মটক ৰাজ্যৰ প্ৰতিষ্ঠাতা স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ স্মৃতি দিৱস উপলক্ষে আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই শ্ৰদ্ধা নিবেদন কৰে। এটা বাৰ্তাত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই মটক জনগোষ্ঠীৰ অন্যতম শ্ৰেষ্ঠ ৰজা স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ স্বদেশ প্ৰেম, অসাধাৰণ বীৰত্ব আৰু দূৰদৰ্শী নেতৃত্বৰ আদৰ্শৰে তৰুণ প্ৰজন্ম আগবাঢ়ি যাব বুলি আশা প্ৰকাশ কৰে। অসমৰ ভূমিপুত্ৰসকলৰ মাজৰ অন্যতম খিলঞ্জীয়া জনগোষ্ঠী মটকসকলৰ শ্ৰেষ্ঠ ৰজা স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ সোঁৱৰণত ৰাজ্য চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত তিনিচুকীয়া জিলা প্ৰশাসনে 24 সংখ্যক স্বৰ্গদেউ সৰ্বানন্দ সিংহ দিৱসৰ আয়োজন কৰে। জিলাখনৰ পানীতোলা বালিজান যুৱ সংঘৰ খেলপথাৰত হ'বলগীয়া এই অনুষ্ঠানত কেন্দ্ৰীয় বন্দৰ জাহাজ চলাচল আৰু জলপথ বিভাগৰ মন্ত্ৰী সৰ্বানন্দ সোণোৱাল মুখ্য অতিথি হিচাপে উপস্থিত থাকে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে মটক ৰজা সৰ্বানন্দ সিংহৰ স্মৃতি দিৱসত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। অসম তথা মটক সমাজৰ গৌৰৱময় ইতিহাসত স্বৰ্গদেউ সৰ্বানন্দ সিংহৰ সুশাসন আৰু জনকল্যাণৰ বাবে আগবঢ়োৱা অৱদান সদায় স্মৰণীয় হৈ থাকিব বুলি তেওঁ উল্লেখ কৰে। এই একেটা অনুষ্ঠানতে কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা আৰু বস্ত্ৰশিল্প বিভাগৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘাৰিতা উপস্থিত থাকে। অনুষ্ঠানত অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱাকে ধৰি ভালে সংখ্যক গণ্যমান্য লোক উপস্থিত থাকে।
2: ধেমাজি জিলাৰ জোনাইৰ প্ৰস্তাৱিত পবা অভয়াৰণ্যত বন বিভাগে বাঘৰ খোজ প্ৰত্যক্ষ কৰি বনাঞ্চলখনত বাঘৰ উপস্থিতি নিশ্চিত কৰিছে। শেহতীয়াকৈ অভয়াৰণ্যখনৰ বিভিন্ন স্থানত বাঘৰ খোজ প্ৰত্যক্ষ কৰি বনাঞ্চলত স্থানীয় ৰাইজৰ লগতে বনকৰ্মীসকলে কেইবাটাও বাঘৰ উপস্থিতি সন্দেহ কৰিছে। উল্লেখযোগ্য যে অভয়াৰণ্যখনত 3 মাইল বিট খণ্ডত বনৰক্ষী তহলদাৰী দলে বাঘৰ খোজ চিহ্ন প্ৰত্যক্ষ কৰাৰ পৰিপ্ৰেক্ষিতত জোনাই বন বিভাগে স্থানীয় ৰাইজ আৰু পৰ্যটকসকলক সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছে। বন বিভাগে কেইবাটাও প্ৰাপ্তবয়স্ক বাঘৰ লগতে পোৱালিৰ খোজৰ চিহ্নও দেখা পোৱা বুলি সংবাদ মাধ্যমক জানিবলৈ দিছে। তদুপৰি কিছুদিন পূৰ্বে বনাঞ্চলখনৰ কাষৰীয়া ঐৰামঘাট অঞ্চলৰ বিভিন্ন চৰ চাপৰিত বাঘে আতংকৰ সৃষ্টি কৰাৰ লগতে গোধনো নিধন কৰে বুলি বন বিভাগে জানিবলৈ দিছে। ষোড়শ অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ কাৰ্যসূচী এদিনলৈ বৃদ্ধি কৰা হৈছে। পূৰ্বৰ নিৰ্ধাৰিত সূচী অনুসৰি বিধানসভাৰ অধিৱেশন 21-26 মেলৈ অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও এতিয়া 27 মেত অন্ত পৰিব। বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসৰ অধ্যক্ষতাত অনুষ্ঠিত কাৰ্য উপদেষ্টা সমিতিৰ বৈঠকত শাসক বিৰোধী উভয় পক্ষৰ বিধায়কৰ উপস্থিতিত সদনৰ কাম কাজ এদিনলৈ বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। সদনত কাইলৈ ৰাজ্যপালৰ ভাষণৰ প্ৰতি ধন্যবাদসূচক প্ৰস্তাৱ সন্দৰ্ভত আলোচনা হ'ব আৰু মুখ্যমন্ত্ৰীয়ে ইয়াৰ উত্তৰ দিব। চৰকাৰে 26 মেত উমৈহতীয়া দেৱানী বিধি সম্পৰ্কীয় বিধেয়ক উত্থাপন কৰিব আৰু বিধেয়কখন সন্দৰ্ভত আলোচনা চলিব। কোকৰাঝাৰ জিলাৰ ঢোলমাৰা লালকুৰা চাহবাগিচাত দুজনী স্কুলীয়া ছাত্ৰীৰ কৰুণ মৃত্যু সন্দৰ্ভত জিলাখনৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকে সংবাদমেল সম্বোধন কৰে। 3 দিন পূৰ্বে বাগিচাখনৰ এটা পুখুৰীৰ পৰা দুগৰাকী ছাত্ৰীৰ মৃতদেহ উদ্ধাৰ হৈছিল। ছাত্ৰী দুগৰাকীৰ মৃত্যুত কোনো লোক জড়িত আছে বুলি পৰিয়ালৰ লগতে স্থানীয় গাঁওবাসীয়ে সন্দেহ প্ৰকাশ কৰি ঘটনাৰ উচ্চ পৰ্যায়ৰ তদন্তৰ লগতে পৰিয়ালটোক ন্যায় দিবলৈ দাবী জনায়। জ্যেষ্ঠ আৰক্ষী অধীক্ষকগৰাকীয়ে সংবাদমেল সম্বোধন কৰি এই তদন্ত অব্যাহত আছে বুলি উল্লেখ কৰাৰ লগতে ছাত্ৰী দুগৰাকীৰ মৃত্যু পানীত ডুবিয়ে হোৱা বুলি প্ৰাৰম্ভিক তদন্তত প্ৰকাশ কৰে।
3: আমি 21 মে 2026 কোকৰাঝাৰ পি এছ অ'ত এইটো খবৰ পাইছিলো কি দুজন মাইনৰ ছোৱালী মিছিং হৈছে। কোনো সাসপিচিয়াস বডিলি ইঞ্জুৰি পোৱা নাই। তাৰপিছত আমি বডিকে কে এন চি এইচ অত পোষ্ট মৰ্টেম কাৰণত পঠাই দিলো। সেই পিছত আমি সেইদিনত কোকৰাঝাৰ পি এছ অ'ত আমি কমপ্লেইনটো পাইছো ফ্ৰম ভিক্টিম ফেমিলি, যাতে মেইন এলিগেশ্যন আছিলে আগেইনষ্ট 2 পাৰ্চনছ। অভিযোগত সেইটো আছিলে কি এই যে ৰোড চাইড পুখুৰী আছিলে তাতে তেওঁলোকে মাটিটো ভৰা নাই আৰু বাউণ্ডৰী ৱালটো কৰা নাই, এই কাৰণত দুজন ছোৱালীৰ মৃত্যু হৈছে।
2: নলবাৰী জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত আজি আয়োজিত এটা অনুষ্ঠানত অসমৰ দুগৰাকী সংস্কৃত পণ্ডিত ডঃ মুকুন্দকাম শৰ্মাক ন্যায় শিৰোমণি আৰু ডঃ ৰাজেন্দ্ৰনাথ শৰ্মাক মীমাংসা কেশৰী উপাধিৰে বিভূষিত কৰা হয়। শতবৰ্ষ অতিক্ৰম কৰা নলবাৰীৰ কামৰূপ সংস্কৃত সঞ্জীৱনী সভাই পূৰ্বৰ পৰম্পৰা ৰক্ষা কৰি এইবাৰ অসমৰ এই দুগৰাকী বৰেণ্য সংস্কৃত

0: পণ্ডিতক এই উপাধি প্ৰদান কৰে। উল্লেখযোগ্য যে এইবাৰ ন্যায় শিৰোমণি উপাধি লাভ কৰা মুকুন্দৰাম শৰ্মা উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ তথা শ্ৰী লাল বাহাদুৰ শাস্ত্ৰী কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ পূৰ্বৰ কুলাধিপতি। আনহাতে মীমাংসা উপাধি লাভ কৰা ডঃ ৰাজেন্দ্ৰনাথ শৰ্মা গুৱাহাটী বিশ্ববিদ্যালয়ৰ সংস্কৃত বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যাপক আৰু ৰাষ্ট্ৰপতিৰ বিশেষ সন্মানপ্ৰাপ্ত। কামৰূপ সংস্কৃত সঞ্জীৱনী সভাৰ 33 সংখ্যক ত্ৰিবাৰ্ষিক সভাৰ সৈতে সংগতি ৰাখি এই উপাধি প্ৰদান অনুষ্ঠানৰ আয়োজন কৰা হয়। এই অনুষ্ঠানতে সংস্কৃত ভাষাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে গৱেষণামূলক কৰ্মৰে ডক্টৰেট ডিগ্ৰী লাভ কৰা নলবাৰী জিলাৰ কেইবাগৰাকী গৱেষকক সম্বৰ্ধনা জনোৱা হয়। তামোলপুৰ জিলাৰ ভাৰত ভূটান সীমান্তৱৰ্তী বগাজুলিৰ দিলাইশ্ৰী বজাৰৰ সমীপত আজি আবেলি এটা পুৰণি মৰ্টাৰ চেল বোমা উদ্ধাৰ হোৱাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। আৰক্ষী সূত্ৰই প্ৰকাশ কৰা মতে ভূটান পাহাৰৰ পৰা বৈ অহা নিজৰাৰ পাৰত স্থানীয় লোকে এই সন্দেহজনক সামগ্ৰীটো প্ৰত্যক্ষ কৰি সীমা সুৰক্ষা বলৰ চাউনীত খবৰ দিয়ে। ইয়াৰ পাছত ঘটনাস্থলীত আৰক্ষী আৰু এছ এছ বিৰ এটা দলে ক্ষিপ্ৰতাৰে মৰ্টাৰ চেল বোমাটো উদ্ধাৰ কৰি নিৰাপদ স্থানলৈ লৈ যায়। পাছত বোমাটো সক্ৰিয় নহয় বুলি আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰে। বজালী জিলাৰ পাটাচাৰকুচি শাখা সাহিত্য সভাৰ বিশেষ বাৰ্ষিক অধিৱেশনখন আজি দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয়। এই উপলক্ষে পুৱা শাখা সাহিত্য সভা কাৰ্যালয়ৰ বাকৰিত সভাপতি হৰ্ষমোহন শৰ্মাই পতাকা উত্তোলন কৰে। উপসভাপতি অপূৰ্ব কুমাৰ শৰ্মাই স্মৃতি তৰ্পণ কাৰ্যসূচী মুকলি কৰাৰ পাছতেই অসম সাহিত্য সভাৰ স্থায়ী বিত্তীয় নিধিৰ আহ্বায়ক গোবিন্দ কলিতাই কেন্দ্ৰীয় সমিতিৰ পৰ্যবেক্ষক হিচাপে উপস্থিত থাকি সাহিত্য সভাৰ সাংগঠনিক দিশ সম্পৰ্কে বক্তব্য আগবঢ়ায়। পাটাচাৰকুচি উন্নয়ন সমিতিৰ উদ্যোগত আজি পাটাচাৰকুচি শিৱ দুৰ্গা ধামত এখন সম্বৰ্ধনা সভা অনুষ্ঠিত হয়। এই সভাত অসম বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাস, বজালী বিধানসভা সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ ৰয়ৰ লগতে কেইবাগৰাকীও কৃতি ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জনোৱা হয়। এই সভাত পাটাচাৰকুচিৰ শিৱধাম পৰিচালনা সমিতি, পাটাচাৰকুচি পৌৰসভা, প্ৰাগজ্যোতি ক্লাব, পাটাচাৰকুচি চেম্বাৰ অব কমাৰ্চৰ লগতে কেইবাটাও সংগঠনৰ সদস্য উপস্থিত থাকে আৰু সম্বৰ্ধনা জ্ঞাপন কৰে। গুৱাহাটী উচ্চ ন্যায়ালয়ে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ গোচৰৰ অভিযুক্ত শ্যামকানু মহন্তৰ জামিন আবেদনৰ কাইলৈ পৰৱৰ্তী শুনানি গ্ৰহণ কৰিব। ন্যায়াধীশ মিতালী ঠাকুৰীয়াৰ বিচাৰপীঠত অনুষ্ঠিত শুনানিত শুকুৰবাৰে জ্যেষ্ঠ অধিবক্তা প্ৰাণ বৰাই অভিযুক্ত শ্যামকানু মহন্তৰ জামিনৰ সপক্ষে যুক্তি প্ৰদৰ্শনৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰে। কাইলৈ হ'বলগীয়া শুনানিত অসম চৰকাৰৰ হৈ মহাধিবক্তা দেৱজিৎ শইকীয়া আৰু জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ বিশেষ লোক অধিবক্তা জিয়াউল কামাৰে অভিযুক্ত শ্যামকানু মহন্তৰ জামিনৰ বিপক্ষে যুক্তি দৰ্শাব। পৰৱৰ্তী বাতৰি শুনক মৰমী কাশ্যপৰ পৰা।
1: অসম সাহিত্য সভাৰ মুক্ত শিক্ষা সংসদৰ জালাহ কেন্দ্ৰৰ উদ্যোগত তথা বাক্সা জিলা সাহিত্য সভা আৰু জালাহ শাখা সাহিত্য সভাৰ সহযোগত অসম সাহিত্য সভাৰ জালাহ আঞ্চলিক কাৰ্যালয়ৰ প্ৰেক্ষাগৃহত আজি এখন শৈক্ষিক অভিৱৰ্তন অনুষ্ঠিত হয়। ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক উত্তৰণৰ বাবে অনুষ্ঠিত এই অভিৱৰ্তনখন বিধায়ক থানেশ্বৰ বসুমতাৰীয়ে উদ্বোধন কৰে। অসম সাহিত্য সভাৰ সভাপতি ডঃ বসন্ত কুমাৰ গোস্বামী অভিৱৰ্তনখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকে। অনুষ্ঠানত মুক্ত শিক্ষা সংসদৰ জালাহ কেন্দ্ৰৰ শিক্ষক শিক্ষয়িত্ৰী আৰু এই পাঠ্যক্ৰম প্ৰচলনত সহযোগিতা আগবঢ়োৱা আঠগৰাকী ব্যক্তিক সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানৰ আৰম্ভণিতে বিশ্ব বৰেণ্য শিল্পী ডঃ ভূপেন হাজৰিকা আৰু শিল্পী জুবিন গাৰ্গৰ স্মৃতিচাৰণ সভা অনুষ্ঠিত কৰা হয়। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি মুম্বাইৰ ৱাংখেৰে ষ্টেডিয়ামত অনুষ্ঠিত প্ৰথমখন খেলত ৰাজস্থান ৰয়েলছে মুম্বাই ইণ্ডিয়ানছক জয়ৰ বাবে 206 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি ৰাজস্থান ৰয়েলছে নিৰ্ধাৰিত অভাৰত 8 উইকেট হেৰুৱাই 205 ৰাণ সংগ্ৰহ কৰে। বাতৰি যুগুতোৱাৰ পৰলৈকে মুম্বাই ইণ্ডিয়ানছে 10 অভাৰত 4 উইকেট হেৰুৱাই 90 ৰাণ সংগ্ৰহ কৰিছে। ইপিনে সন্ধিয়া 7:30 বজাত হ'বলগীয়া দ্বিতীয়খন খেলত কলকাতাৰ ইডেন গাৰ্ডেনছত দিল্লী কেপিটেলছ কলকাতা নাইট ৰাইডাৰ্ছৰ সন্মুখীন হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। নতুন দিল্লীত উচ্চপদস্থ বিষয়াৰ সৈতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্প সন্দৰ্ভত পৰ্যালোচনা। ৰাজ্যৰ বিভিন্ন স্থানত আজি ছানডেজ অন চাইকেল শীৰ্ষক কাৰ্যসূচী উদযাপন। কামৰূপ জিলাৰ পলাশবাৰী থানাৰ অন্তৰ্গত বজাৰাপাৰাত সংঘটিত পথ দুৰ্ঘটনাত 4 লোক নিহত। বন বিভাগৰ ধেমাজিৰ জোনাই প্ৰস্তাৱিত পবা অভয়াৰণ্যত বাঘৰ উপস্থিতি নিশ্চিত। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজিৰ প্ৰথমখন খেলত মুম্বাই ইণ্ডিয়ানছক ৰাজস্থান ৰয়েলছৰ 206 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি 7:10 শুনিবলৈ পাব।

0: কথিকা বিষয় সংগীতৰ ঔষধি গুণ। এই বিষয়ে কৈছে বিশিষ্ট গীতিকাৰ তফত জোলালীয়ে। আহকচোন শুনো।
1: মানুহৰ মনৰ ওপৰত সংগীতৰ প্ৰভাৱ যে অতি বিস্তৃত আৰু গভীৰ সেই কথা সকলোৱে জানে। ইয়াৰ প্ৰভাৱ সদায় তাৎক্ষণিক আৰু দীৰ্ঘস্থায়ী। পৃথিৱীৰ সকলো সংস্কৃতিতে পাঁচবিধ সূক্ষ্ম কলা বা সুকুমাৰ কলাৰ কথা কোৱা হৈছে। সেই পঞ্চকলা হ'ল সাহিত্য, সংগীত, চিত্ৰকলা, ভাস্কৰ্য আৰু স্থাপত্য। এই পাঁচবিধ কলাৰ পৃথিৱীৰ সকলো সভ্যতাৰ মানুহে সৰ্বোৎকৃষ্ট কলা বুলি কৈছে, আৰু তাৰ তুলনাত আনবোৰ কলাক নিম্ন কলা বা ব্যৱহাৰিক কলা বুলিছে। এইখিনিতে এটা কথা মন কৰিবলগীয়া এয়ে যে মানুহৰ পঞ্চ জ্ঞানেন্দ্ৰিয় চকু, কাণ, নাক, জিভা আৰু ত্বক বা ছালৰ সৈতে উক্ত পাঁচবিধ সুকুমাৰ কলাৰ ঘনিষ্ঠ সম্পৰ্ক আছে। জ্ঞানেন্দ্ৰিয়সমূহৰ অনুভূতি গ্ৰহণৰ ক্ষমতাৰ যোগেদিহে মানুহৰ মনত কলা সৃষ্টিৰ আৰু উপভোগৰ প্ৰেৰণা বা শক্তিৰ সৃষ্টি হয়। তাকেই প্ৰতিভাশালী কলাকাৰসকলে বিভিন্ন মাধ্যমৰ যোগেদি প্ৰকাশ কৰে। সংগীতৰ গ্ৰাহক ইন্দ্ৰিয় হ'ল শ্ৰৱণেন্দ্ৰিয় বা কাণ, আৰু প্ৰকাশৰ মাধ্যম হ'ল ধ্বনি বা শব্দ, ইংৰাজীত যাক ছাউণ্ড বোলা হয়। ভাৰতীয় শাস্ত্ৰত তাকে নাদ বুলিছে। সৰলভাৱে ক'বলৈ হ'লে সুবিনষ্ট বা সুসজ্জিত ধ্বনি বা শব্দৰ সমষ্টিয়েই সংগীত। সুবিনষ্ট ধ্বনি বা শব্দকে সাধাৰণতে আমি সুৰ বুলি কওঁ। সুৰৰ সৈতে কথা বা কবিতাৰ সংযোগ ঘটিলে তাকেই গীত বা গান বোলা হয়। এনেদৰে চালে সংগীত শব্দটোৰ অৰ্থ বহল, কাৰণ তাৰ মাজত কণ্ঠ সংগীত আৰু যন্ত্ৰ সংগীত বা বাদ্য সংগীত, সংগীতৰ এই দুয়োটা শাখাই সোমাই পৰে। যিহেতু সংগীতকাৰৰ অন্তৰত কিছুমান বিশেষ অনুভূতিয়েহে সংগীতৰ সৃষ্টি কৰে, সেইবাবে শ্ৰোতাৰ মনতো সংগীতে বিভিন্ন অনুভূতিৰ সৃষ্টি কৰে। এনে প্ৰভাৱৰ পৰিধি বৰ ব্যাপক আৰু গভীৰ। সংগীতৰ প্ৰভাৱে মানুহৰ মনক নানা ধৰণে আন্দোলিত আৰু আনন্দিত কৰিব পাৰে। মানৱ জীৱনত চিত্ত বিনোদন বা মনোৰঞ্জনেই সংগীতৰ মূল ভূমিকা বুলি প্ৰাচীন কালৰে পৰা সাম্প্ৰতিক কাললৈ মানুহে থাৱৰ কৰিছে, আৰু সেই দৃষ্টিভংগীৰেই সংগীতৰ ব্যৱহাৰো কৰি আহিছে। কিন্তু সাম্প্ৰতিক কালত অৰ্থাৎ 20 শতিকাৰ শেষৰ 2টা দশকৰ পৰা সংগীতৰ আন এটি গুণ বা উপযোগিতাৰ কথা পৃথিৱীৰ বিভিন্ন ক্ষেত্ৰত আলোচিত হ'বলৈ ধৰিছে। সেয়া হ'ল সংগীতৰ ঔষধি গুণ বা মানুহৰ ৰোগ চিকিৎসাৰ ক্ষেত্ৰত সংগীতৰ কাৰ্যকাৰিতা আৰু প্ৰয়োগ, যিটোক সংগীত চিকিৎসা বা মিউজিক থেৰাপী বোলা হৈছে। এই চিকিৎসা প্ৰণালীক কোনো কোনো লোকে কেৱল মানুহৰ মাজতে আবদ্ধ নাৰাখি উদ্ভিদ জগত আৰু অন্যান্য প্ৰাণীৰ মাজলৈও প্ৰসাৰিত কৰিবলৈ বিচাৰিছে। অৱশ্যে সংগীতৰ অলৌকিক বা যাদুকৰী শক্তিৰ ধাৰণা একেবাৰে অৰ্বাচীন বা নতুন নহয়। আমাৰ ভাৰততে বহু পুৰণি কালৰে পৰা সংগীতৰ এনে অলৌকিক শক্তিৰ বিখ্যাত বা জনপ্ৰিয় কাহিনী বা কিংবদন্তী প্ৰচলিত হৈ আছে। সংগীতৰ দ্বাৰা ৰোগীয়াক নিৰাময় কৰা নাইবা নানা অলৌকিক কাৰ্য সাধন কৰাৰ কথা বহুতো লোক পৰম্পৰা আৰু লিখিত সাহিত্যতো পোৱা যায়। মিয়া তানসেনে দীপক ৰাগ গাই বন্তি জ্বলোৱা আৰু তেওঁৰ প্ৰেম

0: কিবা শাৰীৰিক ভিত্তিও আছে? এনেবোৰ প্ৰশ্নৰ উত্তৰ ততালিকে দিবলৈ টান। এটা কথা অৱশ্যে নিঃসংকোচে ক'ব পাৰি যে এনেবোৰ কাহিনীয়ে মানৱ জীৱনৰ ওপৰত সংগীতৰ অপৰিসীম প্ৰভাৱৰ কথাই সূচাইছে। সি যি কি নহওক, সাম্প্ৰতিক কালৰ সংগীত চিকিৎসাৰ কৰ্ণধাৰ চিকিৎসকসকলে তেওঁলোকৰ সমৰ্থক শিক্ষাবিদ, সমাজসেৱক, মনোবিজ্ঞানী আৰু বহুতো ৰোগীৰ অভিভাৱকসকলে দৃঢ়ভাৱে বিশ্বাস কৰে যে সংগীতৰ দ্বাৰা বহুতো ৰোগৰ চিকিৎসা কৰিব পাৰি আৰু সেই চিকিৎসাৰ দ্বাৰা ৰোগীয়ে আৰোগ্য লাভ কৰে। গতিকে ই এটা স্বতন্ত্ৰ বা সুকীয়া চিকিৎসা পদ্ধতি হ'ব পাৰে আৰু তেওঁলোকে সেইটোৰ নাম দিছে মিউজিক থেৰাপী বা সংগীত চিকিৎসা। সংগীত চিকিৎসকসকলে দাবী কৰে যে এই চিকিৎসাৰ দ্বাৰা মানসিক ৰোগী, শাৰীৰিকভাৱে বাধাগ্ৰস্তসকল, বাৰ্ধক্যজনিত ৰোগসমূহ, মানসিকভাৱে বাধাগ্ৰস্তসকল, শিক্ষা গ্ৰহণত পাছ পৰাসকল, মস্তিষ্কৰ আঘাত পোৱা লোকসকল আদি বহু ৰোগীৰ চিকিৎসা সফলতাৰে কৰিব পাৰি। এনে বহু ৰোগীৰ সফল চিকিৎসাৰ নিদৰ্শনো তেওঁলোকে দাঙি ধৰিছে। মিউজিক থেৰাপী বা সংগীত চিকিৎসা পদ্ধতিৰ আনুষ্ঠানিক সংগঠন হয় 1950 চনত আমেৰিকাত প্ৰতিষ্ঠিত নেশ্যনেল এছ'চিয়েশ্যন ফৰ মিউজিক থেৰাপী আৰু 1972 চনত প্ৰতিষ্ঠিত দ্য আমেৰিকান এছ'চিয়েশ্যন ফৰ মিউজিক থেৰাপী, এই দুটা অনুষ্ঠানৰ যোগেদি। পিছলৈ 1998 চনত এই দুয়োটা অনুষ্ঠান সন্মিলিত হৈ একেটা হয় আৰু নাম লয় দ্য আমেৰিকান মিউজিক থেৰাপী এছ'চিয়েশ্যন। চমুকৈ এই অনুষ্ঠানটি আমতা বা AMTA নামেৰে পৰিচিত হয়। এই অনুষ্ঠানে তেওঁলোকৰ উদ্দেশ্য হিচাপে ঘোষণা কৰিছে যে তেওঁলোকে জনসাধাৰণৰ মাজত সংগীতৰ যোগেদি চিকিৎসাৰ উপকাৰিতা সম্পৰ্কে সচেতনতা জগাই তুলিব আৰু দ্ৰুতগতিত পৰিৱৰ্তন হ'বলৈ ধৰা পৃথিৱীখনত উচ্চ মানৰ সংগীত চিকিৎসাৰ সা সুবিধা প্ৰদান কৰিব। এই চিকিৎসা হ'ব কিছুমান চিকিৎসালয় বা হস্পিটেল, শুশ্ৰূষা কেন্দ্ৰ নাইবা নাৰ্ছিং হোম, কিছুমান বিদ্যালয়ত, চিকিৎসা কেন্দ্ৰত নাইবা ব্যক্তিগতভাৱে চিকিৎসকৰ নিজৰ ঘৰত, যিটোক প্ৰাইভেট প্ৰেক্টিচ বোলা হৈছে। এই সাংগীতিক উদ্দেশ্যৰ উপৰি আমতাই কিছুমান সংগীত বহিৰ্ভূত উদ্দেশ্য সাধনৰ লক্ষ্যৰ নিৰ্ধাৰণ কৰিছে। তাৰ ভিতৰত আছে পাৰস্পৰিক যোগাযোগ ক্ষমতাৰ উন্নতি সাধন, মানুহৰ অশালীন বা অশোভনীয় ব্যৱহাৰৰ সংস্কাৰ সাধন, বিদ্যা আয়তনিক দক্ষতাৰ উৎকৰ্ষ সাধন, শৰীৰৰ বিষ বা মানসিক উৎকণ্ঠাৰ উপশম ইত্যাদি। সংগীত চিকিৎসকসকলৰ মতে ভাল সংগীত শ্ৰৱণ চৰ্চা আৰু ৰোগীৰ দ্বাৰা গীত বা সুৰ ৰচনা, কোনো বাদ্যযন্ত্ৰ বাদন নাইবা বাদ্য বাদন শিক্ষা অথবা কণ্ঠ সংগীতৰ শিক্ষা আৰু পৰিৱেশনৰ যোগেদি বহুতো মানসিক আৰু দৈহিক ৰোগৰ পৰা অব্যাহতি পোৱা যায়। আমেৰিকা আৰু ইউৰোপৰ বহুতো দেশত এই সংগীত চিকিৎসাই যথেষ্ট সমাদৰ লাভ কৰিছে।
1: টফু চুলালীৰ কথিকা সংগীতৰ ঔষধি গুণ শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু কণ্টেক্ট, পাছতে বাতৰি শুনিবলৈ পাব।

Ea Akahbani. Batori hoite moi, Dolly Debi. Etiar pradhan batori humu hoise. বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডক্টৰ এ জয়শংকৰ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিদেশ মন্ত্ৰী মাৰ্ক ৰুবিঅ' আজি নতুন দিল্লীত বিভিন্ন বিষয়ত আলোচনাত মিলিত হয়। পশ্চিমবংগৰ ফাল্টা বিধানসভা সমষ্টিৰ পুনৰ নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থী দেৱাংশু পাণ্ডা বিপুল ভোটত জয়ী হৈছে। বাংলাদেশত বিগত 24 ঘণ্টাত সৰুৱাই সদৃশ ৰোগত মৃত্যু হোৱা লোকৰ সংখ্যা 16লৈ বৃদ্ধি হৈছে। ভিয়েটনামত অনুষ্ঠিত 23 বছৰ অনুৰ্ধৰ এছিয়ান মল্লযুঁজ চেম্পিয়নশ্বিপৰ মহিলাৰ ফ্ৰীষ্টাইল শাখাত ভাৰতীয় খেলুৱৈসকলে 2টা ৰূপ আৰু 1টা ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সমৰ্থ হৈছে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত ৰাজস্থান ৰয়েলছে মুম্বাই ইণ্ডিয়ানছক জয়ৰ বাবে 206 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডক্টৰ এ জয়শংকৰ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিদেশ মন্ত্ৰী মাৰ্ক ৰুবিঅ' আজি নতুন দিল্লীত বিভিন্ন বিষয়ত আলোচনাত মিলিত হয়। দুয়োগৰাকী নেতাই ভাৰত আমেৰিকা কৌশলগত অংশীদাৰিত্বৰ দৃঢ়তা পুনৰ নিশ্চিত কৰাৰ লগতে বাণিজ্য, শক্তি, আঞ্চলিক নিৰাপত্তাকে ধৰি বিভিন্ন গুৰুত্বপূৰ্ণ খণ্ডক সামৰি আলোচনা কৰে। প্ৰতিনিধি পৰ্যায়ৰ এই বৈঠকৰ পাছত এখন সংবাদমেলত ডক্টৰ জয়শংকৰে অতি শীঘ্ৰে এখন বাণিজ্য চুক্তি সম্পন্ন কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ইৰাণৰ সংঘৰ্ষ সন্দৰ্ভত ডক্টৰ জয়শংকৰে কয় যে ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰই গোলকীয় ইন্ধন মূল্য হ্ৰাস হোৱাটো নিশ্চিত কৰাৰ বাবে আগ্ৰহী। তেওঁ লগতে আলোচনা আৰু কূটনীতিৰ দিশত ভাৰতৰ স্থিতি তথা নিৰাপদ আৰু অপ্ৰতিৰোধ সামুদ্ৰিক বাণিজ্যৰ কথাও দোহাৰে। আমেৰিকা, ইজৰাইল, ইৰাণকে ধৰি উপসাগৰীয় ৰাষ্ট্ৰসমূহৰ সৈতে শক্তিশালী সম্পৰ্ক থকা দেশসমূহৰ ভিতৰত ভাৰত অন্যতম বুলি ডঃ জয়শংকৰে উল্লেখ কৰে। ভাৰতে এই খণ্ডত শান্তি আৰু স্থিৰতা কামনা কৰাৰ লগতে ভাৰতীয় লোকৰ কল্যাণ সুনিশ্চিত হোৱা তথা শক্তি সম্পদৰ মূল্য হ্ৰাস পোৱাটো বিচাৰে বুলি তেওঁ দোহাৰে। আমেৰিকাৰ বিদেশ মন্ত্ৰী মাৰ্ক ৰুবিঅ'ই ভাৰতৰ সৈতে কৌশলগত অংশীদাৰিত্বৰ কথা উল্লেখ কৰি কয় যে বিশ্বৰ ভিতৰতে ভাৰত হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অংশীদাৰ। আজিৰ বৈঠকত দুয়োগৰাকী নেতাই উপসাগৰীয় ৰাষ্ট্ৰ আৰু ভাৰত প্ৰশান্ত মহাসাগৰীয় খণ্ডৰ বিকাশকে ধৰি বিভিন্ন আঞ্চলিক বিষয়ত আলোচনা কৰে। বিজেপি নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী ভি শ্ৰীনিবাস বাৰ্মাই আজি অন্ধ্ৰপ্ৰদেশৰ কৃষ্ণ জিলাৰ কংগিবাৰু মণ্ডলত পুনাৰীপাৰুত আয়োজিত পণ্ডিত দীনদয়াল উপাধ্যায় প্ৰশিক্ষণ মহাঅভিযানত অংশগ্ৰহণ কৰে। বিজেপিয়ে দেশজুৰি দলীয় কৰ্মকৰ্তাসকলৰ মাজত দলটোৰ মূল দৰ্শন সন্দৰ্ভত সজাগতা সৃষ্টিৰ উদ্দেশ্যে আয়োজন কৰা ব্যাপক প্ৰশিক্ষণ কাৰ্যসূচীৰ অংশ হিচাপে এই অনুষ্ঠান আয়োজিত হৈছে। অনুষ্ঠানত ভাষণ দি শ্ৰীবাৰ্মাই কয় যে এই প্ৰশিক্ষণ কাৰ্যসূচীৰ উদ্দেশ্য হৈছে বুথ পৰ্যায়ৰ কৰ্মকৰ্তাসকলক উপযুক্ত প্ৰশিক্ষণৰ জৰিয়তে ৰাষ্ট্ৰীয় পৰ্যায়ৰ উল্লেখযোগ্য নেতা হিচাপে গঢ়ি তোলা। তেওঁ লগতে কয় যে বিজেপি কেৱল এটা ৰাজনৈতিক দলেই নহয়, বৰং ই হৈছে শক্তিশালী আদৰ্শ তথা জাতীয়তাবাদৰ ভিত্তিত গঢ়ি উঠা এটা সংস্থা। জিলা পৰ্যায়ৰ এই প্ৰশিক্ষণ কাৰ্যসূচীত মন্ত্ৰীগৰাকীয়ে বিজেপিৰ ইতিহাস, আদৰ্শগত নীতি তথা অন্ত্যোদয়াৰ প্ৰতি দলটোৰ প্ৰতিশ্ৰুতিবদ্ধতাৰ বিষয়ে উল্লেখ কৰে। পশ্চিমবংগৰ ফাল্টা বিধানসভা সমষ্টিৰ পুনৰ নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী দেৱাংশু পাণ্ডা বিপুল ভোটত জয়ী হৈছে। প্ৰাৰ্থীগৰাকী 1,09,000তকৈ অধিক ভোটত বিজয়ী হয়। উল্লেখযোগ্য যে এই আসনখন তৃণমূল কংগ্ৰেছৰ আধিপত্যৰ বাবে চৰ্চাত আছিল। CPIMৰ প্ৰাৰ্থী শম্ভুনাথ কুৰ্মী 40,600তকৈ অধিক ভোটেৰে দ্বিতীয় স্থানত থাকে। কংগ্ৰেছৰ প্ৰাৰ্থী আব্দুৰ ৰাজ্জাক মোল্লা তৃতীয় স্থানত থকাৰ বিপৰীতে তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী জাহাংগীৰ খান 7,700তকৈ অধিক ভোটেৰে চতুৰ্থ স্থানলৈ অৱনমিত হয়। উল্লেখযোগ্য যে পশ্চিমবংগ বিধানসভা নিৰ্বাচনত ফাল্টা সমষ্টিত ব্যাপক অনিয়মৰ অভিযোগ উত্থাপিত হোৱাত নিৰ্বাচন আয়োগে সমষ্টিটোত যোৱা 21 মে'ত পুনৰ নিৰ্বাচন অনুষ্ঠিত কৰে। কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে আসোৱাহমুক্ত পুনৰ মূল্যায়ন সুনিশ্চিত কৰাৰ উদ্দেশ্যে কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদ CBSEক সহায় কৰিবলৈ ভাৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠান মাদ্ৰাজ আৰু কানপুৰৰ অধ্যাপক তথা প্ৰযুক্তি বিশেষজ্ঞৰ এটা দলক নিয়োগ কৰাৰ নিৰ্দেশ দিছে। CBSEৰ পৰীক্ষাৰ ফলাফল সম্পৰ্কীয় পৰ্টেলত শিক্ষাৰ্থী তথা অভিভাৱকসকলে উত্থাপন কৰা বিভিন্ন আপত্তি তথা শেহতীয়া পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত এই সিদ্ধান্ত লোৱা হৈছে। শিক্ষা মন্ত্ৰালয়ে এটা বিবৃতিত প্ৰকাশ কৰিছে যে ভাৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠান IIT বিশেষজ্ঞ দলটোৱে সমস্ত প্ৰক্ৰিয়াৰ প্ৰায়োগিক বিকাশ কৰাৰ লগতে পৰ্টেলটোৰ স্থিৰতা তথা ছাৰ্ভাৰৰ কাম কাজ বিশেষভাৱে পৰীক্ষা কৰিব। কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰী কে ৰামমোহন নাইডুৱে আজি কয় যে সকলোৱে দেশৰ সংস্কৃতি আৰু পৰম্পৰাক সন্মান জনোৱাৰ লগতে সংৰক্ষণৰ প্ৰচেষ্টা চলোৱা উচিত। অন্ধ্ৰপ্ৰদেশৰ তিৰুপতিৰ আলিপিৰি পাডালা মণ্ডপমৰ পৰা খোজকাঢ়ি আহি তিৰুমালাত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয় যে দেশৰ সাংস্কৃতিক ঐতিহ্য সংবৰ্ধন কৰাৰ লগতে সুৰক্ষিত কৰি ৰখাৰ বাবে চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ হোৱা উচিত। শ্ৰীনাইডুৱে ভক্তসকলৰ সুবিধাৰ্থে খোজকাঢ়ি অহা পথছোৱা

সুব্যৱস্থা কৰাৰ বাবে তিৰুমালা তিৰুপতি দেৱস্থানমৰ শলাগ লয়। ধৰ্মীয় স্থানখনৰ ব্যৱস্থা সন্দৰ্ভত ভক্তসকলে সন্তুষ্টি প্ৰকাশ কৰা বুলি উল্লেখ কৰি শ্ৰীনাইডুৱে কয় যে তিৰুমালাৰ সুব্যৱস্থাসমূহে এন ডি এ চৰকাৰৰ সুপ্ৰশাসনীয় পদক্ষেপ প্ৰতিফলিত কৰিছে। দেশৰ বিভিন্ন প্ৰান্তত অব্যাহত থকা গ্ৰীষ্ম প্ৰৱাহৰ পৰিপ্ৰেক্ষিতত মন্ত্ৰীগৰাকীয়ে সকলোকে সতৰ্কতা অৱলম্বন কৰিবলৈ অনুৰোধ জনাইছে। বাংলাদেশত বিগত চৌবিশ ঘণ্টাত সৰুৱাই সদৃশ ৰোগত মৃত্যু হোৱা লোকৰ সংখ্যা ষোল্ললৈ বৃদ্ধি হৈছে। দেশখনৰ চলিত বৰ্ষত এই ৰোগত মুঠ 528 গৰাকী লোকৰ মৃত্যু হয়। বাংলাদেশৰ স্বাস্থ্য সেৱা সঞ্চালকালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি এই সময়ছোৱাত 1300ৰো অধিক লোক এই ৰোগত নতুনকৈ আক্ৰান্ত হোৱাৰ সন্দেহ কৰা হৈছে। বিগত মাৰ্চলৈকে দেশখনত 8600ৰো অধিক লোক সৰুৱাইত আক্ৰান্ত হোৱাটো নিশ্চিত হোৱাৰ লগতে সৰুৱাই সদৃশ ৰোগত আক্ৰান্তৰ সংখ্যা 63,000 অতিক্ৰম কৰিছে। এই সংক্ৰমণৰ মাজতে ইউনিচেফে কয় যে সংস্থাটোৱে প্ৰফেচাৰ মহম্মদ ইউনিচ নেতৃত্বাধীন অন্তৱৰ্তী চৰকাৰক সম্ভাৱ্য প্ৰতিষেধকৰ অভাৱৰ বিষয়ে সতৰ্ক কৰি দিছিল। তথ্য অনুসৰি প্ৰতিষেধক ক্ৰয় কৰাত পলম হোৱাৰ বাবে নিয়মীয়াকৈ প্ৰতিষেধক প্ৰদান কাৰ্যসূচী ব্যাহত হয়। উল্লেখযোগ্য যে ম্যানমাৰ সীমান্তৰ সমীপত থকা ৰোহিংগীয়া শৰণাৰ্থী শিবিৰত আৰম্ভ হোৱা সৰুৱাইৰ প্ৰাদুৰ্ভাৱ সম্প্ৰতি দেশখনৰ 58খন জিলালৈ বিয়পি পৰিছে আৰু 21,000ৰো অধিক লোক চিকিৎসাধীন হৈ আছে। বিশ্ব স্বাস্থ্য সংস্থাই দেশখনৰ চুবুৰীয়া ম্যানমাৰ আৰু ভাৰতলৈ এই ৰোগৰ সংক্ৰমণ হোৱাৰ আশংকা কৰি সতৰ্ক কৰি দিছে। বাংলাদেশত বৰ্তমান ইউনিচেফৰ জৰিয়তে প্ৰতিষেধক ক্ৰয় কৰা হৈছে আৰু সমগ্ৰ দেশখনতে তাৎক্ষণিক প্ৰতিষেধক প্ৰদান অভিযান চলোৱা হৈছে। অন্ধ্ৰপ্ৰদেশৰ স্বাস্থ্যমন্ত্ৰী সত্য কুমাৰ যাদৱে কংগো, ইউগাণ্ডা আৰু দক্ষিণ চুদানকে ধৰি আফ্ৰিকীয় দেশসমূহত ইবোলা ভাইৰাছৰ প্ৰাদুৰ্ভাৱ হোৱাৰ পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰে সাৱধানতামূলক ব্যৱস্থাসমূহ ত্বৰান্বিত কৰা বুলি প্ৰকাশ কৰিছে। মন্ত্ৰীগৰাকীয়ে এটা প্ৰেছ বিবৃতিত কয় যে কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশাৱলী আৰু বিশ্ব স্বাস্থ্য সংস্থাই জাৰি কৰা পৰামৰ্শৰ সৈতে সংগতি ৰাখি যিকোনো জৰুৰী অৱস্থাৰ সন্মুখীন হবলৈ স্বাস্থ্য বিভাগ সম্পূৰ্ণ প্ৰস্তুত হৈ আছে। বিশাখাপট্টনম, তিৰুপতি আৰু বিজয়ৱাড়াৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত বিশেষ পৰ্যবেক্ষণৰ ব্যৱস্থা কৰা হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে ইবোলাৰ প্ৰাদুৰ্ভাৱ হোৱা দেশসমূহৰ পৰা উভতি অহা যাত্ৰীসকলৰ বিশেষ স্বাস্থ্য পৰীক্ষা কৰা হ'ব। ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালে আজি নতুন দিল্লীত আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিদেশ মন্ত্ৰী তথা ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা মাৰ্কো ৰুবিঅ'ক সাক্ষাৎ কৰে। বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে সামাজিক মাধ্যমৰ এটা বাৰ্তাত প্ৰকাশ কৰা মতে তেওঁলোকৰ মাজৰ আলোচনাত প্ৰতিৰক্ষা, নিৰাপত্তা আৰু কৌশলগত প্ৰযুক্তি সহযোগিতা সন্দৰ্ভত গুৰুত্ব আৰোপ কৰা হয়। মন্ত্ৰালয়ে লগতে কয় যে দুয়োগৰাকী ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টাই দ্বিপাক্ষিক ব্যাপক গোলকীয় কৌশলগত অংশীদাৰিত্বৰ অগ্ৰাধিকাৰৰ কথা দোহাৰে। তেওঁলোকে লগতে আঞ্চলিক আৰু গোলকীয় বিষয়তো মত বিনিময় কৰে। ভিয়েটনামৰ ডানাঙত অনুষ্ঠিত 23 বছৰ অনুৰ্ধৰ এছিয়ান মল্লযুঁজ চেম্পিয়নশ্বিপৰ মহিলাৰ ফ্ৰী ষ্টাইল শাখাত ভাৰতীয় খেলুৱৈসকলে 2টা ৰূপ আৰু 1টা ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সমৰ্থ হৈছে। প্ৰতিযোগিতাৰ 50 কিলোগ্ৰাম শাখাত ভাৰতৰ স্বীতি ভিয়েটনামৰ প্ৰতিদ্বন্দ্বীৰ হাতত 7-5 ব্যৱধানত পৰাস্ত হোৱাত ৰূপৰ পদকতে ক্ষান্ত থাকিবলগীয়া হয়। একেদৰে 59 কিলোগ্ৰাম শাখাৰ ফাইনেলত নেহা চাংৱানে উজবেকিস্তানৰ প্ৰতিদ্বন্দ্বীৰ হাতত পৰাজিত হৈ ৰূপৰ পদক লাভ কৰে। 55 কিলোগ্ৰাম শাখাত অহিল্যা সিন্ধেই ব্ৰঞ্জৰ পদক লাভ কৰিছে। ইপিনে পুৰুষৰ গ্ৰেকো ৰোমান শাখাত সুমিতে 63 কিলোগ্ৰাম শাখাত ফাইনেলত প্ৰৱেশ কৰিছে। ফাইনেলত খেলুৱৈগৰাকী উজবেকিস্তানৰ প্ৰতিদ্বন্দ্বীৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি মুম্বাইৰ ৱাংখেৰে ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত ৰাজস্থান ৰয়েলছে মুম্বাই ইণ্ডিয়ানছক জয়ৰ বাবে 200 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। ৰাজস্থান ৰয়েলছে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 8টা উইকেট হেৰুৱাই 205 ৰাণ সংগ্ৰহ কৰে। দলৰ হৈ ধ্ৰুৱ জুৰেলে সৰ্বাধিক 38 ৰাণ কৰে। প্ৰত্যুত্তৰত আমালৈ বাতৰি অহাৰ পৰলৈ মুম্বাই ইণ্ডিয়ানছে 15 অভাৰত 5 উইকেটৰ বিনিময়ত 147 ৰাণ সংগ্ৰহ কৰি খেলি আছে। প্ৰতিযোগিতাত আজি কলকাতাৰ ইডেন গাৰ্ডেনছত হ'বলগীয়া আন এখন খেলত কলকাতা নাইট ৰাইডাৰ্ছ দিল্লী কেপিটেলছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এছ জয়শংকৰ আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিদেশ মন্ত্ৰী মাৰ্ক ৰুবিঅ' আজি নতুন দিল্লীত বিভিন্ন বিষয়ত আলোচনাত মিলিত হয়। পশ্চিমবংগৰ ফাল্টা বিধানসভা সমষ্টিৰ পুনৰ নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থী দেবাংশু পাণ্ডা বিপুল ভোটত জয়ী হৈছে। বাংলাদেশত বিগত 24 ঘণ্টাত সৰুৱাই সদৃশ ৰোগত মৃত্যু হোৱা লোকৰ সংখ্যা 16লৈ বৃদ্ধি পাইছে। ভিয়েটনামত অনুষ্ঠিত 23 বছৰ অনুৰ্ধৰ এছিয়ান মল্লযুঁজ চেম্পিয়নশ্বিপৰ মহিলাৰ ফ্ৰী ষ্টাইল শাখাত ভাৰতীয় খেলুৱৈসকলে 2টা ৰূপ আৰু 1টা ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সমৰ্থ হৈছে। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাৰ এখন খেলত ৰাজস্থান ৰয়েলছে মুম্বাই ইণ্ডিয়ানছক জয়ৰ বাবে 206 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। আমাৰ এতিয়াৰ বাতৰিৰ ইমানতে অন্ত পৰিল। পৰৱৰ্তী মুখ্য বাতৰি সন্ধিয়া 8 বজাত শুনিবলৈ পাব।

ইমান পৰে নাম শুনিলে পবিত্ৰ দাস আৰু লগৰীয়াসকলৰ কণ্ঠত। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু পূবাণীৰ সুৰ অনুষ্ঠানত এতিয়া শুনাবলৈ লৈছোঁ অনিমা ৰাভা আৰু সংগীবিন্দ্ৰ কণ্ঠৰ দুটি ৰাভা গীত।

0: পূবালীৰ শূৰ্ণস্থানত ইমান পৰে। দুদিন আগৰ গীত শুনিলে অনিমৰ আবাৰ কণ্ঠত। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
2: হয়,
1: সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
2: পিছে এনে যত্ন ক'ত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
2: অঁ,
1: তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
2: নহয় অ',
1: শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
2: অঁ, সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: আকাশবাণী গুৱাহাটীৰ মহাবাহু
3: সংবাদ চলন্তিকা।

নমস্কাৰ শ্ৰোতাসকল, আজিৰ চলন টিকাত আপোনালোকলৈ লৈ আহিছো খুৰশ অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ বিগত দুদিনৰ কাৰ্যক্ৰমণিকাৰ কিছু আভাস। সাংবিধানিক পৰম্পৰা আৰু ভাষিক বৈচিত্ৰৰে যোৱা বৃহস্পতিবাৰে খুৰশ অসম বিধানসভাৰ প্ৰথমখন অধিৱেশন আৰম্ভ হ'ল। অধিৱেশনৰ প্ৰথম দিনটোতেই আনুষ্ঠানিকভাৱে শপত গ্ৰহণ কৰে 124গৰাকী বিধায়কে। বিধানসভাৰ অস্থায়ী অধ্যক্ষ চন্দ্ৰমোহন পাটোৱাৰীয়ে নৱনিৰ্বাচিত বিধায়কসকলক শপত বাক্য পাঠ কৰোৱায়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰথমে শপত গ্ৰহণ কৰাৰ পাছত মন্ত্ৰী ৰামেশ্বৰ তেলী, অতুল বৰা, চৰণ বড়ো আৰু অজন্তা নেওগে শপত গ্ৰহণ কৰে। ইয়াৰ পাছত এজন এজনকৈ জ্যেষ্ঠতাৰ ভিত্তিত আটাইবোৰ বিধায়কৰ শপত গ্ৰহণ কৰোৱা হয়। এইবাৰৰ বিধানসভাত 76গৰাকী বিধায়কে অসমীয়া ভাষাত, 16গৰাকী বিধায়কে সংস্কৃতত, 9গৰাকীয়ে বাংলা, 8গৰাকীয়ে বড়ো, 5গৰাকীয়ে কাৰ্বি, 4গৰাকীয়ে ইংৰাজী, 2গৰাকীয়ে হিন্দী,

0: তিন আটাইবোৰ বিধায়কৰ শপত গ্ৰহণ কৰোৱা হয়। এইবাৰৰ বিধানসভাত 76 গৰাকী বিধায়কে অসমীয়া ভাষাত, 16 গৰাকী বিধায়কে সংস্কৃতত, 9 গৰাকীয়ে বাংলা, 8 গৰাকীয়ে বড়ো, 5 গৰাকীয়ে কাৰ্বি, 4 গৰাকীয়ে ইংৰাজী, 2 গৰাকীয়ে হিন্দী, 3 গৰাকীয়ে ৰাজবংশী আৰু 1 গৰাকীয়ে ৰাভা ভাষাত শপত লয়। ইতিহাস ৰচনা কৰি এইবাৰ বিধায়কসকলে 8ম অনুসূচীত অন্তৰ্ভুক্ত নোহোৱা কাৰ্বি, ৰাভা আৰু ৰাজবংশী ভাষাত শপত গ্ৰহণ কৰে।
1: আং শ্ৰী টংগেশ ৰাভা আসাম আইন বাৰংনি পান্থা বাসাইছেনী সাংবাদি ঋষিনি মঙি কেৰা সাহিত্যপাজে আয়েন টেকা গুদম কায় ভাৰতনি আকাংসাকিনে নাকে আং ডংথাৰ পতি আৰু অৰ্গে বাৰু পালিনো আং ভাৰতনি চমৎদাৰী আৰু বিচানিছ নিবু কচম চাকাৰ আসাম আৰু আং হাবা চাঙে চুঙা খাৰকাই হামনি
2: এতিয়া মাননীয় সদস্য তুলিৰাম ৰংহাং ডাঙৰীয়া,
3: নীলি তুলিৰাম ৰংহাং, আসাম লেজিছলেটিভ এছেম্বলি আবাংফু নাংমানচি আৰনাম হেম্ফু মুকৰাং পিডা সিংজা আমেন এন পেন চেমি ডেংলো আৰনা টেং পেন কেচনচে ভাৰত কাছাৰি আৰন আলো আফান নীলি ইংধিৰ এট পেন ইংধিৰ জিৰ পেন কৈপ আনপাৰ্ট নীলি এম এল এ গিখি বম এছেক মাদু আফান্তা নিংকে হো নিং ক্লাৰ চাপ পেনচি লাপেনকে নিংকে হো নিংকেতে পিন পেন নিং ক্লাৰ চাপ পেনচি নীলি আৰপু আটেং পেন ৰাৰাফান ক্লেম পিপ লাপেনাং পাৰ্টা নীলি আৰনা মামেন হেম্ফু মুকৰাং পিৰা সিংয়া এন পেন পিনি চেমে ডেং পনলো কাৰ্ডম।
0: জনগোষ্ঠীয় ভাষাত কেইবাগৰাকী বিধায়কে শপত গ্ৰহণ কৰাটো এইবাৰৰ বিধানসভা অধিৱেশনৰ লক্ষণীয় দিশৰূপে বিবেচিত হৈছে। এনে শপত গ্ৰহণে ৰাজ্যবাসীলৈ একতা আৰু সমন্বয়ৰ বলিষ্ঠ বাৰ্তা প্ৰেৰণ কৰে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰে।
4: আজিৰ দিনটোতো সদনে আৰু এটা নতুন অভিলেখ চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াৰ নেতৃত্বত নিৰ্মাণ কৰিবলৈ সক্ষম হ'ল। সদনৰ যি কাৰ্যপ্ৰণালী, সেই কাৰ্যপ্ৰণালীৰ ভিতৰত আমি 8ম অনুসূচীত উল্লেখ কৰা ভাষাসমূহতহে শপত গ্ৰহণ কৰাটো সদনৰ পৰম্পৰা বা সদনৰ নিয়ম। আমি সকলোৱে বিশ্বাস কৰোঁ যে অসমৰ ক্ষুদ্ৰ ক্ষুদ্ৰ জাতিসত্তা আৰু জনজাতীয় সমাজখনক আমি মুখ্য ধাৰালৈ লৈ অহা আমাৰ এক ৰাজনৈতিক দায়িত্ব। সন্মানীয় সদস্য টংকেশ্বৰ ৰাভা ডাঙৰীয়াই মোক অনুৰোধ কৰিছিল যে ৰাভা ভাষাত তেখেতক সদনত শপত লোৱাৰ বাবে সুবিধা দিব লাগে। সদনত আলোচনা কৰি মই দেখা পাইছিলো যে 8ম অনুসূচীত ভাষা অন্তৰ্ভুক্ত নহলে আমি শপত গ্ৰহণ কৰিব নোৱাৰো। সন্মানীয় মন্ত্ৰী অতুল বৰা ডাঙৰীয়া, প্ৰতেম অধ্যক্ষ চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াৰ লগত আমি আলোচনা কৰি এটা ঐতিহাসিক সিদ্ধান্ত লৈছিলো যে 8ম অনুসূচীত নাথাকিলেও ৰাভা, কাৰ্বি, ৰাজবংশী বিভিন্ন ভাষাত আমাৰ সদস্যসকলে শপত ল'ব, তাত কেতিয়াও নীতি আৰু নিয়ম বাধাৰ প্ৰাচীৰ হ'ব নোৱাৰে। আজি সদনে আৰু এটা নতুন অভিলেখ সৃষ্টি কৰিলে যে প্ৰথমবাৰৰ বাবে সদনৰ বুৰঞ্জীত, ইমান দিনৰ বুৰঞ্জীত, প্ৰথমবাৰৰ বাবে 8ম অনুসূচীৰ বাহিৰত গৈ কাৰ্বি ভাষাত কাৰ্বি বিধায়কসকলে শপত লোৱাৰ সুবিধা পালে, ৰাভা বিধায়কসকলে ৰাভা ভাষাত শপত গ্ৰহণ কৰাৰ সুবিধা পালে, আমাৰ ৰাজবংশী বিধায়কসকলে ৰাজবংশী ভাষাত শপত লোৱাৰ সুবিধা পালে। মই ভাবোঁ যে আজিৰ সদনে সমগ্ৰ অসমবাসীলৈ প্ৰথম দিনটোতে এটা একতা আৰু সমন্বয়ৰ এটা বলিষ্ঠ বাৰ্তা প্ৰেৰণ কৰিবলৈ সক্ষম হ'ল।
0: এইবাৰ 47 গৰাকী বিধায়ক প্ৰথমবাৰৰ বাবে বিধানসভালৈ নিৰ্বাচিত হৈ আহিছে। অস্থায়ী অধ্যক্ষৰ দায়িত্ব গ্ৰহণ কৰা চন্দ্ৰমোহন পাটোৱাৰী 7ম বাৰৰ বাবে বিধানসভালৈ নিৰ্বাচিত হৈ অহাৰ লগতে 5 গৰাকী বিধায়ক 6ষ্ঠবাৰৰ বাবে, 9 গৰাকী 4ৰ্থবাৰৰ বাবে, 30 গৰাকী 3য়বাৰৰ বাবে আৰু 27 গৰাকী বিধায়ক 2য়বাৰৰ বাবে বিধানসভালৈ নিৰ্বাচিত হৈ আহিছে। অধিৱেশনৰ প্ৰথম দিনাই অসম বিধানসভাৰ 22 সংখ্যক অধ্যক্ষ হিচাপে ভৱানীপুৰ সৰভোগ সমষ্টিৰ জ্যেষ্ঠ বিধায়ক ৰঞ্জিত কুমাৰ দাস সৰ্বসন্মতিক্ৰমে নিৰ্বাচিত হয়। ইয়াৰ লগে লগে তেওঁ অসম বিধানসভাৰ সুদীৰ্ঘ ইতিহাসত দ্বিতীয়বাৰৰ বাবে অধ্যক্ষৰ পদ অলংকৃত কৰা প্ৰথম

0: গৰাকী বিধায়ক হিচাপে অভিলেখ গঢ়ে।
1: মই শ্ৰী ৰঞ্জিত কুমাৰ দাস অসম বিধানসভাৰ সদস্য নিৰ্বাচিত হোৱাত ঈশ্বৰৰ নামত শপত খাই কওঁ যে বিধিৰ দ্বাৰা স্থাপনা কৰা ভাৰতৰ সংবিধানৰ প্ৰতি মই প্ৰকৃত বিশ্বাস আৰু নিষ্ঠা পোষণ কৰিম। মই ভাৰতৰ প্ৰভুত্ব আৰু অখণ্ডতা অক্ষুণ্ণ ৰাখিম আৰু মই গ্ৰহণ কৰিব ধৰা কৰ্তব্য শ্ৰদ্ধাপূৰ্বক নিৰ্বাহন কৰিম।
0: সদনৰ মজিয়াত ৰঞ্জিত কুমাৰ দাসক অভিনন্দন জনাই মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই দীঘলীয়া বক্তৃতা দিয়ে।
2: মাননীয় অধ্যক্ষ মহোদয়, আজিৰ এই গৌৰৱময় আৰু ঐতিহাসিক ক্ষণত ষষ্ঠদশ অসম বিধানসভাৰ সন্মানীয় অধ্যক্ষ হিচাপে আপুনি নিৰ্বাচিত হোৱাত মই অসম বিধানসভাৰ সকলো সদস্যৰ হৈ তথা অসমবাসী ৰাইজৰ হৈ আপোনাক আন্তৰিক অভিনন্দন, শুভেচ্ছা আৰু শুভকামনা জ্ঞাপন কৰিছোঁ। অসমৰ গণতান্ত্ৰিক ইতিহাসত আজিৰ দিনটো এক বিশেষ তাৎপৰ্যপূৰ্ণ দিন। সুস্থ গণতান্ত্ৰিক পৰম্পৰা অব্যাহত ৰাখি আৰু এক উৎসৱৰ দৰে গণতন্ত্ৰৰ এই বিশাল পৰ্ব অৰ্থাৎ নিৰ্বাচনক পাৰ কৰি আজিৰ দিনটোত অসমৰ ৰাইজৰ আশা আকাংক্ষাক প্ৰতিনিধিত্ব কৰি 126গৰাকী সদস্যই শপত গ্ৰহণ কৰিছে আৰু এই সকলো সদস্যৰ গণতান্ত্ৰিক অধিকাৰ মূল্যবোধৰ ৰক্ষা কবচ হিচাপে আজি আপুনি সদনৰ অধ্যক্ষ হিচাপে বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে। ই আমাৰ বাবে, বিশেষকৈ ভাৰতীয় জনতা পাৰ্টীৰ বাবে, ই এটা গৌৰৱৰ ক্ষণ যে আমাৰ এগৰাকী কাৰ্যকৰ্তাই তৃণমূল পৰ্যায়ৰ পৰা ৰাইজক সেৱা কৰি আজি অধ্যক্ষৰ আসনৰ দৰে এক গুৰুত্বপূৰ্ণ আসন সুশোভিত কৰিব পাৰিছে। শ্ৰী ৰঞ্জিত কুমাৰ দাস অসম বিধানসভাৰ 22তম অধ্যক্ষ, কিন্তু আজিৰ অধ্যক্ষৰ আসনত শ্ৰী ৰঞ্জিত কুমাৰ দাসে নিৰ্বাচিত হোৱাৰ লগে লগে তেখেতে আৰু এক নতুন ইতিহাস সৃষ্টি কৰিলে। অসম বিধানসভাৰ সুদীৰ্ঘ ইতিহাসত দ্বিতীয়বাৰলৈ বিধানসভাৰ অধ্যক্ষৰ দায়িত্ব আগতে কোনেও গ্ৰহণ কৰিব পৰা নাছিলে। আমাৰ ইতিহাসত এয়া প্ৰথমবাৰ হ'ব য'ত নেকি এগৰাকী মাননীয় সদস্যই দ্বিতীয়বাৰৰ বাবে সদনৰ অধ্যক্ষৰ দৰে গুৰুত্বপূৰ্ণ আসনখন গ্ৰহণ কৰিবলৈ সক্ষম হৈছে। সেই দৃষ্টিৰ পৰা অসম বিধানসভাৰ এই গৰিমামণ্ডিত ইতিহাসত শ্ৰী ৰঞ্জিত কুমাৰ দাসৰ নাম স্বৰ্ণ আক্ষৰেৰে লিপিবদ্ধ হৈ থাকিব।
0: সদনৰ দ্বিতীয় দিনৰ কাৰ্যসূচী আৰম্ভ হয় ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ ভাষণেৰে। ৰাজ্যপালগৰাকীয়ে আমেৰিকা, ইজৰাইল, ইৰাণৰ সংঘৰ্ষৰ ফলত উদ্ভৱ হোৱা পৰিস্থিতিৰ বাবে ল'বলগীয়া ব্যয় সংকোচন ব্যৱস্থা, ৰাজ্যৰ সামগ্ৰিক উন্নয়ন, অনুপ্ৰৱেশ, খিলঞ্জীয়া লোকৰ অধিকাৰ, বান সুৰক্ষা আৰু কৃষক কল্যাণ আৰু গ্ৰামোন্নয়নকে ধৰি বিভিন্ন বিষয় তেওঁৰ ভাষণত সামৰি লয়।
3: মেৰি চৰকাৰ সাক্ষ আধাৰিত যোজনা, সংস্থাগত সুধাৰ আৰু সমাৱেশী বিকাশ কে মাধ্যমে দীৰ্ঘকালিক আৰ্থিক পৰিৱৰ্তন কে লিয়ে প্ৰতিবদ্ধ ৰহেগী। পিছলে কুছ বৰ্ষো মে শাসন আধাৰভূত সংৰক্ষণ আৰু মানৱ বিকাশ মে হাসিল কি গৈ প্ৰগতি কে আধাৰ পৰ মেৰি চৰকাৰ বিকশিত অসম ৰোড মেপ 2047 তৈয়াৰ কৰ ৰহী হৈ, যো সমৃদ্ধ, টিকাউ আৰু বৈশ্বিক প্ৰতিস্পৰ্ধী অসম কি ব্যাপক দৃষ্টিকোণ প্ৰস্তুত কৰেগা। আগলে 5 বৰ্ষো মে ডেটা আধাৰিত শাসন, জিলা স্তৰীয় যোজনা আৰু পৰিণাম আধাৰিত নীতিগত হস্তক্ষেপো পৰ বিশেষ বল দিয়া যায়গা। জিলা ঘৰেলু উৎপাদ কা আকলন, জিলা বিজন দস্তাবেজো তৈয়াৰী তথা আকাংক্ষী জিলো ব্লাকো পৰ নিৰন্তৰ ধ্যান, বিকশিত ভাৰত 2047 কে দৃষ্টিকোণ কে সাথ স্থানীয় বিকাশ প্ৰাথমিকতা জোড়নে মে সহায়ক হোগা। সূচিত নীতি নির্মাণ আর বাস্তবিক সময় কি নিগরানি কো আর মজবুত করতে কে লিয়ে মেরি সরকার নীতি আয়োগ কে সহযোগ সে রাজ্য ডেটা বিশ্লেষণ পোর্টাল তথা বিকশিত অসম স্ট্র্যাটেজিক রুম জেসে উন্নত ডিজিটাল শাসন প্রণালিয়া স্থাপিত করতে কা প্রস্তাব রাখি। ইয়ে পহলে তেজ নির্ণয় নির্মাণ, বেহতর যোজনা ক্রিয়ান্বয়ন আর বিকাশ কি প্রভাবী সমীক্ষা মে সহায়ক হোগী। মানি সদস্যগণ, অসম কি অর্থব্যবস্থা নিরন্তর মজবুত আর গতিশীল বিকাশ কা প্রদর্শন কর রহি। বর্তমান মূল্য পর সকল রাজ্য ঘরেলু উৎপাদ বিত্তীয় বর্ষ 2026-27

0: সংবাদ চলন্তিকা শুনিলে। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টজ আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত। নিউজন এয়াৰ মোবাইল এপতো শ্ৰোতাই আমাৰ অনুষ্ঠান শুনিব পাৰে। ঘণ্টাৰ পাছতে মুখ্য বাতৰি শুনিবলৈ পাব।
1: নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ নিশা 8 বজাৰ মুখ্য বাতৰি পঢ়িছো পৰিস্মিতা দিহিঙীয়াই। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি নতুন দিল্লীত উচ্চ পদস্থ বিষয়াসকলৰ সৈতে ৰাজ্যত চলি থকা কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্প সন্দৰ্ভত পৰ্যালোচনা কৰে। 16 অসম বিধানসভাৰ প্ৰথমখন অধিৱেশনৰ কাৰ্যসূচী এদিনলৈ বৃদ্ধি কৰা হৈছে। এই অনুসৰি 27 মে'ত অধিৱেশনৰ অন্ত পৰিব। নলবাৰী জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত আজি আয়োজিত এটা অনুষ্ঠানত অসমৰ দুগৰাকী বৰেণ্য সংস্কৃত পণ্ডিত ডঃ মুকুন্দকাম শৰ্মাক

0: ন্যায় শিৰোমণি আৰু ডঃ ৰাজেন্দ্ৰনাথ শৰ্মাক মীমাংসা কেশৰী উপাধিৰে বিভূষিত কৰা হয়। পাটাচাৰকুচি উন্নয়ন সমিতিৰ উদ্যোগত আজি পাটাচাৰকুচি শিৱদুৰ্গা ধামত আয়োজিত এখন সভাত অসম বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাস, বজালী বিধানসভা সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ ৰয়ৰ লগতে কৃতি ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱা হয়। তামোলপুৰ জিলাৰ ভাৰত ভূটান সীমান্তৱৰ্তী বগাজুলিৰ দিলাইশ্ৰী বজাৰৰ সমীপত আজি আবেলি এটা পুৰণি মৰ্টাৰ চেল বোমা উদ্ধাৰ হোৱাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয়। ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অসম, মেঘালয়, ছিকিম আৰু পশ্চিমবংগৰ হিমালয়ৰ পাদদেশৰ অঞ্চল বিশেষে আজি ধাৰাষাৰ বৰষুণ হ'ব পাৰে বুলি আগলি বতৰা দিছে। দেশৰ আন আন স্থানৰ লগতে অসমতো আজি ছানডেজ অন চাইকেল শীৰ্ষক কাৰ্যসূচী উদযাপন কৰা হয়। ধেমাজি জিলাৰ জোনাইৰ প্ৰস্তাৱিত পবা অভয়াৰণ্যত বন বিভাগে বাঘৰ উপস্থিতি নিশ্চিত কৰিছে। কামৰূপ জিলাৰ পলাশবাৰী থানাৰ অন্তৰ্গত বজাৰাপাৰাত আজি পথ দুৰ্ঘটনাত 4 লোক নিহত হয়। আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি মুম্বাইৰ ৱাংখেৰে ষ্টেডিয়ামত অনুষ্ঠিত প্ৰথমখন খেলত ৰাজস্থান ৰয়েলছে মুম্বাই ইণ্ডিয়ানছক 30 পৰাস্ত কৰে। প্ৰতিযোগিতাৰ আন এখন খেলত কলকাতা নাইট ৰাইডাৰ্ছ দিল্লী কেপিটেলছৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। এতিয়া মুখ্য বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি নিশা 9:25।
1: অনুষ্ঠানত আজিৰ শিল্পী মিতালী চৌধুৰী। শিল্পীয়ে গাবলৈ লোৱা প্ৰথম গীতৰ কথা কেশৱ দত্তৰ, প্ৰযোজনা জ্যোতিপ্ৰকাশ দাসৰ

গীতালি চৌধুৰীৰ কণ্ঠত কেশৱ দত্ত ৰচিত আৰু জ্যোতিপ্ৰকাশ দাস প্ৰযোজিত গীতটি শুনিলে। এই মাহৰ গীত অনুষ্ঠানত শিল্পী কণ্ঠত এইবাৰ শুনাবলৈ লৈছো দিনেশ বৈশ্য ৰচিত আন এটি গীত, প্ৰযোজনা জ্যোতিপ্ৰকাশ দাসৰ।

সে আছিল রামশঙ্কর। এবার শুনক চন্দন দাসে পরিবেশন করা আন এটি গজল।

সেয়া আছিল চন্দন দাস। অনুষ্ঠানৰ শেষত শুনক মান্না দেৰ কণ্ঠৰ আন এটি গজল।

0: মোৰ এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
2: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক কেইটিমান আধুনিক গীত। প্ৰথম গীতটি শুনাবলৈ লৈছোঁ প্ৰীতি উপহাৰ শীৰ্ষক এলবামটিৰ পৰা। গীতটিত কণ্ঠদান কৰিছে শান্তা উজিৰে, গীতৰ কথা ইদ্ৰিচালিৰ,

মন যস্ত মহন্তৰ কণ্ঠৰ গীতটি শুনিলে গীতৰ কথা আছিল লোহিত হাজৰিকাৰ। এইবাৰ শুনক শান্তা উজীৰৰ কণ্ঠত ইদ্ৰিচালী ৰচিত এই গীতটি।

শান্তা ওজাৰ কণ্ঠত ইদ্ৰিছ আলী ৰচিত গীতটি শুনিলে। অনুষ্ঠানৰ শেষত শুনক কৰুণাধৰ শৰ্মা আৰু নয়না শৰ্মাৰ দ্বৈতকণ্ঠৰ এই গীতটি। গীতৰ কথা আৰু সুৰ নৰেন দাসৰ।

সৰ্বশিল্পীসকলৰ সৈতে অকণ ছবিখনতহে আছিল ভূপেন হাজৰিকা। এবাৰ শুনক ভূপেন হাজৰিকা, কৃষ্ণা হাজৰিকা আৰু অৰিন্দমৰ কণ্ঠৰ এই গীতটি।

0: অকণ ছবিখনৰ গীতটি শুনিলে।
1: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
2: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
1: তাৰ মানে?
2: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
1: তাত কি হয়?
2: হেৰ নহয় কি, যক্ষ্মা ৰোগ ধৰা পেলোৱা, মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ, সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ। আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি।
1: মানে
2: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই।
1: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ।
3: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
0: চিত্ৰগীত অনুষ্ঠানত এইবাৰ শুনক শ্ৰীমতী মহিমাময়ী ছবিখনত পুলক বেনাৰ্জীৰ গ্ৰন্থৰ এই গীতটি। গীতৰ কথা নিৰ্মল প্ৰভা বৰদলৈৰ, সংগীত কুলবৰুৱা আৰু অতুল মেধিৰ।

0: শ্ৰীমতী মৃগময়ী ছবিখনত পুলক বেনাৰ্জীৰ কণ্ঠৰ গীতটি শুনিলে এইবাৰ শুনক দৰি ঘোষৰ কণ্ঠৰ সেই কেইখন ছবিৰে আন এটি গীত।
1: দুখনি পাখি

0: শ্ৰীমতী মহিমাময়ী ছবিখনত সেয়া আছিল সহশিল্পীসকলৰ সৈতে ডলি ঘোষ।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেল্থ প্ৰিভেণ্টিভ হেল্থ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
3: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
0: উভতি আহিছো চিত্ৰগীতৰ মাজলৈ। অনুষ্ঠানত এইবাৰ শুনাবলৈ লৈছো ৰেহেনা আখতাৰ হানানৰ কণ্ঠত মমতা ছবিখনৰ এই গীতটি। সংগীত মানিক বৰা আৰু বসন্ত বৰদলৈৰ, গীত লিখিছে বসন্ত বৰদলৈয়ে।

কৰ এনেখন কেলে কৰ তেনেখন অ মোহনায় ঐ কেলে নিখন।

নাই শুকাই খিনাই কান্দু দিলে নিধাই মই জনাই শুকাই খিনাই কান্দু দিলে নিধাই আই বুকাই আই বুকাই ফুটা মাৰ এই জাকৈ।

0: কথা ছবিখনত ৰেহনা আখতাৰ হান্নানৰ কণ্ঠৰ গীতটিৰে আজিৰ চিত্ৰগীত অনুষ্ঠানটি সামৰা হ'ল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া নিশাৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি নতুন দিল্লীত উচ্চ পদস্থ বিষয়াসকলৰ সৈতে ৰাজ্যত সম্প্ৰতি ৰূপায়ণ হৈ থকা কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্প সন্দৰ্ভত পৰ্যালোচনা কৰে। এই প্ৰকল্পসমূহ সম্পূৰ্ণ হলে অসমৰ আন্তঃগাঁথনি, জনসেৱা আৰু সামগ্ৰিক বিকাশৰ ক্ষেত্ৰত ৰাজ্যখনে নতুন গতি লাভ কৰিব বুলি ডঃ শৰ্মাই উল্লেখ কৰে। মুখ্যমন্ত্ৰীগৰাকীক নতুন দিল্লীৰ অসম ভৱনত গৃহ নিৰ্মাণ আৰু নগৰ উন্নয়ন নিগম লিমিটেডৰ অধ্যক্ষ সঞ্জয় কুলশ্ৰেষ্ঠই সাক্ষাৎ কৰে। বৈঠকত ৰাজ্যৰ সৰ্বাংগীন প্ৰগতি আৰু আন্তঃগাঁথনি উন্নয়নৰ যাত্ৰাত প্ৰতিষ্ঠানটোৱে আগবঢ়াব পৰা সহযোগ তথা কৌশলগত অংশীদাৰিত্বৰ দিশসমূহৰ বিষয়ে আলোচনা কৰা হয়। ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰীগৰাকীয়ে চৰ্দাৰ পেটেল মাৰ্গত নিৰ্মীয়মান অসম ভৱনৰ নিৰ্মাণ কাৰ্যৰ অগ্ৰগতিৰ বুজ লয়। ডঃ শৰ্মাই গুণগত মান বৰ্তাই ৰাখি নিৰ্ধাৰিত সময়ত ভৱনৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰিবলৈ কৰ্তৃপক্ষক নিৰ্দেশ দিয়ে। পৰিদৰ্শনৰ কালছোৱাত মুখ্যমন্ত্ৰীৰ সৈতে অসম ভৱনৰ আৱাসী আয়ুক্ত কবিতা পদ্মনাভনো উপস্থিত থাকে। এই অসম ভৱনে ৰাষ্ট্ৰীয় ৰাজধানীলৈ যোৱা অসমৰ লোকসকলৰ বাবে উন্নত সুবিধা প্ৰদান কৰাৰ লগতে নতুন দিল্লীত অসমৰ স্থিতিও শক্তিশালী কৰিব বুলি আশা কৰা হৈছে। দেশৰ অন্যান্য ঠাইৰ লগতে

0: গল্পটোৰ আপোনাক স্বাগতম।
1: ঠিক আছে, বহুত বহুত ধন্যবাদ অনুষ্ঠান দিলে।
0: ফোনিন গল্পটোৰ আপুনি আজি প্ৰথম গ্ৰাকী শ্ৰোতা।
1: হয়, মই নামটো ষ্টেচন চাৰিলিপা কৈ আছো, শ্ৰীমতী প্ৰণতি দত্ত।
0: প্ৰণতি?
1: হয়, দত্ত।
0: প্ৰণতি দত্ত বাইদেউ, আমাৰ অনুষ্ঠান নিয়মীয়াকৈ নিশ্চয় শুনে নহয়নে?
1: শুনো, তেনেকৈ বহুত ভাল লাগে দেই অনুষ্ঠানবিলাক শুনি।
0: হয় হয়, আৰু আপুনি প্ৰথমতে কওক আপোনাৰ প্ৰিয় গীতটিৰ কথা। আমি নিশ্চয় শুনাম। এতিয়া খেতিৰ সময় নহয়নে? আপোনাৰ নিজৰ খেতি আছেনে ঘৰত?
1: আমাৰ খেতি আছে বাৰু, তেনেকে ঘৰতো কৰা হয়।
0: হয় হয়,
1: আৰু মানুহ লগোৱা হয় তেনেকে।
0: আপুনি পৰিকল্পিত চিন্তাৰে আগবাঢ়ক, আপোনাৰ শস্য যি খেতিডৰা সেয়া নদন বদন হওক, আঘোণত আমি এখন সুন্দৰ ধাননি দেখা পোৱাৰ আশাৰে আপোনাৰ প্ৰিয় গীতটি বজাই শুনাইছো।
2: অন্তৰায় হব খোজে তেতিয়া অসহায় কৃষকে গায়, ও মোৰ ধৰিত্ৰী আয়।

0: ভূপেন হাজৰিকাৰ কণ্ঠত গীতটি শুনিলে আমি ফোন ইন কল্পটোৰ পৰৱৰ্তীগৰাকী শ্ৰোতাৰ সৈতে কথা পাতিছো। হেল্ল'
1: হেল্ল' নমস্কাৰ
0: ছাৰ। নমস্কাৰ, আপোনাৰ পৰিচয়টো দিয়ক আৰু গীত কি শুনিব খুজিছে প্ৰথমতে তাকে কওক। ছয়গাঁও পানীখাইটিৰ আমাৰ এগৰাকী নিয়মীয়া শ্ৰোতা বনবাসী মণ্ডল, বহুদিনৰ বিৰতিত আজি লগ পাইছো।
1: যিহেতু আমাৰ শ্ৰোতা বহুত থাকে, তেনেক্ষেত্ৰত মইতো বহুত পুৰণি শ্ৰোতা, তেনেক্ষেত্ৰত আমি নতুনক মানে প্ৰাধান্য দিব লাগে।
0: বৰ ভাল চিন্তা আপোনাৰ। আপুনি প্ৰথমতে মোক গীতটো কওকচোন, গীতটো কি শুনিব কওক। আপোনাৰ কথাটোত আমিও সমৰ্থন আগবঢ়াইছো। আচলতে নতুন শ্ৰোতাসকলে সংযোগ স্থাপন কৰিব বিচাৰি থাকে, তেওঁলোকে আমাৰ লগত সংযোগ স্থাপন কৰিব নোৱাৰে। যদি পুৰণি শ্ৰোতাসকলে অনুষ্ঠানটোৰ স্বাৰ্থত কেতিয়াবা নতুনক অলপমান এৰিও দিয়ে, বনবাসী মণ্ডলে যিটো কৰিছে, নহয়নে? সকলোৱে শুনক আপোনাৰ প্ৰিয় গীতটো।
1: আমি
0: হয়
1: মোৰ লগত আছিলে এই মুহূৰ্তত মোৰ মিছেছ অনামিকা মণ্ডল,
0: হয়
1: জিত মণ্ডল, অনুপ মণ্ডল, আৰু মই দুজনৰ শ্ৰোতাৰ নাম ল'ব পাৰিছো।
0: আপোনাৰ আপোনাৰ পৰিয়ালৰ আটাই মিলি শুনি আছে অনুষ্ঠানটি, নহয়নে?
1: হয় হয়।
0: আপোনাৰ শ্ৰোতা কেইগৰাকীৰ নাম লওক, আপোনাৰ মৰমৰ শ্ৰোতা কেইগৰাকী, আমি গীতটো ইতিমধ্যে আপোনাক বজাই শুনাবলৈ লৈছো।
1: আনমালী ৰূপালী কলিতা,
0: হয়
1: বিনি হাজৰা বেগম, সুপিকা আহমেদ, সন্মানে লক্ষ্য চৰিয়া, ইমৰান হুছেইন, মিণ্টু ডাৱৰীয়া,
0: হয়
1: আনন্দ গঞ্জীয়া ছাৰ, মাধুৰী নাথ আৰু স্বৰ্গৰ আলেগৰী গীতিকা চালক।
0: আটাইৰে অনুৰোধত গীতটি শুনাম, তাৰ প্ৰাক মুহূৰ্তত কিন্তু আমি ইয়াতে ঘোষণা আগবঢ়াব লাগিব। আমাৰ ঘোষণা এটি আগবঢ়াইছোঁ। আকাশবাণী গুৱাহাটীত অসমীয়া চাহ জনগোষ্ঠীয় ভাষা বড়ো, কাৰ্বি আৰু নেপালী ভাষাৰ বাবে অংশকালীন ভিত্তিক প্ৰয়োজন হোৱা ঘোষক ঘোষিকাৰ লিখিত পৰীক্ষা অহা 31 মে দেওবাৰে অনুষ্ঠিত কৰা হ'ব। কটন বিশ্ববিদ্যালয়ৰ নিউ একাডেমিক বিল্ডিঙত পুৱা 10 বজাৰ পৰা আৰম্ভ হ'বলগীয়া এই পৰীক্ষাত প্ৰৱেশ পত্ৰ প্ৰাৰ্থীসকললৈ মেইল যোগে প্ৰেৰণ কৰা হৈছে। কোনো প্ৰাৰ্থী 25 মেৰ ভিতৰত প্ৰৱেশ পত্ৰ মেইল যোগে নাপালে আমাৰ কেন্দ্ৰৰ সমন্বয় শাখাৰ সৈতে যোগাযোগ কৰিবলৈ জনোৱা হৈছে। পৰীক্ষালৈ আহোঁতে পৰীক্ষাৰ্থীসকলে এই প্ৰৱেশ পত্ৰৰ লগতে এখন ফটো পৰিচয় পত্ৰ অনাটো বাধ্যতামূলক। ঘোষণাটি ইমানেই। আমি পুনৰ ফোন ইন কল্পটোৰ মাজলৈ উভতি গৈছো আৰু বনবাসী মণ্ডল আৰু তেখেতৰ পৰিয়াল তথা প্ৰিয় ব্যক্তিসকলে অনুৰোধ কৰা দিলৱালে ছবিখনত কুমাৰ চানুৰ কণ্ঠৰ এই গীতটি আমি বজাই শুনাবলৈ লৈছো।
2: এতিয়াও পৃথিৱীত
3: কমন অরুণ, মেরি পার্টি মে রং কেসে জমেগা জব তক তুম শের নাহি সুনাওগে।
4: হ্যাঁ কমন অরুণ, কমন কমন কমন
5: यार, কমন यार,
6: क्या करू यार, आज कोई शेर ही नहीं बन रहा।
4: अरे ये क्या हुआ,
7: ये तो शम्मा ही बुझ गई।
4: अरे अब तो इसे खुदा ही रोशन कर सकता है भाई। अरे चेक करो यार, फिस तो नहीं गया
3: क्या मालूम।
4: अरे भाई किसी के पास माचिस वाचिस है कि नहीं?
6: हां हां मेरे पास है। ये आंखें, ये चेहरा, ये नूर, इंसान हो या परी हो तुम, कितनी फुर्सत से बनाया होगा तुम्हें बनाने वाले ने।

0: হেল্ল' আমাৰ শ্ৰোতাগৰাকীৰ সৈতে সংযোগ বিচ্ছিন্ন হৈছে। হেল্ল' হয়,
1: আপুনি ফোনটো কিয় ৰিচিভ কৰা নাই?
0: ফোনটো ৰিচিভ কৰি আমাৰ দুটা ফোনৰ নম্বৰত একেলগে ফোন আহি আছে। আমি এটা ফোনত কথা পাতিলে এটাত কথা পাতিব নোৱাৰোঁ। আপুনি কওক, আপোনাৰ পৰিচয়টো দিয়ক আৰু গান কি শুনিব খুজিছে কওক।
1: মই শুৱালকুছিৰ পৰা কৈ আছো।
0: হয় হয়, গান কি শুন, আপোনাৰ নামটো কওকচোন। আপোনাৰ
1: জুবিন দাৰ মন যায় গানটো দিব।
0: মন যায়। আপোনাৰ পৰিচয়

0: তুদিয়ক
1: মোৰ শুৱালকুছি শুৱালকুছি মেডিকেল খন চিনি পাইলে
2: হয় হয় কওকচোন হয়
1: শুৱালকুছি মেডিকেলৰ ওচৰত মই থাকো
2: হয় হয়
1: মই ৰঙৰ কাম কৰো ৰঙৰ কাম বৰ্তমান পোৱা নাই ৰ
2: হয় নেকি শুৱালকুছিত থাকি আপুনি বস্ত্ৰ শিল্পৰ লগত জড়িত হোৱা নাই নেকি আপোনাৰ মা জড়িত হৈ আছে নহয়নে আপুনি শিকক আৰু চহকী শুৱালকুছিৰ বস্ত্ৰ শিল্পক আপুনি আগবঢ়াই লৈ যাবলৈ যত্ন কৰক আমি চাইছোঁ আমি জুবিন গাৰ্গৰ মঞ্জাই গীতটোৰ পৰিৱৰ্তে অন্য এটি গীত আপোনাক হয়তো বজাই শুনাব লাগিব আমি মঞ্জাই গীতটো এই মুহূৰ্তত আমাৰ হাতত আমি চাই আছোঁ আপোনাক আমি যত্ন কৰিছোঁ মঞ্জাই গীতটোকে শুনাবলৈ আপুনি আমাৰ অনুষ্ঠান শুনি থাকেনে
1: অনুষ্ঠানবিলাক শুনি থাকোঁ অলপমান তাৰমানে নেটৰ কাৰণে

0: মঞ্জা গীতটো এই মাত এই মুহূৰ্তত আমাৰ হাতত আমি চাই আছোঁ, আপোনাক আমি যত্ন কৰিছোঁ মঞ্জা গীতটোকে শুনাবলৈ। আপুনি আমাৰ অনুষ্ঠান শুনি থাকেনে? আপুনি মোবাইলত শুনে নহয়নে? আপুনি মোবাইলত শুনে নহয়নে?
1: মই মোবাইলত শুনো।
0: হয় হয়, শুনি থাকিব আমাৰ প্ৰতিটো অনুষ্ঠান, আমাক আমালৈ ফোন কৰি থাকিব। আপুনি আমি আপোনাক আপোনাৰ আমাৰ আজিৰ অনুষ্ঠানৰ জৰিয়তে আপোনাৰ প্ৰিয় গীতটি বজাই শুনাইছো দেই।
1: হ'ব দিয়া।

0: হ্যালো, ফোন ইন কল পটুরু। হ্যাঁ নমস্কার বাইদেউ।
1: হয় নমস্কার দাদা।
0: আপোনাৰ পৰিচয়টো দিয়ক আৰু গীত কি শুনিব খুজিছে কওক।
1: হয় মই হাতগড়ৰ পৰা সুচিতা আহমেদে কৈছিলোঁ।
0: হয় আহমেদ ডাঙৰীয়া, এনে গীত কি শুনিব খুজিছে কওকচোন।
1: মই জুবিন দাৰ জীৱনৰ গীত কি শুনিব বিচাৰিছোঁ।
0: জুবিন দাৰ গীত। আপুনি হাতগাঁৱত কেনেকে ব্যস্ত হৈ আছে? আপুনি গৃহিণী নে চাকৰি বাকৰি কৰে নে ব্যৱসায় বাণিজ্য কৰে?
1: মই মানে গৃহিণীও, তাৰে মাজতে মই তাৰমানে টিউচন পঢ়াও সৰু ল'ৰা ছোৱালীবিলাক,
0: সৰু ল'ৰা ছোৱালীক পঢ়ুৱাই। এটা ধুনীয়া, বৰ ভাল লগা কামৰ সৈতে আপুনি জড়িত হৈ আছে নহয়নে?
1: সৰু
0: ল'ৰা ছোৱালীৰ সৈতে কটোৱা সময়খিনি বৰ ভাল লগা সময় নহয়নে?
1: হয় হয়, এনে ঘৰৰ কামখিনিও কৰো, এনে থকাতকৈ তাৰমানে অলপ পঢ়াও আৰু ল'ৰা ছোৱালীবিলাকক।
0: অঁ, আপুনি মানে ঘৰৰ কাম বনৰ লগতে সৰু ল'ৰা ছোৱালীখিনিক ব্যক্তিগতভাৱে ঘৰত পঢ়োৱা শুনোৱা কামটো কৰে নহয়নে?
1: হয় হয়।
0: কিমানজন ছাত্ৰ ছাত্ৰী পঢ়ুৱাই আছে এতিয়া?
1: মই মানে এটা বেটছত ছয়জন পাঁচজন, সেনেকে তিন বেটছমান পঢ়াও আৰু।
0: তিনিটামান
1: আবেলিৰ পৰা পঢ়াও আৰু।
0: হয় হয়, বৰ ভাল কাম এটা কৰি আছে। আপুনি কৰি থাকক, আপোনাৰ কামটো সুন্দৰকে কৰি থাকক আৰু শুনি থাকিব আমাৰ প্ৰতিটো অনুষ্ঠান। আমি আপোনালোকৰ মনোৰঞ্জনৰ বাবে আমাৰ অনুষ্ঠানসমূহ প্ৰস্তুত কৰোঁ। আমাৰ বিবিধ ভাৰতীৰ অনুষ্ঠানবোৰ শুনেনে? আপুনি ফোন কৰি থাকিব অনুষ্ঠানবোৰ, আমাৰ মহাবাহুৰ অনুষ্ঠানসমূহ বা প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান
1: বিবিধ ভাৰতী শুনিয়ে থাকো আৰু।
0: শুনি থাকিব আপোনাৰ প্ৰিয় প্ৰতিটো অনুষ্ঠান। শুনাবলৈ লৈছো আপোনাৰ প্ৰিয় গীতটি জুবিন গাৰ্গৰ কণ্ঠত দেই।
1: দাদা মই কেইজনমান বনবাসী মণ্ডল দাদা, মানস হাজিৰা বাইদেউ, মাধৱী বাইদেউ, মঞ্জু বাইদেউ।

0: জুবিন গাৰ্গৰ কণ্ঠৰ গীতটি শুনিলে ফোন ইন কল্পটোৰ পৰৱৰ্তীগৰাকী শ্ৰোতাৰ সৈতে আমি কথা পাতিবলৈ লৈছো। হেল্ল'
1: হেল্ল'
0: নমস্কাৰ, আপোনাক স্বাগতম আমাৰ ফোন ইন কল্পটোৰলৈ। পৰিচয়টো দিয়ক আপোনাৰ। পাঠশালাৰ পৰা ৰাজবংশী, আমাৰ অনুষ্ঠানৰ এগৰাকী নিয়মীয়া শ্ৰোতা নহয়নে? গীত কি শুনিব খুজিছে?
1: আজি মই শুনিব বিচাৰিছো মঞ্জিল ফিল্মখনৰ পৰা কিছু সময়ৰ গোৱা
0: ৰিমঝিম গিৰে চাবান। যদিও বা হাও নহা নাই, তথাপি বৰষুণ কিন্তু দি আছে নহয়নে?
1: হয়।
0: বৰষুণ আপোনালোকৰ ফালে কেনেকুৱা দি আছেনে?
1: এতিয়াও দি আছে। এতিয়া
0: হয় এতিয়াও দি আছে।
1: হয় এতিয়াও দি আছে,
0: বৰষুণ পৰি আছে। এতিয়া বৰষুণ পৰিলে মানুহৰ শালি খেতিৰ বাবে কঠীয়া পৰাৰ কাৰণে যথেষ্ট সহায় হ'ব নহয়নে? বীজ তিয়াই থৈছে নহয়নে? আপোনালোকে পৰম্পৰাগত পদ্ধতি, যিটো বীজ তিয়াই থোৱাৰ পৰম্পৰাগত পদ্ধতিটো, আমাৰ যে আগতে এই বাঁহৰ টুমত টুমাই থোৱা বুলি কয় নে, আপোনালোকে মানে মৰাপাটৰ অৱস্থাত তিয়াই থয়? কচুপাত দি থৈ দিছে নহয়নে? সেইবিলাক পৰম্পৰাগত আমাৰ কৃষি পদ্ধতি নহয়নে? দিয়ক, আপুনি ভালকে আপোনাৰ খেতিডৰাৰ কাম আগবঢ়াওক বৰষুণৰ সুবিধাটো লৈ, আৰু আপোনাৰ প্ৰিয় গীতটিও শুনক দেই।
1: ধন্যবাদ।

0: হেল্ল'
1: হেল্ল'
0: হয় বাইদেউ, নমস্কাৰ।
1: হয় নমস্কাৰ।
0: আপোনাক ফোন ইন কল্পটোৰে আমি স্বাগতম জনাইছোঁ। আৰু আপোনাৰ প্ৰিয় গীতটি কি, আপুনি কোনটো গীত শুনিব খুজিছে আৰু আপোনাৰ পৰিচয়টো?
1: হয়, ধন্যবাদ। মই চায়ং আলেকজাৰীৰ পৰা গীতিকা চালৈ কৈছোঁ।
0: গীতিকা চালৈ?
1: হয়
0: হয় হয়। গীত কি
1: হৈছে?
0: অঁ, গীতটো কওকচোন, আপুনি কি গীত শুনিব?
1: খগেন মহন্ত আৰু অৰ্চনা মহন্তৰ কথা যিকোনো এটি শুনাই দিলে হ'ব।
0: নিশ্চয় শুনাম। আপুনি আমাৰ অনুষ্ঠানসমূহটো নিয়মীয়াকৈ শুনে নহয়নে?
1: শুনো, হয় হয়।
0: আমাৰ প্ৰাগজ্যোতিষপুৰ শাখাত আপোনালোকে শুনিবলৈ পায়নে আপোনালোকৰ অঞ্চলত?
1: হয় হয় শুনো।
0: শুনে নহয়নে?
1: হয় হয়।
0: আপুনি বৰ্তমান কেনেকৈ ব্যস্ত হৈ আছে, গৃহিণী নে আপুনি চাকৰি বাকৰি কৰে?
1: মই গৃহিণী। হয়,
0: গৃহিণী হয়।
1: হয়।
0: খেতি বতৰ, ঘৰত খেতি বাতিৰ ব্যৱস্থা আছেনে?
1: বৰ্তমান আমাৰ খেতি নাই।
0: বৰ্তমান খেতি নাই?
1: হয় হয়, খেতি
0: নাই। হয়। ঠিকে আছে, আপোনাৰ আমি শুনাম খগেন মহন্ত আৰু অৰ্চনা মহন্ত।
1: মোৰ লগত আছে,
0: হয়
1: মোৰ মানুহজন গেছালয়,
0: হয়
1: আমাৰ ছোৱালী গৰিমা চালয়, আৰু মই কেইজনমান শ্ৰোতাৰ নাম ল'ম।
0: আপোনাৰ পৰিয়ালৰ সৈতে আপুনি আৰু কেইগৰাকীমান শ্ৰোতাৰ নাম ল'ব খুজিছে? নিশ্চয়। আপুনি নাম কেইটা উল্লেখ কৰক।
1: চায়ং পানী ভাইটি, মনবাসী মণ্ডল, নিত্যানন্দ ডেকা, মাধৱী বিনী,
0: হয়
1: মইনা কলিতা, ৰূপালী কলিতা, ইন্দ্ৰাণী সেন আৰু কান্তি বৰ্তমান।

0: হেল্ল' ফোন ইন কৰ্পৰেটৰ
1: হয়, নমস্কাৰ।
0: নমস্কাৰ বাইদেউ, আপোনাৰ পৰিচয়টো দিয়ক আৰু গীত কি শুনিব খুজিছে কওক।
1: মই গুৱাহাটী সাতগাঁৱৰ পৰা জুবিন আখতাৰে কৈছিলোঁ।
0: মই জুবিন আখতাৰ
1: ৰং তুমি হোৱা নে
0: ৰং তুমি হোৱা নে জুবিন আখতাৰ আমাৰ অনুষ্ঠানসমূহ শুনি থাকেনে?
1: হয় হয়, শুনি থাকোঁ।
0: হয়, আমাৰ কোনটো শাখাৰ অনুষ্ঠান বেছিকৈ শুনে?
1: ফোন ইন কৰ্পৰেটৰে বেছি ভাল লাগে।
0: আমাৰ বিবিধ ভাৰতীৰ অনুষ্ঠান, বিবিধ ভাৰতীত আমাৰ কেইবাটাও ফোন ইন অনুষ্ঠান আছে। হয় হয়,
1: তেনেকৈ সময় নাপাওঁ যিহেতু মই স্কুলত যাওঁ।
0: আপুনি আপুনি মানে স্কুলত পঢ়া শুনা কৰি আছে নি?
1: হয় হয়।
0: অঁ, তাৰমানে তুমি বুলি ক'ব পাৰি নহয়নে? কি পঢ়ি আছা তুমি? কি পঢ়ি আছা তুমি?
1: মই নৱম শ্ৰেণী ছাত্ৰী।
0: কোনখন বিদ্যালয়ত পঢ়া?
1: মই বাঘৰবৰী জাতীয় বিদ্যালয়।
0: বাঘৰবৰী জাতীয় বিদ্যালয়, এইবাৰ নৱম মানত নৱম মানলৈ পাইছা এবাৰ নহয়নে? কেনেকুৱা অষ্টম শ্ৰেণীৰ পৰা নৱম শ্ৰেণীলৈ তোমাৰ ফলাফল কেনেকুৱা হৈছে? ফলাফল কেনেকুৱা হৈছে অষ্টম শ্ৰেণীৰ পৰা নৱম শ্ৰেণী পাওঁতে? তোমাৰ যিখিনি তোমাৰ নম্বৰ ভাল হৈছে নহয়নে? ভৱিষ্যতে কি হ'ম বুলি ভাবিছা তুমি? শিক্ষক হ'ম বুলি ভাবিছা? বৰ ভাল চিন্তা কৰিছা তুমি। খুব ভালকে দশম শ্ৰেণীৰ পৰীক্ষাত উত্তীৰ্ণ হৈ, দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত উত্তীৰ্ণ হৈ কলা বা বিজ্ঞান যিকোনো এটা শাখাত খুব ভালকে পঢ়ি তাৰ পৰৱৰ্তী সময়ত শিক্ষকৰ চাকৰিত মকৰল হ'বলৈ যিখিনি যোগ্যতা লাগে সেইখিনি আহৰণ কৰিলে এগৰাকী ভাল শিক্ষক হ'ব পাৰিবা, নহয়নে? আমাৰ শুভকামনা থাকিল আৰু গীতটো সাজু কৰি তুলিছোঁ আৰু বজাই শুনাম দেই। তাৰ প্ৰাকমুহূৰ্তত আমি আজিৰ অনুষ্ঠানটিত নিয়ন্ত্ৰণ কক্ষত আছে অপূৰ্ব কৃষ্ণ বুঢ়াগোহাঁই, ফটিক চন্দ্ৰ বৰ্মন, হৰমোহন বৰ্মন আৰু ইমৰাণ হুছেইন। ট্ৰান্সমিটাৰত আছে মিতুল গগৈ আৰু বিজিত শৰ্মা। এফ এম ট্ৰান্সমিটাৰত আছে কৌস্তভ দাস। আমি শ্ৰোতাগৰাকীৰ গীতটি শুনাবলৈ লৈছোঁ।

0: জুবিন গাৰ্গ আৰু মহালক্ষ্মী আৰ এগৰাকী গীতটি শুনিলে আমি পৰৱৰ্তীগৰাকী শ্ৰোতাৰ ফোনটো তুলি লৈছো। হেল্ল' হেল্ল'
1: হয় নমস্কাৰ, মই নিত্যানন্দ ডেকা ক'লো দৰংজিৰ
0: পৰা। হয় হয় ডেকা ডাঙৰীয়া নমস্কাৰ, কুশলে আছে নহয়?
1: ভাল ভাল, আপোনালোকে ভালে আছে নিশ্চয়?
0: আছো নিশ্চয়, আমি ভালে আছো, আপুনিও নিশ্চয় কুশলে আছে। আপুনি গীত কি শুনিব কওক।
1: হয় বুঢ়ালৈটৰ বিশাল বাহু আমাৰ মিতালী বাই,
0: মিতালী বাইদেউ, মিতালী চৌধুৰী বাইদেউৰ গীতটো আমি নিশ্চয় শুনাব পাৰিম। বাকী ডেকা ডাঙৰীয়া ব্যস্ততা?
1: হয় হয় ব্যস্ততা মানে এনেই সাধাৰণতে আমি সামাজিক কামতে থাকো বাৰু, এতিয়া খেতি বাতিৰো সময় হৈছে,
0: হয়
1: এইবোৰত লাগি আছো আৰু,
0: লাগি আছে।
1: হয় তাৰ মাজতো সৰু সুৰাকে লিখা মেলাবিলাকো কৰি আছো বাৰু।
0: লিখা মেলা আপুনি কোনোবা নিৰ্দিষ্ট কাকতত কৰে নে মানে?
1: নাই মই মানে এনেই লিখো, মানে কেতিয়াবা কৰবাত দিবলগীয়া হলে তেনেকে দি দিওঁ, আৰু মই ছ'চিয়েল মিডিয়াত মানে লিখো,
0: সামাজিক মাধ্যমতে লিখে। নহয় আজিকালি সকলোকে ঢুকি পোৱা বা সকলোৱে ঢুকি পোৱা এটা মাধ্যম সামাজিক মাধ্যম নিজৰ মত প্ৰকাশ কৰিবলৈ, যোগাত্মক দৃষ্টিভংগীৰে লিখা মেলা অব্যাহত থাকিলে সমাজৰ মানুহখিনি উপকৃত হয়, নহয়নে?
1: আৰু
0: নতুন নতুন লেখা আৰম্ভ কৰাৰ লগে লগে নতুন নতুন চিন্তাৰ উদ্বেগ ঘটে মনত, তাৰ বাবে নিজে অধ্যয়নো কৰিবলগীয়া হয়, নহয়নে? ভাল এটা বিষয়ৰ ওপৰত এটা আলোচনা আগবঢ়াবলৈ বা এটা নিজৰ টোকা এটা লিখিবলৈ কিছু অধ্যয়নৰ প্ৰয়োজন হয়, গতিকে ব্যস্ততাখিনি বাঢ়ে, মনটো ভাল কামত ব্যস্ত হৈ থাকে। কুশলে থাকক, শুনি থাকিব আমাৰ অনুষ্ঠান। আপোনাৰ প্ৰিয় গীতটি আমি সাজু কৰি তুলিছোঁ আৰু বজাই শুনাবলৈ লৈছোঁ।
1: ধন্যবাদ।

0: হেল্ল'
1: হেল্ল'
0: হয় নমস্কাৰ, আপোনাৰ পৰিচয়টো দিয়ক আৰু আপুনি কি গীত শুনিব খুজিছে কওক। আপুনি আমাৰ আজিৰ অনুষ্ঠানৰ শেষৰ গৰাকী শ্ৰোতা। হয়, আপোনাৰ অনুৰোধত আমি অনিমা চৌধুৰী বাইদেউৰ এটি গীত বজাই শুনাবলৈ লৈছো। শুনক, আমি পৰৱৰ্তী সময়ত আপোনাক আকৌ লগ পাম, কথা পাতিম। আপুনি আমাৰ আজিৰ অনুষ্ঠানৰ শেষৰ গৰাকী শ্ৰোতা, আপোনাৰ প্ৰিয় গীতটি আমি বজাই শুনাবলৈ লৈছো।

অনিমা চৌধুৰীৰ কণ্ঠৰ গীতটিৰে আমাৰ আজিৰ ফোন ইন কল্পটোৰ অনুষ্ঠানটি সামৰি মই প্ৰাঞ্জল শৰ্মাই বিদায় লৈছোঁ। এতিয়া আমাৰ এই আকাশবাণী গুৱাহাটীৰ মহাবাহু, এতিয়া সময় নিশা 10:30 বাজি গৈছে, লগে লগে সামৰি সাম্ৰাজ্যৰ দিনজোৰা অধিৱেশনৰ। কাইলৈ আমাৰ অধিৱেশন মুকলি কৰা হ'ব পুৱা 5:30 বজাত। নমস্কাৰ, শুভৰাত্ৰি, জয় হিন্দ।